আঠচল্লিছ শতাব্দৰ জেঠ মাহৰ চৌব্বিছ দিন, দুহেজাৰ ছাব্বিছ খ্ৰীষ্টাব্দৰ জুন মাহৰ চৈধ্য তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 38 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত।

ইয়া কাষমানি গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৰিশ্মা মহন্ত আৰু চুম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, নিখিল শৰ্মা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে নন্দিতা দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ৰাধাকান্ত ডেকাৰ কণ্ঠ লোকগীত, নিৰুপমা হাজৰিকা আৰু সংগীবৃন্দৰ কণ্ঠ চিয়া গীত, দেৱেন সন্দিকৈ আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু শেষত মিতালী দেৰ কণ্ঠৰ ভজন শুনিলে।

0: expected. He said, hopefully this process will work out. If it doesn't, they have the ultimate alternative. The US president also contrasted the proposed agreement with the 2015 Joint Comprehensive Plan of Action. Meanwhile, Iran's foreign ministry spokesperson Ismail Baghaei has said the signing of any agreement is unlikely to take place immediately, stating that it will not happen today and may take place in the coming days. In men's cricket, India defeated Afghanistan by 7 wickets in a rain-affected first one-day international of the 3-match series in Dharamshala, Himachal Pradesh last night. Chasing 195 runs, India overhauled the target in 22.5 overs. Indian skipper Shubman Gill scored unbeaten 84 off 66 balls. In the ICC Women's T20 World Cup, India will begin their campaign against arch rivals Pakistan at Edgbaston in Birmingham today. The match will start at 7 p.m. Indian Standard Time. India holds a strong record against Pakistan in women's T20 internationals, winning 13 of their 16 encounters. In Group B action, Scotland defeated Ireland by 40 runs at Old Trafford in Manchester on Friday. And that is the end of this news bulletin.
1: Medium over Sarikai Hard Home Pass Meter, Hot Frontis Kilohertz, FM Mendor, Ehoek Dahomic Soy Megahertz, Logote, News on AIR Mobile Pot, Ea Akahmanigua Harir Mohavahu, Mukutamala.
2: পবিত্ৰ বাইবেলত কোৱা হৈছে, কোনোৱে খেদি নিনিলেও দুষ্টলোক পলায়, কিন্তু ধাৰ্মিকবিলাকে সিংহৰ দৰে হাঁহ কৰে। যিমানেই পাহৰি থাকিবৰ চেষ্টা নকৰক কিয়, ধৰ্মবিৰোধী অৰ্থাৎ অন্যায় কাম কৰিলেই যিকোনো মানুহৰ অন্তৰতেই পাপবোধে ক্ৰিয়া কৰাটো অতি স্বাভাৱিক। নিৰীহজনক অনাহকতে শাস্তি দি দুৰ্বলৰ ওপৰত তোমাৰ বলৰ অহংকাৰ দেখুৱাই অত্যাচাৰ কৰি কিংবা সৰল অবজ্জনক প্ৰবঞ্চনা কৰি তুমি ভাবিব পাৰা যে তোমাৰ কাম হৈ গ'ল, তোমাক কোনেও একো কৰিব নোৱাৰে বা তোমাৰ কুকৰ্মৰ কথা কোনো গম পোৱা নাই, তেনেহ'লে জানিম যে তুমি তোমাৰ নিজৰ মনটোকেই বৰং চিনি পোৱা নাই। মনত ৰাখিবা, এদিন নহয় এদিন, এটা নহয় এটা মুহূৰ্তত তোমাৰ পাপবোৰে তোমাৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবই কৰিব। পোনপ্ৰথমতে এই প্ৰতিক্ৰিয়া তোমাৰ মনত তেনেই সামান্য যেন লাগিব পাৰে। তুমি হয়তো ভাবিব পাৰা, এইটোনো কি কথা, এই প্ৰতিক্ৰিয়া মোৰ নিয়ন্ত্ৰণৰ অধীনত। কিন্তু তুমি গমেই নাপাবা কোন তলকত এই প্ৰতিক্ৰিয়া তোমাৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰ ওলাই যাব, কোন মুহূৰ্তৰ পৰা ই তোমাৰ মনক খুলি খুলি খাই তোমাৰ মানসিক শান্তি নোহোৱা কৰি পেলাব। জাগ্ৰত অৱস্থাত এই পাপবোধে দেখাত তোমাৰ মনৰ ওপৰত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰে বুলি তোমাৰ ধাৰণা হ'ব পাৰে, কিন্তু সেই ধাৰণা নিতান্ত ভুল। তোমাৰ শয়নত, তোমাৰ অৱচেতন মনত এই পাপবোধৰ ক্ৰিয়া অব্যাহত থাকিব আৰু সি তোমাক এক প্ৰকাৰ ব্যাখ্যাতীত মানসিক আৰু শাৰীৰিক অশান্তিত ভুগিবলৈ বাধ্য কৰিব। এই জগতত বহু দাম্ভিক আৰু অত্যাচাৰী লোকৰ এই শেষ দশা হয় বুলি অৱশ্য জানিবা। ঈশ্বৰৰ ক্ষমাহীন আৰু অৱৰ্থ সিদ্ধান্তত এনে লোকৰ বাবে এই বিধানেই নিৰ্দিষ্ট কৰা হৈছে, আৰু পাপ বা অন্যায় গোপন কৰিব পাৰিলা বুলি তুমি কেনেকৈ ভাবিলা? মানুহৰ আঁৰ হ'লেই তোমাৰ কুকৰ্ম গোপন হৈ থাকিল বুলি কেতিয়াও নাভাবিবা। তোমাৰ সুকৰ্ম কুকৰ্ম সকলোৰে দ্ৰষ্টা হ'ল সৰ্বশক্তিমান ঈশ্বৰ। সেই জানিবা, দুষ্টৰ ভয় চিৰসংগী। এই ভয়ে দুষ্টক আমৰণ খেদি ফুৰে, আৰু কোনে জানে মৃত্যুৰ পিছতো যে দুষ্টৰ আত্মা শাস্তিৰ বলি নহ'ব। কিন্তু ইয়াৰ বিপৰীতে সৎ আৰু ন্যায়বান লোকসকল হাঁহিয়াল। তেওঁলোকৰ নিজৰ ওপৰত দৃঢ় বিশ্বাস, নিজৰ মনৰ ওপৰত সংযম আৰু নিয়ন্ত্ৰণ চিৰসংগী। তেওঁলোকৰ জিভাই অশ্ৰাব্য বাক্য উচ্চাৰণ নকৰে, তেওঁলোকৰ হাতে অন্যায় বা অধৰ্ম নকৰে, ভৰি কেতিয়াও বিপথে চালিত নহয়।

0: এনেলোকে এনে কোনো কামত লিপ্ত নহয় যাৰ দ্বাৰা তেওঁলোকে আনৰ ওচৰত লজ্জিত হ'বলগা হয় বা আনলৈ ভয় কৰিবলগীয়া হয়। এনেলোকৰ মনত সদায় সৎ চিন্তা, পবিত্ৰ ভাৱনা আৰু সৎ কাৰ্যৰ ইচ্ছা বিৰাজ কৰে। এনেলোকে কুটিল পথেৰে গৈ ধনৰ সন্ধান নকৰে, নিজৰ স্বাৰ্থ পূৰণৰ বাবে মিছা ভুৱা প্ৰবঞ্চনাৰ আশ্ৰয় নলয়। এনেলোক পাপীৰ ভয়ৰ কাৰণ, দীনহীনজনৰ সাহসৰ মূল আৰু ঈশ্বৰৰ প্ৰিয়। জীৱনত এনেলোকে শান্তি লাভ কৰে, মৃত্যুৰ পিছতো এনেলোকৰ নাম যশ সন্মান শেষ হৈ নাযায়, বৰং বাঢ়িহে যায়। সেয়েহে কোৱা হৈছে যে দুষ্টৰ একাল, সন্তৰ সৰ্বতিকাল।
1: আজিৰ মুকুতামালাৰ কথাখিনি পবিত্ৰ বাইবেলৰ পৰা লোৱা হ'ল।

0: 下下。
1: সবিতা চৌধুৰীৰ কণ্ঠগীতটি শুনিলে। এইবাৰ এয়া খগেন মহন্ত, গীতিকাৰ হীৰেণ ভট্টাচাৰ্য।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল খগেন মহন্ত। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কবিতা ফুকনৰ কণ্ঠৰীতি গীত, গীতৰ কথা হীৰেণ গোহাঁইৰ।

আজি সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:25 মিনিটৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত ৰক্তদান জীৱনদান, এই বিষয়ে ডাক্তৰ হিৰণজ্যোতি বসৰাৰ সৈতে সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ, লগতে ঝুমুৰ পৰিৱেশন কৰিব শংকৰ কিষণ আৰু সংগীবৃন্দই। পুৱা 8:30 বজাৰ গীতিমালিকাত দীনবন্ধু চহৰীয়া, বৰ্ণালী হাজৰিকা, প্ৰশান্ত ৰাজখোৱা, দেৱজানী শৰ্মা আৰু তৌফিক আহমেদৰ কণ্ঠৰ গীত শুনিবলৈ পাব। আজি নিশা 9:30 বজাত ফোন ইন সংবিধান, ইয়াত ভাগ ল'ব প্ৰবাল কুমাৰ শৰ্মা আৰু সীমান্ত বৰ্মাই।

আজি দিনৰ 11:02 নাটশালাৰ নিবেদন ঋতুপৰ্ণ মোহন বৰুৱা ৰচিত নাট কমলা পৰিৱেশন কৰিব বিহপুৰীয়াৰ ৰংগভূমিৰ শিল্পীসকলে নাট্যকাৰ কৃষ্ণ ভূঞা প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 7:00 ডক্টৰ উমেশ ডেকাৰ কথিকা স্বাধীনতা সংগ্ৰামৰ পটভূমিত অসমীয়া উপন্যাস। দিনৰ 11:10 মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ দ্বিতীয় খণ্ড প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 নিদান অনুষ্ঠানত ৰক্তদানৰ গুৰুত্বৰ বিষয়ে ডক্টৰ শব্দম আখতাৰ আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

পুৱা 9:15 অকনিৰ মেলৰ অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00 সাধক সুন্দৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মা, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 10:30 চেমনিয়ৰ চৰা অনুষ্ঠানত সাধনা সংগীত কলা নিকেতনৰ শিক্ষাৰ্থীসকলৰ বিচিত্ৰানুষ্ঠান। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ কীৰ্তন।

অবস্থান কল্পতরু। চাৰে বাৰ বজাৰ আইদেউ বোলনী অনুষ্ঠানত ফুলবৰা ৰচিতনাথ কথাটো এইটোহে, প্ৰযোজনা নীলোফাৰ বেগমৰ। 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান, 2:30 পাশ্চাত্য সংগীত অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি, এই বিষয়ে এটি আলোচনা। আলোচনাত ভাগ ল'ব ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাই, আঁত ধৰিব মানসজ্যোতি বৰাই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 ফুল বায়নশীলৰ কণ্ঠৰ বৰগীত, সন্ধিয়া 7:20 শৰত দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, 7:30 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীতৰ শিল্পী ৰাণু বৈশ্য, সুৰ সংৰচনা ৰমেন বৰুৱাৰ, নিশা 8:10 গজলে অনুষ্ঠান, 8:30 আধুনিক গীতৰ অনুষ্ঠান, নিশা 9:00 চিত্ৰগীত আৰু নিশা 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বিশ্ব ৰক্তদান প্ৰক্ৰিয়া 17 শতিকাৰ পৰাই আৰম্ভ হৈছিল। সেই সময়ৰ চিকিৎসা বিশেষজ্ঞসকলে জানিছিল যে শৰীৰত তেজেই হৈছে অতি গুৰুত্বপূৰ্ণ উপাদান, আৰু এই তেজ অধিক মাত্ৰাত কিবা কাৰণে ক্ষৰণ হ'লে ৰোগীৰ জীৱনৰ বাবে সংশয়ৰ সৃষ্টি হ'ব পাৰে। সেই শতিকাতে ৰক্তহীন ৰোগীৰ দেহলৈ সুস্থ লোকৰ শৰীৰৰ পৰা ৰক্ত যোগানৰ পৰীক্ষামূলক প্ৰচেষ্টা চলোৱা হৈছিল। অৱশ্যে সেইবিলাকৰ ফলাফল আশা কৰা মতে পোৱা নগৈছিল। বিশ্ব ৰক্তদাতা দিৱসটো সেইসকল চিকিৎসকৰ কঠোৰ শ্ৰম আৰু অত্যুৎসাহী কাৰ্যৰ স্বীকৃতিৰূপে পালন কৰা হয়, আৰু তেওঁলোকে উদ্ভাৱন কৰা প্ৰযুক্তিৰে আজিও অসংখ্য লোকৰ জীৱন দান কৰাৰ ক্ষেত্ৰত দেখুওৱা কৃতকাৰ্যতাই তেওঁলোকৰ শ্ৰমৰ স্বীকৃতি প্ৰদান কৰে। আহক, আজি এই বিশ্ব ৰক্তদাতা দিৱসৰ দিনা আমি যিসকলে পাৰোঁ আটাই ৰক্তদান কৰি আন এজনৰ জীৱনদানৰ প্ৰক্ৰিয়াৰ অংশীদাৰ হওঁ।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা Group B আৰু Group C পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ Grade 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
4: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খনেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিচত উপস্থিত হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। হিমাচল প্ৰদেশত ড্ৰোনৰ জৰিয়তে ড্ৰাগ সেৱাৰ শুভাৰম্ভণিৰ পাছতে অসমতো শীঘ্ৰে এই সেৱা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে সদৰি কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্ৰা প্ৰদানৰ প্ৰস্তুতি চলাইছে। আৰু ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপত আজি ভাৰত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিচত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে আলোচনাত মিলিত হ'ব আৰু যৌথভাৱে ভাৰত ইনোভেটছ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে G7 শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব। শ্ৰীমোদী নিচত উপস্থিত হোৱাৰ লগে লগে হোটেল নেগ্ৰেস্কোত প্ৰৱাসী ভাৰতীয়সকলে তেওঁক সম্বৰ্ধনা জনায়। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে ফ্ৰান্স আৰু ইটালীৰ শিল্পীসকলে কথক, ওডিচি আৰু ভাৰতনাট্যম নৃত্য প্ৰদৰ্শন কৰে। ভাৰতীয় সময় অনুসৰি আজি দিনৰ 2:30 বজাত প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই যৌথভাৱে ভাৰত ইনোভেটছ মুকলি কৰাৰ লগতে প্ৰযুক্তি, প্ৰতিৰক্ষা, উদ্ভাৱন আৰু কৌশলগত বিষয়কে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতাৰ বাবে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ফ্ৰান্সৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী শ্লোভাকিয়ালৈ যাত্ৰা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় প্ৰৱাসী ভাৰতীয়সকলে তেওঁক জনোৱা অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে মুহূৰ্ততো স্মৰণীয় বুলি অভিহিত কৰি কয় যে ঘৰৰ পৰা বহু কিলোমিটাৰ দূৰৈত থকাৰ পাছতো ভাৰতৰ সৈতে প্ৰৱাসী ভাৰতীয়সকলৰ বন্ধন পূৰ্বৰ দৰেই সুদৃঢ় হৈ আছে। শ্লোভাকিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অপূৰ্ব শ্ৰীবাস্তৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্লোভাকিয়া ভ্ৰমণে দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন পথ মুকলি কৰিব আৰু অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰাত সহায় কৰিব। শ্লোভাকিয়াৰ ব্ৰাটিস্লাভাৰ আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয়।
2: The visit of Prime Minister to Slovakia is going to be a historical one because this will be the first ever visit by any Indian Prime Minister to Slovakia. So we are all looking forward for this visit and this is likely to enhance not only the political relations but also deepen economic engagements and open new avenues for cooperation in various sectors like defense, clean technologies, cyber security, tourism and people to people contact.
1: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান আৰু হেভিল্ডৰ সহযোগত আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। পুৱা 6:15 আৰম্ভ হোৱা এই কাৰ্যসূচী পুৱা 7:35 সমাপ্ত হ'ব। এই অনলাইন যোগাসন কাৰ্যসূচীত 130খনতকৈ অধিক দেশে অংশগ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয়ে কয় যে এই অনুষ্ঠানৰ লক্ষ্য হৈছে ইউটিউব লাইভ যোগা ষ্ট্ৰীমৰ বাবে সৰ্বাধিক দৰ্শকৰ নতুন বিশ্ব অভিলেখ গঢ়ি তোলা। মন্ত্ৰালয়ে সমগ্ৰ বিশ্ব জনসাধাৰণক, যোগাসনকাৰী শিক্ষানুষ্ঠান আৰু প্ৰৱাসী ভাৰতীয়সকলক এই কাৰ্যসূচীত যোগদান কৰি ঐতিহাসিক প্ৰচেষ্টাত অৰিহণা যোগাবলৈ আমন্ত্ৰণ জনায়। এই পদক্ষেপে যোগৰ সাৰ্বজনীন আৰু সামগ্ৰিক প্ৰসাৰৰ বাবে শক্তিশালী আহিলা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণৰ জৰিয়তে কাৰ্যসূচীয়ে ভৌগোলিক, সাংস্কৃতিক আৰু ভাষাৰ সীমা অতিক্ৰম কৰা জীৱনশৈলী হিচাপে যোগবাৰ্তাক শক্তিশালী কৰাটো এই অনুষ্ঠানৰ মূল লক্ষ্য। বিগত 12 বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ নীতিৰ দ্বাৰা পৰিচালিত ভাৰতে এক উল্লেখযোগ্য পৰিৱৰ্তনৰ সন্মুখীন হৈছে।

এই সময়ছোৱাত মোদী চৰকাৰে দৰিদ্ৰ কৃষক মহিলা আৰু যুৱক যুৱতীসকলৰ কল্যাণ তথা সবলীকৰণৰ বাবে ভালেসংখ্যক ধ্বজাবাহী পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই হিমাচল প্ৰদেশত ডাক বিভাগৰ এটি বৈপ্লৱিক সেৱাৰ শুভাৰম্ভ কৰিছে। এতিয়াৰে পৰা ড্ৰোনৰ সহায়ত পাহাৰীয়া আৰু দুৰ্গম অঞ্চললৈ ডাক সামগ্ৰী সৰবৰাহ কৰা হ'ব। এই সেৱাৰ প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মাণ্ডিৰ মুখ্য ডাকঘৰ আৰু ৰেহৰধাৰ শাখা ডাকঘৰৰ মাজত আৰম্ভ কৰা হৈছে। পৰম্পৰাগত পথত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায় দুঘণ্টাৰ অধিক সময়ৰ পৰিৱৰ্তে ড্ৰোনৰ ব্যৱহাৰৰ ফলত এতিয়া মাত্ৰ 7 মিনিটতে সেই দূৰত্ব অতিক্ৰম কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰামীণ ডাক সেৱকসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত এই সেৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত হৈছিল। যোগাযোগ মন্ত্ৰালয়ে জনোৱা অনুসৰি অহা 2-3 মাহৰ ভিতৰত হিমাচল প্ৰদেশৰ লগতে অসমৰ প্ৰায় 150টা নিৰ্বাচিত পথতো এই অত্যাধুনিক সেৱা সম্প্ৰসাৰিত কৰা হ'ব। অসমৰ দৰে নদীমাতৃক আৰু চৰ চাপৰি থকা অঞ্চলৰ বাবে এই প্ৰযুক্তি এটি মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্ৰা প্ৰদানৰ প্ৰস্তুতি চলাইছে। সংস্থাটোৱে পাৰমাণৱিক শক্তি বিভাগৰ সৈতে যৌথভাৱে অত্যাধুনিক কৃত্ৰিম তাপ প্ৰণালী বিকশিত কৰিছে, যাৰ জৰিয়তে ভৱিষ্যতে চন্দ্ৰযানৰ লেণ্ডাৰসমূহ চন্দ্ৰৰ অত্যন্ত প্ৰতিকূল বতৰতো সুৰক্ষিত থাকিব পাৰিব। বেংগালুৰুত অনুষ্ঠিত এখন সন্মিলনত ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে এই কথা সদৰি কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে চন্দ্ৰযান 3ৰ বিক্ৰম লেণ্ডাৰ সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল আছিল বাবে চন্দ্ৰত মাত্ৰ 14 দিনহে কাৰ্যক্ষম আছিল। কিন্তু নতুন প্ৰযুক্তিৰ সফল প্ৰয়োগৰ মাধ্যমেৰে লেণ্ডাৰসমূহে চন্দ্ৰৰ প্ৰতিকূল বতৰৰ পৰা ৰক্ষা পৰি 200 দিনলৈ অনায়াসে কাম কৰি থাকিব পাৰিব। উল্লেখযোগ্য যে চন্দ্ৰপৃষ্ঠত দিন আৰু ৰাতিৰ সময়ছোৱা প্ৰায় 14 দিনকৈ হয় আৰু এই সময়ছোৱাত চন্দ্ৰৰ তাপমাত্ৰা 121 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ বিপৰীতে নিশাৰ ভাগত -129 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হ্ৰাস পায়। এই উন্নত প্ৰযুক্তিৰ সমান্তৰালভাৱে ইছৰোৱে দেশৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাৰ হাত আগবঢ়াইছে। বিশেষকৈ CSIRৰ সৈতে চাৰিটা প্ৰযুক্তিগত ক্ষেত্ৰত কাম কৰিবলৈ সংস্থাটোৱে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰি অতি আকাংক্ষিত গগনযান অভিযানৰ বাবে মহাকাশৰ স্বাস্থ্যসেৱাৰ প্ৰযুক্তিৰ উন্নয়নৰ অৰ্থে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লগতে ব্যক্তিগত খণ্ডৰ সৈতেও সংস্থাটোৱে সমন্বয় ৰক্ষা কৰি চলিছে। ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপত আজি ভাৰত নিজৰ প্ৰথমখন খেলত চিৰবৈৰী পাকিস্তানৰ সন্মুখীন হ'ব। খেলখন বাৰ্মিংহামৰ এলবেষ্টনত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় অদমনীয় প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। ইপিনে বিশ্বকাপৰ গ্ৰুপ বিৰ কালিৰ এখন খেলত স্কটলেণ্ডে আয়াৰলেণ্ডক 40 ৰণত পৰাস্ত কৰে। মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি স্কটলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই 161 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে আয়াৰলেণ্ডে 19 অভাৰৰ এটা বলত 121 ৰাণতে ইনিংছ সামৰে। ইয়াৰ পূৰ্বে এলবেষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আয়োজক ইংলেণ্ডে শ্ৰীলংকাক 87 ৰাণৰ বৃহৎ ব্যৱধান পৰাস্ত কৰিছিল। ফিফা বিশ্বকাপ 2026ৰ তৃতীয় দিনা কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্ৰেন্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেল ড্ৰ হয়। ছুইজাৰলেণ্ডে এটা গ'ল আগবাঢ়ি আছিল যদিও খেল সমাপ্ত হোৱাৰ আগমুহূৰ্তত কাটাৰে এটা গ'ল দি সমতা স্থাপন কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা 3:30 বজাত ব্ৰাজিল আৰু মৰক্কোৰ মাজত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেল 1-1 গ'লত ড্ৰ হয়। ভাৰতীয় সময় অনুসৰি পুৱা 6:30 বজাত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত স্কটলেণ্ড হেইটিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তদুপৰি পুৱা 9:30 বজাত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত অষ্ট্ৰেলিয়া টাৰ্কিৰ মুখামুখি হোৱাৰ বিপৰীতে নিশা 10:30 বজাত জাৰ্মানী আৰু কোৰাকৰ মাজত গ্ৰুপ ইৰ আন এখন খেল অনুষ্ঠিত হ'ব। ভাৰত আৰু আফগানিস্তানৰ মাজত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাত ধৰমশালাত অনুষ্ঠিত কালিৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰে। বৰষুণৰ বাবে 25 অভাৰলৈ হ্ৰাস কৰা খেলখনত টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত আলহী দলটোৱে 24 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 194 ৰাণ কৰে। আফগানিস্তানৰ হৈ ৰহমানুল্লাহ গুৰবাজে 51টা বলত 102 ৰাণ কৰাৰ বিপৰীতে ভাৰতৰ হৈ অভিষেক ঘটা হৰ্ষ দুবে আৰু গুৰনুৰ ব্ৰাৰে 3টাকৈ উইকেট লাভ কৰে। 195 ৰাণৰ লক্ষ্য সন্মুখত ৰাখি বেটিং কৰিবলৈ নমা ভাৰতে 22 অভাৰ 5টা বলত 3টা উইকেট হেৰুৱাই বিজয় সুনিশ্চিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্স আৰু শ্লোভাকিয়াৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিচত উপস্থিত হৈছে।
আন্তঃৰাষ্ট্ৰীয়

দিবস 2026ত উদযাপন আৰম্ভ হিচাপে আয়ুষ মন্ত্ৰালয়ে আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। হিমাচল প্ৰদেশত ড্ৰোনৰ জৰিয়তে ডাক সেৱাৰ শুভাৰম্ভণিৰ পাছতে অসমতো শীঘ্ৰে এই সেৱা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে সদৰি কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্ৰা প্ৰদানৰ প্ৰস্তুতি চলাইছে। আৰু ICC মহিলা টি টুৱেণ্টি ক্ৰিকেট বিশ্বকাপত আজি ভাৰত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পঢ়াৰ বাজি 55 মিনিটত শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করেছো আজি পুয়া। আজি দেওবার, 1433 ভাস্করাব্দৰ জেঠ মাহৰ আজি 30 দিন, 2026 খ্রিস্টাব্দৰ জুন মাহৰ আজি 14 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:36:54 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:10:39।

0: বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, সময়ক কেতিয়াও অপব্যয় নকৰিবা, কাৰণ জীৱন সময় ধাতুৰে নিৰ্মিত। প্ৰিয় শ্ৰোতা, আজি বিশ্ব ৰক্তদাতা দিৱস। এই দিৱস সম্পৰ্কে লগতে এই বৰ্ষৰ বিষয়বস্তু সম্পৰ্কে আজি আমাক কৈছে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ মৌচুমী বৰকটকীয়ে।
1: 14 জুন বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰা হয়। এই বছৰ এই দিৱসৰ মূল কথাটোৱে হৈছে একটোপাল মানৱীয়তা, ৰক্তদান জীৱন ৰক্ষা। এই সুন্দৰ তাৎপৰ্যপূৰ্ণ কথাষাৰিয়ে এটোপাল ৰক্ততে যে জীৱন লুকাই আছে তাকেই প্ৰকাশ কৰিছে। আমাৰ যিকোনো এটা অতি গুৰুতৰ সমস্যা, ধৰা হওক কোনো দুৰ্ঘটনা, ধৰা হওক অস্ত্রোপচাৰ কক্ষত এগৰাকী ৰোগীৰ মৃত্যুকাতৰ আৰ্তনাদ, ধৰা হওক কোনো শিশুৰ কোনো ৰোগৰ বাবে হৈ থকা তেজৰ ক্ষৰণ, সেই আটাইবোৰকে জীৱন দান দিয়ে ৰক্তই। ৰক্তদাতাসকল ভগৱানৰ অৱদান বুলি কলেও ভ্ৰাই কোৱা নহব। তেখেতসকলে ৰক্তদান কৰিছে বাবেই আজিৰ পৃথিৱীত জীৱন এক যে অমূল্য সম্পদ তাক প্ৰতিফলিত হৈ আছে। এই ৰক্তদাতাসকলক আমি সকলোৱে উৎসাহ যোগোৱা উচিত। চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱেই হওক, ৰক্তদাতাসকলক এইটোৱে কোৱা উচিত যে 18-65 বছৰ বয়সলৈকে যিকোনো এজন সুস্থ সবল ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে। এই ৰক্তদানৰ বাবে ব্যক্তিজনৰ কোনো ক্ষতি নহয়। আজিৰ এই বিজ্ঞানসন্মত পদ্ধতিগত যিবোৰ সংৰক্ষণ কৰিব পৰা ব্যৱস্থা আছে, তাত ৰক্ত সংৰক্ষণ কৰি ৰখা হয়। ৰক্ত মানে অকল ৰঙা তেজখিনিকে বুজোৱা হোৱা নাই, ইয়াত মিহলি হৈ থকা প্লাজমাকো সংৰক্ষণ কৰিব পৰা যায়। ৰক্তদান মহান দান আৰু ৰক্তদাতাসকল মানৱীয়তাৰ এক অপূৰ্ব নিদৰ্শন।
0: আমাৰ সৈতে সেয়া আছিল শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ মৌচুমী বৰকটকী। 50-60 দশকত কেইবাখনো অসমীয়া ছবিত অভিনয় কৰা এগৰাকী অসমীয়া অভিনেত্ৰী আছিল ইভা আচাও। 1940 চনৰ 10 এপ্ৰিলত শিৱসাগৰ জিলাত এটি সংস্কৃতিবান পৰিয়ালত ইভা আচাওৰ জন্ম হৈছিল। 1955 চনৰ 2 ডিচেম্বৰত মুক্তি পোৱা পিয়লি ফুকন বোলছবিৰ জৰিয়তে ইভা আচাওৱে অভিনয় জগতত প্ৰৱেশ কৰিছিল। পাছলৈ ভূপেন হাজৰিকাই তেখেতক এৰাবাটৰ সুৰ ছবিখনৰ বাবে চুক্তিবদ্ধ কৰিছিল। তাৰ পাছত ক্ৰমে ভক্ত প্ৰহ্লাদ, কেঁচা সোণ, পুৱতি নিশাৰ সপোন আদি বহুকেইখন ছবিত ইভা আচাওৱে অভিনয় কৰিছিল। 1960 চনত ইভা আচাওৱে উৰ্দু চিনেমা দূৰ হে সুখ কি গাঁও নামৰ ছবিখনত অভিনয় কৰাৰ সুযোগ পাইছিল। ইয়াৰ উপৰিও লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, মাটিৰ স্বৰ্গ, মণিৰাম দেৱান, প্ৰতিধ্বনি, ভাইটি, মমতা ইত্যাদি ছবিত অভিনয় কৰা ইভা আচাওৱে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰতো যোগদান কৰিছিল।

1988 চনত জীবন নাটৰ সামৰণি পৰা এইগৰাকী অভিনেত্ৰীৰ আজি স্মৃতি দিৱস। এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আৰু অসমৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকা সুপ্ৰভা দেৱীৰ আজি স্মৃতি দিৱস। 1984 চনত তেখেতে নয়নমণি আৰু 1986 চনত সৰবজান এই ছবি দুখন পৰিচালনা কৰিছিল। 1985 চনত তেখেতে শিল্পী দিৱস বঁটা লাভ কৰিছিল। 1938 চনৰ 24 ডিচেম্বৰত ডিগবৈত জন্ম লাভ কৰিছিল সুপ্ৰভা দেৱীয়ে। তেখেতে যোগ বিয়োগ, তৰামাই, মৰমী, ৰাংঢালি আদি ছবিকেইখন প্ৰযোজক স্বামী দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে প্ৰযোজনা কৰাৰ উপৰিও 1984 চনত স্বামীৰ মৃত্যুৰ পিছত নয়নমণি ছবিখন পৰিচালনা কৰিছিল। সুপ্ৰভা দেৱীয়ে ভালেসংখ্যক তথ্যচিত্ৰ আৰু ধাৰাবাহিক প্ৰযোজনা আৰু পৰিচালনা কৰিছে আৰু এই ছবিসমূহ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে সম্প্ৰচাৰিত হৈছে। 2003 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে জিলিকাব লুইতৰে পাৰ নামৰ এখনি ধাৰাবাহিকো সুপ্ৰভা দেৱীয়ে নিৰ্মাণ কৰিছিল।

0: প্ৰযোজনা আৰু পৰিচালনা কৰিছে আৰু এই ছবিসমূহ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ যোগে সম্প্ৰচাৰিত হৈছে। 2003 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে জিলিকাব লুইতৰে পাৰ নামৰ এখনি ধাৰাবাহিকো সুপ্ৰভা দেৱীয়ে নিৰ্মাণ কৰিছিল। প্ৰিয় শ্ৰোতা, অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মেল হকৰ আজি উপজা দিন। 1972 চনৰ 5 অক্টোবৰৰ দিনা মাধ্যম আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈ কিছু দুৰ্বৃত্তৰ হাতত আহত হৈ 6 অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰিছিল মোজাম্মেল হকে। শ্ৰোতা, আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস, এই সম্পৰ্কে আজি আমাক কিছু কথা কৈছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰীয়ে।
1: আজি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাবে এক অতি পবিত্ৰ দিন। আজি বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস, তাৰ লগতে 1964 চনত শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা হোৱা মাধৱদেৱ মহাবিদ্যালয়ৰ 60টা বছৰ আমি অতিক্ৰম কৰিলো। মাধৱদেৱ মহাবিদ্যালয় যিখন এতিয়া 2019 চনত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে, আমি বিশ্বাস কৰো প্ৰতিটো প্ৰতিষ্ঠাই একো একোটা দৰ্শন। 1964 চনত যেতিয়া মাধৱদেৱ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল, তাৰ মূল দৰ্শনেই আছিল লুইতৰ উত্তৰ পাৰৰ এই অনগ্ৰহৰ অঞ্চলটোত শিক্ষাৰ প্ৰসাৰ কৰা। 2019 চনত যেতিয়া অসম চৰকাৰে এই অনুষ্ঠানখনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰিলে, শিক্ষাৰ লগতে গৱেষণাও দৰ্শনৰ মূল মন্ত্ৰ হিচাপে সন্নিৱিষ্ট হ'ল। বিশ্ববিদ্যালয় এখন সমাজতে সৃষ্টি হয়, গতিকে সমাজৰ আশা আকাংক্ষা বাদ দি বিশ্ববিদ্যালয় এখন বৰ্তি থাকিব নোৱাৰে। আজিৰ এই পবিত্ৰ মুহূৰ্তত আমি আটায়ে নিজকে সামাজিক দায়বদ্ধতাৰ দিশত উৎসৰ্গীকৃত কৰিছো। আমি আশা ৰাখিছো সমাজৰ সকলো স্তৰৰ লোকৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিব পৰাকৈ দায়বদ্ধতাৰ দিশেৰে আমি আপোনালোক আকাৰে সহযোগত আগবাঢ়ি যাবলৈ সমৰ্থ হ'ম।
0: আমাৰ সৈতে সেয়া আছিল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰী। ইতিহাসৰ পাতলুটিয়াই চালে আমি পাওঁ 1928 চনত লেটিন আমেৰিকাৰ গেৰিলা নেতা, কিউবা আন্দোলনৰ অন্যতম হোতা চে গুয়েভেৰাৰ আৰ্জেণ্টিনাত জন্ম হয়। টেলিভিশ্যনৰ আৱিষ্কাৰক জন লগি বেয়াৰ্ডৰ মৃত্যু হয় 1946 চনত। ইটালীৰ প্ৰখ্যাত কবি সমালোচক ছালভাতোৰ কোৱাচিমোডোৰ মৃত্যু হয় 1968 চনত। ইটালীৰ কাব্য সাহিত্যৰ মুকুটবিহীন সম্ৰাট হিচাপে অভিহিত কোৱাচিমোডোৱে 1959 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। 1972 চনত ৰুছ দেশৰ মহাকাশযান ভেনেৰা 10 উৎক্ষেপণ কৰা হৈছিল। ভাৰতীয় কণ্ঠশিল্পী তথা গীতিকাৰ সুৰিন্দৰ কৌৰৰ মৃত্যু হয় 2006 চনত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: যোগাসন শিতানত আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক স্মৃতিৰেখা শইকীয়া।
1: আজি আমি আলোচনা কৰিবলৈ লৈছো গৰ্ভাৱস্থাত যোগাভ্যাসে কেনেদৰে সহায় কৰে তথা ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে। এগৰাকী মাতৃ হোৱা যেন এক সম্পূৰ্ণ জীৱনলৈ পদাৰ্পণ কৰা, গৰ্ভাৱস্থাৰ পৰা আৰম্ভ কৰি সন্তানক জন্ম দিয়া, লালন পালন কৰা, এই সকলোবোৰ এগৰাকী মাতৃৰ হৃদয়ৰ সৈতে জড়িত হৈ থাকে। গৰ্ভাৱস্থাৰ সময়ছোৱা অতিকৈ আনন্দৰ সময় যদিও এই সময়ছোৱাত এগৰাকী মাতৃয়ে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত যোগাভ্যাসে অনন্য অৱদান আগবঢ়ায়। এতিয়া আমি জানো আহক এই গৰ্ভাৱস্থাত যোগাভ্যাসে কেনেদৰে সহায় কৰে। যোগাসনে শৰীৰৰ পেশী, বিশেষকৈ পেট, পিঠি আৰু পেলভিছ অঞ্চল শক্তিশালী আৰু নমনীয় কৰি তোলে। ইয়াৰ ফলত সন্তান প্ৰসৱৰ সময়ত যথেষ্ট সহায় হয়। গৰ্ভৰ ওজন বৃদ্ধিৰ ফলত হোৱা পিঠিৰ বিষ, ভৰিৰ বিষ আদি নিয়ন্ত্ৰণত যোগাসনে যথেষ্ট পৰিমাণে সহায় কৰে। যোগাসন

0: রক্ত সঞ্চালন উন্নত করে, মগজু শান্ত করে, যার ফলত ভাল আর গভীর টোপনি হয়। প্রাণায়ামের দ্বারা শ্বাস প্রশ্বাসজনিত সমস্যা দূর হয়। ধ্যানে মনৰ শান্তি আনে। যোগাসনে দেহত আনন্দদায়ক হরমোন অর্থাৎ এন্ডোরফিন হরমোনের বৃদ্ধি করে, যি গর্ভাবস্থাত মানসিকভাবে বহু সহায় করে। যোগাসনে সহ্য শক্তি আর ধৈর্য শক্তি বৃদ্ধি করে, যার ফলস্বরূপে প্রসবর সময়ত মন স্থির রখাত সহায় হয়। প্রসবর বাবে শরীরটি প্রস্তুত করে তুলে, পেলভিস অঞ্চল মজবুত আর খুলি রাখে। গর্ভাবস্থার সময়সোক তিনটা পর্যায়ত ভাগ করা হয়, প্রথম পর্যায়, দ্বিতীয় পর্যায় আর তৃতীয় পর্যায়। এই সময়সোক গর্ভবতী মহিলাসকলে সূক্ষ্ম ব্যায়াম, পলম্বী আসন, সেতু বন্ধন আসন, গোমুখাসন, ভদ্রাসন, মলাসন, যোনি মুদ্রা ইত্যাদি করিব পারে। প্রাণায়ামের ভিতরত সহজ প্রাণায়াম সমূহ অনুলম বিলম, ভ্রামরী আদিয়ে মহিলাগৰাকীক অফুরন্ত শক্তির যোগান ধরে। কঁকালের বিষৰ পৰা উপশম পাই তাৎক্ষণিকভাবে মনৰ পরিবর্তনের অবস্থা, আবেগ নিয়ন্ত্রণ আদিবোৰত যথেষ্ট পরিমাণে সহায় করে।
1: যোগ প্রশিক্ষক স্মৃতিরেখা শইকীয়া।
2: গুৱাহাটীৰ আহোমগাঁৱত থকা এস কে হাজৰিকা কলেজত বিএ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এস কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এস কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
1: অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলীত অৱস্থিত চামগুৰি সত্ৰ হৈছে নৱবৈষ্ণৱ ধৰ্মৰ এক অন্যতম ঐতিহাসিক স্থান। 1663 চনত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰী চন্দ্ৰপাণী আটৈয়ে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। পুৰুষ সংহতিৰ অন্তৰ্গত চামগুৰি সত্ৰই প্ৰতিষ্ঠা কালৰে পৰাই গুৰুজনাৰ অমৰ সৃষ্টি মুখা শিল্পক সমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। মাজুলীৰ গৌৰৱ মুখা শিল্প। এই চামগুৰি সত্ৰত নিৰ্মাণ হোৱা মুখা শিল্পই আকৰ্ষণ কৰে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকক। চামগুৰি সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক স্বৰ্গীয় কুশকান্ত দেৱগোস্বামীয়ে তেখেতৰ একক প্ৰচেষ্টাৰে বিভিন্ন প্ৰদৰ্শনী আৰু সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি মাজুলীৰ মুখা শিল্পক বিশ্ব দৰবাৰলৈ উলিয়াই আনে। এই ধাৰা অব্যাহত ৰাখি গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ অংশ মুখা শিল্পক বিশ্বমুখী কৰাত নিজকে উৎসৰ্গা কৰিছে চামগুৰি সত্ৰৰ মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মুখা শিল্পত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা হেমচন্দ্ৰ গোস্বামীয়ে এই শিল্পৰ বাবে লাভ কৰিছে সংগীত নাটক একাডেমী পদ্মশ্ৰী সন্মান।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: কি হয়
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: প্ৰস্তুতি এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ভাৰতীয় বায়ুসেনাৰ সামগ্ৰী পৰিবহণৰ অন্যতম নিৰ্ভৰযোগ্য মাধ্যম ৰুছ প্ৰযুক্তিত নিৰ্মিত টুইন ইঞ্জিনযুক্ত বিমান এণ্টনভ 32ৰ ইতিহাসত আন এক ভয়ংকৰ দুৰ্ঘটনা। যোৰহাটৰ ৰৰুৱাস্থিত বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰাৰ সময়ত পতিত হোৱা বিমান দুৰ্ঘটনাত 5 জোৱান নিহত। 1 জুলাইৰ পৰা অসমত বলবৎ হ'ব VBC ৰামজী আইন। 18 বছৰৰ ঊৰ্ধৰ বাবে ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ নতুন আধাৰ কাৰ্ড প্ৰদান। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত অসমক দিবলগীয়া ৰাজহ কৰ হৈছে 49,725 কোটি টকা। 5 বছৰত অসমৰ উন্নয়ন হৈছে 48%, 80 লাখ লোক দৰিদ্ৰমুক্ত বুলি মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। চলিত বৰ্ষৰ 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ কাম নিয়মীয়া ৰূপত আৰম্ভ হ'ব বুলি কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। দীৰ্ঘদিনীয়া

সংঘাতে জৰ্জৰিত কৰা পশ্চিম এছিয়ালৈ শান্তি ঘূৰি অহাৰ ইংগিতে ভাৰতীয় অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস। দেশজুৰি চলা দীৰ্ঘদিনীয়া বিতৰ্কৰ আইনী মেৰপাছৰ অন্ত পেলাই 21 জুনত অনুষ্ঠিত হ'বলগীয়া নীট UG 2026ৰ পুনৰ পৰীক্ষাত 15 মিনিট সময় বৃদ্ধি কৰিছে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে। উত্তৰ পূব ভাৰতৰ সৰ্বাংগীন বিকাশ আৰু স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত এক যুগান্তকাৰী ঘোষণাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অহা বছৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ'ব। 24 ঘণ্টাৰ ভিতৰত আমেৰিকা আৰু ইৰাণৰ মাজত অব্যাহত থকা মধ্য প্ৰাচ্যৰ যুদ্ধৰ অৱসানৰ ইংগিত দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহৱাজ শ্বৰীফে। ইফালে 9 জুলাইত সমাধিস্থ কৰা হ'ব ইৰাণৰ পূৰ্বৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আলী খামনেক। খেলৰ পিছত আছে ছিৰিজৰ প্ৰথমখন এদিনীয়া মেচত কালি আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰে ভাৰতে। মহিলাৰ টি20 বিশ্বকাপত জয়েৰে অভিযান আৰম্ভ কৰিছে ইংলেণ্ডে। প্ৰস্তুত আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আজিৰ অনুষ্ঠানত আগবঢ়াইছো ডাক্তৰ শবনম আখতাৰ আহমেদৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, বিষয় ৰক্তদান। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই।
1: নমস্কাৰ শ্ৰোতাসকল।
2: নমস্কাৰ।
1: প্ৰথমতে আমি জানি ল'ব খুজিছো তেজ বা ৰক্ত এইটোনো কি ধৰণৰ এটা ফ্লুইড, ইয়াত বিভিন্ন তাৰ অংশ বিশেষ থাকে। আমি প্ৰথমতে অকণমান সেই বিষয়ে জানি লওঁচোন।
2: হয়, তেজ এবিধ লিকুইড কানেক্টিভ টিছু বুলি কওঁ। এই গোটেই আমাৰ শৰীৰত একদম মূৰৰ পৰা ভৰিলৈকে গোটেই অংশখিনি, আমাৰ যি যি অৰ্গেন আছে সেই সকলোবোৰকে নিউট্ৰিশ্যন আৰু অক্সিজেন দিয়ে। সেই হিচাপে তেজৰ কিছুবোৰ উপাদান আছে, যেনেকৈ এটা জুলীয়া অংশ আছে যিটোক আমি প্লাজমা বুলি কওঁ, আৰু কিছুমান কোষ আছে তাত, যোনটো ৰঙা ৰক্তকণিকা আৰু বগা ৰক্তকণিকা আৰু প্লেটলেট, এইখিনি উপাদানেৰে তেজ গঠিত হয়। আৰু এই বেলেগ বেলেগ উপাদানসমূহ আমি বেলেগ বেলেগ কাৰণত, মানে তেওঁলোকৰ কামো বেলেগ বেলেগ। যেনেকৈ ৰঙা ৰক্তকণিকাত হেমগ্ল'বিন থাকে, হেমগ্ল'বিনে আচলতে অক্সিজেন কেৰি কৰে। আকৌ বগা ৰক্তকণিকাৰো এটা কাম আছে, আমাক যিকোনো ৰোগৰ পৰা বচায় আমাক তাৰ কাৰণে। আৰু প্লেটলেট এই অংশটোৰ এটা বেলেগ কাম আছে, যেতিয়া আমাৰ কাটা চিঙা হয় বা তেজ বৈ যায় সেইখিনি জেগাত গৈ প্লেটলেটে সেই
1: তেজ গোট মৰাত সহায় কৰে। হয় হয়। এতিয়া ব্লাডৰ বিভিন্ন গ্ৰুপ আছে, ৰেয়াৰ গ্ৰুপো হয়তো আছে, আপুনি কওকচোন কোন ৰোগীয়ে কোন ৰোগীক মানে ৰক্তদান কৰিব পাৰে, কি ধৰণৰ ব্লাড গ্ৰুপত? আমি আগতে যিবিলাক শুনিছিলোঁ যে ইউনিভাৰ্চেল ডোনাৰ বা ইউনিভাৰ্চেল ৰিচিভাৰ এনেকুৱা, সেইবিলাক ধাৰণা এতিয়াও আছে নে নাই?
2: হয়, আচলতে এনেই গ্ৰুপ স্পেচিফিক, যেনেকৈ এ ব্লাড আৰু এ গ্ৰুপ, এ পজিটিভ, এ নেগেটিভ, বি পজিটিভ, বি নেগেটিভ, অ' পজিটিভ, অ' নেগেটিভ, এ বি পজিটিভ, এ বি নেগেটিভ। হয়, তাৰে আপুনি একদম যদি তোমাৰ আপোনাৰ ব্লাড বেংকত ব্লাড আছে তেতিয়াহ'লে আপুনি গ্ৰুপ স্পেচিফিক ব্লাডটো দিয়াই ভাল, হোল ব্লাড যদি দিছে আপুনি। কিন্তু যদি আপোনাৰ ধৰি লওক প্লেটলেট দিয়া হয় তেতিয়া গ্ৰুপ স্পেচিফিক নহ'লেও হয়, অকল যদি প্লেটলেট অংশটো দিছে, কাৰণ তাতে ৰঙা ৰক্তকণিকাৰ পৰিমাণটো একদমেই নাথাকে। আৰু ফ্ৰেছ ফ্ৰ'জেন প্লাজমা, যেনেকৈ আপুনি প্লাজমাখিনি দিছে অকল, তেতিয়াহ'লে আপোনাৰ গ্ৰুপ স্পেচিফিক নহ'লেও হয়। কিন্তু যদি আপুনি পেক্ট আৰ বি চি দিছে বা হোল ব্লাড দিছে তেতিয়া গ্ৰুপ স্পেচিফিক হোৱাটো প্ৰয়োজন, নহ'লে আপোনাৰ সেই ব্লাড

0: ৰিয়েকচন হ'ব
1: অৰ্থাৎ যিজন ৰিচিভাৰ যিজনে গ্ৰহণ কৰিব তেওঁৰ শৰীৰে সেইটো গ্ৰহণ নকৰিব পাৰে
0: কিয়নো আপুনি আমাৰ ব্লাডত আপোনাৰ এ গ্ৰুপৰ যিজন ব্যক্তি তেওঁৰ ব্লাডত এণ্টি বি বুলি এটা থাকে যোনে আপোনাৰ যদি কেনেবাকৈ এ বি দি দিয়ে তেতিয়াহ'লে এণ্টি বিখিনিয়ে সেই এ বিৰ বিখিনিক মানে হেৰি কৰিব ডিষ্ট্ৰয় কৰি দিব সেই তেনেকুৱাকৈ আপুনি অ গ্ৰুপো যদি দিয়ে আপুনি অ গ্ৰুপত আপোনাৰ যদিও এ আৰু বি এণ্টিজেনটো নাথাকে এ এণ্টি এ এণ্টি বি এণ্টিবডিটো থাকে তো যদি এ গ্ৰুপৰ মানুহ এজনক দি দিয়ে বা বি গ্ৰুপৰ মানুহ এজনক দি দিয়ে অ গ্ৰুপটো তেতিয়া সেই এণ্টি এটোৱে মানুহজনৰ এ গ্ৰুপৰ সেইখিনিৰ লগত ৰিয়েকশ্যন হ'ব তো সেইকাৰণে আজিকালি সেইটো হোল ব্লাড আৰু পেক্ট আৰ বি চিৰ ক্ষেত্ৰত গ্ৰুপ স্পেচিফিকে দিয়া হয় আৰু খুব আমি কেয়াৰফুল হ'ব লাগিব গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত আৰু আৰু মহিলাৰ ক্ষেত্ৰতো যদি ৰিপ্ৰডাক্টিভ এজ গ্ৰুপৰ মহিলাৰ ক্ষেত্ৰত আমি গ্ৰুপ স্পেচিফিক আৰু আৰ এইচ গ্ৰুপটো যাতে মিলে তেনেকেই
1: দিয়া তেতিয়াহ'লে
0: নহয় তেতিয়া নহ'লে পিছত তেওঁ প্ৰব্লেম হ'ব পাৰে
1: হ'ব পাৰে এতিয়া এই যে আপুনি কৈছে যে মানুহক তেজৰ প্ৰয়োজন সময়মতে তেওঁ তেজ পোৱা নাই তেতিয়া কিবা ইমাৰ্জেঞ্চি পদ্ধতি কিবা আছে নেকি যে মানুহজনক ধৰকচোন জীৱন মৰণৰ সমস্যা এটা হৈ যায় তেতিয়া তেওঁ কি ধৰণে কিন্তু তেজ ইতিমধ্যে হয়তো এভেইলেবল নহয় তেনেকুৱা বেলেগ কিবা কৃত্ৰিম প্ৰক্ৰিয়া আছে নেকি
0: আচলতে এতিয়ালৈকে তেজৰ কোনো বিকল্প ওলোৱা নাই কৃত্ৰিম তেজ এতিয়ালৈকে কোনো বনাব পৰা নাই তো সেইকাৰণে আমি সকলোকে আহ্বান কৰোঁ যে আপোনালোকে তেজ দিয়ক তেজ ব্লাড ডনেট কৰক ৰক্তদাতাসকল আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট তাৰমানে যোনে ভলণ্টেৰি বা ইচ্ছাকৃতভাৱে আহি পেলাই ব্লাড ডনেট কৰে ৰক্তদান কৰে তেওঁলোক মানে একো একোটা
1: মানে
0: ভগৱানৰ দৰে হয় কিয়নো তাৰ ব্লাডৰ বা তেজৰ কোনো
1: বিকল্প নাই
0: আৰু এনেই আপোনাৰ প্লাজমা এক্সপাণ্ডাৰ্ছ বুলি কিছুমান এলবুমিন বা সেনেকুৱা ধৰণৰ বস্তু দিয়ে ডক্টৰসকলে কিন্তু সেইটো হেৰি ৰিপ্লেচ কৰিব
1: মানে সম্পূৰ্ণ বিকল্প নহয় হয়তো একোটা চিটুৱেশ্যন পৰিস্থিতি চম্ভালি লোৱাৰ কাৰণে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু এই যে আমি যে ক'লো যে তেজ আমি এটা ব্লাড বেংকত আমি তেজ দি আহিলোঁ যিকোনো এজন ব্যক্তিয়ে তেজ দিব পাৰে যিকোনো নহয় আমি সেই কথাটোলৈ আহিম কোনে কোনে দিব পাৰে কিন্তু এই ব্লাড দিয়াৰ পিছত আপুনি তাক বিভিন্ন উপাংশত ভাগ কৰিও যদি পেলায় সেইবিলাকৰ লংগিভিটি কিমান মানে কিমান দিনলৈ সেইবোৰ তেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি
0: হয় যেনেকৈ পেক্ট আৰ বি চিখিনি আপোনাৰ যদি চেগাম চলিউশ্যন বুলি এটা চলিউশ্যন আছে তাত যদি লোৱা হয় তেতিয়া 42 ডেইজলৈকে থাকে আৰু যদি চি পি ডি এত লোৱা হয় তেতিয়াহ'লে 35 ডেইজলৈকে থাকে আৰু ফ্ৰেছ ফ্ৰ'জেন প্লাজমাটো -40 ডিগ্ৰীৰ তলত যদি থোৱা হয় তেতিয়াহ'লে 1 বছৰলৈকে ভালে থাকে তেনেকৈ ক্ৰায়'প্ৰেচিপিটেটখিনিও ভালে থাকে যদি -40 তলত থোৱা হয় আৰু প্লেটলেটখিনি কিন্তু বহুত বেছি দিন নাথাকে প্লেটলেট অকল 3 দিনৰ ভিতৰত তাকো এখন 22 ডিগ্ৰী চেণ্টিগ্ৰেড টেম্পাৰেচাৰত এটা প্লেটলেট এজিটেটৰ বুলি স্পেচিয়েল ইনষ্ট্ৰুমেণ্ট আছে মানে লৰাই থাকে প্লেটলেটখিনি সেই তেনেকৈ থলে আপুনি 3 দিনৰ ভিতৰত
1: গতিকে আমি দেখিছোঁ যে
0: হোল ব্লাড তেনেকৈ একে হোল ব্লাডৰো আপোনাৰ 35 ডেইজ
1: গতিকে কিন্তু এই হোল ব্লাড বুলি কওঁতে যেতিয়া আপুনি প্লেটলেটখিনি তাৰ পৰা মানে আপুনি বেলেগকৈ ফালৰি কাটি লৈ যোৱা নাই তেতিয়াহ'লে তাৰ ভিতৰত থকা প্লেটলেটখিনি অক্ষুণ্ণ থাকিবনে 35 দিনত প্লেটলেটখিনি নিশ্চয় কমি যায় নহয় জানো হয় হয় গতিকে আমি দেখিছোঁ যে তেজৰ এই যিটো মানে সংৰক্ষণ কৰিব পৰা ক্ষমতাটো খুব বেছি নহয় আপুনি আনকি 42 দিনলৈকে থাকিলেও সি মাত্ৰ হেৰি 6 সপ্তাহ গতিকে আমাক তেজৰ অনবৰ প্ৰয়োজন হৈয়ে থাকে আৰু কিন্তু আপুনি যেতিয়া চিকিৎসক হিচাপে দেখে মানুহক কোনটো কম্পনেণ্টৰ বা কোনটো উপাংশৰ সবাতোকৈ বেছি প্ৰয়োজন হয়
0: আমি আমাৰ হেৰিৰ হিচাপে পেক্ট আৰ বি চিয়ে বেছি চবতকৈ বেছি দৰকাৰ হয় পেক্ট আৰ বি চি কাৰণ ৰঙা ৰক্তকণিকা আৰু হোল ব্লাডো দৰকাৰ হয় এক্সিডেণ্ট কেছবিলাকত আৰু তাৰপিছত ফ্ৰেছ ফ্ৰ'জেন প্লাজমা
1: এইকেইটাৰ বেছি প্ৰয়োজন হয় এনেই আপুনি সাধাৰণতে যেতিয়া চিকিৎসালয়লৈ ৰোগী আহে তেওঁলোকৰ নিয়মিত কিবা এটা চাৰ্জাৰী বা অপাৰেশ্যন কৰিব লাগিলেতো আপুনি পৰীক্ষা কৰেই তেখেতৰ কিন্তু কোনটো এনেই আপুনি কৈছে যে ৰক্তকণিকা যিটো সেই ৰক্তকণিকাৰ পৰিমাণটো সাধাৰণতে আপুনি কৈছে বহুত মানুহ এনিমিক থাকে বিশেষকৈ মহিলাৰ ক্ষেত্ৰত আৰু তাৰ বাহিৰেও

0: আৰু কি কি মানে মানুহৰ প্লাজমা কমি যোৱা বা প্লেটলেট কমি যোৱাও হয়, কিন্তু প্লাজমা কমি যোৱা এই ধৰণৰ কিবা অসুখ বিসুখ আছে নেকি যে এইটো এটা উপাংশৰ ওপৰতহে তাৰ আক্ৰমণটো হয় কোনোবা এটা অসুখৰ?
1: যিসকলৰ ধৰি লওক লিভাৰ ডিজিজ থাকে, ক্ৰনিক লিভাৰ ডিজিজ, বা যিসকল বা যিসকলৰ ক্ৰনিক লিভাৰ ডিজিজ থাকে, লিভাৰতে আমাৰ প্ৰটিন অংশটো বা মেটাবলিজিম বস্তু যোনটো হয় সেইখিনি লিভাৰতে হয়। তো সেইকাৰণে লিভাৰ ডিজিজ থাকিলে আপোনাৰ কোৱাগুলেশ্যন ফেক্টৰ্ছ যোনটো তেজ গোট মৰা শক্তিটো সেইটো অতি কমি যায়, তেতিয়া আমি তেনেকুৱা তেওঁলোকক ফ্ৰেছ ফ্ৰ'জেন প্লাজমা বা ক্ৰায়'প্ৰেচিপিটেট দিব লগা হয় যাতে হেৰি হয়। আৰু ধৰি লওক যিসকল মানে থেলাছেমিয়া পেচেণ্ট তেওঁলোকৰ ৰঙা ৰক্তকণিকাৰ অংশটো খুবেই কমি যায়, কেঞ্চাৰ পেচেণ্টৰো তেনেকৈ কমি যায়, বা ৰেড চেল এপ্ৰেজিয়া বুলিও এটা বেমাৰ আছে যাত অকল ৰঙা ৰক্তকণিকাই কমি যায়, তেতিয়া আমি ৰেড চেলখিনি দিব লগা হয়।
0: আৰু সেই ক্ষেত্ৰত মাত্ৰ মানে ৰক্তদানেই একমাত্ৰ তাৰ চিকিৎসা পদ্ধতি নেকি?
1: অকল ৰক্তদানেই তেওঁৰ থেলাছেমিয়া পেচেণ্ট তেখেতসকলটো অকল ৰক্তদানৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকে।
0: এতিয়া আমি ৰক্তদান সম্পৰ্কে বা ৰক্তৰ প্ৰয়োজন এইখিনি আমি সাধাৰণ মানুহৰ জ্ঞানৰ কাৰণে বুজি পোৱাৰ কাৰণে কথাখিনি পাতিলোঁ। ৰক্তদাতা হ'বলৈ কি কি তেওঁৰ গুণাগুণ থকা উচিত বা কি বয়স মানে কিমান বয়সৰ ভিতৰত কৰিব পাৰে?
1: যিকোনো এজন সুস্থ ব্যক্তি যাৰ বয়স আপোনাৰ 18-65 বছৰ আৰু যাৰ আপোনাৰ ব্লাড প্ৰেছাৰ 140/90 আপাৰ লিমিট আৰু 120/80 হয় লোৱাৰ লিমিট, মানে নৰ্মেল ব্লাড প্ৰেছাৰ, আৰু হেমগ্ল'বিনৰ হাৰ আপোনাৰ 12.5 গ্ৰামৰ ওপৰত হয়, গ্ৰাম পাৰ্চেণ্টৰ ওপৰ হয়, যাৰ ওজন আপোনাৰ 45 কেজিৰ ওপৰ হয়, আৰু তেওঁৰ একো অন্য ধৰি লওক হাৰ্টৰ বেমাৰ বা কিডনী বেমাৰ বা তেনেকুৱা কোনো মানে সাংঘাতিক টান হেৰি বেমাৰ নাথাকে, তেওঁলোকে ৰক্তদান কৰিব পাৰে
0: মহিলা। গৰ্ভৱতী মহিলাই
1: নোৱাৰে, ব্ৰেষ্ট ফিডিং কৰি থাকিলেও নোৱাৰে, আৰু যেতিয়া মেনষ্ট্ৰুৱেশ্যন হয় তাৰ 10 দিন পিছতহে
0: দিব পাৰে, গতিকে সেই ধৰণৰ কথাখিনি আছে। তাৰোপৰি আমি দেখিছোঁ আমাৰ বহুত মানুহৰে চুগাৰ থাকে, এতিয়া এগৰাকী ব্যক্তিৰ যদি তেনেকৈ চুগাৰৰ সমস্যা আছে মধুমেহ ৰোগত আক্ৰান্ত তেওঁ পাৰিবনে?
1: সাধাৰণতে আমি ডায়েবেটিছ থাকিলে
0: টেষ্ট গ্ৰহণ নকৰে, যেনেকৈ আপুনি হাই প্ৰেছাৰত
1: নকৰোঁ, কাৰণ হাই প্ৰেছাৰটো যেতিয়া কণ্ট্ৰল হৈ যায় তাৰপিছত কিন্তু ল'ব,
0: তাৰমানে তেওঁ যদি ঔষধ সেৱন কৰি প্ৰেছাৰটো কণ্ট্ৰলত আনে তেতিয়াহ'লে তেওঁৰ পৰা ৰক্তদান মানে সম্ভৱ তেওঁৰ দ্বাৰা। আৰু তেনেকৈ চুগাৰটো যদি কণ্ট্ৰলত আনে তেতিয়া পাৰিবনে?
1: চুগাৰটো কণ্ট্ৰল হ'লে কিছুমানে লয়, কিন্তু অলপ হেৰি থাকে,
0: চুগাৰৰ
1: ঔষধকেইটা তেওঁ আহি যাব ন, পেচেণ্টৰ তালে আহি যাব, ৰোগী তালে আহি যাব সেইখিনি ঔষধ। চ' সেইকাৰণে থাইৰয়ড বেমাৰ থাকিলেও আমি নলওঁ, যদিও থাইৰয়ডটো কণ্ট্ৰল থাকে কিন্তু ল'ব নোৱাৰোঁ। এখন আমাৰ তাতে তালিকা থাকে যি কওঁ আমি টেম্পৰেৰী ডেফাৰেল বা পাৰ্মানেণ্ট ডেফাৰেল। টেম্পৰেৰী ডেফাৰেল মানে ধৰি লওক হেমগ্ল'বিনটো তেওঁ কম আছে, আকৌ তেওঁ অলপ দিনৰ পিছত সুস্থ হৈ গ'ল, হেমগ্ল'বিন বাঢ়ি গ'ল, তেতিয়া তেওঁক আকৌ ল'ব পাৰি। যেনেকৈ ব্লাড প্ৰেছাৰটো হাই আছে, কিছুদিন পিছত তেওঁ ব্লাড প্ৰেছাৰ নৰ্মেল হৈ গ'ল, সেই তেতিয়া ল'ব পাৰি। সেইবিলাকক তেওঁলোকক কওঁ আমি টেম্পৰেৰী ডেফাৰেল, মানে অলপ দিনৰ কাৰণে আমি ব্লাডটো নলওঁ। কিন্তু পাৰ্মানেণ্ট ডেফাৰেল যিসকলৰ আমি জানো যে তেখেতসকলৰ হাৰ্টৰ অসুখ আছে, কিডনীৰ অসুখ আছে, তেতিয়াহ'লে আপোনাৰ কিডনী ডিজিজতো আপোনাৰ ব্লাডৰ প্ৰয়োজন হয়, ধৰি লওক কাৰণ কিডনীত এটা হেৰি থাকে, হৰমন জাতীয় এটা চিক্ৰেট হয়, এৰিথ্ৰ'পয়েটিন বুলি কয় সেইটোক, সেইটোৱে আপোনাৰ ৰেড ব্লাড চেলটো মানে বনোৱাত সহায় কৰে দেহত। তো কিডনী ডিজিজ পেচেণ্টবিলাকৰ মানে ব্লাডৰ হেমগ্ল'বিনৰ পৰিমাণটো কমি কমি যায়, কাৰণ তো এৰিথ্ৰ'পয়েটিন নাথাকে কাৰণ। তো এনেকুৱা যদি কিডনী ডিজিজ থাকে বা তেনেকুৱা মানুহৰ পৰা আমি পাৰ্মানেণ্ট ডেফাৰেল আমি ল'ব নোৱাৰোঁ এইবিলাক।
0: আৰু লিভাৰৰ কিবা সমস্যা থাকিলে, যদি মানুহজন যদি কোনোবা হেপাটাইটিছত, যদি আমি জানো যে হেপাটাইটিছ বি,
1: হেপাটাইটিছ চি, তাৰপিছত HIV, এইকেইটা যদি তেওঁ হেৰি,
0: অৰ্থাৎ কেঞ্চাৰ পেচেণ্ট নাথাকিব, HIV পেচেণ্ট নাথাকিব, হেপাটাইটিছ বি চি নাথাকিব, হাৰ্টৰ যদি হৃদৰোগত তেখেত যদি আক্ৰান্ত হৈ থাকে, আক্ৰান্ত মানে তেওঁ হৃদৰোগৰ ঔষধ খাই আছে তেনেকুৱা, সেইখিনি বা পেচমেকাৰ লৈ আছে তেনেকুৱাত পাৰে, তেতিয়াও নিশ্চয় আপোনালোকে সেইটো। তাৰোপৰি আপোনাৰ আৰু এটা সমস্যা মানুহৰ মাজত আছে আৰু সেইটো খুবেই সাধাৰণভাৱে দেখা যায়, ইউৰিক এচিড, সেই ক্ষেত্ৰত পাৰে নাই?
1: ইউৰিক এচিডটো কণ্ট্ৰল থাকিলে পাৰে।

0: কণ্ট্ৰলত থাকিলে তেওঁ পাৰে। অৰ্থাৎ আমি সেইকাৰণে সুধি লৈছোঁ যে কোনে কোনে পাৰে, বহুত সময়ত আৱেগিক সমস্যাৰ সৃষ্টি হয়তো ঘৰত কোনোবাই সম্পৰ্কীয় মানুহক দিব খোজে, গতিকে দিব খোজোতে তেতিয়া যে মানুহজনক যদি ৰিফিউজ কৰা হয় তেতিয়াহ'লে তেওঁ অকণমান আৱেগিক হয়। গতিকে মানুহে আগধৰি জানি থোৱা উচিত যে এইবিলাক মই আৰু ব্লাড ডনাৰ কোন কোন হ'ব পাৰে, সকলো মানুহেই অন্ততঃ জনা উচিত যে তেখেত তেজ ৰক্তদান কৰাৰ বাবে তেখেত যোগ্য হয় নে নহয় সেই কথাটো পৰীক্ষা কৰি পেলাই মানুহে
1: তেওঁ আগবাঢ়ি আহিব লাগে, তেওঁ ব্লাড বেংক ব্লাড চেণ্টাৰলৈ আহিব লাগে। ব্লাড চেণ্টাৰত আহি যদি তেওঁ পৰীক্ষাৰ পিছত তেওঁক হেৰি কৰা হয় তেতিয়া বেলেগ কথা, কিন্তু তেওঁ নিজেই আগবাঢ়ি আহিব লাগে,
0: আগবাঢ়ি আহি তেওঁ অন্ততঃ পৰীক্ষা কৰাই থ'ব লাগে,
1: কাৰণ তাত এটা মেডিকেল এক্সামিনেশ্যন কৰা হয়, তেওঁ বহুতখিনি হেৰি চোৱা হয়, তেওঁ এটা মেডিকেল চেকআপো হৈ যায় আচলতে ব্লাড দিবলৈ আহিলে।
0: আৰু তথাপিও যেতিয়া আপোনালোকে ব্লাড বেংকত ৰক্ত সংগ্ৰহ কৰে তাৰপিছত নিশ্চয় তাৰ পৰীক্ষা কৰা হয়, মানে আমি যিটো আগতে এলিচা কৰিছিল আজিকালি হয়তো আৰু বেলেগ পদ্ধতিত তাক কৰা হয়, এইচ আই ভি ছেক্সুৱেলি ট্ৰেন্সমিটেড কিবা ডিজিজ আছে নেকি সেইবিলাকৰ কথা চোৱা হয়। গতিকে মানুহজনে ব্যক্ত কৰকেই বা নকৰকেই তেজ লোৱাৰ পিছতো মানুহজনক যদি সাধাৰণভাৱে সুস্থ দেখা যায় আৰু তেওঁ যদি এই প্ৰেছাৰ চুগাৰ এই ধৰণৰ সমস্যাবিলাক নাথাকে, তেজ লোৱাৰ পিছতো তেজৰ সেইখিনি ব্লাড বেংকত নিয়াৰ আগতে পৰীক্ষাৰ মাজেৰে তাক আপোনালোকে হেৰি কৰি চাই যে তেজৰ শুদ্ধতা কিমান সেইখিনি চায়। আৰু তেজৰ বিভিন্ন ৰোগৰ পৰা বা আমি যদি তেজখিনি আমি শুদ্ধকৈ ৰাখিব খোজোঁ শৰীৰত তেতিয়াহ'লে সাধাৰণ কেইটামান টিপছ কি ক'ব পাৰে আপুনি?
1: হয়, আমি আচলতে যি খাদ্য খাওঁ আমি যেনেকৈ আমাৰ অসমীয়া খাদ্য, অসমীয়া যিটো আমাৰ থলুৱা খাদ্য সেইখিনি খুবেই ভাল
0: আছে।
1: আমি যেনেকৈ কাচকল, কলডিল, তাৰপিছত সেইটোৱে আমাক আইৰণখিনি দিয়ে বডিত, তাৰপিছত সেউজীয়া শাক পাচলিয়ে আমাক ভিটামিনখিনি দিয়ে, ভিটামিন B12, তাৰপিছত আমাৰ যিখিনি হেৰি প্ৰটিন দৰকাৰ হেমগ্ল'বিনৰ কাৰণে, হেমগ্ল'বিনত আইৰণো থাকে প্ৰটিনো থাকে, যোনখিনি আমি মাছ মাংস বা যি খাই সেইখিনি পনীৰ এইখিনি জাতীয় বস্তু খাই থাকিব লাগে, যি এটা বেলেঞ্চড ডায়েট যোনটো আৰু আমাৰ সেই নৰ্মেল বেলেঞ্চ ডায়েটটো খাই থাকিলে আমাৰ এক্সট্ৰাকৈ আকৌ ফ্ৰুটছ যিটো আমাৰ হেৰিত ওলায় মানে
0: সাধাৰণভাৱে
1: যিটো উপলব্ধ হয়, এনেকুৱা নহয় যে আপেল আঙুৰে খাব লাগিব, সাধাৰণভাৱে যিবোৰ আমাৰ
0: মধুৰিয়াম
1: সেইখিনি খাই থাকিলেও আমাৰ তেজৰ পৰিমাণটো বা আমাৰ স্বাস্থ্যও ঠিক থাকে আৰু তেজৰ পৰিমাণো ঠিক থাকে।
0: মানুহে বহুত ক্ষেত্ৰত দেখা যায়, বিশেষকৈ ছোৱালী মানুহক দেখা যায় যে তেওঁলোকে আইৰণ টেবলেট ৰেগুলাৰলি হয়তো ডক্টৰে এডভাইচ নকৰিলেও লয়, সেইটো কিমান প্ৰয়োজন?
1: নাই, সেইটো কৰিব নালাগে আচলতে, পৰীক্ষা কৰি ল'ব লাগে, কাৰণ আইৰণটো যদি এনেই খাই থাকে তেতিয়া সি আমাৰ বেলেগ বেলেগ অংগত যেনেকৈ লিভাৰত বা বেলেগ জেগাত এক্সট্ৰাকৈ জমা হৈ যাব পাৰে, সেইটো ভাল নহয় আচলতে। তো সেইকাৰণে যদি হেমগ্ল'বিন কম আছে আৰু আমাৰ যিটো ৰক্তহীনতা সেইটো আচলতে বেলেগ বেলেগ কাৰণে হ'ব পাৰে, যেনেকৈ আপোনাৰ আইৰণ ডেফিচিয়েঞ্চি এটা কাৰণ হ'ব পাৰে, ভিটামিন B12 ডেফিচিয়েঞ্চি এটা কাৰণ হ'ব পাৰে, তেতিয়া ভিটামিন B12 খাব লাগিব, আইৰণ ডেফিচিয়েঞ্চি হ'লে আইৰণ খাব লাগিব, প্ৰটিন ডেফিচিয়েঞ্চি হ'লে প্ৰটিন খাব লাগিব, তাৰপিছত আপোনাৰ যিবোৰ আমাৰ ইয়াতে নৰ্থ ইষ্টত হেমগ্ল'বিনোপেথী আছে যেনেকৈ হেমগ্ল'বিন ডিজিজ, সেইটো খুবেই কমন, তো সেইটো এটা মানে আপোনাৰ হেৰিটৰী ডিজিজ টাইপৰ, মাক দেউতাকৰ পৰা ল'ৰা ছোৱালীলৈ আহে, তো সেইটো পৰীক্ষা কৰি থাকিলে আপোনাৰ গম পায়, হেমগ্ল'বিন ইলেক্ট্ৰফৰেচিছ বুলি এটা টেষ্টত গম পায় যে হেমগ্ল'বিন ই ডিজিজ আছে, তেতিয়া আপোনাৰ ফলিক এচিড বুলি এটা দৰৱ দিয়ে, সেই দৰৱটো খাই থাকিলে আপোনাৰ হেমগ্ল'বিনটো ঠিকে থাকে আৰু মাজে মাজে হেমগ্ল'বিন পৰীক্ষা কৰি থাকিব লাগে। সেইকাৰণে আইৰণে যে হেৰি কৰিব, আইৰণে অকল ব্লাড ৰক্তহীনতা কৰিব, আইৰণ ডেফিচিয়েঞ্চি তেনেকুৱা নহয়।
0: সাধাৰণতে আমি দেখোঁ যে আইৰণ আৰু ফলিক এচিড একেলগেই থাকে, এটা পেকেজ হিচাপে পোৱা যায়। যি নহওক, এইবিলাক দৰৱবিলাক ব্যৱহাৰ কৰোঁতেও ডক্টৰৰ পৰামৰ্শ লৈ লোৱা উচিত।
1: হয়,
0: ডক্টৰ আহমেদ, আপোনাৰ পৰা এইখিনি খুব কম সময়ত আমি কিছু ৰক্তদান সম্পৰ্কে বা তেজৰ গুণাগুণ সম্পৰ্কে আমি কিছু সম্ভেদ ল'লোঁ। আপোনাক আজি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে পুনৰ আমি তেজৰ এই ৰক্তদান ইমান গুৰুত্বপূৰ্ণ বিষয়টো সম্পৰ্কে নিশ্চয় আকৌ আলোচনা আগবঢ়াই নিম। আজিলৈ নমস্কাৰ জনাইছোঁ, অনুষ্ঠানটি এইখিনিতে সামৰিছোঁ।
1: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে ৰক্তদান সম্পৰ্কে ডাক্তৰ ছবনম আখতাৰ আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যয়।

0: স্বাস্থ্য সম্পর্কে অনুষ্ঠান নিদান শুনিলে।
1: হ্যালো, এতিয়া দেখুন তো নিজের স্বাস্থ্যক লৈ একেবারে চিন্তামুক্ত।
2: চিন্তা কিয় করি, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
6: হৈ গল বাজেট? অঁ, 5000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
7: নলওঁ।
6: যোৱা মাহত হেতু লৈছিলো।
7: আৰু এযোৰ?
6: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
7: বৰ জ্ঞানী।
6: এতিয়া যোৱা।
8: RBI কয়
5: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
9: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়,
9: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
10: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
10: নহয়ও,
9: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
11: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা। এতিয়া নতুন কাণ ফুলি?
12: নহয়, প্ৰথমে সঞ্চয়,
11: প্ৰথমে কাণ ফুলি।
12: শুনক, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰজেঞ্চিৰ বাবেও সাঁচক, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী।
11: কিন্তু কাণ ফুলি কি হব?
12: যাবানে দি দিওঁ ইনজেকশ্যন?
8: RBI কয়
11: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
13: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
14: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
13: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
14: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নল'ব।
13: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
14: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
13: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
15: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
16: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
16: 6900453528।
4: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: ইয়াৰ আকাশবাণী গুৱাহাটীৰ মহাবাহু খনেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে।

0: Oi, Morami Cachop. মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মার অধ্যক্ষতাত রাজ্যিক মন্ত্রীসভার বৈঠকে আজি এক জুলাইর পৰা বিকশিত ভারত জি রামজি আঁচনি রূপায়ণত অনুমোদন জনাইছে। এই আঁচনির জড়িয়ে গ্রাম্য নিয়োগ নিশ্চিত করার সম্পদ সৃষ্টিত গুরুত্ব আরোপ করা হব আর আঁচনি রূপায়ণ করার চলিত বর্ষ 2000 কোটি টাকা ব্যয় করা হব। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই আঁচনির অধীনত পূর্বৰ 90 দিনের পরিবর্তে এতিয়া 125 দিনের গাঁৱের জনসাধারণের নিশ্চিত নিয়োগের সুবিধা প্রদান করা হব। ডক্টৰ শর্মায় কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধার কার্ড দিয়া নহয় বুলি মন্ত্রিসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊর্ধ্বৰ ব্যক্তিক আধার কার্ড প্রদান কৰিবলগীয়া হলে জিলা আয়ুক্তে ৰাজ্য চৰকাৰৰ অনুমতি লব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডক্টৰ শর্মায় কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধার কার্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে মন্ত্রিসভায় লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশেপাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ চলিবলগীয়া এই অধিবেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। ডিব্ৰুগড় জিলা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আৰু অভিযানৰ ৰাজ্যিক কাৰ্যালয়ৰ সহযোগত জিলাখনৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰপথাৰ গাঁৱত 27 বিধ বিলুপ্ত প্ৰায় থলুৱা ধানৰ বীজ পুনৰ উদ্ধাৰৰ কাৰ্যসূচী লোৱা হৈছে। প্ৰাকৃতিক কৃষি পদ্ধতিৰ জৰিয়তে এই বীজ পুনৰ উদ্ধাৰৰ বিস্তৃত কৃষি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে কালি ডিব্ৰুগড় জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প পৰিচালক অনিন্দ্য ভূঞাৰ তদাৰকত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্ৰাপ্ত বিশিষ্ট কৃষি উদ্যোগী সমীৰ বৰদলৈ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প পৰিচালক অনিৰ্বাণ ৰয় উপস্থিত থাকে। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰীয়া সফল কাৰ্যকালৰ কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী ড শৰ্মাই এই কথা প্ৰকাশ কৰে।
1: ডাঙৰ ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো, আজি গুৱাহাটী ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, শিলচৰ টু শিলিগুৰি, এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেঞ্চটো আমি বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব, মেক্সিমাম 6 to 7 hours শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত যাব পাৰিম। দিস প্ৰজেক্ট উইল বি এনাউন্স চুন, তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে, কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি।
0: ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগ পৰিকল্পনাৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা 12 বছৰত অসমৰ বিকাশৰ ব্যতিক্ৰমী আৰু আন্তৰিকতাপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অসমৰ বিকাশৰ ব্যতিক্ৰমী আৰু আন্তৰিকতাপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী এগৰাকী হিতৈষী ৰূপত অসমক আগুৱাই লৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ এখন সভা অনুষ্ঠিত হয়। জিলাখনত ৰূপায়ণ হৈ থকা জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই পৰ্যালোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ দীনবন্ধু চহৰীয়াৰ কণ্ঠৰীতি গীত, গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

দীনবন্ধু চহৰীয়াৰ কণ্ঠত কীৰ্তিকমল ভূঞা ৰচিত আৰু অনুপম চৌধুৰী প্ৰযোজিত গীতটি শুনিলে। এইবাৰীয়া বৰ্ণাৰী হাজৰিকা, গীতৰ কথা ৰুমা বৰদলৈৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
7: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰীতি গীত, গীতিকাৰ ডিম্বেশ্বৰ দাস, প্ৰযোজনা জয়ন্ত দাসৰ।

প্ৰশান্ত দাস খৰকণ্ঠত ডিম্বেশ্বৰ দাস ৰচিত আৰু জয়ন্ত দাস প্ৰযোজিত গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰীয়া দেৱযানী শৰ্মা, গীতৰ কথা সবিন মেধিৰ, প্ৰযোজনা জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ।

0: গীতিমালিকা অনুষ্ঠানত সেয়া আছিল দেৱযানী শৰ্মা, গীতিকাৰ আছিল সবিন মেধি, প্ৰযোজনা জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা SK হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা SK হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। SK হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ,
6: বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
5: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
4: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
5: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
7: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
8: যিটো পাৰ্টি লাগিব প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম, আইডিয়া ইয়াতেই পাৰ্টি কৰিম।

মুনেশ্বৰ বৰ্মনৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাত তৌফিক আহমেদৰ কণ্ঠৰ গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ গীতিমালিকা অনুষ্ঠানটি।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাম্মক জৰীপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আজি শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা। আৰু অসম কন্যা ঈশাৰাণী বৰুৱাৰ এছিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। শিলিগুৰি

0: শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰীয়া সফল কাৰ্যকালৰ বাবে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগ পৰিকল্পনাৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে।
1: ডাঙৰ ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো, আজি গুৱাহাটী ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, শিলচৰ টু শিলিগুৰি, এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেঞ্চটো আমি বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব, মেক্সিমাম 6 to 7 hours শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত যাব পাৰিম। দিছ প্ৰজেক্ট উইল বি এনাউন্স চুন, তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে, কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি।
0: মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা 12 বছৰত অসমৰ বিকাশৰ বাবে ব্যতিক্ৰমী আৰু আন্তৰিকতাপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী এগৰাকী হিতৈষী ৰূপত অসমক আগুৱাই লৈ গৈছে বুলি তেওঁ মন্তব্য কৰে। অসমে চলিত বৰ্ষত ৰাজহ কৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 50,000 কোটি টকা লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বতে কোনো চৰকাৰে ৰাজ্যক এই পৰ্যায়ৰ বিত্তীয় সমৰ্থন দিয়া নাছিল। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সমৰ্থনৰ বাবে অসমৰ মুঠ ঘৰুৱা উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। চলিত বছৰত ৰাজ্যৰ মুঠ জনমূৰি আয় 8,70,000 কোটি টকা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে 2022-23 বিত্তীয় বৰ্ষত ৰাজ্যৰ 80 লাখ লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হৈছে আৰু ইয়াৰ ফলত এটা নতুন মধ্যবিত্ত শ্ৰেণীৰ জন্ম হোৱা বুলি প্ৰকাশ কৰে। নীতি আয়োগৰ বৈঠকৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 2020-25 চনৰ ভিতৰত দেশৰ বিকাশৰ হাৰ 29% হোৱাৰ বিপৰীতে বিগত 5 বছৰত অসমৰ বিকাশৰ হাৰ 45% হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দ্ৰুত বিকাশৰ দিশে গতি কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি তেওঁ কয়। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰো সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব বুলি কয়। অসম মন্ত্ৰীসভাই এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই অনুসৰি ভৱিষ্যতে 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে ছমাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মন্ত্ৰীসভাই 1 জুলাইৰ পৰা অসমত বিকশিত ভাৰত জি ৰাম জি আঁচনি ৰূপায়ণতো অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2,000 কোটি টকা ব্যয় কৰা হ'ব। এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰো সিদ্ধান্ত লৈছে। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। ৰাজ্য চৰকাৰে 16 আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাম্মক জৰীপ চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। গুৱাহাটীৰ বাজপেয়ী ভৱনত কালি সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ডঃ শৰ্মাই কয় যে এই জৰীপৰ সৰু দোকান ক্ষুদ্ৰ প্ৰতিষ্ঠানকে ধৰি পদপথৰ সকলো ব্যৱসায়ীক সামৰি কৰা হ'ব। ইয়াৰ জৰিয়তে গুৱাহাটীত মহানগৰীত কৰ্মসংস্থাপন আৰু আয়ৰ সুযোগ সম্পৰ্কে জানিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে জৰীপৰ জৰিয়তে গুৱাহাটী মহানগৰীত পদপথৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ এখন স্পষ্ট ছবি পৰিস্ফুট হ'ব আৰু তেওঁলোক কোন অঞ্চলৰ পৰা মহানগৰীলৈ আহিছে সেয়াও জানিব পৰা যাব। তেওঁ কয় যে এই জৰীপে অসমীয়া যুৱক যুৱতীসকলৰ চকু মুকলি কৰিব আৰু তেওঁলোকক ব্যৱসায় বাণিজ্য আৰু স্বনিয়োজনৰ ক্ষেত্ৰৰ ব্যাপক অৰ্থনৈতিক সুযোগ সম্পৰ্কে বুজাত সহায় কৰিব।
1: আমাৰ গুৱাহাটীত এটা আমি চাৰ্ভে আৰম্ভ কৰিম আগষ্টৰ পৰা, যে আমাৰ ফুটপাথত বহি থকা মানুহবোৰ কোন, এজন এজনকৈ মানুহৰ আমি চেঞ্চাছ টাইপ ডাটা ল'ম, তেতিয়া আমি বুজি পাম যে আমি কি

0: কিমান এমপ্লয়মেন্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে। আগষ্টৰ পৰা চলিব, 16 আগষ্টৰ পৰা দুমাহ প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান, বা বহুতে কৈ থাকে বিহাৰৰ, বেংগলৰ পৰা কিমান। আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি ছাৰ্ভে কৰিব খুজিছো, কাৰণ ইয়াতে 1,00,000 দোকান আছে টোটেল গুৱাহাটীত আজিৰ দিনত। সৰু ডাঙৰ দৰ্জীৰ পৰা আৰম্ভ কৰি পাণ তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1,00,000 বিজনেছ এষ্টাব্লিছমেণ্ট।
1: ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হবলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লক্ষীমপুৰত 2 জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1 জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোক চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 6 শতাধিক লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা পোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম কাজ পৰ্যালোচনা কৰে। জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজৰ খতিয়ান লয়। তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো হিতাধিকাৰীয়ে যাতে কল্যাণকামী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও তেওঁ বিষয়াসকলক আহান জনায়। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: কামৰূপ মেট্ৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰীয়ে পুনৰ তেখেতে এই দায়িত্ব আমাক অৰ্পণ কৰিলে। আমাৰ 2গৰাকী সন্মানীয় বিধায়ক আছে, গুপ্তা ডাঙৰীয়া আৰু তপন দাস ডাঙৰীয়া, আৰু জিলা আয়ুক্ত, জইণ্ট কমিশনাৰ পুলিচ, DDC, CO, প্ৰতিটো বিভাগৰ বিষয়াসকল উপস্থিত আছে। আমি আঁচনিবিলাকৰ ৰূপায়ণ সম্পৰ্কে, বেলেগ বেলেগ আঁচনি বিস্তৃতভাৱে আমি আলোচনা কৰিছোঁ। অৱশ্যে আজি সকলো বিভাগৰে কথা বতৰাবোৰ আঁচনিবিলাক সম্পৰ্কে বা যিখিনি কৰিছে সেইখিনি কৰিব নোৱাৰিলোঁ যদি থুলমূল আভাসখিনি আমি লৈছোঁ। বিশেষকৈ ফ্লাডৰ কথাটো আছে, সেইটো আমি বিশেষভাৱে বেলেগ এখন বৈঠক কৰি পেলাই আমি আলোচনা কৰি, কাৰণ ইয়াত আৰ্টিফিচিয়েল ফ্লাডো হয়, সেইখিনি কথা আলোচনা কৰিম।
1: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আজি এখন শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আছে আৰু ইয়াৰ পাছতে কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী সকলোৰে বাবে মুকলি হ'ব বুলি ঘোষণা কৰিছে। শ্ৰীট্ৰাম্পে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে চুক্তি সম্পাদনত ব্যৰ্থ হলে অন্তিম বিকল্পৰ পথ খোলা থাকিব। তেওঁ লগতে 2015 চনৰ যুটীয়া সৰ্বাত্মক কাৰ্য পৰিকল্পনাৰ সৈতে প্ৰস্তাৱিত শান্তি চুক্তিখনৰ তুলনা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ প্ৰস্তাৱিত চুক্তিৰ ফলত ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰিব পৰা যাব। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পৰা গৈছে আৰু অৱশিষ্ট পাৰমাণৱিক সামগ্ৰীসমূহ নষ্ট কৰা হ'ব বুলি তেওঁ দাবী কৰে। ইপিনে ইৰাণৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেয়ে কয় যে শীঘ্ৰে কোনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা নাই। তেওঁ কয় যে চুক্তি আজি সম্পাদিত নহয় আৰু অনাগত সময়ত হয়তো এয়া সম্ভৱ হ'ব পাৰে। আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামূহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্যখণ্ডত প্ৰয়োজন হোৱা পৰিশোধিত ৰক্ত কেৱল স্বেচ্ছামূলক ৰক্তদাতাসকলৰ জৰিয়তে পূৰণ কৰিব পাৰি। এই নিঃস্বাৰ্থ সেৱাৰ বাবে ৰক্তদাতাসকলৰ ওচৰত চিৰকৃতজ্ঞ বুলিও তেওঁ উল্লেখ কৰে। অসমৰ ঈশাৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানত হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ PV সিন্ধু আৰু সত্বিক সাইৰাজ ৰংকী ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব। আইচিচি মহিলা টি20 ক্ৰিকেট বিশ্বকাপৰ আজি

0: বার্মিংহামৰ এজবেষ্টনত হবলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত স্কটলেণ্ডে হাইটিক 1-0 পৰাস্ত কৰে। ইপিনে কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছেন ফ্ৰেন্সিস্কো বে এৰিয়া ষ্টেডিয়ামত হোৱা গ্ৰুপ বিৰ খেলখন 1-1 ড্ৰ হয়। খেলখনত বি এম্বলুৱে দিয়া গলেৰে ছুইজাৰলেণ্ডে অগ্ৰগতি লাভ কৰে যদিও খেলৰ অতিৰিক্ত সময়ত কাটাৰে এম মুহিমৰ গলেৰে সমতা স্থাপন কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত ব্ৰাজিল আৰু মৰক্কোৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: যোৰহাটত কালি ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাত 5গৰাকী বিষয়া জোৱানৰ বিয়োগৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আমাৰ অসম কাকতে বাতৰিটো যোৰহাটত বায়ুসেনাৰ কাৰ্গো বিমান অগ্নিগুণ্ডত পৰিণত নিহত 5 বিষয়া শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শিৰোনাম অৰুণাচলৰ পৰা আহি অৱতৰণৰ মুহূৰ্ততে প্ৰচণ্ড বিস্ফোৰণ ৰৰৈয়াত বায়ুসেনাৰ ঘাটিত ভয়ংকৰ বিমান দুৰ্ঘটনা। দি আছাম ট্ৰিবিউন কাকতে বাতৰিটোৰ শিৰোনাম দিছে 5 IA পাৰ্চনেল কিল্ড এজ AN-32 ট্ৰান্সপৰ্ট প্লেইন ক্ৰেশ্বেছ ইন যোৰহাট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সন্দৰ্ভতো আজি কেইবাটাও বাতৰি বিস্তাৰিত ৰূপত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কীয় দুটাকৈ বাতৰি দৈনিক অসম কাকতে ক্ৰমে আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয়কে ধৰি ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ কাম আৰু এতিয়াৰ পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত এটা বাতৰি শীৰ্ষক ষ্টেট কেবিনেট বেন্স ফ্ৰেছ আধাৰ এনৰোলমেণ্ট ফৰ এডাল্টছ। অসমীয়া খবৰ কাকতেও 1 জুলাইৰ পৰা গ্ৰামাঞ্চলত ভি ৰামজী শিৰোনামেৰে কেবিনেট সম্পৰ্কীয় এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত মিডিয়া কনক্লেভৰ অংশ লৈ ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা বিভিন্ন মন্তব্যক অসমীয়াৰ প্ৰতিদিনকে ধৰি আজি প্ৰায়কেইখন কাকতে অগ্ৰাধিকাৰ দিছে। দৈনিক জনমভূমি কাকতে অন্যান্য বাতৰিসমূহৰ লগতে অৰুণাচলত সংঘটিত বাহন দুৰ্ঘটনাত লখিমপুৰ জিলাৰ নাওবৈচাৰ 5জন যুৱকৰ মৃত্যু হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাম্মক জৰীপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আজি শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আৰু অসম কন্যা ঈশা ৰাণী বৰুৱাৰ এছিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। দিনৰ 11 বজাত পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবন্ধ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কনিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো।
1: নমস্কাৰ, মোৰ নাম কহিনুৰ অলংকৃত ভৰালী। মই পাব্লিক হেল্থ চাৰিআলিৰ পৰা আহিছো। মই এতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম ভাং ভাং ভাং ভাং। ভাং ভাং ভাং ভাং লোহাৰ শিকলি ভাং, সিং সিং সিং সিং দাসৰ বান্ধোন সিং। খোল খোল খোল খোল কাৰাৰ ফটক খোল, ভাং ভাং দুৱাৰৰ ডাং। শুন হৌৱা শুন শুন ঘুষিছে ৰণবিষান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান। ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান, শুন মুকুতিৰ তুজ্জ্বৰ আহ্বান। হালোৱা হজোৱা হেৰৌ মজুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান। শোষকৰ দল আজি হব অৱসান, পেশকৰ সজ কৰ। ধন্যবাদ।
0: তোমাৰ নামটো কোৱা?
2: মোৰ নাম জাস্কৃতি শৰ্মা।
0: তুমি ক'ৰ পৰা আহিছা?
2: মই নুনমাটি।
0: আজি আমাক মেলত কি শুনাবা?
2: মই পাচলি বাগিচা।
0: পাচলি বাগিচা গাবা, গোৱা।
2: পাচলিৰ বাগিচা সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা। পাচলিৰ বাগিচা সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা। তাত মই ৰুইছো পাচলি ইমান, সৰিয়হ ফুলবোৰ ফুলিছে কিমান। সৰু কোৰেৰে নিজে কোৰ মাৰো, সৰু সৰু খন্তিৰে নিজে চাফ কৰোঁ। আপেলিৰ পাচলি দিওঁ মই পানীত, মটৰৰ কলিবোৰ খাওঁ ছিঙি আনি।
0: বাহ, হৈ গ'ল, খুব সুন্দৰ। এই গীতটো কোনে লিখিছিলে জানানে, গাইছিলে?
2: জানো, ভূপেন হাজৰিকা ককাই।
0: ভূপেন হাজৰিকাই কৰিছিলে, খুব সুন্দৰ। এতিয়া আমি কি কৰিম ডাঙৰকৈ? তোমাৰ নামটো কোৱা?
3: নমস্কাৰ, মোৰ নাম শ্ৰী নীতুমণি ৰেখা।
0: নীতুমণি ক'ৰ পৰা আহিছা?
3: নুনমাটি বাপুচি নগৰ।
0: আজি আমাক মেলত কি শুনাবা?
3: মানুহে মানুহৰ বাবে।
0: কাৰ গীত জানানে?
3: ভূপেন
0: ভূপেন হাজৰিকা গীত, গোৱা।
3: মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিলে ভাবিব কোনে নোপোৱা। সমনীয়া মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচি বহুজি, মানুহে মানুহক কিনি বহুজি, মানুহে মানুহক বেচি বহুজি, মানুহে মানুহক কিনি বহুজি। দূৰণি ইতিহাস নোহাৰিলে পাৰ জানো নহ'ব কোৱা। সমনীয়া মানুহে মানুহৰ বাবে। ধন্যবাদ।
0: তুমি গীতটো কিছুমান শব্দ ভুলকৈ কৈছা দেই, গতিকে গীত এটা শিকিলে খুব সুন্দৰকৈ শিকিবা, ভালকৈ শুনিবা কি শব্দ কৈছে, কেনেদৰে উচ্চাৰণ কৰিছে, ঠিক আছে? অহাবাৰ মেলত আহিলে ভালকৈ গাবা দেই, ভুলকৈ গালে বেয়া হ'ব নহয় কথাটো। যে আমি নীতুমণিকানি কিয় ডাঙৰকৈ হাত চাপৰি বজাই দিম।

0: তোমার নাম টুকু?
1: নমস্কার, মোৰ নাম অক্লান্ত বিজয় শৰ্মা।
0: বা কি ধুনীয়াকে কৈছা দেখোন, তুমি কৰ পৰা আহিছা জানা? পাহৰি গৈছা, একো নহয় বাৰু। এতিয়া অক্লান্ত আজি আমাক মেলত কি শুনাব? গান গাবা? গোৱা।
1: এখন দেশত এক ৰজা আছিল, লভু দুহতে গুৰু দণ্ড দিছিল। এখন দেশত এক ৰজা আছিল, লভু দুহতে গুৰু দণ্ড দিছিল। সেই ৰজাৰ সেই দুহজনে আইতাজনে আইতাজন আইতাজনে আইতাই চকু কৰা টুকুৰণিতে ঘটিছিল। নেচেচাটো ফুলত তুলি ৰং চাইছিল, চকু কৰা আটুকুৰণিতে ঘটিছিল। নেচেচা ফুলত তুলি ৰং চাইছিল, বাওচন মাৰিছিল প্ৰজা হাতীৰে গোচ।

খিত মিত এন্ধাৰৰ নিমাদ ৰাতি নীলা আকাশৰ একুদি তৰা হঠাতে হহি খাবতে ধৰা খিত মিত এন্ধাৰৰ নিমাদ ৰাতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতী পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই সন্ধি পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই সন্ধি অনন্ত সময়ৰ সাগৰ ধ্বনি অনন্ত সময়ৰ সাগৰ ধ্বনি চঞ্চল কোলা হলে ভাঙে ঘুমতি ও বলিয়া মন মোৰ কিয় উচাতন গালি সুৰুজে হানি দিব হুৱাতি কহুৱা বন মোৰ অশান্ত মন আল ফুল হাতেৰে হেলোৱা সাৱতী এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি।

0: গান্ধী পুতলা পাইছানে চিনি, হে গান্ধী পুতলা পাইছানে চিনি, বিয়ানো নুশুনিবা বিয়ানো নাচাবা, বিয়া কথা নকবা, কি কয় শুনা কবানি, কি কয় শুনা কবানি, হে গান্ধী পুতলা পাইছানে চিনি, হে গান্ধী পুতলা পাইছানে চিনি।
1: হৈ গ'ল উৎকৰ্ষা মেল শুনানে?
0: শুনো।
1: শুনা, এতিয়া আমি উৎকৰ্ষাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম ধনিষ্ঠা এছ বৰুৱা।
1: ধনিষ্ঠা, ক'ৰ পৰা আহিছা?
2: বেলতলা গাৰুকুচি পথ।
1: তুমি আজি মেলত কি শুনাবা?
2: ৰং ৰং নানা ৰং।
1: কোৱা।
2: ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ,

0: গ'ল। বাৰু আমি এতিয়া কষ্টৰ কাৰণে খুব ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম উৎকৰ্ষ।
0: উৎকৰ্ষা, ক'ৰ পৰা আহিছা?
1: ৰাংমঞ্জৰীৰ পৰা।
0: আজি আমাৰ মেলত কি শুনাবা?
1: গান্ধী পুতলা।
0: গীত গাবা? গোৱা।
1: এক দুই তিনি গান্ধী পুতলা পাইছানে চিনি, হে গান্ধী পুতলা পাইছানে চিনি, হে চকু ঢাকি হে কাণ ঢাকি, হে মুখৰ হাদি, কি কয় শুনা কবানি, কি কয় শুনা কবানি।

0: ধন্যবাদ
1: সুন্দৰছে তুমি কি ঠিকি আছা খুব ভাল আছে আগলৈ শিকি থাকিবা এতিয়া আমি ধনী ছাৰ গানি কি কৰিম ডাঙৰকৈ হাত চাপৰি বজাই দিম তোমাৰ নামটো কোৱা
0: মোৰ নাম কিয়াৰা শৰ্মা
1: কিয়াৰা ক'ৰ পৰা আহিছা গুৱাহাটীৰ পৰা আহিছা কি শুনাবা যে আমাক মেলত
0: দিয়া মোক দিয়া
1: দিয়া মোক দিয়া জুবিন গাৰ্গৰ গীত গাবা বাৰু কোৱাচোন
0: দিয়া মোক দিয়া

הוא ניל הגורחן, המוריל מליג'ון, הגורל לינום, עולה תודה רמלה דיה.

0: ধূলির রং।
1: আকু আলিল উত্তাল হাগর, উয়া ও ধূলির রং।

0: হলে থাকিম হৃদয় সুমি দিয়া মুখ দিয়া আকাশৰ দৰে দিয়া।
1: হৈ গ'ল, খুব সুন্দৰ হৈছে। এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণিহঁত আহা, এইখিনিতে সাধু এটি শুনি লওঁ। আজি মই তোমালোকক এটি সাধু ক'ম, সাধুটিৰ নাম হৈছে শিয়ালৰ পুথি। অতি পুৰণি কালৰ কথা, এখন হাবিত তীক্ষ্ণবুদ্ধি নামৰ এটা শিয়াল আছিল। সি অতি বুদ্ধিমান বাবেই তাক তীক্ষ্ণবুদ্ধি বুলি সকলোৱে মাতিছিল। আমাৰ সেই তীক্ষ্ণবুদ্ধিয়ে এদিন হাবিৰ মাজত ঘূৰি ফুৰোতে এটা মৰি পৰি থকা হাতী দেখিবলৈ পালে। মৃত হাতীটোক দেখি তাৰ আনন্দৰ সীমা নোহোৱা হ'ল। সি বহুদিন ধৰি একো মাংস খাবলৈ পোৱা নাছিল। আজি পেট ভৰাই হাতীৰ মাংস খাব পাৰিব। এই কথা ভাবি ভাবি তীক্ষ্ণবুদ্ধিয়ে হাতীৰ ছালখন দাঁতেৰে ফালিবলৈ যত্ন কৰিলে, কিন্তু কোনোপধ্যেই সি এই কামটো কৰিব নোৱাৰিলে। তেতিয়া সি ভাবিলে যে এই কামটোৰ বাবে বুদ্ধিৰে সি আন কোনো জন্তুৰ সহায় লোৱাটো উচিত হ'ব। ঠিক সেই সময়তে সেইফালেৰে গহীন গম্ভীৰ খোজেৰে বনৰাজ সিংহ আহি আছিল। শিয়ালটোৱে সিংহটোক দেখিয়ে ভৰিত ধৰি প্ৰণাম কৰি ক'লে, মহাৰাজ, আপোনাৰ বাবে মই এই মৃত হাতীটো পহৰা দি আছো। আপুনি খোৱা আৰম্ভ কৰিলেই মই কৃতাৰ্থ হ'ম। শিয়ালৰ তেনে ভক্তি দেখি সিংহই বৰ ভাল পালে আৰু ক'লে, পিছে শিয়াল, আমিতো মৃত জন্তু ভক্ষণ নকৰোঁ, তুমি এই কথা জানাই, ইয়াক তুমিয়েই খোৱা। এইবুলি কৈ বনৰাজ সিংহ সেই ঠাইৰ পৰা আঁতৰি গ'ল। তাৰ অলপ পাছতে সেইফালেদি বাঘ এটা আহিল। বাঘক দেখি শিয়ালটোৱে ভাবিলে, ইয়াক কিবা এটা ভয় খুৱাব লাগিব, নহ'লে ই যিমানহে লোভী সিয়েই সকলো খাই পেলাব। ইফালে মৰা হাতীটো দেখি বাঘৰ মুখৰ পৰা জিভাৰ পানী পৰিবলৈ ধৰিলেই সি লগে লগে সেই মৃত হাতীটোৰ ওচৰলৈ আহিল। বাঘটো ওচৰ চাপি অহা দেখিয়ে চতুৰ শিয়ালটোৱে বাঘটোৰ ভৰিত ধৰি প্ৰণাম কৰিলে আৰু ক'লে, মামা, তুমি কিহৰ কাৰণে এই যমৰ ওচৰলৈ আহিছা? এই হাতীটোক মহাৰাজ সিংহই মাৰি থৈ গা ধুবলৈ গৈছে আৰু মোক হাতীটোৰ পহৰাদাৰ কৰি থৈ গৈছে। কোনোবা বাঘ এইফালে আহিলেও সিংহৰ কথা ক'বলৈ মানা কৰিছে। সিংহই মোক এবাৰ কৈছিল, এবাৰ বোলে তেওঁ এনেকৈ এটা হাতী মাৰি গা ধুবলৈ যাওঁতে বাঘ এটা আহি হাতীটো খাই পেলাইছিল। তেতিয়াৰে পৰা সেই বন ৰজাই প্ৰতিজ্ঞা কৰি থৈছে, হাবিৰ সকলো বাঘকে যেতিয়াই সুবিধা পায় তেতিয়াই সিংহই মাৰি পেলাব। গতিকে মামা, তুমি এতিয়া ইয়াৰ পৰা অতি শীঘ্ৰে পলাই যোৱাগৈ। শিয়ালৰ কথা শুনি বাঘে অকণো সময় ব্যয় নকৰি গুচি গ'লগৈ। শিয়ালটোৱে মনে মনে ভাবিলে, বাঘ আৰু সিংহ দুয়োকে খেদিলে, এতিয়া পিছে হাতীৰ এই টান ছালখন কেনেকৈ আঁতৰোৱা যায়, তেতিয়াহে হাতীৰ মাংস খাব পাৰিব। ঠিক তেনে সময়তে এটা চিতাবাঘ সেইফালেদি অহা দেখি শিয়ালে ভাবিলে, ইয়াৰ

0: চোকাদাঁতৰ বেছ নাম আছে, এওঁৰ দ্বাৰাই কামটো কৰিব পৰা যাব। চিতাবাঘটো শিয়ালৰ কাষ চপাৰ লগে লগে শিয়ালটোৱে ক'লে, কি খবৰ তোমাৰ ভাই? বহু দিনৰ মূৰত দেখিলোঁ যে, কি হ'ল? তোমাৰ গা ভাল নহয় নেকি? বৰ দুৰ্বল যেন লাগিছে। ঠিক আছে, আজি তুমি আমাৰ অতিথি। এটা সিংহই এই হাতীটো মাৰি থৈ গৈছে, সি গা ধুবলৈ গৈছে। অৱশ্যে সি আহি পাওঁতে কিছু সময় লাগিবই, সেইবাবে মোকেই সি পহৰাদাৰৰ দায়িত্ব দি থৈ গৈছে। সি যি কি নহওক, তুমি সিংহ আহি পোৱাৰ আগতে অকণমান মাংস খাই ল'ব পাৰিবা। সিংহ অহাৰ লগে লগে পলাই গ'লেই হ'ল, শিয়ালে পুনৰ ক'লে। তুমি সিংহটোৰ বাবে ইমান ভয় খাব নালাগে, তুমি খোৱা আৰম্ভ কৰা। সিংহ অহা দেখিলেই মই বহু দূৰত তোমাক চিঞৰি সংকেত দিম আৰু তুমি পলাই যাব পাৰিবা। শিয়ালৰ কথা শুনি চিতাবাঘটোৱে নিশ্চিত মনেৰে হাতীৰ ছাল চিঙাত ধৰিলে আৰু যেতিয়াই হাতীৰ ছালখন ফালি গ'ল তেতিয়াই শিয়ালে চিঞৰি সংকেত দিব ধৰিলে।
1: পলোৱা পলোৱা, সিংহই পালেহি!
0: এই চিঞৰ শুনা মাতি চিতাবাঘে ভয়ত লৰ মাৰিলে। এইবাৰ চতুৰ শিয়ালে অকলশৰে হাতীৰ মাংস মহা আৰামেৰে খাবলৈ ধৰিলে। দেখিছা, শিয়ালৰ বুদ্ধি! অকণিহঁত হালতি ভাল লাগিল নিশ্চয়। আহা, এতিয়া পুনৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা?
2: মোৰ নামটো হৈছে অৰিয়া চৰকাৰ।
0: অৰিয়া, ক'ৰ পৰা আহিছা?
2: মই গণেশগুৰি মেনশ্যন।
0: আজি আমাৰ মেলত কি শুনাবা?
2: আজি মই শিকাম যে বন্দে মাতৰম।
0: বন্দে মাতৰম গাবা? গোৱা।

0: অৰিয়াৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম লাকিমা শৰ্মা।
0: লাকিমা, ক'ৰ পাইছা?
1: পিয়লি ফুকন নগৰ।
0: আজি আমাক মেলত কি শুনাবা?
1: অ সখী আহিব পিয়া।
0: গোৱা।

0: ধন্যবাদ।
1: হৈ গ'ল, খুব সুন্দৰ। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টি ওজা।
1: কৃষ্টি, ক'ৰ পৰা আহিছা?
2: হাজো পটনিৰ পৰা।
1: ইমান দূৰ পৰা আহিছা, বাৰাজী মেলত কি শুনাবা আমাক?

0: ধন্যবাদ।
1: আমি কি কৰিম, তেওঁলোকৰ হাত চাপৰি বজাই আমাৰ মেলত দুগৰাকী বাইদেউ আৰু ভণ্টি আহিছে, হয়নে? তোমালোক দুজনী বাই ভনী হয়নে? আৰু দুয়োগৰাকী একেলগে গাব। প্ৰথমতে তোমাৰ নামটো কোৱা।
0: মোৰ নাম আকৃতি দত্ত আলহী।
1: আৰু তোমাৰ নাম?
0: দীপিয়া দুবৰী দত্ত।
1: তোমালোক ক'ৰ পৰা আহিছা?
0: জোৰত তিনিআলি গুৱাহাটী।
1: এতিয়া আমাক কি শুনাব মেলত?
0: সময় পালে আমাৰ ভালে।
1: একেলগে গাবা নহয়, গোৱা।
2: সময় পালে আমাৰ ভালে, এবাৰ আহি যাবা, এবাৰ আহি যাবা, সহজ ঘৰৰ গাঁও জীৱন হন্তেক লৈ চাবা, সহজ ঘৰৰ গাঁও জীৱন হন্তেক লৈ চাবা, এবাৰ আহি যাবা, এবাৰ আহি যাবা। যান বাহনৰ সুযোগ নাই আহুতীয়া আমাৰ ঠাই, বাট বলোঁতে হয়তো বন্ধু অনেক দুখে পাবা, বাট বলোঁতে হয়তো বন্ধু।

0: ধন্যবাদ।
1: সুন্দৰ হৈছে। গীতটি কাৰ জানানে, কোনে গাইছিলে?
0: দীপালী বৰঠাকুৰ।
1: দীপালী বৰঠাকুৰে গাইছিলে, খুব সুন্দৰ। এতিয়া আমি ডাঙৰকৈ হাত চাপৰি বজাই দিম। যোগাভ্যাস সদায় কৰিলে আমাৰ মাংসপেশী শক্তি বৃদ্ধি পায় আৰু বিভিন্ন আসনে শৰীৰটোক অধিক সুস্থ আৰু সবল কৰি তোলে। এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। আটাইয়ে ভালে থাকা, কুশলে থাকা তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহো।

0: O con el mail শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰি, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবে স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজ।

0: পিকআপ নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ পহেলি ছবিৰ দুটিমান গীত। গীতকেইটিৰ কথা গুলজাৰৰ, সংগীত এম এম ক্ৰিমৰ। প্ৰথমে এয়া সোনু নিগম আৰু শ্ৰেয়া ঘোষাল।

0: পহেলি ছবিত সেয়া আছিল সোনু নিগম আর শ্রেয়া ঘোষাল।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: পহেলি ছবি তেভাৰিয়া সোনু নিগম, শ্ৰেয়া ঘোষাল, মধুশ্ৰী, বেলা সিন্দে আৰু কলাপিনী কমাকলি।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক খুন্দৰ অনুষ্ঠানটিলৈ আপোনালোকক আকৌ এবাৰ আদৰণি জনাইছোঁ। মই ইন্দ্ৰজিৎ দাস, আমি কথা পাতি আছোঁ এই অনুষ্ঠানটিত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে। তেখেতৰ সৈতে প্ৰথমটো খণ্ডত আমি তেখেতৰ অভিনয় জীৱন, তেখেতৰ ব্যক্তিগত জীৱনৰ কিছু কথা আমি পাতিলোঁ আৰু শ্ৰোতাসকলে এই অনুষ্ঠানটি শুনি আপ্লুত হৈ পৰিছে বুলি বিভিন্ন মাধ্যমেৰে আমাক জনাইছে। বাইদেউ, আকৌ এবাৰ আপোনাৰ সৈতে আমি এই নাট বিভাগৰ ষ্টুডিঅ'টোত বহিছোঁ কথা পাতিবলৈ, আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আৰু শ্ৰোতাসকলে অনুষ্ঠানটি খুব ভাল পাইছে আৰু কোনো কোনো শ্ৰোতাই এনেদৰে লিখিছে যে অনুষ্ঠানটি শুনি আছো যদিও সেই অনুষ্ঠানটি যেন উপভোগ কৰিছোঁ তেনেকুৱা লাগিছে, এনেকুৱা ধৰণেও তেখেতসকলে মন্তব্য আগবঢ়াইছে। নিশ্চয় আপুনিও খবৰ পাইছে, গতিকে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে?
1: ভাল লাগিছে আৰু ব্যক্তিগতভাৱেও মোক বহুতে ফোন কৰি জনাইছে যে খুব ভাল লাগিছে। আৰু এটা কথা কৈছে যে বহুতেই কথাবোৰ মুকলিকে নকয়, যে আপোনাৰ শৈশৱৰ, আপোনাৰ ঘৰখনৰ কথা ইমান মুকলিকে কৈছে,

0: সেইকাৰণে আপোনাৰ মানে অনুষ্ঠানটো আমাৰ বেছি ভাল লাগিছে। আৰু মোৰো ভাল লাগিছে যে কিবা এটা কাম কৰিলে যদি শ্ৰোতা বা দৰ্শকে ভাল পায় সেইখিনিয়ে আমাৰ কৃতিত্ব, কাৰণ আমি শিল্পী, ধনেৰে আমি বহুত দুখীয়া কিন্তু মৰমেৰে আমি বহুত ধনী, গতিকে সেই মৰমখিনিকে লৈ এতিয়ালৈ কাম কৰি আছো আৰু যেতিয়ালৈ পাৰো কৰি থাকিম।
1: আপোনাৰ অভিনয় জীৱনৰ বহু বছৰেই হ'ল বাইদেউ, কিমান বছৰ হ'ল এতিয়ালৈকে?
0: মানে
1: চাবলৈ যাওঁ,
0: আৰম্ভণিৰ পৰা চাবলৈ গ'লে মইতো কৈছোৱেই যে মই বহুত সৰুৰ পৰাই অভিনয় কৰিছোঁ, গতিকে ধৰা মোৰ জনা হোৱাৰ মানে 12-13 বছৰ মানৰ পৰা সেই যে স্কুলত কৰিছিলোঁ তাৰপিছৰ পৰা কৰিয়ে আছো।
1: প্ৰায় দুকুৰি হ'ল আপোনাৰ?
0: হ'ল, প্ৰায় দুকুৰি হ'ল।
1: হয়, আপোনাৰ অভিনয় জীৱনৰ কথা আপুনি কিছু কথা সেইদিনাখন ক'লে আৰু এটি সংলাপো কৈ শুনাইছিল, সেইটো খুব ভাল লাগিছিল। এটি নহয় দুটি সংলাপে আপুনি শুনাইছে, আজি আমি অনুষ্ঠানটিত সংলাপো শুনিম, কিন্তু ভ্ৰাম্যমনত যে আপুনি খোজ দিলে আৰম্ভণি কথাখিনি আপুনি ক'লে,
0: ক'লো হয়,
1: এতিয়া সেই ভ্ৰাম্যমনৰ অভিজ্ঞতাৰ পৰাই আমি আজিৰ খণ্ডটি আৰম্ভ কৰোঁ।
0: ভ্ৰাম্যমন বুলি ক'লে মোৰ মানে এনেকুৱা মধুৰ মানুহৰ যে হয় মধুৰ স্মৃতি, মানে যেতিয়াই ভাবোঁ বতৰ বিশেষে মোৰ খুব মনত পৰে সেই মঞ্চখনলৈ। ধৰা পূজাৰ বতৰ যেতিয়া হয়, বতৰবিলাক সলনি হ'লে মনবিলাকো মানুহৰ সলনি হয়, গতিকে পূজাৰ বতৰত মোৰ খুব দুখ লাগে। মই তেতিয়া ভাবোঁ এইখিনি সময়ত মই আৰু ভ্ৰাম্যমান থিয়েটাৰৰ কিছুমান নিৰ্দিষ্ট পেণ্ডেল আছে যে পূজাত এইখন ঠাইতেই হ'ব বা ৰাসত নলবাৰীত হ'ব, গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ খুব মনত পৰে। আৰু মইতো ক'লোৱেই আগতে যে ইন্দ্ৰধনুত মোক মহাদাঁতে জোৰ কৰি লৈ আহিল, তাৰপিছত নৃত্য বিভাগৰ পৰা মই নাটকত সোমাই গ'লো যে মই একেবাৰে উশাহ ল'লো আৰু। কিন্তু কি হ'ল, প্ৰযোজকজনৰ কিছু খেলিমেলি হ'ল আচলতে। তেখেতে মই এনেকুৱা দেখিছোঁ ইন্দ্ৰ, মোৰ ভ্ৰাম্যমানৰ জীৱনত তুমি দ্বিতীয় দৰ্শনীটো যিটো হয় ছেকেণ্ড শ্ব'টো, তেওঁ বস্তাত পইচা ভৰাইছিল, মানুহে বিশ্বাস নকৰিব। এতিয়া এতিয়াতো পইচা মানে কি, কমিটিৰ লগত প্ৰযোজকৰ সম্পাদকৰ লাগিয়ে থাকে, কমাই দিওঁ কিবা কৰোঁ, ইমান মানুহ হৈছিল। সেইখিনি সময়তে মই কৈছিলোঁ নহয় মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আহিছিলোঁ, মই ছায়েন্সৰ ছাত্ৰী আছিলোঁ, গতিকে মই মোৰ ৰিজাল্ট ওলাল। ৰিজাল্ট ওলাওঁতেতো মই ভাবিলোঁ যে মই মোৰ উদ্দেশ্যটো বেলেগ, মই ভাবিছিলোঁ মই ডাক্তৰ হ'ম, গতিকে মই যাব লাগিব। তাৰপিছত এনেকুৱা এটাও চিন্তা আহিছিল, মইতো ক'লোৱেই যে আমাৰ বহুত ল'ৰা ছোৱালী, য'ত নেকি মোৰ সঁচা নামেই নাজানিছিল। তাৰপিছত মই ভাবিলোঁ নহয় তথাপিও মই যাব লাগিব, মই যিয়েই নহওক মই পঢ়িব লাগিব। তাৰপিছত থিয়েটাৰৰ তৌফিক ৰহমান, তৌফিক দায়ো ক'লে যে তই ইমান ব্ৰিলিয়েণ্ট ছোৱালী এজনী, তই কিয় ইয়াতে নাটক কৰিবলৈ আহিছ, তই যা, তই যা, তই ঘৰলৈ যা। মই প্ৰযোজকক ক'লোঁ যে মই এনেকে মোৰটো ৰিজাল্ট দিলে মই নাথাকোঁ আৰু। তেতিয়া মানে ইমান নাজানো যে ভ্ৰাম্যমানত সোমালে 9 মাহৰ চুক্তি এটা হ'ব, তাৰ পৰা যে মই ওলাই যাব নোৱাৰোঁ। আৰু ভ্ৰাম্যমান থিয়েটাৰত এটা কথা জানিবা, অসম্ভৱ বুলি একো শব্দ নাই, কিন্তু অভিধানতেই নাই, ভ্ৰাম্যমানৰ অভিধানতেই নাই যে আজি একদম বোলে অমিতাভ বচ্চন আহিছে গুচি গ'ল থিয়েটাৰ বন্ধ হ'ব, তেনেকুৱা কেতিয়াও নহয়। সেইখিনি সময়ত তেওঁ কি কৰিলে, আমাক য'ত থাকিবলৈ দিয়ে তেওঁ মানে গেটখনত তলা লগাই থৈ দিয়ে,
1: আপুনি গুচি যায়,
0: মই গুচি যাম বুলি। তাৰপিছত আমাৰ মানে নলবাৰী ৰাসৰ আগে আগে শিলপুখুৰীত নে ক'ত এখন পেণ্ডেল হৈছিলে, আৰু তেতিয়া তেওঁৰ ঘৰত আমাক থাকিব দিছিলে। তেওঁৰ ঘৰটো আছিল তোমাৰ নিজৰা পাৰৰ ওপৰত, পাহাৰৰ ওপৰত। তেওঁ, মই ক'লোঁ যে মই কাইলৈ নলবাৰীলৈ যাম যিহেতু, মই ৰাতিপুৱাই ঘৰলৈ গুচি যাম, তাৰ পৰা মই মাৰ লগত নলবাৰীলৈ যাম। আৰু তেতিয়া নলবাৰীত মানে মোৰ মামা থাকে, মোৰ সৰু মামা জেইলাৰ আছিল, আৰু শুনিলে আচৰিত হ'ব, মোৰ মামা যেতিয়া জেইলৰ আছিল সেইখিনি সময়ত এই থিয়েটাৰখনৰ প্ৰযোজকজন কিবা সৰু কথা এটা জেইলত থাকিব লগা হৈছিল তেওঁ। তেওঁ অকণমান মানুহজন এতিয়া ঢুকাল বাৰু, এতিয়া মই তেওঁৰ একো বদনাম গাব নোৱাৰোঁ বা সদনামো নাগাওঁ, কিন্তু অকণমান বেলেগ ধৰণৰ আছিল। তাৰপিছততো ৰাতি দেখিলোঁ, ৰাতিপুৱা উঠি মই গা পা ধুই ওলাইছোঁ, তেতিয়া আকৌ মই আছিলোঁ হেৰিৰ লগত, মণি বৰদলৈ, আগতে মণি হাজৰিকা আছিল, মইতো কৈছোঁৱেই ইন্দ্ৰধনুত। তাৰ মণিক ক'লোঁ, মণি মই যাওঁ। তাই ক'লে ঠিক আছে তুমি সোনকালে যাবা কিন্তু নলবাৰীলৈ। মই বোলো ঠিক আছে, তেতিয়াতো ৰাসত কেইটাত আৰম্ভ হয় মই নাজানো। তাই ক'লে ৰাসততো বহুত সোনকালে আৰম্ভ হ'ব, তুমি যাবাগৈ। মই বোলো হ'ব। তাৰপিছত ওলাই দেখিছোঁ গেটত তলা। আৰু মোৰতো সেই, মই কৈছোঁৱেই নহয় সৰুতে মই মোৰ ছোৱালীৰ স্বভাৱ কমেই আছিল, বৰশী বাই মাৰ্বল খেলি থকা একদম ল'ৰাৰ নিচিনা উঠি গ'ল নহয় খংটো। ৱাল পাৰ হৈছোঁ, কিমান ওখ ৱাল, কেনেকৈ পাৰ হৈছোঁ মই নাজানো, ৱাল পাৰ হৈ মই গুচি গ'লোঁ ঘৰলৈ। চিটি বাছত উঠিলোঁ, উঠি মানে আদাবাৰীত বাছত

0: উঠিলো, উঠি ৰঙিয়া পালোগে। তাৰপিছত ইফালে প্ৰযোজক যেতিয়া উঠি আহিছে, গোটেই ষ্টাফ যাব ৰেডি হৈছে,
1: আপুনি নাই
0: কৈছে জুৰি কত? মণিয়ে ক'লে তাই ৰাতিপুৱাই ঘৰলৈ গ'ল নহয়, তাইও নাজানে যে গেটখন তলা মৰা আছে, তাই ভাবিছে গেট খোলা আছে, গুচি গ'ল। তাৰপিছত তেওঁলোক গ'ল, গৈ মানে প্ৰযোজকে, তেওঁ এখন বেলেগ গাড়ীত গৈছিলে, তেওঁ আমাৰ ঘৰত সোমাল। সোমাই পেলাই তাৰপিছত মই কৈছোঁ আপুনি কিয় আহিছে? মায়ে কৈছে আপুনি কিয় তলাটো লগাই থৈছে, তাইতো নোযোৱাকৈ নাথাকে, তাই যাব, কিন্তু তাইৰ ঘৰলৈ আহিবলৈ মন গৈছে, প্ৰথম গৈছে থিয়েটাৰলৈ, ইমান দিন অহা নাই, গতিকে তাইৰ বেয়া লাগিছে, সেইকাৰণে আহিছে। তেওঁ মানে লগতেই নিয়ে, মই বোলো আপুনি একদম চিন্তা নকৰিব, আমি যামেই। মায়ে ক'লে আপুনি যাওক, মই লৈ যাম। তাৰপিছত গ'লোঁ, ঠিকেই চলি আছিলে এই মানে অথেলোখন, অথেলো আছিল তেতিয়া নাটক সুৰংগৰ শেষত, মানে বেলেগ থিয়েটাৰে সেইবাৰে পইচাই নাপালে জানানে, ইমান পইচা পাইছে ইন্দ্ৰধনু থিয়েটাৰে। এদিন অথেলোখনৰ চাগে দ্বিতীয় দৰ্শনী শেষ হৈছে, তেতিয়া মামাই মানে মোক নিবলৈ আহিছে আৰু ঘৰলৈ লৈ যাব, মই অকলে, আৰু মই মামাৰ ঘৰত আছোঁ, মইতো ক'লোৱেই শ্ব' কৰিলোঁ, মামাৰ ঘৰত আছোঁ। মামাটো আহিলে, আহি গ্ৰীণ ৰুমত সোমাই দেখিছে কোনো নাই গ্ৰীণ ৰুমত, অকল ড্ৰেছ মাষ্টাৰজন আৰু মই। ড্ৰেছ মাষ্টাৰে কাপোৰবোৰ মানে জাপি কুচি ভৰাই আছে আৰু মই আছোঁ। মামাই ক'লে প্ৰযোজক ক'লৈ গ'ল? মই ক'লোঁ তেখেত গ'ল থিয়েটাৰত ছোৱালীবিলাকক, মানুহে যদিও ভাবে বেয়া কিন্তু খুব শাসনত ৰখা হয়, আৰু তাৰ মাজতো যিবিলাকে বদমাচি কৰোঁ বুলি ভাবে, শাসন ভাঙিয়েইটো কৰে। তই? মই বোলো মই আছোঁ মামা। আৰু আমি মামাক ইমান ভয় কৰিছিলোঁ, মামাৰ চকুকেইটা বহুত ডাঙৰ ডাঙৰ আছিল আৰু জেইলৰ আছিল, গতিকে কথা ক'বলৈ ভয় লাগে আৰু, খুব গলগলীয়া মানে মাতেৰে কথা কয়। তাৰপাছততো মামাই ক'লে বল, গুচি গ'লোঁ ঘৰলৈ, তই আৰু থিয়েটাৰলৈ যাব নালাগে। সেই যে মানে বজ্ৰপাত এটা আৰু, আৰু সেইটো আমি না কৰাৰ কোনো ধৰণৰ সাধ্য নাই। আৰু মোৰ মা আছিল, মা তিনিজন মামাৰ মাজত এজনী ছোৱালী, মায়েও মানে খুব মানে মামাহঁতক, যিদিনা মানে ষ্টাফটো তাৰ পৰা গুচি যাব আৰু, আমাৰ শেষ হ'ল নাটক, শেষ হ'ল শ্ব', শেষ হ'ল, গুচি যাব প্ৰযোজক, তেওঁ গমেই পাই গ'ল। তেওঁ মানে ইমান অনুৰোধ কৰিছে, আৰু মই মামাৰ সন্মুখত ওলোৱা নাই, মামা আৰু তেওঁ এটা ৰুমত বহিছে, মই সেইফালে এটা ৰুমত। তাৰপিছত তেওঁ মোক খালি সুধিছে, টুটুমণি তই যাবি নেকি? মই কৈছোঁ ন মাতটো খুব গলগলীয়া, মই সেইটো ৰুমৰ পৰা উত্তৰ দিছোঁ, নাযাওঁ মামা। তাৰপিছত আৰু সেই মানে চাৰি মাহৰ ব্ৰাহ্মমান যাত্ৰা মোৰ সেইবাৰ শেষ হৈ গ'ল। মই মোক মামাই যাব নিদিলে, মানে মামাই এইটো কথাত বেয়া পাইছে যে এজনী সৰু ছোৱালী অকলে আছে, তুমি কিয় অকণমান মানে ৰৈ নিদিলা, তোমালোক তাই যোৱাৰ পিছত তোমালোক যাব পাৰিলাহেঁতেন, সেই কথাটো খুব বেয়া পালে মামাই। তাৰপিছততো গুচি আহিলোঁ, ইতিমধ্যে মোৰ ৰিজাল্টো ওলাল, তাৰতো এইবিলাকতো এণ্ট্ৰেঞ্চ দিয়াই নহ'ল একো, BSc পঢ়িব লাগে, ইফালে চব এডমিশ্যন হৈ গ'ল। তেতিয়া অলপ ষ্ট্ৰিক্ট আছিলে কলেজবিলাকতো, ছায়েন্সৰ বিশেষকৈ। কি কৰিম এতিয়া, মোক মায়ে ক'লে তই ৰঙিয়া কলেজত এডমিশ্যন ল, অসমীয়াত মেজৰ ল, মোৰ বাইদেউ অসমীয়াত মেজৰ আছিল, গতিকে তাইৰ হেৰিবিলাক পাবি, তোৰ সমস্যা নহয়। মই ঠিক আছে, ৰঙিয়া কলেজত এডমিশ্যন ল'লোঁ, কলেজ যাবলৈ আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছত সেই যে নাটকৰ ভূতটো মানে কিলবিলা আছিলেই নহয়, আৰু মানে কি হ'ল, ইন্দ্ৰধনুত প্ৰযোজকে মানে আমাক বহুত বদনাম দিলে, আৰু আটাইতকৈ মানে হেৰি কথা হ'ল কি, ভাল লগা মানে আমোদজনক ঘটনা, আমি চাৰিজনী সেইবাৰ হায়াৰ ছেকেণ্ডাৰী দি অহা ছোৱালী আছিলোঁ, আৰু চাৰিজনীয়ে বিভিন্ন কাৰণত বেলেগ বেলেগ সময়ত থিয়েটাৰৰ পৰা গুচি গ'ল, আৰু তেওঁ মানে সকলোকে এটাই বদনাম দিলে, ঘড়ী চুৰ কৰি লৈ গ'ল। যিয়ে নহওক বাৰু, সেই যাত্ৰাটো সেইখিনি সময়ত তাতে শেষ হ'ল। তাৰপিছত মই ঘৰলৈ আহিলোঁ, ক্লাছ কৰি আছোঁ, ক্লাছ কৰি থাকোঁতে মানে এবছৰ গ'ল আৰু, এবছৰ যাওঁ যাওঁ হৈছে। সৰুতে আকৌ মই গানো গাইছিলোঁ দেই, মোৰ মানে আমোদজনক ঘটনা জীৱনত তেনেকুৱা মানে নহ'বলগীয়া ঘটনা বহুত হৈছে সৰুতে। তাত ৰঙিয়া কলেজত মানে কলেজ উইক চবতে জইন কৰিছোঁ আৰু, তেতিয়া পূৰা উদ্যমটো আছে, চবতে জইন কৰিছোঁ, খেলাৰ পৰা, গানৰ পৰা, অভিনয়ৰ পৰা, চবতে। তাৰ নাটকততো বাৰু সেইটো মানে ধৰা বন্ধাৰ নিচিনা আছিল, মই পালোঁৱে। গান গাওঁতে কি হ'ল, মোৰ লগত আছিল নীলিমা খাতুনৰ ভাতৃ তফিক আহমেদ, তফিকে খুব ভাল গান গাইছিল, কিন্তু তেওঁৰো অকালতে বিয়োগ হ'ল। তফিক আছিল মানে আমি তেনেকৈ বহুত আছিল আৰু, সেইবাৰ সেইটো কথালৈ ৰঙিয়া কলেজত বহুত হুলস্থুল গ'ল, মানে কি বিষ্ণু ৰাভাৰ গীত, জ্যোতিপ্ৰসাদৰ গীত বা গজল, তেনেকুৱাবিলাকত মানে মই বেছি ভাল গালোঁ, হয়তো মোৰ মাতটোত কিবা মানে ভাল লাগিল। শ্ৰেষ্ঠ সংগীত শিল্পী যেতিয়া খুব

0: ঘৃণা কৰিছে, মোৰ নামটো ঘোষণা কৰিছে, ঘৰত ইমান মোক হাঁহিছে নহয়, তই কেতিয়াৰ পৰা গান, কোনো নাজানেই মই যে গান গাওঁ,
1: এতিয়ালৈকে নাজানো,
0: ঘৰতে নাজানিছিল মই যে গান গাওঁ। তাৰপিছত ৰঙিয়া কলেজত সেইটো লৈ মানে খুব হুলস্থুল গ'ল, বোলো এই এইবোৰ আৰু কলেজ স্কুলৰ কম্পিটিশ্যন কি ইমান হুলস্থুল কৰিবলগীয়া আছে, মই তাৰ সম্পাদকক ক'লে নালাগে মোক, তেওঁক প্ৰাইজটো দি দিয়ক আপোনালোকে, একো কথা নাই, মোৰ গান গাবলৈ মন গৈছিল, কৈছে সেইটোতো হ'ব নোৱাৰে, সেইটো হ'ব নোৱাৰে কাৰণ আমি বিচাৰক মাতিছোঁ বাহিৰৰ পৰা, বিচাৰকে সেই নিৰ্ধাৰণ কৰিব কোনে পাব, সেইটো ঘটনা তেনেকৈ গ'ল। তাৰপিছত যিয়ে নহওক এতিয়া বাৰু তুমি কেতিয়াও গান গাব নক'বা মোক, কাৰণ মোৰ গান গোৱা নলী তেতিয়া মামৰে ধৰিলে।
1: শ্ৰোতাসকল, আমি কথা পাতি আছোঁ বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে। বাইদেউ এতিয়া অভিনয়ৰ লগতে গানৰ কথাও ক'লে, আৰু মই ক'ম বুলি ভবাৰ আগতেই তেওঁ কৈ দিলে যে মোক গানৰ কথা এতিয়া নক'বা। ঠিক আছে, গানৰ কথা নকওঁ, কিন্তু আপুনি সংলাপ এটা নিশ্চয় শুনাব পাৰিব।
0: শুনাম,
1: আমি কথা পাতি থাকিম, কিন্তু সংলাপ শুনি লওঁ।
0: মই সংলাপ শুনোৱাৰ আগতে মোৰ তাৰ পিছৰ ভ্ৰাম্যমানৰ প্ৰৱেশটো কওঁ, তেতিয়া সংলাপটো শুনি বেছি ভাল লাগিব। তাৰপিছত আহিল মুকুন্দ থিয়েটাৰ, মুকুন্দ থিয়েটাৰৰ পৰা মোৰ তালে তেওঁলোক আহিল আৰু, যে এনেকে আমাক নায়িকা লাগে, নতুন নায়িকা, গতিকে এজনী আমি নায়িকা বিচাৰি আহিছোঁ, আৰু তেওঁ আছিল কিছুদিন, গতিকে তেওঁ যাব লাগে, ঘৰৰ পৰা নিদিয়ে যাব, পঢ়িব লাগে, এইবোৰ ক'ত থিয়েটাৰ চিয়েটাৰ আৰু নালাগে আৰু যাব, গুচি আহিলোঁ, চাৰি মাহে থাকিলোঁ, মোৰতো নাই মনটো, সেই যে মানে ভ্ৰাম্যমানৰ মঞ্চখন বৰ আকৰ্ষণীয় মঞ্চ, তাৰমানে তোমাৰ এবাৰ যদি কোনোবাই প্ৰেমত পৰে বৰ কষ্ট হয় আঁতৰি আহিবলৈ। তাৰপিছত মই ক'লোঁ, মোক সুধিলে কি কৰিবি, মই বোলো যাওঁ নেকি দাদা, মোৰ ডাঙৰ দাদাক ক'লোঁ যাওঁ নেকি এবাৰ, মায়েও ক'লে তই যদি খুবেই ইচ্ছা কৰিছ যা তেতিয়াহ'লে। সেই তেতিয়া মই 85 চনত মুকুন্দ থিয়েটাৰলৈ আহিলোঁ, আৰু মুকুন্দ থিয়েটাৰত আহিয়ে মই প্ৰথম মানে মোৰ জীৱনৰ এখন স্মৰণীয় নাটক, কিন্তু মই এতিয়া ভাবোঁ দেই তাৰ যদি 5 বছৰ পিছত মই সেইখন নাটক পালোহেঁতেন তেতিয়া কিজানি মই আৰু ভালকৈ কৰিব পাৰিলোহেঁতেন। লভিতা, লভিতাখন কৰিলোঁ প্ৰথম ভ্ৰাম্যমানত, আৰু ইমান সুন্দৰকৈ উগ্ৰমেনা আছিল পৰিচালক, ইমান সুন্দৰকৈ উপস্থাপন কৰিছিল, আৰু কিছুদিন আগতে কিছু লভিতা বিতৰ্ক হৈছে, আমি বাৰু সেইবিলাকত একো নকওঁ কাৰণ সকলোৰে নিজৰ নিজৰ কিছুমান ষ্টাইল থাকে, কিন্তু মোৰ খুব ভাল লাগিছিল
1: লভিতাখন কৰি।
0: তেতিয়া সহশিল্পী আছিল জীৱেশ্বৰ ডেকা, বিনু কলিতা, তাৰপিছত আছিলে হৰেণ শৰ্মা বুলি এজন, আৰু আছিলে মই এতিয়া বহুত নাম পাহৰি গ'লোঁ, আৰু তাৰ কেইজনমান ঢুকালোঁ মানে জীৱেশ্বৰ ডেকাটো ঢুকাল, আৰু আৰু এগৰাকী আছিল যে তেওঁ বৰ ভাল কৰিছিল আৰু মানুহজন খুব ৰসিক আছিল, কিন্তু মই নামটো পাহৰিলোঁ, তেওঁ ঢুকালে। সেই লভিতাই মানে মোক এটা নতুন পৰিচয় দিলে, প্ৰথম বছৰে লভিতাখনে যথেষ্ট সমাদৰ পাইছিল আৰু মানুহেও মানে খুব মানে আদৰি লৈছিল, ভাল পাইছিল মোক, মানে লভিতা হিচাপে জুৰি শৰ্মাক ভাল পাইছিলে।
1: তেতিয়াহ'লে লভিতা হিচাপে যিগৰাকী জুৰি শৰ্মাই বিশেষ চিনাকি দি লাভ কৰিছিল, আজি অলপ শুনো আমি সংলাপ।
0: ঠিক আছে, মই লভিতাৰে সংলাপ এটি কৰি দিছোঁ,
1: হয় ভাল লাগিব।
0: লভিতাৰ কাহিনীটো মানে জানেই, লভিতা কেনেকৈ আহি ক'ত থাকিবলগীয়া হৈছিল, যেতিয়া জাত পাতৰ কথাবোৰ আহিছিল আৰু শেষত যেতিয়া গোলাপে তাইক বিচাৰি আহিছিল, তেতিয়াই লভিতাই মানে গোলাপক এটা কথা কৈছিল, তুমি নক'বা আজিৰ দিনৰ ডেকা বুলি, তোমাক নিজকে সেই বুলি ফুহা নিদিবা, যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে, ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায়, নিয়ম কাৰণ, মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিমাখিতৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ সম্পদ আনকি জীৱনকো দি যি ডেকাৰ থিয় হ'বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ দিনৰ ডেকা হবই নোৱাৰে। বুঢ়া ককা, মোৰ এই ঠাইত আৰু ঠাই নাই, মই এতিয়া অস্পৃশ্য, মই যাওঁ। গোলাপ ককাইদেউ, তুমি মোৰ বাবে মোৰ ক্ষমাব নালাগে, সমাজৰ চকুৰ কুটা দাঁতৰ শাল হ'ব নালাগে, সমাজৰ বৰমূৰীয়া ধৰ্মধ্বজসকলৰ গৰিহণা হাও খাবলৈ তুমি যাব নালাগে, তুমি যিয়েই হোৱা, তুমি যিয়েই হোৱা, কিন্তু তুমি

আজি দিনৰ ডেকা নোহোৱা। তোমাৰ গাঁৱৰ নিয়ম কানুন লৈ, তোমাৰ সমাজ লৈ, জাত লৈ তুমি থাকা, কিন্তু কিন্তু কাৰো আগত নকবা তুমি আজিৰ দিনৰ ডেকা বুলি। তুমি আজিৰ দিনৰ ডেকা বুলি নকবা, নকবা।

0: 35 বছৰ পাছত আকৌ কৈছে আপুনি?
1: আকৌ কৈছো, হয় হয়।
0: সেই তেতিয়া মুকুন্দ থিয়েটাৰত কৈছিল আপুনি?
1: সেই সময়ত অপৰিপক্ক আছিলো, মানে প্ৰাম্যমানত মই কেঁচুৱা আছিলো বুলি ক'ব পাৰি। এতিয়া হ'লে হয়তো মই আৰু সুন্দৰকে ক'ব পাৰিলোহেঁতেন, মানে ধৰা চৰ্চা থাকিলেহেঁতেন, তেতিয়াতো নতুন গৈছো, গতিকে সিমান চৰ্চাও নাছিল। মোক ক'লে লভিতা কৰিব লাগিব, কৰিলো। সেই তেনেকেই মোৰ ভ্ৰাম্যমানৰ যাত্ৰা আৰম্ভ হ'ল মুকুন্দ থিয়েটাৰৰ। তাৰপিছত বিভিন্ন থিয়েটাৰত থাকিলোঁ, ৰংঘৰত থাকিলোঁ, আবাহনত মই বেছি আছোঁ, আৰু কহিনুৰত থাকিলোঁ, দেৱদাসী বুলি এখন থিয়েটাৰ হৈছিলে, বৰ সুন্দৰ থিয়েটাৰ হৈছিলে। সেই থিয়েটাৰখনো কিন্তু প্ৰযোজকৰ কাৰণেই মানে ধ্বংস হৈ গ'ল, প্ৰযোজকৰ ভুলৰ কাৰণে। আচলতে থিয়েটাৰ বহুত হয়, কিন্তু ঠিক মানে সুচাৰুৰূপে যেতিয়া চলাব নোৱাৰে বহুত প্ৰব্লেম হয়, আৰু ভ্ৰাম্যমান থিয়েটাৰখন চলোৱাটো ইমান সহজ কথাও নহয়। গতিকে এই তেনেকুৱা কাৰণেই বহুত থিয়েটাৰ বন্ধ হৈ গ'ল। এখন থিয়েটাৰ কি, অকল এজন মানুহৰ নহয়তো, তাত 80 জন 100 জন লোক সংস্থাপিত হৈ থাকে,
0: পৰিয়াল
1: জড়িত হৈ থাকে। আৰু আটাইতকৈ দুখ লগা কথা, মই যিখিনি সময়ত থিয়েটাৰলৈ গৈছোঁ সেইখিনি সময়ত শিক্ষিতৰ হাৰ বহুত কম, নায়িকাৰো মানে শিক্ষা দীক্ষা কম। মোৰ আগত আছিল, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া পুষ্পাদেৱী, পুষ্পা বাইদেউ কিন্তু আছিলে, তেওঁ BA পাছ কৰি থিয়েটাৰত সোমাইছিলে। তাৰ পিছৰখিনি কিন্তু বহুত কম, মানে শিক্ষা
0: দীক্ষা,
1: মানে কি, ঘৰখন চলাব লাগে, ঘৰৰ অৱস্থা বেয়া, পোহপাল দিব লাগে, হয়তো কোনোবা যাত্ৰাত আছিল, যাত্ৰাৰ পৰা আকৌ আহি ভ্ৰাম্যমানত সোমাল, সেই তেনেকে তেনেকে তাৰমানে ভ্ৰাম্যমানৰ লগত জড়িত হৈ এটা সময়ত কিন্তু তেওঁলোকৰ সেই পইচাৰে গোটেই ঘৰখন পোহপাল দিয়ে। সেইটোৱে
0: আমি কথা পাতি আছো, ভ্ৰাম্যমানৰ কথা ওলাইছে যে এতিয়া ভ্ৰাম্যমানৰ বহুতো ভাল লগা কিছুমান অভিজ্ঞতা আছে, হয়তো বেয়া লগা অভিজ্ঞতাও আছে, বেয়া লগাখিনিলৈ আমি নাযাওঁ বাৰু, ভাল লগা অভিজ্ঞতাৰ কথাই পাতো। আমি কেতিয়াবা কেতিয়াবা যেতিয়া ভ্ৰাম্যমানৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে কথা পাতো, বিশেষকৈ এবাৰ অভিনেতা তপন দাস, তেখেতৰ সৈতে আমি কথা পাতি থাকোঁতে এটা ভ্ৰাম্যমানৰ খুব ভাল লগা অভিজ্ঞতাৰ কথা কৈছিলে, যিটো ঘটনাৰ সৈতে আপুনিও জড়িত। খুব ভাল লাগিছিলে শুনি, আজি শ্ৰোতাসকলেও শুনি ভাল পাব যদি আপোনাৰ মুখেৰে সেই কথাটো ওলায়, কাৰণ সেই দৰ্শকৰ বাক্যবাণ আপোনালৈ আছিলে। কি হৈছিলে কথাটো, সেই মুহূৰ্ততে কথা কওকচোন।
1: ভ্ৰাম্যমানৰ অভিজ্ঞতা মই সেইটোতো কমেই, তাৰে আগতে আৰু এটা কওঁ, মোৰ খুব ভাল লাগিছিল, মানে এতিয়া ভাবিলে ভাল লাগে, যে আমি আচলতে নাটক পাগল আছিলোঁতো, আমি পইচাৰ পিছত দৌৰা নাছিলোঁ, খালি নাটক কৰিব লাগে, পইচা কিমান দিছে কি পাইছোঁ সেইটো ডাঙৰ কথা নহয়। মানে ভ্ৰাম্যমানত থাকোঁতে যেতিয়া ছোৱালীখিনিক সাধাৰণতে মানে একেলগে থাকিবলৈ দিয়ে, আৰু এজন তাত মানে অভিভাৱক থাকে, বয়সীয়া মানুহ, আমাৰ লগত আছিল হৰ্থেবাৰী ফালৰ গিৰিধৰ লহকৰ, কিছুমান থিয়েটাৰত আৰু বেলেগ বেলেগ থিয়েটাৰত বেলেগ বেলেগ থাকে, গিৰিধৰ লহকৰ কিন্তু কহিনুৰতেই বেছি আছিল, আৰু আবাহনত আছিল এজন বাপ বৰা বুলি। তাৰপিছত মুকুন্দত অৱশ্যে এটা কাম কৰিছিল, প্ৰযোজকজন এটা ৰুমত থাকে, কাষৰ এটা ডাঙৰ ৰুমত ছোৱালীখিনিক থাকিবলৈ দিয়ে, যেতিয়ালৈ মই ছোৱালী ৰুমত আছিলোঁ আৰু আবাহন থিয়েটাৰত দেই, তেতিয়া মানে মানুহবিলাকৰ ধাৰণা আছিল ভ্ৰাম্যমানৰ শিল্পী 4 দিনহে থাকিব, এই হ'ব আৰু থাকিব আৰু, কিন্তু সেই 4 দিন 4 দিনেই যে আমাৰ সংসাৰখন। আজি যদি ভাবে যে বেঞ্চতে শুই থাকিব, 4 দিন থাকিলোঁ, পিছৰ কমিটিটোও যদি ভাবে যে তেওঁলোকে 4 দিনহে থাকিব, তাৰমানে আমি কি ভালকে থকাৰ আমাৰ যোগ্যতাই নাই নেকি, তেনেকুৱা হ'ল। তাৰপিছত কি হয়, এবাৰ নিত্যানন্দৰ পৰা মানে ভিতৰত, মই ঠিক ঠাইটুকুৰাৰ নাম পাহৰিলোঁ, আমাক স্কুল ঘৰ এটাত থাকিবলৈ দিছে, আৰু তেতিয়া মানে সেই অস্থায়ী পায়খানা বনাই দিছিলে, ছোৱালী হওক ল'ৰাৰ কাৰণে হওক, ঠিকে আছে, সেইটো ধুনীয়াকৈ বনায়। আমি গৈ পাইছোঁ, গৈ পাই ৰাতি শ্ব'টো কৰিলোঁ, কৰি আহি শুলোঁ, ৰাতিপুৱা যেতিয়া আমি প্ৰাতঃ কৰ্ম কৰিব লাগিব, তেতিয়া মই গ'লোঁ, গৈ মোৰ এতিয়াও ভাবিলে ইমান হাঁহি উঠে, তেওঁলোকে মানে কৰিলে কি, গোটেই কেঁচা কলপাতেৰে ঘেৰি পেলাই বনাই থৈ দিলে,

সেইটো তেনেকে সাজিলে, আৰু ৰাতিপুৱা গৈ দেখিছোঁ এটা কলপাতো নাই, চব গৰুৱে খাই শেষ কৰি দিলে, মাজত অকল ডাঙৰ গাঁতটো। গতিকে তুমি ভাবা সেই পৰিস্থিতিটো মনত পৰিলে কেনেকুৱা লাগিব। গতিকে সেই পৰিস্থিতিটো থাকি আমি তাৰপিছত যেনিবা কমিটিক খবৰ দিয়া হ'ল, তেওঁলোকে আহি আকৌ নতুনকে ব্যৱস্থা কৰি দিলে। গতিকে সেইটো এটা অভিজ্ঞতা। আৰু তুমি যিটো কৈছা, সেইবাৰ আমি কহিনুৰ থিয়েটাৰত আছিলোঁ, আমাৰ নাটক আছিল আনাৰকলি, তাৰপিছত হেমলেট, আৰু আছিল এখন মহেন্দ্ৰ বৰঠাকুৰৰ দাদা ৰাতিৰ জুই বুলি এখন আছিলে। সেইবাৰ মঞ্চত তেতিয়া তপন দা মানে প্ৰথম ভ্ৰাম্যমানত প্ৰৱেশ কৰিছে, আৰু তপন দা আৰু পূৰৱী বাইদেউ, যোধা আকবৰৰ এটা দৃশ্য চলি আছে আৰু ঠাইখন হ'ল বৰপেটা, আৰু যিসকলে ভ্ৰাম্যমানত মানে আছে আৰু তেওঁলোকে জানে দৰ্শকৰ কিছুমান বৈশিষ্ট্য।

0: বাইদেউ গৰিমা বাইদেউ বৰ সুন্দৰ কৰিছিলে। এটা দৃশ্যত মই আৰু তপন দা থাকোঁ আৰু মোৰ ব্লাউজটো মানে গৰিমা বাইদেউৱে পিছফালটো বৰ ধুনীয়াকৈ চিলাইছিলে আৰু হয়তো মই মানুহগৰাকী ওখ ডাঙৰ দীঘল বহল মানে তেনেকৈ ঠিক খুব মানে চিৰিয়াছ চিন এটা আৰু তপন দা আৰু মোৰ হঠাৎটো মানে গেলেৰীৰ পৰা এটা মানে মাত ফাঁহি আহিল গোটেইখন নিঃশব্দ তাৰ মাজৰ পৰা এটা মাত বহুত ডাঙৰকে ফাঁহি আহিছে অ' বাপ্পা ঐ কি কাউণ্টাৰ ৰান পিঠিয়ে তাৰ পিছৰ দৃশ্যটো চাবলৈ ভাল হৈছিলে
1: তপনদা কেনেকুৱা অৱস্থা হৈছিল
0: তপনদা মানে ভবাই নাই তপনদাই এনেকুৱা ধৰণৰো যে কোনোবাই কথা ক'ব পাৰে নাটক এখন চলি থাকোঁতে আমিতো মানে মোৰ তেতিয়া হৈছে আৰু 3-4 বছৰমান হৈছে থিয়েটাৰত গতিকে মই গম পাওঁ মই তপনদাৰ চকুলৈ চাইছোঁ তপনদাই একো মতা নাই তাৰপিছত মই আকৌ মানে নাটকখন কণ্টিনিউ কৰিবলৈ কিবা এটা কৈছোঁ আৰু তপন দা সংলাপৰ মাজেৰে কৈছোঁ কিন্তু দেই সংলাপৰ মাজেৰে কৈ দিছোঁ তেতিয়া আকৌ তপন দাই তেওঁৰ সংলাপ আৰম্ভ কৰিছে গতিকে সেই তেনেধৰণৰ আমোদজনক ঘটনাবিলাকে এতিয়া মনত পৰিলে ভাল লাগে বহুত ঘটনা আছে বহুত ঘটনা আছে কেতিয়াবা মঞ্চত হয় জানা তোমাৰ মানে এনেকুৱা হয় সেই সময়খিনিত কি কৰিম কি নকৰিম এনেকুৱা লাগে মুকুন্দ থিয়েটাৰত থাকোঁতে মই এখন নাটক কৰিছিলোঁ নাটকখনৰ মৃত্যু লগ্ন নামটো মোৰ মনত আছে মৃত্যু লগ্ন তাত মানে দুগৰাকী নায়িকা আছিল কৃষ্ণা আৰু কাবেৰী কাবেৰীজনী খুব শান্ত আৰু কৃষ্ণা মানে যদিও মানে তেওঁ ঠিক অন্যায়টো সহ্য নকৰে বা কোনোবা বিপদত পৰিলে বচাই তেনেকুৱা সেই নায়িকাজনীক মানে এজনে মোৰ গোটেই ঘটনাটো ইমান মনত নাই বন্দী কৰি থ'লে বন্দী কৰি থৈ দুমহলীয়া ঘৰ এটাত তেওঁক থৈ দিছে কৃষ্ণাই কিবাকে গম পালে কথাটো তাৰপিছত তাইটো উদ্ধাৰ কৰিব লাগিব তাই এজনী সন্ন্যাসীৰ বেশেৰে সেই ঘৰটোলৈ গৈছে হাতত ধুনীয়া পূজাৰ থালি চাকি জ্বলি আছে ফুল চুল আছে সোমালোঁ সোমাওঁতে তেওঁলোকে মানুহবিলাকে আহি মানে ঘৰৰ মানুহে আহি কৈছে কাক বিচাৰিছে কৈছে মই এনেকৈ আহিছোঁ তোমালোকৰ কিন্তু এটা বিপদ আহি আছে বুদ্ধি কৰি কৈ আছে এনেকৈ আমি মই পূজাৰ থালখন থৈ মই এইফালে সংলাপ কৈছোঁ সেইফালে সেই যে থালত ৰঙা কাপোৰ এখন আছিল কাপোৰখনত জুই লাগি গ'ল মানে নাটকৰ মাজত তাৰপিছত হঠাৎ মোৰ যিজন সহশিল্পী আছিল তেওঁ মোক চকুৰে মানে ইংগিত এটা দিলে যে তুমি থালখন চোৱা মই লগে লগে ঘূৰি চাই দেখিলোঁ কাপোৰখনতো বহুত জুই লাগি গ'ল এতিয়া কি কৰা যাব লগে লগে মই মানে আহি মই সেইখিনি সময়ত মোৰ হাতখন জ্বলিবনে কি হ'ব মই চোৱা নাই মই কাপোৰখন লৈ মঞ্চত এনেকৈ দি হাতেৰে থপৰিয়াই জুইখিনি নুমাই মোৰ হাতখন পুৰিলে অকণমান নুমাই দিলোঁ নুমাই দিলেতো নহ'ব সেইটো নাটকৰটো দৃশ্য নহয় গতিকে মানে কি দৰ্শককতো আমি পতিয়ন নিয়াব লাগিব যে এইটো নাটকৰে দৃশ্য মই তেতিয়া এটা মানে মই সেইখিনি হয়তো ভগৱানে কিবা এটা উপস্থিত বুদ্ধি দিলে মই বোলো দেখিলা এই যে পূজাৰ থালত যে জুই লাগিল এইটো কিন্তু এটা অমংগলৰ চিন গতিকে ইয়াৰ পৰাই তুমি সাৱধান হোৱা সেই তেনেকৈ মানে মিলাই মই মানে দৃশ্যটো শেষ কৰিলোঁ তাতে গতিকে সেই বস্তু কিছুমান মানে ব্ৰাহ্মণত তেনেকুৱা বহুত ঘটনা ঘটিছে তোমাৰ এনেকুৱা হৈছে আমাৰ খুব বৰষুণ বতৰ পথাৰৰ মাজত ফিল্ডখন তুমি খোপনি পুতিব নোৱাৰা কিন্তু আচৰিত হ'বা এনেকুৱা ঠাইত মানে আমি নাটক কৰোঁ দৰ্শক গুচি নাযায় আচৰিত কথা ছাতি লৈ আহে ছাতি লৈ লৈ থিয় হৈ থাকে চকী লৈ লৈ থিয় হৈ থাকে দৰ্শকে কেতিয়াও নাটক চাব আমাৰ তেনেকৈ সেই খুপি খুপি মানে নামোতে নামোতে ইফালে দেৰি হৈ যায় এইফালে নাটক আৰম্ভ কৰিব লাগিব বা লঘুণীয়া পেটেৰে আমি বহুত দিন নাটক কৰিছোঁ ধৰা ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে দূৰ বহুত দূৰ হয় কেতিয়াবা সাধাৰণতে তেওঁলোকে ৰাস্তাবোৰ মিলায় কিন্তু কেতিয়াবা নিমিলে কাৰণে ইয়াৰ পৰা ধৰা বহুত দূৰত যাবলগীয়া হয় ধৰা বৰপেটাৰ পৰা নগাঁৱলৈ এটা দূৰত্ব থাকে আৰু যোৱাৰ দিনাটো মানুহে আৰু ইমান সোনকালে নুঠে বস্তু সামৰিব সামৰি সুতৰি ওলাওঁতে মেলোঁতে বহুত দেৰি হৈ যায় সেই তেনেকৈ মানে লঘুণীয়া পেটেৰেও গৈ পেলাই আমি নাটক কৰিছোঁ ইন্দ্ৰধনুতে মোৰ তেনেকুৱা এটা ঘটনা ঘটিছিলে আমি ক'ৰ পৰা আহিছিলোঁ মোৰ মনত নাই কিন্তু আমাৰ মানে পেণ্ডেলখন আছিল হাজোত আৰু আহি পাওঁতে আমাৰ প্ৰায় 7টা বাজিলে ৰাতি হাউচফুল মানে হুলস্থুল আরম্ভ হয়ে গেছে এটা, মানে যেটা অর্কেস্ট্রা বাজে সেইটাও বজাব নয়, কারণ আমি মেকআপে করা নাই, ইফালে কারেন্ট নাই, থিয়েটারের জেনারেটর বেয়া, তারপর সেইখিন সময়ত মানে কোনো

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছো। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, চোৰাৰ প্ৰথমেই আগবঢ়াইছো জানো আহা হিতান্তি।

জানো আহা শিতানত আজি পুনৰ তোমালোকক অসমৰ এবিধ থলুৱা চৰাইৰ বিষয়ে ক'বলৈ লৈছোঁ। বৰবগ, এই চৰাইটো তোমালোকে দেখিছানে? বৰবগৰ বৈজ্ঞানিক নাম হৈছে আৰ্ডিয়া এলবা, ইংৰাজী নাম গ্ৰেট ইগ্ৰেট। বৰবগ হৈছে অসমৰ জলাশয় আৰু সেমেকা ঠাইসমূহত সচৰাচৰ দেখা পোৱা এবিধ থলুৱা ডাঙৰ আকাৰৰ বগলীৰ প্ৰজাতি। ইয়াৰ সমগ্ৰ দেহটো ঢকঢকীয়া বগা, উচ্চতা প্ৰায় 1 মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় 80 পৰা 104 চেণ্টিমিটাৰ। ইয়াৰ দেহৰ ওজন 700 পৰা 1500 গ্ৰাম পৰ্যন্ত হ'ব পাৰে। দেখাত একেধৰণৰ বগলীৰ আনবোৰ প্ৰজাতিৰ পৰা ইয়াক ইয়াৰ হালধীয়া ঠোঁট, ক'লা ঠেং আদিৰ দ্বাৰা পৃথক কৰিব পৰা যায়। মতা মাইকী উভয়ৰে বাহ্যিক

গঠন প্ৰায় একেই হয়। উৰন্ত অৱস্থাত ইয়াৰ দীঘল ডিঙিটো কোচ খুৱাই থয়। ই সাধাৰণতে নিমাতে থাকে। কেতিয়াবাহে কুক কুক বুলি মতা শুনা যায়। বৰবগে সাধাৰণতে অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে। ই প্ৰধানকৈ মাছ, ভেকুলী, সৰু মেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, পোক পতংগ আদি খাই জীয়াই থাকে। ই চিকাৰৰ সময়ত বহু সময় লৰচৰ নকৰাকৈ চুপ লৈ থাকি অৱশেষত চিকাৰক ইয়াৰ দীঘল ঠোঁটেৰে টান মাৰি উঠাই আনে। বৰবগ আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই। ই শীতকালত উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়। ই সাধাৰণতে বৃহৎ গোটত বাস কৰে। বৰবগে বাঁহ সাজিবৰ বাবে জলাশয়ৰ পাৰৰ ওখ গছৰ ডাল বাছি লয়। গছৰ ডালত গছৰ পাত, ঠাল ঠেঙুলি আদিৰে বাঁহ সাজে। ভাইটি ভণ্টিহঁত, জানো আহা শিতানত আজি তোমালোকে অসমৰ এবিধ থলুৱা চৰাই বৰবগৰ বিষয়ে কিছু কথা জানিলা। আজিৰ জানো আহা ইমানেই।

এইবাৰ আগবঢ়াইছো গুৱাহাটী গণেশগুৰি চাৰিআলি নয়নপুৰত অৱস্থিত সাধনা সংগীত কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰানুষ্ঠান। তেওঁলোকে প্ৰথমেই পৰিৱেশন কৰিবলৈ লৈছে এটি সৰস্বতী বন্দনা। আহাচোন শুনো।

সমবেত সংগীতটি শুনিলা। চেমনীয়া ভাইটি ভণ্টিহঁত, যোৰাত তোমালোকে সাধনা সংগীত কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰানুষ্ঠান শুনি আছা। অনুষ্ঠানত এইবাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত এটি গীত শুনাবলৈ লৈছে ৰায়ান আলমে।

0: শ্রেয়া বৰাৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ আগবঢ়াইছো এটি কবিতা, আবৃত্তি কৰিছে জনশ্ৰুতি তামুলীয়ে।
1: কুমপুৰ সপোন ভূত পোৱালী কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা, চকু তেলেকা, তিলিকা তিলিকা, পিলিকা পিলিকা জখিনী ছোৱালী। এটা ক'লা, এটা বগা, নাঙত বিঙত ভূত কথা পাতে তাকুত তাকুত কুত। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালীৰ নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোচ খাচ খাচ, এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি, জখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি, জখিনীহঁতে নেপেলালে একেলগে ফুৰি। চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি, কুটুক কুটুক খুটুক কৰি ভূত পোৱালি জাপ মাৰি, ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো ভাঙি ভাঙি। মা, তই যে কওঁ ভূতে বোলে ল'ৰা ধৰি খায়, পুখুৰীলৈ নি ভৰিকেইটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমাই, কতা মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই। কতা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপকে হাঁহেই কৰা নাই। ভয় কৰে ল'ৰাখে মা ভূতে ধৰি কিলাই। মা, মোৰ হলে ভূতলৈ ভয় নাই, জখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি, দুয়োটাৰে কাণ দুখন দিলে মুচৰি, দীঘল কাণত মুচৰি মা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ সদায় লগাই তাল ফাল, বিচাৰি ফুৰা ভূত পোৱালি মা যেতিয়া পালো এৰাৰি নাই, পুতলা থকা আলমাৰিটো আনি থলো সোমাই, তাৰপিছত তই মাততে উঠিলো সাৰ পাই। মা, মোৰ হলে ভূতলৈ অকণমানো ভয় নাই। ধন্যবাদ।
0: জনশ্ৰুতি তামুলীৰ কণ্ঠত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত কবিতাটি শুনিলা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এটি কামৰূপী লোকগীত, পৰিৱেশন কৰিবলৈ লৈছে দৰ্শিত মজুমদাৰ।

দৰ্শিত মজুমদাৰৰ কণ্ঠৰ কামৰূপী লোকগীতটি শুনিলা। অনুষ্ঠানৰ শেষত এয়া কাব্যজ্যোতি বৰুৱাৰ তবলাবাদন, তাল তিনতাল।

কিমান পৰে তোমালোকে? যতীন বৰাৰ তত্বাৱধানত সাধনা সংগীত কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিলা। অনুষ্ঠানত সৰস্বতী বন্দনা আৰু সমবেত সংগীতত ভাগ ললে ক্ৰমে ৰায়ান আলম, দৰ্শিত মজুমদাৰ, জ্ঞানভিক শৰ্মা, দৃশাল গৌতম, অভ্ৰনীল শৰ্মা, ধন্যতা তামুলী আৰু শ্ৰেয়া বৰাই। বাদ্যযন্ত্ৰত সহযোগ কৰিলে ক্ৰমে তবলাত কাব্যজ্যোতি বৰুৱা, গীটাৰ ৰক্তিম নয়ন দাস আৰু হাৰমনিয়াম যতীন বৰা। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰত দিনৰ 11 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম মন্ত্ৰীসভাই এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে 16 আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাম্মক জৰীপ চলাব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদৰি কৰিছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আজি এখন শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে। অসমৰ ইশাৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত স্কটলেণ্ডে হাইটিক 1-0 পৰাস্ত কৰে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: अपने स्वास्थ्य के लिए उठाए सही कदम। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श, रोगी केंद्रित देखभाल तथा कुछ विशेष स्वास्थ्य स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा विशेष परामर्श सेवाएं उपलब्ध है। चयनित मरीज प्राप्त कर सकते हैं निःशुल्क दवाई एवं प्रयोगशाला जाँच सेवाएं। आइए और एक विश्वसनीय सरकारी संस्थान में किफायती और सहयोगात्मक स्वास्थ्य सेवाओं का अनुभव करें।
2: RRIH भेटापाड़ा गुवाहाटी।
1: यह संदेश जनहित में जारी।
3: एया आकाशवाणी गुवाहाटीर महापाहु अनुष्ठान प्रसार करा हुइसे मीडियम वेवर 411.5 मीटर 729 kHz FM बेंडर 101.6 MHz लगते न्यूजन AIR मोबाइल एपत। আমাৰ এতিয়াৰ অনুষ্ঠানৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৌশিকী শৰ্মা, নিয়ন্ত্ৰণ কক্ষত ললিত ৰয়, বিবেক শৰ্মা, শেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত অজয়ানন্দ বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত আছো মই গায়ত্ৰী দত্ত।

আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন কমলা নাটৰ ৰচনা ঋতুপৰ্ণা মোহন বৰুৱাৰ পৰিচালনা কৃষ্ণ ভূঞাৰ নাটখনি পৰিৱেশন কৰিছে বীৰপুৰীয়াৰ ৰংগভূমিৰ শিল্পীসকলে প্ৰযোজনা ঋতুপৰ্ণ দাসৰ এয়া শুনক কমলা

হেল্ল', মই সাংবাদিক মণীন্দ্ৰনাথে ক'লোঁ। কাচিকতা গ্ৰাণ্ট নামৰ সেই ভিতৰৰ ঠাইখনত কিছু সময় আগতে এটা নৃশংস ঘটনা সংঘটিত হৈছে। খবৰটো আপোনাক জনালোঁ। যিমান পাৰে সোনকালে থানাৰ মানুহ তাত উপস্থিত হ'লে ভাল হয়, নহ'লে ঘটনাই অন্য

0: গ্ৰামবাসী, আমি ঠিকমতে চাহি চালামত জীয়াই থাকিবলৈ দেৱী মাৰ আশীৰ্বাদ লাগিবই। আজি দুটা বছৰ আমি গ্ৰামবাসীয়ে বহু মুস্কিল সামনা কৰিব লগা হ'ল, হয় কি নহয় ৰাইজ? আমাৰ গৰু ছাগলী মৰিল, পথাৰ উদং হৈ পৰিল, খোৱা লোৱাৰ কাৰণে জামালা বাঢ়িল, চাৰি পাঁচটা ল'ৰা ছোৱালীয়ে সেইখন জংঘলৰ গছত খোৰচা লগাই মৰিল। মৰিল কি নাই মৰা? সেই হাবিখনত মাজে মাজে যে এটা বাঘ ওলাই, মই তহঁতক কৈছিলোনে? সেয়া সেই বাঘ পঠাই দেৱী মায়ে আমিবোৰে যিমান পাপ কৰিছো চব খবৰ পাই থাকে। দেৱী মাৰ খং উঠিছে আমাৰ ওপৰত, তামাম খং। দেৱী মাৰ খঙত চাৰা গানস্থলী জ্বলি যাব, চব মৰি সাষ্টাং হৈ গ'লোহেঁতেন। কিন্তু আজি এই ঘটনাৰ পৰা মই ভাবিছোঁ দেৱী মাৰ খং ধীৰে ধীৰে কমিব। মনত ৰাখিব ৰাইজ, দেৱী মায়ে বিচাৰিলে আমাক চবকে মাৰিও নিব আৰু কৃপা কৰিলে আমাক বচাইও দিব। জয় দেৱী মাৰ!
1: জয়!
0: পুলিচ আহিছে, চব মনে মনে থাকিবি, তহঁতক যা তা সুধি দম দিব, ভয় খুৱাই মাৰিবলৈ দাণ্ডা উঠাব। কিন্তু সাৱধান, কোনেও মুখ নুখুলিবি, আৰু কোনোবাই যদি এটা শব্দও ক, মই চাবুল মাৰি মাথা ফালি দিম, বুজিলি নে নাই? ঠিক আছে, পুলিচক যি ক'ব লাগে মই ক'ম। আহক ছাৰ, আহক আহক। মই মুনু ছাৰ, মুনু। আপোনাক খবৰটো দিম বুলি ভাবিছিলোৱে, এই কিন্তু আপুনি আগতে খবৰটো পাই গ'ল।
2: আচ্ছা, মোক টাউনৰ সাংবাদিক মুনীন্দ্ৰনাথে ফোন কৰিলে, তেখেতে হয়তো কোনোবা চ'ৰ্চৰ পৰাই খবৰটো পালে। বাৰু ঘটনাটো কি? গোটেই গাঁৱৰ মানুহ দেখোন জুম বান্ধি আছে।
0: হয় ছাৰ, সেই বহুত ডাঙৰ ঘটনা, ওচৰলৈ গ'লে আপোনালোকে নিজেই দেখিব।
2: আচ্ছা, এইটো কাৰ ঘৰ?
0: কমলাহঁতৰ ঘৰ ছাৰ। আহক আহক ছাৰ, আহক। ঐ গুচ, তহঁতে চালা গোটেই চোতালটো ঘেৰি পেলাইছ। ছাৰ আহিছে দেখা নাই? এই কমচে কম ছাৰক যাবলৈ ৰাস্তাটো উলিয়াই দে। গুচ গুচ, ঐ ফাগুনি, বাৰাণ্ডাৰ পৰা কাঠৰ মুৱাটো লৈ আহ, ছাৰক বহিব দে।
2: এক মিনিট।

0: 10 minutes.
1: Ask her. Box her. Box.
0: Islam. Etu ki hoise? Etu murder ne onno kiba?
2: Boli sir. Boli dia gol.
0: What nonsense? Ki bhalo kotha koise?
2: E hoy sir. Oi, e mu hatoi khinte re. Oi, sir box, sir box.
0: Hobo hobo.
3: Sir. Sir palahi.
0: Oh, nah dangoria. Apni ahile?
3: Hoy hoy. Apuna khobor tu diye moi bike start ditilu. Townor par yat paote kichu khomoy lagil.
0: আৰু খবৰটো পোৱা লগে লগে মই কনিষ্টেবল দুজনকে লৈ গাড়ী ষ্টাৰ্ট দিলোঁ চাওকচোন বাৰু কি যে এটা সাংঘাতিক ঘটনা
3: ৰিয়েলি বৰ জঘন্য কিমান নৃশংস ঘটনা
0: বাচ্চাটো চাই পাঁচ ছয় মাহৰ বেছি হ'ব যেন নালাগে
4: এই বাৰান্দাৰ চুকটোত কি হৈ আছে কোন আছে তাত এই কোন আছে তাত
5: তোমালোক
4: সকলো তাইৰ পৰা আঁতৰি যোৱাচোন যোৱা
5: কিন্তু
4: মনে মনে থাকা হে মনে মনে থাকা আৰু আপোনালোকে আপোনালোকে এইবিলাক কি কৰি ৰাখিছে হা দেখিছে নে নাথ মাকজনীক দেৱী লম্বাৰ নামত বাৰান্দাৰ খুঁটাত মেৰিয়াই বান্ধিটো ৰাখিছে আনকি মুখেৰে মাতিব নোৱাৰাকৈ মুখখনো বান্ধি থৈছে
3: মানুহবোৰৰ বলিয়ালিয়ে সীমা চেৰাই গৈছে অ ভাইটি তোমাৰ নাম কি আছিল
2: মুনু মুনু মুনু
3: যোৱাচোন তুমি খুলি দিয়াগৈ যোৱা
2: ঐ ৰামলাল খুলি দে কিন্তু হাত দুখন ভালকৈ ধৰি ৰাখিবি যাতে কেনিও যাব নোৱাৰে আৰে চাওক না ছাৰ তাৰ মুখখন গাটো তেজেৰে ৰঙা হৈ আছে বাচ্চাটো বলি দি ছাৰে তেজ টাই পি খাই দিছে পুৰা দেৱী মাৰ কামেই আছা
0: মনে মনে থাক আৰু বেছি কথা ক'লে তোৰ মূৰত লম্বা দেৱী মাৰ ভূত ইয়াতেই মই গুচাই দিম এই যাওকচোন যাওক তাইক আপুনি মোৰ ওচৰলৈ লৈ আনক এই গগৈ আপোনালোক দুজনো যাওকচোন লৈ আহক
6: ঐ মোক এৰি দে বুলিছোঁ মোক মোৰ ল'ৰাটোৰ ওচৰত যাবলৈ দে এৰি দে এৰি দে
0: ৰ'ব ৰ'ব ৰ'ব আপুনি অকণমান শান্ত হওকচোন আমি পুলিচ পালোহি যেতিয়া আপোনাৰ একো অসুবিধা নহয়
6: হুজুৰ মোৰ কেঁচুৱাটো আনি দিয়ক তেতিয়াৰে পৰা মই তাক গাখীৰ খুৱাব পৰা নাই মোৰ বুকুখন বৰকৈ বিষাইছে হুজুৰ মোক মোৰ কেঁচুৱাটো আনি দিয়ক হুজুৰ মোৰ কেঁচুৱাটো আনি দিয়ক
3: চাওকচোন বৰুৱা পৰিৱেশটো লাহে লাহে বেছি পিনিক হ'বলৈ ধৰিছে মাছ চোতালত বস্তাটোৰ ওপৰত গড়ডাল কাষতে তেজ লাগি থকা কোঠাৰখন আৰু গড়ডালৰ চাৰিওকাষে তেজত বৰ গৈ থকা কেঁচুৱাটিৰ দিখন দিত দেহ এফালে কান্ধৰ পৰা ভৰিলৈকে আৰু আনফালে অকণমানকৈ জিভাখন বাহিৰলৈ ওলাই থকা মূৰটো পৰি আছে আৰু তাৰ চাৰিওফালে ভয়াত্ব চাউনিৰে উদ্দিগ্ন মনলৈ থুপ খাই থকা সেই মানুহখিনি মোৰ বাবে পৰিৱেশটো কিবা অসহনীয় হ'বলৈ ধৰিছে
0: এৰা কোঠাৰৰ ঘাপত মূৰটো এহাতমান আঁতৰত ছিটিকি পৰিছেগৈ তেজৰ মূৰটো তিনিহাতমান দূৰত ডুঙা বান্ধিছে নিজকে এখন বলিশালৰ সন্মুখত থিয় দি থকা যেন লাগিছে হে
3: আৰু এক হাতী মানুহে গুহাৰ পৰা ওলাই আহি পৈশাচিকভাৱে নৰৰ ৰক্ত পান কৰা চাবলৈ এই মানুহখিনিয়ে যোন বান্ধিছেহি
0: এৰানাথ বাইদেউ আমি বেছি দেৰি কৰাটো উচিত নহ'ব আপুনি আপোনাৰ নিউজৰ বাবে প্ৰয়োজনীয় ভিজুৱেলখিনি লৈ লওক মই মোৰ কামখিনি আগবঢ়াওঁ
3: ঠিক আছে
0: আচ্ছা একেটাৰ ঘৰৰ মানুহ ইয়াত কোন কোন আছে
2: ব্ৰাহ্মণ আছে এই মাইকীটোৰ গিৰিয়েকটো এই পিয়ালিতে জোপোকা মাৰি বহি আছে আৰু এজনী ছোৱালী আছে সেয়া সেয়া ছাৰ সেই দুৱাৰ মুখৰ বেৰত যে আজি আছে তাই তাই ছাৰ
0: আচ্ছা ঠিক আছে বাৰু গগৈ বডিটো আপুনি বস্তাত ভৰোৱাৰ ব্যৱস্থা কৰক আৰু চাব সন্দেহজনক যাতে একো বস্তু থাকি নাযায় গড় কোঠাৰ বস্তা এইবিলাক সকলো লৈ লওক ছোৱালীজনীক বাৰু বৰ্তমান নালাগে প্ৰয়োজন হ'লে তাইক আমি পিছত মাতিম এতিয়া মাকৰ লগতে দেউতাককো উঠাই লওক শুনক শুনক শুনক শুনক আপোনালোক সকলো ঘৰা ঘৰি যাওকচোন ইয়াত জুমবানি নাথাকিব আৰু শুনক এই কেছটোৰ বাবে প্ৰয়োজনত আপোনালোকৰ মাজৰ দুই এজনক আমি বিচাৰিম তেতিয়া কিন্তু আপোনালোক যাব লাগিব হ'ব শইকীয়া আপুনি মাকজনীক গাড়ীত উঠাওকচোন ৰামধন আপুনিও তেখেতক ধৰি দিয়ক গগৈ বলা
6: মোৰ বুকুখন বৰকৈ বিষাইছে অ হুজুৰ মই মই মৰি যাম এতিয়া
0: গাড়ী গাড়ী

0: হেৰি, সন্ধিয়া লাগিবৰ হ'ল।
1: আপুনি এতিয়াও বাহিৰৰ বাৰান্দাতে বহি আছে। মই দিনৰে পৰা মন কৰিছোঁ কিবা এক গভীৰ চিন্তাই আপোনাক উদ্বিগ্ন কৰি ৰাখিছে।
2: মণি, মোৰ মনটোত দুটা শব্দই আউল টানিছে। তেজৰ আদিম চিনাকি চিনাকি গোন্ধ এটা মোৰ নাকত লাগি আছে। সন্মুখত মই এখন বলিশাল প্ৰদৰ্শন কৰিছোঁ। নাজানো সেইখন কিহৰ বলিশাল, নৈতিকতাৰ বলিশাল, প্ৰগতিৰ বলিশাল নে দৰিদ্ৰতাৰ বলিশাল। ৰক্ত স্নান কৰি এটা নিৰ্দয়ী শিশু হত্যাক মই তাৰ মৃত্যুৰ বৰ্ণনা কেনেকৈ কৰিম? সেই মৃত্যুৰ বাবে তাৰ মাকক দোষী সাব্যস্ত কৰিব পৰাকৈ মই একো নিলিখোঁ, কিন্তু কি লিখিম? জনবাৰ্তাৰ এজন ষ্টাফ ৰিপৰ্টাৰ হিচাপে সংবাদ বিচাৰি ফুৰা মোৰ অনুসন্ধিৰ্য মনটো এক জয়াল পেটহ লোকৰ বিভৎসতাৰ লগত মুখামুখি হৈ এক গভীৰ নিৰাশাত বুৰ গৈ আছে। কেমেৰাৰ এংগুল মিলাই থাকোঁতে মোৰ হাতখন কঁপিছিল। মন ডাঠ কৰি এটা শ্বট ল'লোঁ, তাৰপাছত আকৌ এটা শ্বট, কনফাৰ্মেশ্যন শ্বট। কালিলৈ ফটোখন পেপাৰত ওলাব, দেশখনত আলোড়ন তুলিব। ৰাজনৈতিক ব্যক্তিৰ পৰা ভিক্ষাৰীলৈকে সকলোৱে ক'ব দেশলৈ দুৰ্দিন আহিল, ইয়াৰ প্ৰতিকাৰ লাগে।
0: নিউজ চেনেলবোৰে, পৰ্টেলবোৰে ঘটনাটোত নিজাকৈ ৰহণ সানি এক অনাকাংক্ষিত চমক সৃষ্টি কৰিব। বিৰোধীয়ে চৰকাৰখনলৈ দুখ ঠেলি ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিব। বজাৰে সমাৰে ইজনে সিজনক লগ পালেই এই ঘটনাটোকেই চৰ্চা কৰিব। দুদিনমান এনেকৈয়ে চলিব। হত্যাকাৰী হিচাপে মাকজনীক জেললৈ পঠিয়াব। লাহে লাহে সকলোৱে পাহৰি যাব ঘটনাটো।
2: সময়ৰ লগে লগে ঘটনা এটা সাধাৰণ ঘটনা হিচাপে চোৱাটো মানুহৰ প্ৰৱণতা হৈ পৰিছে। নহ'বই নে কিয়? পৃথিৱীৰ চুকে কোণে ঘটনা এই ঘটনাবোৰ এতিয়া তেনেই সাধাৰণ। কাৰাগাৰৰ বন্ধ কোঠৰীত যেতিয়া কমলাৰ বুকুত উন্দলি উঠা গাখীৰে তন্তনাব, তাৰ বিষত যেতিয়া দুহাতেৰে বুকুখন খামুচি ধৰি যন্ত্ৰণাত গেঙাই গেঙাই মজিয়াত পাগৰি পৰিব, তেতিয়া তাইৰ মনত এই ঘটনাটোৱে ন ৰূপত ধৰা দিব। যেতিয়া উজাগৰি ৰাতি বা নিসংগ মুহূৰ্তত সেই কেঁচুৱাটোৰ গাৰ কোমল গোন্ধ, তাৰ অপৈণত স্পৰ্শবোৰে তাইৰ গাত কিল বিলাই থাকিব, তেতিয়া তাই এই ঘটনাটো নতুনকৈ আৱিষ্কাৰ কৰিব আৰু মনৰ দহনত হিয়া ডাকুৰি ডাকুৰি কান্দিব। অন্যথা কোনো মানুহেই, কোনোৱেই নিজৰ লগত নঘটা ঘটনা এটাক উপলব্ধি কৰিব নোৱাৰিব। মনে, সন্ধ্যা লাগিল, ঘৰৰ লাইটবোৰ জ্বলাই লোৱা, মই এপাক থানাৰ পৰা আহোঁ।

0: অঁ নাথ ডাঙৰীয়া দেখোন, কিয় দুৱাৰ মুখতে ৰ'ল যে? আহক আহক, সোমাই আহক, বহক বহক।
1: হ'ব, ধন্যবাদ। থানাৰ সন্মুখত মানুহৰ ভিৰ এটা দেখিলোঁ।
0: নক'ব আৰু নাথ, সেই যে মুনু নামৰ ল'ৰাটো, সিয়ে আপোনাৰ কাচিকতা গ্ৰান্তৰ কিছুমান মানুহ লগত লৈ থানাৰ সন্মুখত গোট খাই আছে। গোটেই ঘটনাটোত এটা তান্ত্ৰিক ৰহণ সানিবলৈ সি চেষ্টা কৰিছে। সিহঁতৰ মতে কমলাৰ গাত দেৱী মা লম্ভাৰ বাবে হেনো এই ঘটনাটো ঘটিবলৈ পালে।
1: আজিৰ যুগতো
0: চাওকচোন বাৰু নাথ, আজিৰ যুগ বুলি হয়তো আপুনি আধুনিকতাবাদৰ কথাই কৈছে, কিন্তু আধুনিক যুগৰ এই বৈজ্ঞানিক বিশ্লেষণৰ সন্মুখত থিয় হৈ আমি জানো এই অনাকাংক্ষিত আৰু অপ্ৰয়োজনীয় ধৰ্মীয় কূপটোৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিছো।
1: হয়, আপোনাৰ কথাখিনি যথেষ্ট যুক্তি আছে। প্ৰগতিৰ পথত এতিয়াও বহুৰ দুৱাৰডলি পৰি আছে, ভিন্ন ৰঙৰ ভিন্ন দুৱাৰ। সেইবোৰ কাৰোবাৰ উদ্দেশ্য প্ৰণোদিতভাৱেই থিয় কৰাই ৰাখে, আৰু তাৰ মাজেৰে একোটা ঘটনা পাৰ হৈ যাওঁতেই ভিন্ন ৰং লাগি ভিন্ন ৰূপী হৈ পৰে, ফলত ঘটনা এটাই আচল ৰূপ ক'ৰবাতে হেৰুৱাই পেলায়।
0: নহ'ব, বুজিছে? কেতিয়াও নহ'ব। যেতিয়ালৈকে আমাৰ চৰিত্ৰ সলনি নহ'ব তেতিয়ালৈকে একোৱেই নহ'ব আমাৰ। চাওকচোন বাৰু, গোটেই ঘটনাটোৰ ইনভেষ্টিগেশ্যন আৰম্ভ হৈছেহে, কেইটামান পৰ্টেলে মিডিয়াত নিউজ বজাই দিলে আৰু তাৰে কেইটামানে এতিয়া প্ৰশাসনকো আজৰিছে। প্ৰশাসনৰ দুখ বুলি কোৱাৰ লগে লগে এইখন থানাৰ অচি হিচাপে মোৰে ওপৰত প্ৰেছাৰ বাঢ়িছে।
1: মাকজনী মানে কমলাৰ বৰ্তমান অৱস্থা কেনেকুৱা?
0: কেইবা ঘণ্টা ধৰি কেঁচুৱাক গাখীৰ দিব নোৱাৰা হোৱাত তাই প্ৰচণ্ড বুকুৰ বিষত ভুগিছিল। আমি তৎকালে মেডিকেল ছাপৰ্ট ল'লোঁ, অন্ততঃ

0: বতৰ খাতিৰত আসামী কেৱল আসামী দৃষ্টিৰে নাচাই হে আমি কন্টিনিউ কৰিম যেতিয়ালৈকে আমাৰ কাষ্টডিত ৰাখিম
1: তেওঁক জেৰা কৰা হৈছে নেকি
0: অঁ সুবিধা বুজি আমি সোধপোছ অব্যাহত ৰাখিছোঁ আৰু সন্তানটোক যে তাই হত্যা কৰিছে সেইটো তাই স্বীকাৰ কৰিছে তাৰ মানে তাই একো কথাই ক'ব নোখোজে মাথো কেশৱাটোৰ কথা কৈ কান্দে মাজে মাজে অস্ফুটভাৱে মুখেৰে কিবা ভুনভুনাই থাকে কি ক'ব খুজিছে একো বুজিবই নোৱাৰি আই মিন ডিপ্ৰেশ্যনত গৈছে যেন অনুমান হয়
1: আৰু বাপেকজন
0: তেওঁতো আমাৰ কথাবোৰ একেবাৰে আওকাণ কৰিছে হয়তো পুলিচৰ আগত মুখ খুলিবলৈ তেওঁ ভয়ো কৰিব পাৰে
1: অঁ মই বাৰু এবাৰ তেওঁক লগ পাব পাৰোঁনে যদিহে আপোনাৰ কোনো আপত্তি নাই
0: নাই নাই নাই নিশ্চয় পাৰে নিশ্চয় পাৰে তেখেত সৌ কাষৰ কোঠাটোৰ বেঞ্চতে বহি আছে
1: বাৰু আহোঁ তেনেহ'লে
0: যাওক যাওক
1: ঠিক আছে আপুনি কমলাৰ গিৰিয়েক ৰামধন নাই নাই নাই নাই উঠিব নালাগে আপুনি বহক বহক বহক মই কোনো পুলিচৰ মানুহ নহয় আপোনাৰ দৰেই এজন সাধাৰণ মানুহ বহক মই বাৰু আপোনাৰ কাষতেই বহিছোঁ কিবা অসুবিধা পাব নেকি
2: নাই নাই নাপাওঁ বহক
1: ঠিক আছে পানী খাব নেকি
2: নাই নহ'লে হ'ব
1: আৰে কিয় নাখাব খাওক অলপ পানী খালে গাটো ভাল লাগিব এইয়া এইটো লওক লওক লওক লওক মই ঘনাই পানী খাওঁ সেয়ে মোৰ এই বেগটোত পানীৰ বটল এটা লৈ ফুৰোঁ খাওক খাওক এতিয়া গাটো কিছু হ'লেও ভাল লাগিব নাই নাই বটলটো মোক ঘূৰাই দিব নালাগে আপুনি ৰাখি থওক আপোনাকে প্ৰয়োজন হ'ব বাৰু কওকচোন আপোনাৰ ঘৰৰ মানুহ কেইজন কওক একো চিন্তা কৰিব নালাগে মোৰ লগত কথা পাতিলে আপোনাৰ মনটো অলপ পাতল লাগিব
2: মানুহ বুলিবলৈ বহুতেই আছিলে ছোৱালী তিনিজনী সৰুজনী আমাৰ লগতে থাকে আৰু ডাঙৰ ছোৱালী দুজনী বোজন হোৱাৰে পিছৰে পৰা চহৰৰ দুঘৰ মানুহে কাম কৰিবলৈ বুলি লৈ গ'ল তেতিয়াৰে পৰা সিহঁত তাতে আছে যোৱা মেলা অসুবিধাত আমিও খবৰ কৰিবলৈ যাবই পৰা নাই সিহঁতক লৈ বৰকৈ চিন্তা কৰা নাই খাবলৈ ববলৈ দুসাজ পাইছে বুলিয়েই মনত শান্তি পাই আছো
1: আৰু ল'ৰাটো
2: ডাঙৰ ছোৱালী দুজনীৰ তলৰে সি সৰুৰে পৰা সি ভালেই আছিল কিন্তু লাহে লাহে নাজানো কি হ'ল ল'ৰাটোৰ কাকো মাত বোল নকৰা হ'ল পুৱাই ঘৰৰ পৰা ওলাই যায় আৰু বহু ৰাতিলৈকে উভতিয়ে নাহে গছৰ তলে বাঁহৰ তলে জোপোকা মাৰি বহি থাকে এনেকৈয়ে থাকি থাকি এদিন গাঁৱৰ জাৰণি তৰাত সি চিপ লৈ মৰি থাকিল আমি একোৱে বুজি নাপালোঁ কিয় কৰিলে বা সি এনেকুৱা
1: হেৰা বৰ দুখ লগা কথা
2: তাৰ তলৰজনী ছোৱালী ঘৰতে আছে তাই তলৰে যিবা এটা ল'ৰা কিছু আহিছিল ঘৰখনলৈ তাকো আজি
1: বুজিছোঁ মই বুজি পাইছোঁ আপোনাৰ জীৱনত নিবিচৰাকৈ বহু ঘটনাই ঘটি গ'ল কি এক মানসিক কষ্টৰ মাজত আপুনি ছটফটাই আছে মই ভালদৰে বুজি পাইছোঁ
2: মই বৰ বিপদত পৰিছোঁ অ' খুজুৰ একেবাৰে অসহায় হৈ পৰিছোঁ মই
1: এই সময়ত আপুনি ভাগি পৰিলে নহ'ব ধৈৰ্য ধৰিব লাগিব
2: এতিয়ালৈকেতো ধৈৰ্যই ধৰি আছোঁ
1: এটা কথা কওকচোন আপোনাৰ ল'ৰা ছোৱালীকেইটাই পঢ়া শুনা কিমান কৰিছিল
2: ক'তনো পঢ়া শুনা কৰিব পঢ়া শুনা কৰিবলৈ গাঁৱত পৰিৱেশ আছে জানো পইচাৰ অভাৱত অলপ জনা বুজা হ'লেই ল'ৰা ছোৱালীবোৰ পইচাৰ কাৰণে সেই কামলৈ পঠিয়াই দিয়া হয়
1: টকাৰ অভাৱত আপোনালোকৰ ল'ৰা ছোৱালী ভালকৈ খুৱাব নোৱাৰে পিন্ধাব নোৱাৰে সিহঁতক পঢ়াব নোৱাৰে অথচ আপোনালোকৰ প্ৰায়বোৰ ঘৰতে চাৰি পাঁচটাকৈ ল'ৰা ছোৱালী জন্ম দিয়ে
2: আমাৰ মানুহে সেয়া ভগৱানৰ দান বুলি বিশ্বাস কৰে
1: এই ভ্ৰান্ত ধাৰণাবোৰ আপোনালোকৰ মূৰৰ পৰা আঁতৰাবলৈ চৰকাৰীভাৱেতো আপোনালোকৰ তালৈ মানুহ গৈছে
2: বহুবাৰ গৈছে বহুতবাৰ বুজাইছেও কিন্তু যেতিয়াই সেই চৰকাৰী মানুহবোৰ গাঁৱৰ পৰা উভতি আহে তাৰ পিছতে গাঁৱৰ সকলোৱে বহি মেল পাতে সকলোৱে আলোচনা কৰিছে এই সন্তানবোৰ আমাক ভগৱানেই দিছে তাকে দুনিয়ালৈ আহিবলৈ বন্ধ কৰা মানে এক ডাঙৰ পাপ সিহঁত ডাঙৰ দীঘল হৈ উপাৰ্জন কৰিব আমাক খোৱাব বোৱাব সুখত ৰাখিব বাছ লাগি গ'ল সকলোৰে মনত ফূৰ্তি
1: আপোনালোক এটা ভুল ধাৰণাৰ বশৱৰ্তী হৈছে এটা কুসংস্কাৰে আপোনালোকৰ মনবোৰ ভিতৰৰ পৰাই পংগু কৰি থৈছে আজি আপোনাৰ ঘৰত এটা নৃশংস হত্যাকাণ্ড হ'ল তাৰ কাৰণ কি আপুনি ভাবি চাইছেনে
2: কি কাৰণ কি অকাৰণ এই সময়ত মই একোৱে ভাবি পোৱা নাই কিন্তু কিন্তু এটা কথা মোৰ মনলৈ আহিছে
1: কি
2: আমাৰ গাঁৱত এখন থান আছে এটা ঘটনা

0: পাছত থানখন বহুদিন ধৰি বন্ধ হৈ আছিল। তাত এটা নগ্ন দেৱীমাৰ মূৰ্তিও আছিল। দুই এটা ল'ৰা লগ লাগি মনোহতে থানখন পুনৰ খুলিবলৈ বিচাৰিছিল।
1: আজিৰ পৰা 7 বছৰ আগতে সেই থানৰ সন্মুখত এজন অচিনাক্ত মানুহক হত্যা কৰা হৈছিল, যিজন মানুহৰ শৰীৰৰ পৰা মূৰটো কাটি পেলোৱা হৈছিল। আৰু সেই কটা মূৰটো কোনোদিনেই বিচাৰি পোৱা নগ'ল। সন্দেহ কৰা হৈছিল সেয়া দেৱীৰ নামত কোনোবাই বলি দিছিল,
0: কিন্তু তাত হাঁহ পাৰ ছাগলী আগৰে পৰা বলি দিয়াৰ নিয়ম আছিল,
1: আৰু সেই বলিৰ মাংসৰে সুবিধাবাদী কেইটামানে উদৰ পৰাইছিল, বেপাৰ কৰিছিল তাত। হয়তো সেই মানুহজন কাৰোবাৰ শত্ৰু আছিল, যাক দেৱীৰ নৰবলিৰে তুষ্টি কৰাৰ দোহাই দি হত্যা কৰা হৈছিল। বিভিন্ন কাৰণ চালি জাৰি চাই প্ৰশাসনে থানখন বন্ধ কৰি দিছিল, আৰু এতিয়া তাকে আৰম্ভ কৰিবলৈ মানুহবোৰক উঠি পৰি ৰাখিছে।
0: নাই, মানুহবোৰে সিহঁতৰ কথাত বৰকৈ হয়ভৰ দিব খোজাই নাই। কিন্তু এই ক্ষেত্ৰত কমলা যেন অলপ বেলেগ আছিল। তাই মাজে মাজে থানখনৰ ফালে গৈছিল, কেতিয়াবা মনোহতোক লগ ধৰিছিলগৈ।

0: তাকে আৰম্ভ কৰিবলৈ মানুহবোৰে উঠি পৰি ৰাখিছে।
1: নাই, মানুহবোৰে সিহঁতৰ কথাত বৰকৈ হয়ভৰ দিব খোজাই নাই। কিন্তু এই ক্ষেত্ৰত কমলা যেন অলপ বেলেগ আছিল। তাই মাজে মাজে থানখনৰ ফালে গৈছিল, কেতিয়াবা মনুহতোক লগ ধৰিছিলগৈ। লাহে লাহে মই দেখিলোঁ তাইৰ কাম কাজবোৰ অলপ সলনি হৈছে।
0: কেনেধৰণৰ সলনি? উন্মাদ, খঙাল, চিঞৰি বাখৰি, গালি সপনি পাৰি থকা?
1: নাই, একেবাৰে শান্ত, শীতল, মুখেৰে কাকো একো নমতাকৈ ঘৰৰ চুকত গছৰ তলত তাই জুপুকা মাৰি বহি থকা হ'ল।
0: ছোৱালীজনী আৰু কেঁচুৱাটো?
1: ছোৱালীজনী ভয় খাইছিল, তাই পৰাপক্ষত আঁতৰি আঁতৰি থাকিব বিচাৰিছিল। কেঁচুৱাটোক মন গ'লে লৈছিল, গাখীৰ খুৱাইছিল, আৰু মন গ'লে নলৈছিল। কানি কাটি নিধাটো খোৱা কণমানিটোক যেতিয়া ছোৱালীজনী খোৱাবলৈ চেষ্টা কৰিছিল।
0: আপুনি জানিবলৈ চেষ্টা কৰিছিল নে কমলাই কিয় এনে আচৰণ কৰিছে?
1: আজি দুদিনমানৰ আগৰ কথা। সেইদিনা ফেক্টৰীৰ পৰা উভতোতে কিছু দেৰি হৈছিল। ঘৰ পাওঁতে গাঁৱৰ মানুহ সকলো হৈ পৰিছিল। বাৰান্দাতে চাইকেলখন থৈ মই কমলাক মাত দিছিলোঁ।

0: কমলা, ও কমলা, দুয়ার খুল।
1: মুনি, তই দুয়ার খুলিছ যে, মা খুলে নেকি?
2: নাই খোৱা, পিছফালৰ পিয়ালিতে বহি কান্দি আছে, ভিতৰলৈ মাতিলেও নাহে, কিবা সুধিলেও নকয়।
1: কেঁচুৱা খুলে নেকি?
2: মই তাক নিচুকাই নিচুকাই শুৱাই লৈছিলোঁ।
1: দে দুৱাৰখন মাৰি থ, মই মাৰ ওচৰলৈ যাওঁচোন।
2: মই শুই যাওঁ, নতু ভাইটোৱে আকৌ সাৰ পাই আমনি কৰিব।
1: কমলা, কি হ'ল এনেকৈ পাছফালৰ পিয়ালিত বহি আছ যে তই? কান্দিবলৈ আকৌ কিটো হ'ল? তোৰ কি হৈছে কচোন মোক। আৰে কমলা, কোনা
3: ভয়? এটা ভয়ে খেদি ফুৰে মোক।
1: কিহৰ ভয়?
3: শুব নোৱাৰো, খাব নোৱাৰো, কেনিও যাব নোৱাৰো, যিয়ে নকৰোঁ তেওঁ মোক খেদি ফুৰে।
1: কিন্তু কোনে খেদি ফুৰে তোক?
3: দেৱী মা, শুবলৈ ল'লেই চিলমিল টোপনিৰ সপোনত তেওঁ আহে, মোক কিবা খাবলৈ খোজে। তেওঁৰ বৰ ভোক লাগিছে, বহুদিন একো খাবলৈ নোপোৱাৰ ভোক, পোহৰ মুখখন এন্ধাৰ কৰি পেলোৱাৰ ভোক। বহুত ভোকত তেওঁ মোৰ বুকুৰ কেঁচুৱাটো খাবলৈ বিচাৰে। মই ধৰ ফৰে সাৰ পাই উঠো, মই কি কৰোঁ?
1: এইবোৰ তোৰ চব মনৰ ভাৱ কমলা, পাহৰি যায় এইবোৰ, এই চব বেয়া কথা।
3: নহয় মনৰ ভাৱ, মুনুহঁতে কৈছে মোক, আমাৰ গ্ৰামত দেৱীমাৰ বেয়া দৃষ্টি পৰিছে, তেওঁক বহুদিন এলাগি কৰি ৰখাৰ বাবেই তেওঁ আমাৰ ওপৰত প্ৰতিশোধ ল'ব, গোটেই গ্ৰাম ধ্বংস কৰি দিব। আমি কিবা এটা উপায় কৰিব লাগিব, দেৱীমাক সন্তুষ্ট কৰি ৰাখিব লাগিব, নহ'লে বাচি থকাৰ কোনো উপায় নাই।
1: যত চব গণ্ডগোলৰ মূল এই বুনুহত, কি দৰকাৰ আছে সিহঁতৰ ওচৰলৈ যোৱাৰ? এই চব কথা সিহঁতে তোৰ মূৰত ভৰাই দিছে, আৰু তই তাকে ভাবি ভাবি নিজৰ মগজ গৰম কৰিছ।
3: আৰু এটাও কথা নকবি, সিহঁতে যি কৰিছে এই গ্ৰামৰ ভালৰ বাবে কৰিছে, দেৱীমা সন্তুষ্ট থাকিলে গোটেই গ্ৰাম ফূৰ্তিত থাকিব, মানুহৰ খোৱা বোৱাৰ যোগাৰ থাকিব, বেমাৰ আজাৰ নহ'ব, ধন টকা পইচা হ'ব। ইয়াৰ পাছত যদি তই মুনুহঁতক বেয়াকৈ ক, তোক ডিঙিত কামুৰি ধৰি মই তোৰ তেজ পি খাই দিম।
1: শুননা, ঐ কমলা, নেযাবি কমলা, নাই ভিতৰ পালেগৈ।

0: বিপদে আহি আমাক লগ ধৰিছেহি, একো বুজি পোৱা নাই শুনি।
1: বাবা, তই পাৰিলে মাক ডাক্তৰৰ ওচৰলৈকে লৈ যা, ডাক্তৰক দেখুৱালে মা ভাল হৈ যাব।
0: তাকে ভাবিছোঁ।
1: কিবা এটা কৰ বাবা, কিবা এটা কৰ, মই বৰ ভয় খাইছোঁ, মাৰ মুখলৈ চাব নোৱাৰি, চকুকেইটা জুই হৈ জ্বলি থাকে। কেঁচুৱা ভাইটোৰ সেইকেইদিন যে কিমান কষ্ট হৈছে।
0: ৰমণী, তই চিন্তা নকৰিবি, মই কিবা এটা ব্যৱস্থা কৰিমহে, যা কিবা এটা বনাকৈ যা। মই খাই বৈ ফেক্টৰীলৈ যাওঁ, তাত বহুত কাম পৰি আছে, যা।
1: হ'ব বাবা, পাৰিলে কালিলৈকে মাক ডাক্তৰ ওচৰলৈ লৈ যাবি।
0: সেই যে আজি ৰাতিপুৱাই মই খাই বৈ ঘৰৰ পৰা ফেক্টৰীলৈ বুলি ওলাই গ'লোঁ, গৈয়ে চিধে কামত ধৰিলোঁ। আজি কিন্তু ফেক্টৰীৰ কামত একেবাৰে মন বহা নাছিল, কিবা এটা যেন ভালেই লাগি থকা নাছিল। চেৰেং চেৰেংকৈ মোৰ ছোৱালীজনীলৈ আৰু সেই কেঁচুৱাটোলৈ বৰকৈ মনত পৰিছিল। মই বৰ উচপি চাই আছিলোঁ। প্ৰায় এক ঘণ্টামানৰ পিছত মই খামাল দিবলৈ বুলি বস্তা এটা পিঠিত বুকি লওঁতেই ছোৱালীজনীৰ মাতটো শুনিলোঁ। মই খৰধৰকৈ তাতে বস্তাটো পেলাই ফেক্টৰীৰ দুৱাৰমুখলৈ ওলাই আহিলোঁ। দেখোঁ মুনি উধাটো খাই মোৰ ওচৰলৈ দৌৰি দৌৰি আহিছে। তাইক দেখি মোৰ বুকুখন চেৰেং কৰি গ'ল। খামি যাবি তাই মোৰ ওচৰ পালেহি। মই তাইক সাৱটি ধৰিলোঁ। মই তাইক কি হ'ল বুলি সুধিছিলোঁ, কিন্তু তাই একো কথাই ক'ব পৰা নাই। মই কাষতে থকা ড্ৰামটোৰ পৰা অলপ পানী আনি তাইক খাবলৈ দিলোঁ। ভয়ত যেন তাই কঁপি উঠিছিল, তাইক সাৱটি ধৰিলোঁ। তাই ভয়ে ভয়ে মোক ঘটনাটো ক'লে। মোৰ ভৰিৰ তলৰ পিঠিখন হেৰাই যোৱা যেন লাগিল। এক মুহূৰ্তও নৰৈ মই ছোৱালীজনীক উঠাই তাইৰ সমস্ত শক্তিৰে চাইকেলখন চলাই ঘৰ পালোঁগৈ। তাৰপিছত কি হৈছে আপুনিতো সকলো দেখি আছে।
2: মই তাইৰ ওচৰলৈ যাব লাগিব।
3: ঠিক আছে, তুমি কমলাৰ ওচৰলৈ যোৱা, মই তোমাক পাছে পৰে লগ পাম। তই কন্দা কথা বন্ধ কৰিছ নে নাই? তোক এতিয়া ক'ৰ পৰা আনি দিওঁ ল'ৰাটোক?
4: ল'ৰাটোক মই গাখীৰ খুৱাব লাগিব, নহ'লে মোৰ বুকুখন ফাটি চিটি যাব।
3: চুপ! এতিয়া মৰা ল'ৰাটোৱে আহি তোৰ গাখীৰ খাবহি, ইমান যদি মৰমেই আছিল বলি দিছিলি কিয়? হৈ ৰান্ধন, তাত থিয় হৈ কি কৰিছ? এইফালে
4: সি মোৰ ওচৰলৈ আহি কি কৰিব? সি মোৰ জীৱনটো ঘূৰাই দিব পাৰিব? এক নম্বৰ হাৰামি হৰাই এই বস্তিৰ মানুহবোৰ। লেউ লেউ পোকৰ দৰে বাচ্চা জন্ম দিব পাৰে, কিন্তু খোৱা বোৱাৰ যোগাৰ দিব নোৱাৰে। হয়, আনি দে মোৰ ল'ৰাটো, আনি দে, মই মৰি যাম এতিয়া।
3: সেইকাৰণে মানুহে আঁঠুৱা চাই ঠেং মেলিব লাগে। নিজৰ সংসাৰখনতে ভালকৈ টানিব নোৱাৰক, ইফালে হোৱাই নোহোৱাই ল'ৰা ছোৱালী জন্ম দিয়ক। লাগিলে সন্তান এটাই হওক, তাকে ভালকৈ পঢ়াই শুনাই ডাঙৰ দীঘল কৰিব লাগে, তেতিয়াহে মাক দেউতাকে মনত শান্তি পায়।
5: গগৈ
3: ছাৰ,
5: এই মনু নামৰ ল'ৰাটোক ধৰি আনিব লাগিব, তাক ভালদৰে সোধপোছ কৰিলে বহু কথাই ওলাই পৰিব।
0: হয় ছাৰ, মই যি দেখিছোঁ এই মনু আৰু তাৰ লগৰ কেইটাক ধৰিলেই বহু ঘটনাৰ আচল কাৰণবোৰ ওলাই পৰিব ছাৰ।
5: সিহঁতবোৰ ক'ত থাকে তই জানো? সুধিছোঁ মই,
0: মন্দিৰৰ পিছফালে সেই বিথুন নামৰ বুঢ়া এজনৰ ঘৰ। সেই সিহঁতবোৰে সদায় তাতে লগ হয় আৰু বহু ৰাতিলৈকে আড্ডা দি থাকে ছাৰ।
5: ঠিক আছে গগৈ
3: ছাৰ,
5: বলা।
3: হয় ছাৰ, বলক।

0: মুনি অ মুনি
1: কি বাবা
0: এ শুই উঠিয়ে মা কেনি গলো এ মই পাছফালৰ বাহৰ তল আগফাল চবতে চালো কতো দেখোন নাই
1: তই শুই উঠা আগতেই মা ওলাই গল
0: আৰু কেঁচুৱাটো
1: মোৰ কাষতে শুই আছিল তাৰ পৰা উঠাই লৈ গৈছে মই নিবলৈ নিদিওঁ বুলি ভাবি পিছে পিছে আগফালৰ বাৰাণ্ডা পাওঁ মানে মা দুৱাৰ খুলি দৌৰ মাৰিলে মই ৰাস্তালৈ গৈ কেইবাবাৰো মাক মাতিলোঁ তেওঁ ঘূৰিয়েই নাচালে।

0: আমাৰ বৰুৱা ছাৰ দেখোন হঠাতে ওলালেহি যে।
1: পুলিচৰ মানুহ কেতিয়া ক'ত হাজিৰ হৈ যাওঁ নিচেই তত ধৰিব নোৱাৰোঁ।
0: বাৰু যিয়েই নহওক,

0: আমাৰ ঘৰলৈ আহিছে যে, আহক আহক বহক।
1: হ'ব
0: দিয়া বহক।
2: অৰুণাথ, আপোনাৰ ঘৰৰ পৰিৱেশটো কিন্তু বেছ শান্ত।
0: পৰিৱেশটো শান্তই, পিছে এই পৰিৱেশটোত থকা আমি প্ৰাণী দুটাইহে অশান্ত কৰি থাকোঁ।
2: তেখেত ক'ত?
0: ওচৰৰে বৌৰগৰাকীৰ ঘৰলৈ গৈছে। ৰ'ব, মই কল এটা কৰি দিম।
2: নাই নাই নাই, নালাগে নালাগে, মই এনেও বেছি সময় নকৰোঁ। আচলতে মই কাচিকতা গ্ৰান্তলৈ গৈছিলোঁ এটা বিশেষ কামত।
0: হয়,
2: সন্ধ্যা লগাত ঘূৰি আহি বোলো আপোনাৰ ঘৰতে সোমাই দিওঁ।
0: বৰ ভাল কৰিলে। পিছে ঘটনাটো বৰ্তমান সময়ত কি পৰ্যায়ত আছে? আজি এসপ্তাহেই হ'ল
2: নহয়। হয়, পুলিচৰ ইনভেষ্টিগেশ্যনত ঘটনাৰ নতুন নতুন তথ্য কিন্তু পোহৰলৈ আহিছে। আগতে ঘটি যোৱা বহু ঘটনাই আছিল পূৰ্ব পৰিকল্পিত।
0: হয় নেকি?
2: মনোহতৰ গেংটোক এৰেষ্ট কৰি ভালকৈ সোধপোছ কৰাতো সিহঁতে মুখ খুলিছে।
0: আগৰ পৰাই ঘটি যোৱা যিবোৰ ঘটনা মই জানিছিলোঁ, এজন সাংবাদিক হিচাপে মই অনুমান কৰিছিলোঁ যে ঘটনাবোৰ ঘটা নাছিল, এক সুচতুৰ পৰিকল্পনাৰে তাক ঘটোৱা হৈছিল। অনুমান কৰিছিলোঁ এই দেৱীমাৰ থানখন সেই দুষ্ট চক্ৰটোৰ বাবে এক মাধ্যম আছিল।
2: এক্সেক্টলি, ঠিক কথা কৈছে আপুনি নাথ। এই থানখন এই দুষ্ট চক্ৰটোৰ বাবে আলাউদ্দিনৰ চাকি হৈ পৰিছিল।
0: য়েছ,
2: দেৱীৰ আগত বলি দিবলৈ নিয়া হাঁহ ছাগলী পাৰ কুকুৰাৰ বলি দিয়াখিনিৰ পৰা সিহঁতে বহুত মাংস পাইছিল, আৰু বলি নিদি দেৱীমাৰ নামত এৰি দিবলৈ থোৱাখিনি সিহঁতে বহুত দামত বিক্ৰী কৰিছিল। তাৰোপৰি মাননীৰ নামত আগবঢ়োৱা টকা পইচাবোৰ সিহঁতৰ পকেটত সোমাইছিল।
0: কিমান চতুৰ এই মানুহবোৰ!
2: তাকেতো,
0: কিমান ঘৃণনীয় আৰু নিকৃষ্ট কাণ্ড কৰিছিল এই দুষ্ট চক্ৰটোৱে। আৰু হয়তো যেতিয়া এই সৰল দৰিদ্ৰ মানুহখিনিয়ে দেৱীৰ সন্মুখত বলি দিবলৈ, দান দক্ষিণা দিবলৈ লাহে লাহে আওকাণ কৰিবলৈ ধৰে, তেতিয়া হয়তো এই দুষ্ট চক্ৰটোৱে অনাকাংক্ষিত ঘটনা এটা ঘটাই দিয়ে।
2: এক্সেক্টলি,
0: আৰু সহজ সৰল অশিক্ষিত মানুহখিনিৰ মনত দেৱীমাৰ নামত ভয় সঞ্চাৰ কৰিবলৈ অহৰহ কৌশল ৰচনা কৰে, যাতে মানুহখিনি পুনৰ দেৱীৰ চৰণত পৰেগৈ।
2: একেবাৰে সত্য ঘটনাত, এই দুষ্ট চক্ৰটোৱে মানুহবোৰৰ ব্ৰেইন ৱাশ্ব কৰে, এক ত্ৰাসৰ সৃষ্টি কৰে। আৰু কি জানে, বহু সন্তান জন্ম দিয়াটো দেৱীৰ মাৰ আশীৰ্বাদ বুলি কোৱা এই চক্ৰটোৱে গাঁওখনৰ বহু ল'ৰা ছোৱালীক বাহিৰত কাম কৰিবলৈ লগায়। সিহঁতে ঠিকাদাৰ হৈ ধন সংগ্ৰহ কৰে। কমলা, সেই দুখীয়া পৰিয়ালটো এই চক্ৰটোৰ পাল্লাত পৰি শেষ হৈ গ'ল। আৰু এই কমলাক দেৱীমাৰ নামত যথেষ্ট বিভ্ৰান্তিকৰ কথা মূৰটোত সুমুৱাই দি মদ ভাং খুৱাই এক দীঘলীয়া সময় তাইৰ মনটো ডাইভাৰ্ট কৰি এই হত্যাকাণ্ডটো কৰিলে। কিমান বেয়া এই মানুহবিলাক!
0: বৰ মৰ্মান্তিক ঘটনা।
2: বাৰু নাথ,
0: কওক।
2: কালিলৈ আমি কমলাক পুনৰ কাষ্টডিত ল'ম।
0: হয়,
2: হত্যাকাণ্ডটোৰ আমি ৰিক্ৰিয়েশ্যন কৰিম। আপুনি আহিব, এতিয়া ৰাতি হ'ল, ময়ো থানা পাবগৈ লাগে। আহোঁ এতিয়া।
0: ভাল, বাৰু।
2: গুড নাইট।
0: গুড নাইট।

0: কমলা নেকি? হয় পুলিশে ভালো ভাবলে খাইছে।
1: হেৰি আপোনালোক অলপ মনে মনে থাকক, অলপ মনে মনে থাকক, শুনকচোন মোৰ কথাখিনি শুনক শুনক। আজি কমলাক আমি গাঁৱলৈ এইকাৰণে আনিছোঁ যাতে ঘটনাটোৰ ৰিক্ৰিয়েশ্যন অৰ্থাৎ কেনেকৈ কমলাই এই হত্যাকাণ্ডটো কৰিছিল তাক আমি পুনৰ নিৰীক্ষণ কৰিম। বুজি পাইছে? আৰু সেইকাৰণে আমাৰ মাজত আজি চক্ৰ বিষয়া মহোদয়ো উপস্থিত আছে, গতিকে আপোনালোকে আমাক সহযোগ কৰিব, অলপ মনে মনে থাকিব। কমলা তই কিবা কবি নেকি?
2: কম ছাৰ, মোৰ কিছু ক'ব লগা আছে। মোৰ গাঁৱৰ ৰাইজ, মই যি ভুল কৰিছোঁ সেই ভুল মই গোটেই জীৱন শুধৰাব নোৱাৰিম। মই গগন ফালি কান্দিলেও মই মোৰ বুকুৰ সোণক ঘূৰাই নাপাম। আজি ছয় দিন জেলৰ ভিতৰত মই নিজকে বাৰে বাৰে সুধিছোঁ, মই কিয় এই ঘৃণনীয় কাম কৰিলোঁ, কিয় গাৰ মঙহ দুঘৰ কাটিলোঁ। ৰাইজ, আমি নিজকে নিজে প্ৰশ্ন সুধিবৰ সময় হ'ল। কেৱল এগালমান সন্তান জন্ম দিলেই আমি দেৱীমাক সেৱা কৰা নুবুজায়, এগালমান হাঁহ ছাগলী বলি দিলেই দেৱীমাক সেৱা কৰা নুবুজায়। সন্তান লাগিলে এটা বা দুটাই হওক,

তাক আমি মানুহ কৰিব লাগিব, পঢ়াব শুনাব পাৰিব লাগিব, সিহঁতক খুৱাব পিন্ধাব পাৰিব লাগিব। মুনুহঁতৰ দৰে মানুহবোৰক আমি শিক্ষা দিব লাগিব। তাৰ বাবে আমি মাক বাপেকবোৰ ভাল হ'ব লাগিব, আমাৰ পৰিৱেশ আমি ভাল কৰি তুলিব লাগিব। আৰু যদি নোৱাৰো তেতিয়া এই ঘটনাৰ দৰে হাজাৰ ঘটনা আমাৰ মাজত ঘটিব। মই পাবলগীয়া শাস্তি মোৰ পাতি ল'ম, সেই শাস্তিৰ বাবে মোৰ মনত কোনো দুখ নাথাকিব, মাত্ৰ দুখ থাকিব মোৰ বুকুৰ সোণ। মই আহিম ৰাইজ, এটা নতুন জীৱন লৈ মই আপোনালোকৰ মাজলৈ আহিম, এটা নতুন মন লৈ আহিম। আপোনালোক ভালে থাকিব ৰাইজ।

0: হেৰি,
1: ৰাতি বহুত হ'ল, সেই তেতিয়াই কিবা এটা লিখিম বুলি আপুনি টেবুলৰ ওচৰত বহিল, এতিয়ালৈকেচোন বিশেষ একো লিখা নাই।
2: অহ মণি, তুমি শুৱাই নাই নেকি?
1: নাই শুৱা, ইমানকৈ কি ভাবিছেনো?
2: কিনো ভাবিবা, কমলাহঁতৰ কথাবোৰে মনটোৰ ভিতৰত পাক ঘূৰণি খাই পৰিছে। ভাবিছো সেই সমাজখনৰ কি হ'বগৈ, ঠিক ঠাক লাগিবনে সেইখন সমাজৰ? না না দুশ্চিন্তা, আকৌ ভাবিছো এই দুশ্চিন্তা বেলি জোন এইবোৰ সপোন জীয়াই থকাতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। পাঁচটা ল'ৰা ছোৱালীৰ বাপেক ৰামধনৰ বাবে এইবোৰ চিন্তা সম্পূৰ্ণ অমূলক, ভিত্তিহীন। ল'ৰা ছোৱালীকেইটাক খাবলৈ দিব নোৱাৰা ৰামধনে ঘৈণীয়েকৰ এইবোৰ বলিয়ালিক মনৰ দুখ বুলিয়ে ভাবিব, হয়তো ধৰি লৈছে যে এইবোৰ কমলাই মনৰ দুখতে কৰিছে।
1: শুনিছো কমলাই লোকৰ ঘৰত কাম কৰিবলৈ পঠিয়াই দিয়া ছোৱালী দুজনী খবৰ পাই ঘৰলৈ আহিছে, লগত মালিক দুজনো আহিছে। শুনিছো মালিক দুজন ভাল, ছোৱালী দুজনীক পঢ়াই শুনাই ডাঙৰ কৰিছে, কিন্তু কমলাৰ কি হ'ব?
2: সেই হত্যাকাণ্ডৰ বাবে আমাৰ দেশৰ আইন ব্যৱস্থাটো যি শাস্তি দিয়ে কমলাৰো সেয়াই হ'ব। হয়তো মহামান্য আদালতে কমলাৰ সকলো হিষ্ট্ৰী শুনি কিছু নৰম হ'বও পাৰে, ভাবিছোহে মই।
1: হে
2: ঈশ্বৰ, যীশুক বুদ্ধক স্তব্ধ কৰি এটা মানৱ শিশুৱে মৃত্যু খাবতি ল'লে, মই পুনৰ কলম তুলি লিখি গৈছো এটা মহাজীৱনৰ নৃত্যৰ মৃত্যু ঘটিল, এটা ঐশ্বৰিক সুৰ ছন্দ বন্দী হৈ ৰ'ল অদৃশ্য এক মায়াৰ হাতত। এই হত্যাকাণ্ড এটা যুগৰ অৱতাৰণা, এই যুগৰ আহ্বান ব্যৰ্থ কৰি দিবলৈ পৃথিৱীলৈ আকৌ এবাৰ যীশু বুদ্ধ মহাত্মা আহক, কিন্তু আহিব জানো? যুদ্ধ আমাক নালাগে, কিন্তু কমলাৰ যুদ্ধই সেই যুদ্ধতকৈ ভয়ানক, তাক স্বীকাৰ কৰি লোৱাৰ সাহস আমাৰ কিয় নাই? পৃথিৱীত যুদ্ধ হ'লে পৃথিৱী আৰু বাচি নাথাকে, যুদ্ধৰ ইতিহাস হ'বলৈকো হয়তো আৰু কোনো বাচি নাথাকিব, কিন্তু কমলাৰ যুদ্ধখনে এটাৰ জাতিক, এখন দেশক, এখন বুৰঞ্জীক চুই গ'ল।

কমলা ঋতুপর্ণা মোহন বৰুৱা ৰচিত নাটখনি শুনিলে। নাটৰ পৰিচালনা আছিল কৃষ্ণ ভূঞাৰ। বিহপুৰীয়াৰ ৰংগভূমিৰ হৈ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মুনীন্দ্ৰ

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দেশ 2047 চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ ডিব্ৰুগড়ত প্ৰকাশ, কাছাৰ জিলাৰ জিৰিঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান, আজি বিশ্ব ৰক্তদাতা দিৱস পালন, মুখ্যমন্ত্ৰীৰ অনুজ্ঞাপত্ৰ কেন্দ্ৰ আৰু চৰকাৰী কেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ আহান, আৰু মহিলাৰ বিশ্বকাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তানৰ খেল। দেশ 2047 চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হোৱা বুলি কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰে। ডিব্ৰুগড়ত কালি প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বিশদ পৰিকল্পনা যুগুতাই উলিয়াইছে আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ভালেমান উদ্যম আৰম্ভ কৰিছে। শ্ৰীওৰামে কয় যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অভূতপূৰ্ব বিকাশ হৈছে। মোদী চৰকাৰে বিগত 12 বছৰত সুশাসন, আন্তঃগাঁথনি উন্নয়ন, অৰ্থনৈতিক প্ৰগতি আৰু জনকল্যাণত গুৰুত্ব আৰোপ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কাছাৰ জিলা প্ৰশাসনে আজি জিৰিঘাটত উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে পদপথত অবৈধভাৱে স্থাপন কৰা দোকান পোহাৰ উচ্ছেদ কৰা হৈছে। প্ৰশাসনে এসপ্তাহ পূৰ্বে সেই স্থানসমূহ খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল।
1: আপোনাৰ ট্ৰেইনৰ ওপৰত বা ৰাস্তাৰ ওপৰতে কিছুমান ব্যৱসায়ী আহি দোকান আহি কৰি লৈছিলে, যি ফলত আপোনাৰ ৰাইজৰ অসুবিধা হৈ আছিলে। সেই গতিকে আমি আজি এইখিনি উচ্ছেদ অভিযান কৰিলোঁ আৰু পাব্লিকৰ সহযোগিতা আছে, গতিকে একো প্ৰব্লেম হোৱা নাই। তেনেকে পাব্লিকে নিজে বুজি পাইছে যে কিন্তু ৰাস্তাৰ ওপৰত বা ট্ৰেইনৰ ওপৰত এইখিনি ব্যৱসায় কৰিলে মানুহৰ অসুবিধা হ'ব পাৰে, গতিকে ইহঁতে নিজে নিজে কমপ্লাই কৰি আছে। আমি এসপ্তাহৰ পৰা
0: ৰাজ্য চৰকাৰে 16 আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ বাজপেয়ী ভৱনত কালি সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ডঃ শৰ্মাই কয় যে এই জৰীপত সৰু দোকান, ক্ষুদ্ৰ প্ৰতিষ্ঠানকে ধৰি পদপথৰ সকলো ব্যৱসায়ীক সামৰি লোৱা হ'ব। তেওঁ কয় যে ইয়াৰ জৰিয়তে গুৱাহাটী মহানগৰত কৰ্মসংস্থাপন আৰু আয়ৰ সুযোগ সন্দৰ্ভত জানিব পৰা যাব।
2: আমাৰ গুৱাহাটীত এটা আমি চাৰ্ভে আৰম্ভ কৰিম আগষ্টৰ পৰা, যে আমাৰ ফুটপাথত বহি থকা মানুহবোৰ কোন, এজন এজনকৈ মানুহৰ আমি চেঞ্চাছ টাইপ ডাটা ল'ম। তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেণ্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে। আগষ্টৰ পৰা চলিব, 16 আগষ্টৰ পৰা দুমাহ প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ, ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান, বা বহুতে কৈ থাকে বিহাৰৰ, বেংগলৰ পৰা কিমান। আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি চাৰ্ভে কৰিব খুজিছো, কাৰণ ইয়াতে 1,00,000 দোকান আছে টোটেল গুৱাহাটীত আজিৰ দিনত। সৰু ডাঙৰ দৰ্জীৰ পৰা আৰম্ভ কৰি পাণ তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1,00,000 বিজনেছ এষ্টাব্লিছমেণ্ট।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জৰীপৰ জৰিয়তে গুৱাহাটী

গুৱাহাটী মহানগৰত পদপথৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ এখন স্পষ্ট ছবি পৰিস্ফুট হ'ব আৰু তেওঁলোক কোন অঞ্চলৰ পৰা আহিছে সেয়াও জানিব পৰা যাব। তেওঁ কয় যে এই জৰীপে অসমীয়া যুৱক যুৱতীসকলৰ চকু মুকলি কৰিব আৰু তেওঁলোকক ব্যৱসায় বাণিজ্য আৰু স্বনিয়োজনৰ ক্ষেত্ৰত ব্যাপক অৰ্থনৈতিক সুযোগ সম্বন্ধে বুজাত সহায় কৰিব। দেশৰ পাহাৰীয়া আৰু দুৰ্গম অঞ্চলত ডাকযোগে সামগ্ৰী সৰবৰাহত সুবিধা হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ সেৱাৰ শুভাৰম্ভ কৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই হিমাচল প্ৰদেশত এই সেৱাৰ শুভাৰম্ভ কৰে। এই অনুসৰি এতিয়াৰে পৰা ড্ৰোনৰ সহায়ত পাহাৰীয়া আৰু দুৰ্গম অঞ্চললৈ ডাক সামগ্ৰী সৰবৰাহ কৰা হ'ব। এই সেৱা প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মান্দিৰ মুখ্য ডাকঘৰ আৰু ৰেহৰধৰ শাখা ডাকঘৰৰ মাজত আৰম্ভ কৰা হৈছে। যোগাযোগ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা 2-3 মাহৰ ভিতৰতে অসমৰ প্ৰায় 150 নিৰ্বাচিত পথতো এই অত্যাধুনিক সেৱা সম্প্ৰসাৰণ কৰা হ'ব। অসমৰ দৰে নদীমাতৃক আৰু চৰ চাপৰি থকা অঞ্চলৰ বাবে এই প্ৰযুক্তি মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। পৰম্পৰাগত পথত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায় 2 ঘণ্টাৰ অধিক সময়ৰ পৰিৱৰ্তে ড্ৰোনৰ ব্যৱহাৰৰ ফলত এতিয়া মাত্ৰ 7 মিনিটতে অতিক্ৰম কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰামীণ ডাক সেৱকসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত এই সেৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত হৈছিল। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামূহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্যখণ্ডত প্ৰয়োজন হোৱা পৰিশোধিত ৰক্ত কেৱল স্বেচ্ছামূলক ৰক্তদাতাসকলৰ জৰিয়তে পূৰণ কৰিব পাৰি। এই নিস্বাৰ্থ সেৱাৰ বাবে ৰক্তদাতাসকলৰ ওচৰত চিৰকৃতজ্ঞ বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰক্তকেন্দ্ৰ আৰু চৰকাৰী ৰক্তকেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। ৰক্তদানৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়াৰ বাবেও তেওঁ জনসাধাৰণক আহ্বান জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2 বৰপেটা কাছাৰ যোৰহাট আৰু কামৰূপ মহানগৰত 1 লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ বাক্সা বৰপেটা কাছাৰ চৰাইদেউ গোৱালপাৰা হাইলাকান্দি যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600+ লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা পোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাতৃ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণ বন্ধ থাকিব। 26 পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে কালি প্ৰধানমন্ত্ৰী পথ দুৰ্ঘটনাৰ ভুক্তভোগীক চিকিৎসালয়ত ভৰ্তি আৰু নিশ্চিত চিকিৎসা আঁচনি চমুকৈ PM ৰাহাত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। জিলা উন্নয়ন আয়ুক্ত পৱন কুমাৰ বৰাই এই উপলক্ষে আয়োজিত বৈঠকত অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকৰ বাবে নগদ ধনৰহিত চিকিৎসা সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰণয়ন কৰা আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনৰ পৰা 7 ভুক্তভোগীৰ বাবে 1.5 লাখ চিকিৎসা ব্যয় বহন কৰে। অসমৰ ঈশাৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানত হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ PV সিন্ধু আৰু সাত্বিক ছাইৰাজ ৰংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটিটোৱে প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব।

আই চি চি মহিলা টি টুৱেণ্টি ক্ৰিকেট বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। ইপিনে বিশ্বকাপৰ গ্ৰুপ বি এখন খেলত কালি স্কটলেণ্ডে আয়াৰলেণ্ডক 40 ৰাণত পৰাস্ত কৰে। স্কটলেণ্ডে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 161 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে 19 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই 121 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। দেশ 2047 চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ ডিব্ৰুগড়ত প্ৰকাশ। কাছাৰ জিলাৰ জিৰিঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি বিশ্ব ৰক্তদাতা দিৱস পালন। মুখ্যমন্ত্ৰীৰ অনুজ্ঞাপত্ৰ কেন্দ্ৰ আৰু চৰকাৰী কেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ আহান। আৰু মহিলাৰ বিশ্বকাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তানৰ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 বজাত শুনিবলৈ পাব।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু। আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। প্ৰথমে শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে আমালৈ অনুৰোধ প্ৰেৰণ কৰি লিখিছে নগাঁৱৰ পৰা চিন্ময়, চিৰঞ্জীৱ, ৰাজ আৰু প্ৰিয়মে।

তেজপুৰৰ পৰা ৰিংকিমণি, সেউজপ্ৰিয়া আৰু স্নেহাৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছোঁ অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

হাউলিপাৰাৰ পৰা ৰীতা, ৰিংকু আৰু ৰিমৰ অনুৰোধত কল্পতৰু অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

আইদেউসকললৈ প্ৰীতি আৰু সম্ভাষণ জনাই এয়া দেওবৰীয়া বুলনী মুকলি কৰিছোঁ। আজি বুলনীৰ আৰম্ভণিতে আপোনালোকক শুনাবলৈ লৈছোঁ এখনি চুটি নাটক, কথাটো এইটোহে। নাটকখনিৰ ৰচনা ফুল বৰাৰ, প্ৰযোজনা নীলোফাৰ বেগমৰ, অভিনয়ত অংশগ্ৰহণ কৰিছে উপকূল বৰদলৈ, মণি বৰদলৈ আৰু পদ্ম তালুকদাৰে। এয়া শুনকচোন কথাটো এইটোহে।

0: টেপু, অ' টেপু,
1: শুই আছে চাগে। মানুহ নাথাকিলে তাৰ ৰাম ৰাজ্য। আজি চোৰ চাতুৰীৰ দিনত এইযোৰে ঘৰখন নিমাময় হৈ থাকিব পাৰিনে?
0: টেপু
2: গৈছো ছাৰ।
3: ছাৰ মাতিছিলে,
1: ক'ত আছিলি? মন মনে ঘূৰি ফুৰিছ হ'বলা, আমি নাই নহয় ভালেই পাইছ।
3: নাই মানে ছাৰ বাইদেউ আছে নহয়, সেই দেখিহে ওলাই গৈছিলোঁ অকণমান। আজি পুৱাৰ পৰা মুৰ্গীটো নাই, বিচাৰি অজয়দাহঁতৰ মেচ পালোঁগৈ, তাতো নেদেখিলোঁ।
1: বাইদেউ আহিলে নেকি?
3: কেতিয়াবাই আহিল ছাৰ, শুই আছে হ'বলা।
1: কিয়, গা চা বেয়া নেকি?
3: ক'ব পৰা নাই ছাৰ, জানো কি হৈছে।
1: হেল্ল, চোতালখনত পাত সোপা পৰি থকা দেখা নাই? খুটিয়াই থাকিব লাগে, মনে জানি কামটো কৰিব নোৱাৰ, যা সাৰি পেলাগে যা। হেৰা, কি কৰিছানো দুৱাৰ ঘৰ মাৰি? হেৰা খোলা নেকি? হেৰা হেৰা, গা চা বেয়া নেকি? টেপুৰহঁতে খবৰ এটা নিদিলে কিয়? হেৰা
4: একো হোৱা নাই, চাওঁ আঁতৰক।
1: একো হোৱা নাই বুজিছোঁ, খেতিৰি ল'লাচোন, কি হৈছেনো? জ্বৰ চৰ নাইচোন, কি হ'লনো হঠাতে? হেৰা উঠাচোন উঠা,
4: চাওঁ আঁতৰক, মোক শুবলৈ দিয়ক।
1: অঁ হৈছে কি? একেবাৰে সুস্থ মানুহজনী এৰি থৈ গৈছোঁ, কিবা ভূতে পালে নেকি? স্কুল সোনকালে ছুটি দিলে নেকি? কাৰোবাৰ কিবা হ'ল নেকি? হাজৰিকাক পাই আহিছোঁ, একো নক'লেচোন। চে এই জোতাযোৰতচোন বোকা সোপা লাগি আহিল, দেখাই নাপালোঁ। আই টেপু, টেপু চাই এফালা আছোন।
2: গৈছোঁ ছাৰ।
1: চাই এফালা, ফটা কাপোৰসোপা ক'ত থৈ জানো? ৰত্ন ভাণ্ডাৰটোহে যেন সামৰি থৈছে, সময়ত বিচাৰি পাবলৈ নাই।
3: ছাৰ মাতিছিল?
1: চাই এফালা, এই জোতাযোৰত বোকা এসোপা লাগি আহিল, নেদেখিলোৱে। আহোন ল, জোতাযোৰ বাহিৰলৈ নি মুচি কুচি ৰ'দত দেগে।
3: হ'ব ছাৰ।
1: মোজাযোৰ ধুই দেগৈ, সোনকালে ধুই দিলে শুকাই যাব, যা যা। হেৰা ভোক লাগি আহিছে, অফিচত লাল চাহ এটোপাহে খাইছোঁ।
4: খোৱাৰ মাজতে টেপুক সকলোখিনি থবলৈ কৈছোঁ, গুৰ চেনি কি লাগে সানি জলপানখিনি খাওকগৈ।
1: আহিছোন সেনৰ এজাত। হেৰা বেলি

0: ভিয়াবৰ হ'ল। এইদৰে ইমান পৰলৈকে খেতেলিত পৰি থকা দেখা নাইচোন, কি হৈছে? হয়নে? উঠাচোন উঠা, চাহ একাপ আনাচোন, ডিঙিটো শুকাই আহিছে। হেৰা, উঠাচোন উঠা,
1: আঁতৰক বুলিছো নহয়,
0: চকুলৈ চাবকে নোৱাৰিচোন, বাঢ়নী পানী বঢ়া দি চকু পানী সোপা, কি হৈছে কোৱাচোন? হেৰা, কি হৈছে কোৱা, তেহে ডাক্তৰ ছাত্ৰ আনিব পাৰোঁ কোৱাচোন?
1: মোক একো নুসুধিব, সোধাৰ দৰকাৰ নাই, মই জানো সুধিছোঁ কোন কলৈ গৈছে।
0: কি হৈছে ক'বই লাগিব, নোকোৱাকৈ থাকিব পাৰিবা? মোক নকৈ ক'বা কাক, কোৱাচোন কোৱা।
1: একো হোৱা নাই, হ'বলৈ কিটো আছে, ইয়ালৈকে মোক বিয়া কৰাই আনিছিল।
0: ৰ'বচোন ৰ'বা, একো হোৱা নাই, অথচ মানুহ যদি কান্দি কাটি আহৰি হৈছা, কি হ'ল কোৱাচোন?
1: কি হ'ব পাৰে নিজে নজনাকৈ থকা নাই, যাওক জলপানখিনি খাওকগৈ, কিবা লাগিলে টেপুকে ক'ব, মোকনো কেলি।
0: কি কথাবোৰ কৈছা, হেৰা তুমি কান্দি কাটি পৰি থাকিবা, মই জলপান সোপা টেটুৰ গুৰিলৈকে খাই উগাৰি থাকিম। নহ'ব, কি হৈছে এই মুহূৰ্ততে ক'ব লাগিব, তাৰপিছত জলপানৰ বাতিটো আনকালে দিয়াৰ দৰে মুখৰ আগত আনি দিব লাগিব। অঁ উঠা,
1: কৈছো নহয় টেপুক কৈ টেবুলত থৈ দিছোঁ,
0: আনকালে টিপুৱে দিয়ে নে কিবা, ব'লা একেলগে খোৱাৰ মাজত বহোঁগে, তাৰপিছত উৰহি গছৰটো বিচাৰিম, ব'লা ব'লাচোন, মোৰ ভোক লাগি আহিছে, মোৰ গোসানীজনী কি হৈছে পিছে পৰো জানিম বাৰু।
1: মোক আমনি নিদিব, শুনিছে, মোক অকণমান শান্তিৰে থাকিবলৈ দিয়ক।
0: অশান্তি মই দিলোঁ নে কিবা, ইমান মৰমেৰে মাতি আছোঁ, এইদৰে মৰমৰ মাত দিবলৈ দ্বিতীয় এজনক পাবানে কিবা, ব'লা মুখখন ধুই লোৱাগৈ, জলপানে চাহটোপাই কি কৰিলে, কি জগৰ লগালে, ঘৰখনত এইবোৰ ভাল কথা নহয়, ব'লা উঠাচোন উঠা।
1: হেৰি কাবৌ কৰিছোঁ, মোক জোৰ জোলোম নকৰিব, মই নহ'লেও আপোনাৰ কাম হৈ থাকিব, টেপু আছে, আৰু আছে নহয় কোনোবা।
0: কোনোবা কোৱা, কাৰ কথা কৈছা, কি কৈছা, কৈ যোৱা।
1: কৈছোঁ নহয় এতিয়া আপোনাৰ মোক দৰকাৰ নাই, ইমান দিনে চং দেখুৱাই থাকিলে, একো নাজানো বুলি ভাবিছে, যাওক এতিয়া মোৰ লগত কোনো সকাম নাই।
0: কিয় নহ'ব, হোমৰ গুৰিত বহি এনেই আঁঠুৰ বিষ তুলিলোনে, লঘোণে ভোকে থাকি কত কষ্টৰ মূৰত গুৰু গোসাঁই চৰণত পৰি শহুৰ দেউতা শাহুৱাইৰ আশীষ শিৰত লৈ ছোৱালীজনী লৈ আহিলোঁ, এতিয়া মানুহজনী নহ'লে হ'বনে? শ্ৰীবিষ্ণু, এইবোৰ নোহোৱা কথা কাণ্ড হ'ব লাগিলে দোষে চুব, কৃষ্ণ কৃষ্ণ,
1: কথাৰে জগতখন একেবাৰে মুহি আছে,
0: এয়াহে আচল মানুহজনী, হাঁহো হাঁহো মুখখন দেখিলে নকৈছো হিয়াখন সাত পৰি যায়, ব'লা এতিয়া মুখ হাতখন ধুই আহা, মোৰ কাপোৰ কানিখিনি সলাই লওঁ।

0: টেপু, চোতালখন সাৰিলিনে?
1: হয় ছাৰ, সাৰিলোঁ।
0: চাওঁ ক'ত কি থৈছে, উলিয়াই দে।
1: ৰ'ব ছাৰ, গাখীৰকণ টপতাই দিওঁ।
0: ইমান পৰে কি কৰিছিলনো?
1: ছাৰ, আজি পুৱাৰে পৰা আমাৰ সেই মুগা বৰণীয়া মুৰ্গীটো বিচাৰি পোৱানে নহয়, তাকেই বিচাৰি ফুৰিছোঁ। কেতিয়াবা চিকুহঁতৰ গঁৰালত সোমাই থাকেগৈ, এপামমান মুৰ্গী পুহিছে, তাত সোমালে ওলাই আহিবই নোৱাৰি। পিছে আজি তাতো নেদেখিলোঁ ছাৰ। অজিত ককাইদেউহঁতৰ মেচলৈ দুজনমান নতুনকৈ আহিছে, সেইকেইটাই ধৰি থ'ব পাৰি ছাৰ। বাৰীচুকত ৰৈ ক'ৰবাত মাত্ৰ শুনো বুলি কাণ উনাই আছিলোঁ।
0: নেদেখাকৈ কিয় লোকক সাঙুৰিছ? গম পালে চৈধ্য ভুৱন দেখুৱাব, জনা নাই, পোহনীয়া যাব, যাব কলৈ, আছে ক'ৰবাত।
1: বৰ তেল হৈছিল ছাৰ, গোটটোও ডাঙৰ হৈছিল, ৰাতিপুৱাই সিহে সংহাৰখনক যোগাই দিয়ে। হয় ছাৰ, কোনোবাই তাক ধৰি থৈছে, গম পাব লাগিলে শুদ্ধই নেৰো বাপেকে ছাৰ, একেবাৰে টেটটোত চেপা মাৰি ধৰিম।
0: এই বাইদেউ স্কুললৈ ওলাই গৈ কেতিয়া আহিলো?
1: আপুনি গৈ অফিচ পোৱাগৈয়ে নাই ছাৰ, বাইদেউ আহিলেই নহয়। কটকটকৈ পানী এগিলাচ খাই দুৱাৰ মাৰি সোমাই থাকিলগৈ।
2: অই টেপু, তই কি লেকচাৰ মাৰি আছ? অত বুলি খোৱাকণ মুখৰ আগত দিব পৰা নাই?
0: দিছে দেখোন, মইহে ৰৈছোঁ।
2: হ'ব যা, কাপোৰবোৰ আধা চপাবলৈকে আছে, ভিতৰত সোমোৱাই থৈ গৈ।

0: পৰা জাপিব নালাগে, মই সামৰিমগৈ।
1: চাওঁ টেপু, আজি খবৰ কাগজখন দি থৈ যাচোন, লৰা লৈ কবত বোৱাৰ ভাগত চাবই নেপালো। লৈ আহ খবৰ কাগজখন।

0: হেৰা আকৌ তক ধৰিলাচোন। ৰ'বা তেনে, ময়ো চুৰত এটা জ্বলাই লওঁ। আজি চুৰতৰ ধোঁৱা নাকত নেলাগে নহয় জানো? দুই নম্বৰটোও আনি থৈছোঁ, ভাল মকা পাইছোঁ আজি চুৰত থপিবলৈ। আধা খোৱাতে দলিয়াই দিয়াকেইটা আজি সুদে মোলে বিচাৰি ল'ম, বেয়া নোপোৱা নহয়। হেৰা
1: আৰু খাওক, নাই যদি টেপুৰ হতে অনাই লওক।
0: তাকে কৰিব লাগিব, সুবৰ্ণ সুযোগ সতকাই নাহে, মাত বোল নোহোৱাকৈ চুৰত থপি থকাত আৰাম আছে।
1: চাওঁ ভৰি দুটা চপাই দিয়ক, মই উঠোঁ।
0: ৰ'বা উঠিবা ৰ'বা, কথা এষাৰ কওঁ বুলিছোঁ।
1: মোৰ কথা শুনাৰ ধৈৰ্যও নাই সকামো নাই, ইমান দিনে বহুত কথা ক'লে, শুনিলোঁ।
0: আও গোসানী, ৰ'বাচোন।
1: কি কওক?
0: হেৰা আজি চিনেমা এখনকে চাই আহোঁ বোলা, ভাল চিনেমা এখন আছে বোলা, ওচৰ হলটোতে চলিছে, খোজকাঢ়িয়েই যাম। পলোৱা শুনিছা, পলোৱা পলম নকৰিবা।
1: নাযাওঁ মই।
0: কিয়?
1: মই নাযাওঁ, কাৰোবাৰ মন গৈছে গৈ থাকক, চিনেমা চাই চাৰ্কাছ চাই চাই থাকক, হাক দিছোনে কিবা?
0: তুমি নগ'লে মই কিয় যাম? অকলে চিনেমা চোৱা দেখিছা নেকি কেতিয়াবা?
1: কিয়, লগবোৰ কেনি গ'ল?
0: কাৰ লগত যাম? আগতে চাইছিলোঁ লগৰবোৰক লৈ, এতিয়া তুমি থাকোঁতে কিয় আনৰ লগ লওঁ?
1: আইঐ দেহি, এতিয়া লগেই নোহোৱা হ'ল মানুহটোৰ।
0: নাইতো।
1: কিয়, অফিচত কাম কৰা কিজনী?
0: কোনজনীক লগত নিম?
1: আজি গাড়ীত তুলি অফিচলৈ নিয়াজনীকে নিয়ক, ভাল লাগিব, আজি দেখিলোঁ বুলিহে। সদায় সদায় এনেকৈ যায় নহয়, আজি হাজৰিকানীক লগ লৈ যাওঁতে পলম হ'ল বুলিহে দেখিলোঁ, চিনেমা চাবলৈও সেইজনীকে নিয়ক।
0: হেৰা সেইজনীক চিনেমা চাবলৈ লগত নি মৰোনে? লোকৰ বাগদত্তা, আজি বাদে কাইলৈ লোকৰ ঘৰ শুৱনি কৰিবগৈ, বিয়াৰ পিছত চাকৰি ইস্তফা দিব হেনো।
1: অ' সেই দেখি মৰম বেথা বেছি হৈছে, যাওক লগত লৈ চিনেমা এখন চাই আহকগৈ, আহোঁতে ক'ৰবাত খাই বৈও আহিব, নাহিলেও নাই ক'ৰবাত ৰাতিটো।
0: কৃষ্ণ কৃষ্ণ, নেপায় নেপায়, মুখত জিহকে আহে তাকে কোৱানে, নেপায় নহয়। কেতিয়াবা অফিচলৈ যাওঁতে বাটত পাওঁ, গাড়ীখনত তুলি লৈ যাওঁ, আৰু বহুতকে নিওঁ।
1: সেইটো চাকৰি উপৰুৱা।
0: হেৰা একেটা অফিচতে চাকৰি কৰোঁ, আহোঁতে যাওঁতে লিফ্ট এটা দিলোৱেই যেনিবা, কিনো মহাভাৰতখন অশুদ্ধ হ'ল হয়নে?
1: একো নহয়, বাগদত্তাজনীক নিনিয়ে নাই, আনবোৰ আছে নহয়, একো নহয়, লগত লৈ গৈ চিনেমাখন চাই আহকগৈ।
0: হেৰা বাকী কেইজনেও কাৰোবাৰ কাৰোবাৰ চকুৰ মণি হৈ আছে নহয়, পাকতে লগত নি ফুৰাবলৈ মোক কলি কৃষ্ণ পাইছা নেকি?
1: একো নহয় দিয়ক, মতা মানুহবোৰে এইবোৰ গোপনে কৰিয়েই থাকে, জনাই জানে, ৰগৰত জগৰো নালাগে, হাতখন মাফ।
0: নিজৰ জনী থাকোঁতে জ্বলা জুই কৰাত হাত সুমুৱাই দি মৰোনে? তুমিও ভাল দিয়া, এনে এষাৰ কথা যে গাজত লগাকে ক'ব পাৰিলা।
1: চাওঁ মোক উঠিবলৈ দিয়ক, আমনি নকৰিব, চিনেমা চাই পাৰ্কত বহে যি মন যায় কৰি থাকক, মন ভালে থাকিব, কামতো উৎসাহ বাঢ়িব, কিবা প্ৰমোচন চমোচনো হৈ যাব পাৰে, আমি আৰু মন যোগাব নোৱাৰিলোঁ।
0: ইমানকে গালো বালো খোলাকুটিৰ তাল হ'ল, একোকে বুজি নাপালা?
1: অঁ বুজি নাপাওঁ, আমি কলাও বোবাও, পঢ়া শুনা এনেই কৰিলোঁ।
0: তাকেতো কওঁ বুলিছোঁ, স্কুল কলেজৰ মুখ নেদেখা হ'লেও কথা সুকীয়া আছিল। হেৰা অলপ ঠাণ্ডা হোৱাচোন, এইবোৰ কিমান ধৰি থাকা আৰু, চিনেমাখনকে চাই আহোঁগৈ বোলা, বোলা বোলা ভাল লাগিব।
1: মনালিছা বৰুৱা ঠাণ্ডা মগজুৰে মানুহ, সেই দেখিহে সুবিধাবোৰ লৈ আছে, লোকৰ জীয়ৰী বোৱাৰীলৈ চকু দিছে।
0: কৃষ্ণ কৃষ্ণ, থাকা থাকা বকি জকি, ময়ে ওলাই যাওঁ। চাওঁ হয় টেপু টেপু, হয় জোতাযোৰ লৈ আহচোন, ময়ে ওলাই যাওঁ, হলতে সোমাই থাকিবগৈ পাওঁ, ঠিক নাই, মস্কিল।

0: ছাৰ বজাৰ কৰিব লাগিছিল নহয়, আলু গুটি দুটামানহে আছে, মাছ তাছ অলপ।
1: শুন, তই বজাৰলৈ যা, মাছ আছে কল লৈ আহগৈ, ভাল মাছ আনিবি।
0: হ'ব ছাৰ, কি মাছ আনিম ছাৰ? চিতল মাছ বাইদেউয়ে কিন্তু বৰ ভাল পায়।
1: তাকে আনিবি, 100 টকামানৰ ভিতৰত আনিবি।
0: চিতল মাছৰ বৰ দাম, সেইদিনা 200 কৈছিল কেজিত, বাইদেউয়ে নেৰাখিলে।
1: হ'ব, তাকে আনিবি, পইচা মইহে দিম, আৰু কি লাগে চাই চিতি আনিবি।
0: বিলাহী কেইজোপা ঠন ধৰি উঠিছিলহে, চিকুহঁতৰ এপালমান মুৰ্গী নহয় ছাৰ, তেনে খুচৰি পেলালে। বিলাহী দুটামান আনিব লাগিব।
1: আমাৰ মুৰ্গীটো পানিলে নাই?
0: ক'ত পাম ছাৰ, কোনোবাই ধৰি খালে।
1: তই থাকোঁতে ঘৰখনৰ বস্তু হৰণ ভগন কিয় হয়নো? মন কাণ নকৰা হৈছে হ'বলা, যা এতিয়া পলম নকৰিবি, আমিও ওলাই যাওঁ।

0: সঁচাই নোযোৱানে? যোৱা যদি ওলোৱা টিকট দুটা ব্লেকতে কাটিব লাগিব। আগতে হোৱা হ'লে মেনেজাৰকে ফোনত ক'লো হয়।
1: মই নাযাওঁ, মন নাই।
0: মোৰ মানে অনুপম চৌধুৰীৰো জেদ আছে দেই, যাব লাগিব, ওলোৱা।
1: কিয় বাধ্য কৰাইছে? মই নাযাওঁ, মন যোৱা নাই।
0: ভাল লাগিব, ওলোৱাচোন।
1: কাইলৈকে গুচি যাম মই।
0: কলৈ?
1: আহিব পাৰি ঘৰলৈ, স্কুল এখনত সোমাই পেটটো পুহি থাকিব পাৰিম।
0: হয়নে? এনেই বিয়া কৰাই আনিলো, কতই ছোৱালী যাচিছিল, মনেই নেখালে? কপালত এইজনী থাকিব লাগেনে? কোনোবা জনাবত ধাৰ খাই থৈছিলোঁ হ'বলা।
1: হ'ব হ'ব, বহুত ভাল ভাল কথা ক'লে এই এটা বছৰত। এতিয়া পৰকিতি লৰিছে, মোক আভুৱা ভাৰিছে। বিয়া কৰাই আনিলে বুলিয়েই এটা চকু মুদি এখন কাণ বন্ধ কৰি থাকিমনে?
0: হ'ব গোসানী, হ'ব। তুমি খুঁটিতাল বজাই থকা, মই ওলালো।
1: শুনক, মোক ক'বলগীয়াখিনি শুনি যাওক।
0: কোৱা, কি ক'ব খুজিছা?
1: এতিয়াও বুজা নাইনে?
0: অঁ, মাৰা ঘৰলৈ যাব খুজিছা, তাত স্কুল এখনত সোমাই ভাতমুঠি উলিয়াব বুলি কৈছিলা, আৰু আৰু টেপুৰ হতুৱাই দুপেকেটমান চিগাৰেট আনি হুপিবলৈ কৈছিলা, ইমানেই হয়নে?
1: জানিও নজনা ভাও ধৰিলে ক'বলৈ একো নাই, জাগি শোৱাজনক জগাবলৈ আহুকাল।
0: পাগলি কৰবা। হেৰা, অফিচলৈ আহোঁতে যাওঁতে কলিগ এজনীক গাড়ীত তুলি ল'লোৱে যেনিবা, ৰেষ্টুৰেণ্টত বহি চাহ একাপকে খালোঁ যেনিবা, ইমান ডাঙৰ জগৰ লাগেনে?
1: ৰ'ব, মোক ক'বলৈ দিয়ক। এই গোটেই কথাখিনি ওলোটাকে ভাবকচোন। ৰাতি বাইক এখনত এজনৰ পিছফালে মই যদি উঠি গৈ থাকোঁ, কেতিয়াবা ক'ৰবাত বহি চাহ একাপ খাই থাকোঁ, কথাৰ মহলা মাৰোঁ, কেনে লাগিব আপোনাৰ ভাবকচোন? বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন নাহিবনে? চৰিত্ৰৰ স্খলনৰ প্ৰশ্নটো নাহিবনে? আনে বুবু বাবা কৰিলে সহি থাকিব পাৰিব আপুনি?
0: কি ক'লা? নাই নাই নাই নাই নাই নাই, মই ভাবিব নোৱাৰোঁ, সঁচাকৈ কৈছোঁ, ভাবিব নোৱাৰোঁ। হ'ব, এইয়া তোমাৰ মূৰত ধৰি শপত খাইছোঁ, তুমি বেয়া পোৱা কাম নকৰোঁ, নকৰোঁ বুলি কৈছোঁ, তুমি বেয়া পোৱা কাম সঁচাই কৈছোঁ।
1: ব'লক এতিয়া, মই যাওঁ চিনেমা চাবলৈ।
0: ব'লা।

কথাটো এইটোহে। ফুল বৰা ৰচিত নাটকখনি শুনিলে, ইয়াত অভিনয় কৰিলে উপকূল বৰদলৈ, মণি বৰদলৈ আৰু পদ্ম তালুকদাৰে।

আইদেউসকল, আমি মহিলাসকলে সুন্দৰকৈ সুস্বাদুকৈ ৰান্ধি বাঢ়ি খুৱাই খাই আনন্দ পাওঁ। গতিকে আহকচোন শিকি থওঁ দুবিধ ৰন্ধন প্ৰণালী। আগ্ৰহী শ্ৰোতা আইদেউসকলে কাগজ কলম গোটাই ল'লে নিশ্চয় সুবিধা হ'ব নহয় জানো? আৰু এই ৰন্ধন প্ৰণালী দুটি আমালৈ বুলি যুগুতাই পঠিয়াইছে চিত্ৰা হাজৰিকাই। প্ৰথমেই কলডিল আৰু পাঠা মাংসৰ এখন ব্যঞ্জনৰ ৰন্ধন প্ৰণালী। ইয়াত 4-5 জ্যেষ্ঠ ব্যক্তিৰ বাবে অটাকৈ খাদ্যদ্ৰব্যৰ পৰিমাণসমূহ দিয়া হৈছে। মানুহ বেছি হ'লে খাদ্যদ্ৰব্যৰ পৰিমাণো তেনেকৈ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰ বাবে প্ৰথমে আপোনাক লাগিব 1 মজলীয়া কলডিল, পাঠা মাংস 1/2 কেজি, 3 ডাঙৰ পিঁয়াজ ল'ব, তাৰে 2 বটি ল'ব আৰু 1 মিহিকৈ কুটি ল'ব, 1/2 নহৰু বটা, জিৰা ধনিয়া জালুক বটা, তেজপাত, গৰম মছলা, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু মিঠাতেল প্ৰয়োজন অনুসৰি। প্ৰথমে কলডিলটোৰ ভিতৰৰ অংশ উলিয়াই মিহিকৈ কুটি কেৰাহীত অলপ পানী দি ভপাই ল'ব। এতিয়া মাংসখিনি সৰু সৰুকৈ কাটি লৈ অলপ সিজাই ল'ব। সিজাওঁতে বটি থোৱা 1/2 নহৰু আৰু তেজপাত দিব।

0: তাৰপাছত কেৰাহীত তেল দি গৰম হ'লে তেজপাত শুকান জলকীয়া দি ৰঙা হ'লে তাতে কাটি থোৱা পিঁয়াজখিনি দি ভাজি থাকক। অলপ পিছত বটি থোৱা আটাইখিনি মছলা দি কিছু সময় ভাজি প্ৰথমে সিজাই থোৱা মাংসখিনি দি নিমখ আৰু হালধি জোখমতে দি কম জুইত কিছু সময় থওক। কিছু সময় ভজা হ'লে কলডিলখিনিও দি কম তাপতে ভাজি অলপ শুকানকৈ ভজা গুড়ি কৰা গৰম মছলা ছটিয়াই কেঁচা জলকীয়া সৰুকৈ কুটি দিয়ক। এনেদৰে কম জুইত কিন্তু ঘনাই লৰাই থাকিব লাগিব। ব্যঞ্জনখিনি যিহেতু আমি আগতেই অলপ সিজাই লৈছিলোঁ, গতিকে খুব সোনকালে ই সিজি যায় আৰু সিজি যোৱাৰ পিছতেই কেৰাহীৰ পৰা নমাই পচন্দমতে সুন্দৰ পাত্ৰত ওপৰত অলপ কেঁচা ধনিয়া ছটিয়াই বা আপোনাৰ ধৰণেৰে সুন্দৰকৈ সজাই পৰিৱেশন কৰক। আৰু আমাৰ খোৱাৰ শেষত যদি আমি মিঠা নাখাওঁ তেনেহ'লে অসম্পূৰ্ণ হৈ ৰয় বুলি কয় সেই খাদ্য। গতিকে এইবাৰ আগবঢ়াইছোঁ এটি কেঁচা অমিতা আৰু নাৰিকলৰ মিঠা ব্যঞ্জন। উপকৰণ কেঁচা অমিতা এটা লাগিব, চেনি এক কাপ, নাৰিকল ৰোকা সৰু কাপেৰে একাপ আৰু পাউডাৰ গাখীৰ সৰু কাপেৰে আধা কাপ, ইলাচি সৰু 5-6টামান আৰু গৰু ঘিউ ডাঙৰ চামুচেৰে 2 চামুচ আৰু ৰঙৰ বাবে সেউজীয়া ৰং আৰু লগতে কাজু আৰু কিচমিচ। প্ৰথমে অমিতাটো মিহিকৈ ৰুকি লওক। এতিয়া চচপেন এটাত অমিতা আৰু চেনিখিনি দি কিছু সময় লৰাই থাকক। এইদৰে লৰাই থাকোঁতে থাকোঁতে পানীখিনি শুকাই আহিব আৰু তাত ৰুকি থোৱা নাৰিকলখিনি দি কম জুইত ভাজি থাকক আৰু ঘনাই লৰাই থাকক যাতে তলত লাগি নধৰে। এতিয়া পাউডাৰ গাখীৰখিনিও শুকানে ছটিয়াই দি ভাজি থাকক আৰু অলপ ঘোট মাৰিলে নমাই থওক। এইবাৰ তাত সেউজীয়া ৰং কেইটুপালমান দি আকৌ এবাৰ লৰাই দিয়ক আৰু কাজু কিচমিচেৰে সজাই সুন্দৰকৈ পৰিৱেশন কৰক।
1: আজিলৈ আমাৰ সময়ো হৈ আহিল, আজিৰ বোলনি ইমানতে সামৰিছো। আপোনালোকক পুনৰ লগ পাম আমাৰ পৰৱৰ্তী বোলনিত। নমস্কাৰ।

0: से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: অগ্নি যুগৰ গান,
3: অগ্নি যুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান।

0: and capitalizing on their chances. And that is the end of this news bulletin.
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
2: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
1: তাৰ মানে
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: তাত কি হয়
2: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
4: আকাশবাণী গুৱাহাটী আজি দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন কামৰূপ কামাখ্যা
5: কামৰূপং মহাপীঠং সৰ্বকাম ফলপ্ৰদম কলৌ শীঘ্ৰ ফলং দেৱী কামৰূপে জপঃ স্মৃতঃ
4: মহাদেৱক নিমন্ত্ৰণ কৰা নাই সতীয়ে কল্পনাও কৰিব পৰা নাছিল যে তেওঁলোক পিতৃৰ দ্বাৰা অনিমন্ত্ৰিত হৈ ৰব হয়তো দক্ষ ৰাজৰ কিবা ভুল হৈ গল এইবুলি সতীয়ে মহাদেৱক পিতৃগৃহলৈ যাবৰ বাবে অনুমতি বিচাৰিলে কিন্তু মহাদেৱে সেই অনুমতি দিব নোখোজিলে সতীয়ে তেতিয়া দুৰ্গা কালী ভুৱনেশ্বৰী আদি বিভিন্ন ৰূপ প্ৰদৰ্শন কৰিলে মহাদেৱে বুজিলে সকলো শক্তিৰ আধাৰ সতীক বাধা দিয়া উচিত নহব যজ্ঞলৈ যাবলৈ অনুমতি দিলে পিতৃগৃহক সতী অপমানিত হল স্বয়ং পিতৃৰ দ্বাৰা যতাধাৰী মহাদেৱৰ প্ৰতি দক্ষৰাজে তুচ্ছ তাৎচল্য কৰিলে উগ্ৰ ৰূপ ধৰি সতীয়ে যজ্ঞস্থলীতেই দেহ ত্যাগ কৰিলে তাৰপিছত এয়া কামৰূপ কামাখ্যাৰ দ্বিতীয় খণ্ড ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ প্ৰযোজনা হেম ভট্টাচাৰ্য আৰম্ভ কৰা হৈছে কামৰূপ

0: মহেশ্বৰ, মাতৃসম যদিও বা মই, তথাপিতো কৰিছো প্ৰাৰ্থনা, পৰিছো দুটি চৰণত দিয়া দান স্বামীৰ জীৱন। মইতো দোষ কৰা নাই কোনো, কিয়নো ভুগিম মই বৈধব্য জীৱন। কি বাবে অকালতে কাঢ়ি নিবা শিৰৰ সেন্দুৰ মোৰ? সন্তান হাৰা মাতৃ মই, স্বামী হাৰা পত্নী কিয় কৰা? দিয়া দিয়া মোৰ স্বামীক ঘূৰাই।
1: হিমাত্ৰী, চকুলোৰে নকৰা বিব্ৰত দম্ভ অহংকাৰ শূন্য হল দক্ষৰাজৰ সিংহাসনেৰিহে ধূলি থয়ন।
0: বেচ তেনেহলে খোলা পানী, কৰিছো প্ৰাৰ্থনা, নিয়া মোৰ জীৱন স্পন্দন তোমাৰ ত্ৰিশূল হানি। টুকিলো চকুলো নকৰো ক্ৰন্দন, নিয়া নিয়া মাথোন মোৰ এই জীৱন।
1: মাতৃ শুনা তেনে, শুনা তেনে দিলো বৰ, দক্ষৰাজে লভিব জীৱন, কিন্তু স্বাগমুণ্ড কৰিব ধাৰণ।
0: কি স্বাগমুণ্ড?
1: এৰা স্বাগমুণ্ড, দেৱী হিতাহিত জ্ঞান শূন্য হৈ যিজনে কৰে আস্ফালন, প্ৰকাশে মাথো অহংকাৰ, জীয়াই থকাৰ বাবে সিজনৰ নাই অধিকাৰ। একান্ত ভক্তিৰ ভাৱ ৰাখিবি দূৰত, আপোন খ্যাতিৰ বাবে যিজনে কৰে মাথো পূজা যজ্ঞৰ মহায়জন, সেইজনৰ বাবে স্বাগমুণ্ড অতিকে শোভন।
0: সেই হব, সেই হব হে শূল পানী, বিচাৰো স্বামীক মই, স্বামীৰ জীৱন। ৰূপ যশ ক্ষমতাৰ নাই প্ৰয়োজন, জীৱন্ত স্বামীয়ে মোৰ শিৰৰ ভূষণ।

0: প্ৰভু, স্বৰ্গৰাজ্য এতিয়াও হোৱা নাই মুক্ত বিপদৰ।
1: আছে কিবা কাৰণ ভয়ৰ?
2: দেৱৰ্ষীয়ে নিশ্চয় আনিছে কিবা নতুন খবৰ।
0: যদিও বা অদ্যাপি পোৱা নাই বিপদ সংকেত, তথাপি
1: তথাপি
0: হে জগদীশ্বৰ, সতীবিহীন মহাদেৱ হ'ল যে বৈৰাগী। শংকা হয় কোনো হিম শিখৰত, কোনো এক নিৰ্জন স্থানত গভীৰ তপস্যাৰে যদি বহে মহেশ্বৰ, বিঘ্নিত হ'ব শান্তি, হ'ব সমগ্ৰ বিশ্বৰ।
2: সেয়ে যদি হয় ক্ষতি কি?
0: প্ৰভু, কওঁতেনে শুনক এবাৰ, মহাদেৱৰ তপস্যা কিয় নহে কামনা আমাৰ? তাৰক অসুৰ আছে বৰ ভয়ংকৰ, বিচাৰিছে কৰিবলৈ স্বৰ্গৰাজ্য নিজৰ কিংকৰ।

মহেন্দ্ৰ ঠাকুৰ ৰচিত ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ দ্বিতীয় খণ্ডটি শুনিলে। নাটকৰ বিভিন্ন চৰিত্ৰৰ অভিনয়ত আছিল মহাদেৱ দিলীপ শৰ্মা, দক্ষ নিপন গোস্বামী, নাৰদ বিষ্ণুপ্ৰসাদ বৰুৱা, দক্ষপত্নী বিৰিণী মীৰা দাস, বিষ্ণু বিভুৰঞ্জন চৌধুৰী আৰু ইন্দ্ৰ চৰিত্ৰত পংকজ নেওগ। স্তোত্ৰপাঠ বিভুৰঞ্জন চৌধুৰীৰ, গোসানী নাম

0: হিৰণময় গোস্বামী আৰু সংগীসকলৰ। নাটখনি প্ৰযোজনা কৰিলে হেমা ভট্টাচাৰ্যই, সহযোগ কৰিলে তৰণী বসুমতাৰীয়ে। এই নাটখনিৰ তৃতীয় খণ্ডটি শুনিবলৈ পাব অহা দেওবাৰে এই একে সময়তে।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময় পাছতে ফ্ৰান্সৰ নাইচত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰিব। দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত স্বাস্থ্যখণ্ডত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰা বুলি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু ছগৰাকী লোকৰ বিৰুদ্ধে ভাৰতত গোচৰ ৰুজু কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে বিশিষ্ট অৰ্থনীতিবিদ অধ্যাপক অলক এম শৰ্মাক শ্ৰম পৰিসংখ্যা বিষয়ক উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। আৰু মহিলাৰ বিশ্বকাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছদিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে ফ্ৰান্সত উপস্থিত হৈছে। তেওঁ কিছু সময়ৰ পাছতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে একেলগে নাইচত ভাৰত ইনোভেটছ উদ্বোধন কৰিব। এই অনুষ্ঠান ভাৰত ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ অধীনত আয়োজন কৰা হৈছে। এই অনুষ্ঠানত 120ৰো অধিক ভাৰতীয় ষ্টাৰ্ট আপ, গোলকীয় বিনিয়োগকাৰী, আগশাৰীৰ প্ৰযুক্তিবিদ, উদ্যমী আদিৰ সমাৱেশ হ'ব। আজি প্ৰধানমন্ত্ৰী মোদী ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব। এই আলোচনাত দুয়োগৰাকী নেতাই ভাৰত ফ্ৰান্স বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব আৰু বিভিন্ন আঞ্চলিক বৈশ্বিক বিষয়ত মত বিনিময় কৰিব। ইয়াৰ পাছতে শ্ৰীমোদী দুদিনীয়া সূচীলৈ শ্লোভাকিয়ালৈ ৰাওনা হ'ব। শ্লোভাকিয়াৰ পৰা তেওঁ পুনৰ ফ্ৰান্সলৈ আহিব আৰু এভিয়েনত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত স্বাস্থ্যখণ্ডত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰৰ পৰা বিভিন্ন ডিজিটেল স্বাস্থ্য পৰিচৰ্যা উদ্যমসমূহে জনসাধাৰণৰ বাবে গুণগত স্বাস্থ্যসেৱা সুলভ কৰি তুলিছে। তেওঁ কয় যে দেশত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সংখ্যা 23লৈ বৃদ্ধি হৈছে। ই সঞ্জীৱনী, কোৱিন আৰু ইউ উইনৰ দৰে মঞ্চৰ জৰিয়তে জনসাধাৰণে সহজে স্বাস্থ্যসেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত দশকত দেশৰ স্বাস্থ্যখণ্ডৰ ব্যাপক ৰূপান্তৰ হোৱা বুলি মন্তব্য কৰিছে। শ্ৰীগাডকাৰীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত লাখ লাখ লোকে নগদ ধনৰহিত স্বাস্থ্যসেৱা লাভ কৰিছে আৰু এই সেৱাৰ পৰিসৰ জ্যেষ্ঠ নাগৰিকলৈও সম্প্ৰসাৰিত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে জন ঔষধি কেন্দ্ৰৰ মাধ্যমেৰে কম মূল্যত গুণগত ঔষধ যোগান ধৰা হৈছে। ই সঞ্জীৱনীৰ দৰে ডিজিটেল মঞ্চ আৰু স্বচ্ছ ভাৰত অভিযানৰ দৰে উদ্যমসমূহে দেশত সৰ্বাত্মক আৰু শক্তিশালী স্বাস্থ্য প্ৰণালী নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি শ্ৰীগাডকাৰীয়ে মন্তব্য কৰে। একেদৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰতে সম্প্ৰতি বিশ্বৰ কেইবাখনো বৃহৎ স্বাস্থ্য আঁচনি সফলতাৰে ৰূপায়ণ কৰা বুলি দাবী কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে চৰকাৰে বেমাৰৰ ফলত কোনো পৰিয়ালে যাতে অৰ্থনৈতিক বোজা বহন কৰিবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ বাবে কাম কৰি আহিছে। ভাৰতে যোৱা 12 বছৰত গুণগত স্বাস্থ্যসেৱা অধিক বহনক্ষম আৰু সুলভ কৰি তোলাৰ বাবে কাম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দুখীয়া আৰু অভাৱী লোকসকলে গুণগত স্বাস্থ্যসেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু জনঔষধি কেন্দ্ৰৰ মাধ্যমেৰে বহনক্ষম ঔষধ উপলব্ধ কৰোৱা হৈছে। তেওঁ কয় যে ষ্টেণ্ট আৰু আঁঠু সংৰোপণৰ ব্যয় হ্ৰাস পোৱাৰ ফলত ৰোগীসকল উপকৃত হৈছে। চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ আসন বৃদ্ধি পোৱাৰ ফলত চিকিৎসক হোৱাৰ সপোন পূৰণৰ সুযোগো বাঢ়িছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে এখন সুস্থ সবল দেশ গঢ়ি তোলাৰ বাবে কাম কৰি যাব। বিধি বলবৎকাৰী সঞ্চালকালয় ইডিৰ এটা অভিযোগৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু আন ছগৰাকী লোকৰ বিৰুদ্ধে ভাৰতত গোচৰ ৰুজু কৰা হৈছে। ইডিয়ে তেওঁলোকৰ বিৰুদ্ধে বিদেশী ডেবিট কাৰ্ডৰ জৰিয়তে বিদেশী পুঁজিৰ অবৈধ ব্যৱহাৰৰ অভিযোগ দাখিল কৰিছিল। এই পুঁজি দেশৰ বাওঁপন্থী সন্ত্ৰাসবাদী প্ৰভাৱিত অঞ্চলসমূহতো ব্যৱহাৰ হোৱাৰ অভিযোগ উঠিছিল। ইডিৰ এই অভিযোগক ভিত্তি কৰি বেংগালুৰুৰ কোঠানুৰ আৰক্ষীয়ে 11 জুনত ভাৰতীয় ন্যায় সংহিতা আৰু অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰে। ইডিৰ মতে আয়কৰ আইন আৰু বিদেশী বিনিময় ব্যৱস্থাপনা আইনৰ অধীনত 18-19 এপ্ৰিলত তালাচী চলোৱা হৈছিল। এই তালাচীত পোহৰলৈ অহা তথ্য অনুসৰি আমেৰিকাৰ এটা সংস্থাৰ সৈতে সম্পৰ্ক থকা অভিযুক্তকেইজনে আমেৰিকাৰ এটা বেংকৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰি ভাৰতত পুঁজিৰ ব্যৱহাৰ কৰিছিল। ইডিৰ দাবী অনুসৰি যোৱা বছৰৰ নৱেম্বৰৰ পৰা চলিত বছৰৰ এপ্ৰিল পৰ্যন্ত বিদেশী বিনিময় ব্যৱস্থাপনা আইন আৰু বিদেশী অনুদান নিয়ন্ত্ৰণ আইনৰ ধাৰা উলংঘা কৰি প্ৰায় 92,55,00,000 টকা অবৈধভাৱে ব্যৱহাৰ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে বিশিষ্ট অৰ্থনীতিবিদ অধ্যাপক অলক এম শৰ্মাক শ্ৰম পৰিসংখ্যা বিষয়ক উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। সমিতিখনে দেশত কৰ্মসংস্থাপন আৰু শ্ৰম বজাৰৰ সৈতে জড়িত পৰিসংখ্যা

শিক্ষাৰ মূল্যায়ন কৰিব আৰু সেইসমূহ নিখুঁত, ব্যাপক আৰু সময়মতে উপলব্ধ কৰোৱাৰ উপায় সম্পৰ্কে পৰামৰ্শ আগবঢ়াব। সমিতিখনে দেশৰ পৰিৱৰ্তিত শ্ৰম বজাৰৰো অধ্যয়ন কৰিব। অধ্যাপক শৰ্মা বৰ্তমান মানৱ বিকাশ প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে কৰ্মৰত। কৰ্মসংস্থাপন, শ্ৰম আৰু দৰিদ্ৰতা, জীৱিকা আৰু উন্নয়নৰ সৈতে জড়িত বিষয়ৰ গৱেষণা আৰু নীতি প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ 4 দশকৰো অধিক অভিজ্ঞতা আছে। দেশৰ পাহাৰীয়া আৰু দুৰ্গম অঞ্চলত ডাকযোগে সামগ্ৰী সৰবৰাহত সুবিধা হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ সেৱাৰ শুভাৰম্ভ কৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই হিমাচল প্ৰদেশত এই সেৱাৰ শুভাৰম্ভ কৰে। এই অনুসৰি এতিয়াৰে পৰা ড্ৰোনৰ সহায়ত পাহাৰীয়া আৰু দুৰ্গম অঞ্চললৈ ডাক সামগ্ৰী সৰবৰাহ কৰা হ'ব। এই সেৱা প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মান্দিৰ মুখ্য ডাকঘৰ আৰু ৰেহৰধৰ শাখা ডাকঘৰৰ মাজত আৰম্ভ কৰা হৈছে। যোগাযোগ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা 2-3 মাহৰ ভিতৰতে অসমৰ প্ৰায় 150টা নিৰ্বাচিত পথতো এই অত্যাধুনিক সেৱা সম্প্ৰসাৰণ কৰা হ'ব। অসমৰ দৰে নদীমাতৃক আৰু চৰ চাপৰি থকা অঞ্চলৰ বাবে এই প্ৰযুক্তি মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। পৰম্পৰাগত পথত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায় 2 ঘণ্টাৰ অধিক সময়ৰ পৰিৱৰ্তে ড্ৰোনৰ ব্যৱহাৰৰ ফলত এতিয়া মাত্ৰ 7 মিনিটতে অতিক্ৰম কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰামীণ ডাক সেৱাসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত এই সেৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত হৈছিল। শ্ৰীলংকাৰ ৰাজধানী কলম্বোত আজি 5000ৰো অধিক শিল্পীয়ে একেলগে ভাৰত নাট্যম প্ৰদৰ্শন কৰি গিনিজ বিশ্ব অভিলেখ স্থাপন কৰে। এয়া হৈছে আজি পৰ্যন্ত আটাইতকৈ বেছি সংখ্যক শিল্পীয়ে ভাৰত নাট্যম প্ৰদৰ্শন কৰাৰ অনুষ্ঠান। ভাৰতৰ সংগমম গ্লোবেল একাডেমী আৰু শ্ৰীলংকাৰ সংগমী ঝিল্লিয়াৰ যৌথ উদ্যোগত কলম্বোৰ গালেফেছত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ভাৰত শ্ৰীলংকাৰ লগতে আন কেইবাখনো দেশৰ নৃত্যশিল্পীয়ে ভাৰতীয় ধ্ৰুপদী নৃত্য আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰে। অংশগ্ৰহণকাৰীসকলে আকৰ্ষণীয় পৰম্পৰাগত সাজসজ্জাৰে গুৰুৰ নিৰ্দেশনাত নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানৰ পাছতে গিনিজ বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। শ্ৰীলংকাত থকা ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই নৃত্য প্ৰদৰ্শনকাৰী আৰু উদ্যোক্তাৰ হৈ বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰে। উচ্চায়ুক্ত ঝাই নৃত্যশিল্পী আৰু উদ্যোক্তাসকলক এই বিশ্ব স্বীকৃতি লাভ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে কয় যে ভাৰত শ্ৰীলংকাৰ বাসিন্দাসকলৰ মাজত পাৰস্পৰিক যোগাযোগ শক্তিশালী কৰাত সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰস্কক 2-0 গ'লত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ হৈ নেষ্টৰী ইৰণ কুণ্ডা আৰু কনৰ মেটকাফে 1টাকৈ গ'ল দিয়ে। ইয়াৰ পূৰ্বে স্কটলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজাৰ্চিত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ চিৰ এখন খেলত হাইটিক 1-0 গ'লত পৰাস্ত কৰে। ইয়াৰ লগে লগে স্কটলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ 28 বছৰীয়া অপেক্ষাৰ অন্ত পৰে। ইপিনে কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত হোৱা গ্ৰুপ বিৰ খেলখন 1-1 গ'লত ড্ৰ হয়। খেলখনত বি এম লৈ দিয়া গলেৰে ছুইজাৰলেণ্ডে অগ্ৰগতি লাভ কৰে যদিও খেলৰ অতিৰিক্ত সময়ত কাটাৰে এম মহিমৰ গলেৰে সমতা স্থাপন কৰে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এজবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। ইপিনে বিশ্বকাপৰ গ্ৰুপ বি এখন খেলত কালি স্কটলেণ্ডে আয়াৰলেণ্ডক 40 ৰাণত পৰাস্ত কৰে। স্কটলেণ্ডে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 161 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে 19 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই 121 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময় পাছতে ফ্ৰান্সৰ নাইচত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰিব। দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত স্বাস্থ্যকেন্দ্ৰত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰা বুলি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু 6গৰাকী লোকৰ বিৰুদ্ধে ভাৰতত গোচৰ ৰুজু কৰা হৈছে। আৰু মহিলা বিশ্বকাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো বৃন্দগান।

0: লক্ষ্যহীৰা দাস আৰু আশীষ দত্ত ৰচনাৰ বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপেহেৰ সামাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: গুড আফটাৰনুন, দিছ ইজ আকাশবাণী এণ্ড আই এম নৰেশ মাগো উইথ দ্য মিড ডে নিউজ। The headlines. Prime Minister Narendra Modi begins his two-nation Europe visit with engagements in Nice, France, to inaugurate Bharat Innovates 2026 jointly with French President Emmanuel Macron in a short while. Bilateral talks with President Macron to review progress in India-France special global strategic partnership.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। আজি বিশ্ব ৰক্তদাতা দিৱস। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত এই দিৱস পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামূহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। অনুজ্ঞাপত্ৰ থকা ৰক্তকেন্দ্ৰ আৰু চৰকাৰী ৰক্তকেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে সহযোগ কৰে। দৰঙতো আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্ৰা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী

0: বাহালি কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। আনাৰস খেতিয়কসকলৰ বাবে বজাৰৰ উন্নত সুবিধা নিশ্চিত কৰাৰ লগতে খেতি চপোৱাৰ পিছৰ লোকচান হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰশাসনে আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি আৰু শীতলীকৰণৰ সুবিধা সুলভ কৰি তোলাৰ ব্যৱস্থা লৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত হোৱা এই সম্বন্ধীয় বৈঠকত জিলা আয়ুক্ত আয়ুষ গাৰ্গ, জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায় আৰু অতিৰিক্ত জিলা আয়ুক্ত তথা লক্ষ্মীপুৰৰ সহ জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি পাঠকৰ লগতে মাৰ সম্প্ৰদায়ৰ আনাৰস খেতিয়কসকল উপস্থিত থাকে। সভাত প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ আৰু যন্ত্ৰপাতি ক্ৰয়ৰ উদ্দেশ্যে নীতি আয়োগৰ পুঁজিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। সতেজ আনাৰস দূৰৰ বজাৰলৈ লৈ যোৱাৰ বাবে এখন শীততাপ নিয়ন্ত্ৰিত গাড়ী কিনাৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহাপাৰা আৰু ঝালৰাছৰ জিৰলেণ্ডত পুৱা 5 বজাৰ পৰা 9 গৰাকী বাংলাদেশী আবদ্ধ হৈ আছে। তেওঁলোকৰ মাজত 2 গৰাকী মহিলা আৰু 2টা শিশু আছে। অবৈধ অনুপ্ৰৱেশকাৰী কেইগৰাকী দেখাৰ পাছতে BSFয়ে বাংলাদেশ গাৰ্ড বৰ্ডাৰৰ সৈতে যোগাযোগ কৰে। এই ঘটনাক লৈ দিনৰ 11 বজাত দুয়োপক্ষৰ মাজত ফ্লেগ বৈঠক হয় যদিও ইয়াত কোনো সিদ্ধান্ত নোহোৱাত লোককেইজন সীমান্ততে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। BSFৰ সূত্ৰই জনোৱা অনুসৰি কাঁইটীয়া তাঁৰৰ বেৰাৰ সিপাৰে থকা বাংলাদেশী কেইগৰাকীক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছত আজি পুৱা ঘূৰাই পঠিওৱা হৈছিল। ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত 3 নং ভুটিয়াচাং ছাগলীঝাৰত আজি 2খন ই ৰিক্সাৰ মাজত খুন্দা লগাৰ ফলত এখন ৰিক্সা নিয়ন্ত্ৰণ হেৰুৱাই এটা খালত পৰি যায়। এই দুৰ্ঘটনাত খাচীয়া বড়ো নামৰ 64 বছৰীয়া এজন লোকৰ মৃত্যু হয়। দৰং জিলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলগাঁৱত আজি হোৱা এটা পথ দুৰ্ঘটনাত 2জন লোক আহত হয়। এখন বলেৰ' পিকআপ ভান আৰু এখন স্কুটিৰ মাজত হোৱা মুখামুখি খুন্দাত স্কুটি আৰোহী 2জন আহত হয়। তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইপিনে যোৱা নিশা ৰাষ্ট্ৰীয় ঘাইপথটোৰ মঙলদৈৰ বঙলাগড়ত এখন অচিনাক্ত গাড়ীৰ খুন্দাত মঙলদৈৰ মোৱামাৰীৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যু হয়। গোলাঘাট জিলাৰ ঘিলাধাৰী থানাৰ অন্তৰ্গত মকৰং চাহ বাগিচাত আজি পুৱা এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়। ছাত্ৰজনক ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়নৰত অচিন্ত ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা অনুসৰি 3 দিন পূৰ্বে হোষ্টেলৰ পৰা ঘৰলৈ অহা ছাত্ৰজন কালিৰে পৰা নিৰুদ্দেশ হৈ আছিল। আজি পুৱা স্থানীয় লোকে মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰ্কীক 2-0 গ'লত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ হৈ নেষ্টৰী ইৰণ কুণ্ডা আৰু কনৰ মেটকাফে একোটাকৈ গ'ল দিয়ে। ইয়াৰ পূৰ্বে স্কটলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজাৰ্চিত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ চিৰ এখন খেলত হাইটিক 1-0 গ'লত পৰাস্ত কৰে। ইয়াৰ লগে লগে স্কটলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ 28 বছৰীয়া অপেক্ষাৰ অন্ত পৰে। ইপিনে কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত হোৱা গ্ৰুপ বিৰ খেলখন 1-1 গ'লত ড্ৰ হয়। ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এলবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক খগেন মহন্তৰ কণ্ঠৰ আধুনিক গীতৰ অনুষ্ঠান।

খগেন মহন্তৰ কণ্ঠত আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ নাইচত দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে একেলগে ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰে। আজি সন্ধিয়া শ্ৰীমোদী শ্লোভাকিয়ালৈ ৰাওনা হ'ব। আজি বিশ্ব ৰক্তদাতা দিৱস। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহাপাৰা আৰু ঝালৰছৰ জিৰলেণ্ডত পুৱা 5 বজাৰ পৰা 9 গৰাকী বাংলাদেশী আবদ্ধ হৈ আছে। গোৱালপাৰা জিলা প্ৰশাসনে কালি প্ৰধানমন্ত্ৰী পথ দুৰ্ঘটনাৰ ভুক্তভোগীক চিকিৎসালয়ত ভৰ্তি আৰু নিশ্চিত চিকিৎসা আঁচনি চমুকৈ PM ৰাহাত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। কাছাৰ জিলা প্ৰশাসনে আজি জিৰিঘাটত উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে পদপথত অবৈধভাৱে স্থাপন কৰা দোকান পোহাৰ উচ্ছেদ কৰা হৈছে। দেশ 2047 চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হোৱা বুলি ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰে। আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত। নমস্কাৰ।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ, ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক, বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন, আৰু উৎকোচ লোৱাৰ গোচৰত চি বি আইৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ এজন জ্যেষ্ঠ ছেকচন অভিযন্তাক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালগৰাকীক সকলো ক্ষেত্ৰতে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই শ্ৰী আচাৰ্যৰ সৈতে ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে লোকভৱনত ৰাজ্যপালৰ সৈতে সমন্বয় বৰ্তাই ৰাখি আগবাঢ়ি চোৱাৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি কৰ্ম আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি খণ্ডৰ সৈতে জড়িত প্ৰতিখন জনকল্যাণমূলক আঁচনি সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ফল মূলৰ খেতি আৰু ৰবি শস্যৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব লাগিব। এমাহৰ ভিতৰত ৰাজ্যৰ লাখ লাখ খেতিয়কক আনাৰস, বগৰী আৰু কঁঠালৰ পুলি দিয়া হ'ব বুলিও তেওঁ কয়। অনাগত সময়ত কৃষকৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ লগতে কৃষক উৎপাদক সংস্থাৰ সংখ্যাও বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকক সহায় কৰিব লাগিব বুলিও শ্ৰীহাজৰিকাই উল্লেখ কৰে। অসমৰ কমেও 50% খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
2: খেতিয়কক যদি আমি সহায় কৰিব নোৱাৰোঁ, খেতিয়কৰ যদি আমি উৎকৰ্ষ সাধন কৰিব নোৱাৰোঁ, খেতিয়কৰ ইনকাম যদি আমি ডাবল বা ট্ৰিপল কৰিব নোৱাৰোঁ, অসম আগুৱাই যাব নোৱাৰে। যোৱা 10 বছৰত কৃষি বিভাগে যথেষ্ট কাম কৰিছে, সেইটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আৰু কাম কৰিবলৈকে নিশ্চয়কৈ যত্ন কৰিব লাগিব, নতুন টেকন'লজি আনিবলৈ চেষ্টা কৰিব লাগিব।

0: বীজ সময়মতে যোগান ধৰিবলৈকে চেষ্টা কৰিব লাগিব, জলসিঞ্চনৰ সুবিধা কৰি দিবলৈকে চেষ্টা কৰিব লাগিব, আৰু হৰ্টিকালচাৰ আৰু ৰবি শস্যক আমি সকলোতকৈ প্ৰায়োৰিটি দিব লাগিব। মানে ধানৰ ক্ষেত্ৰত যদি আমি কওঁ, যিটো খাৰিফ বুলি কয়, আমাৰ সাধাৰণতে খাৰিফত ধান খেতিয়ে কৰে, ধান খেতিত বহুত প্ৰফিট নহয়, কিন্তু যদি আমি ৰবি খেতি কৰোঁ, মানে যদি চব্জিৰ খেতি কৰোঁ, তেতিয়া যথেষ্ট লাভান্বিত হয় কৃষক। যদি আমি অলপ ডিটেইলছত যাওঁ, ধান খেতি কৰিলে এবিঘা মাটিত এগৰাকী কৃষকে 15,000 টকা লাভ পাব পাৰে খুব ভাল ধান হলে। কিন্তু যদি আমি যদি ৰবি খেতি কৰোঁ, শাক পাচলিৰ খেতি কৰোঁ, সেই একেজন কৃষকে এবিঘা মাটিত 70-80 হাজাৰৰ পৰা 1,00,000 টকা পৰ্যন্ত লাভ কৰিব পাৰে।
1: বিশ্বৰ ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে সহযোগ কৰে। দৰঙতো আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্ৰা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিয়াল আৰু ৰুদ্ৰাক্ষী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে 56 বাৰকৈ ৰক্তদান কৰা জিলাখনৰ বসন্ত দত্ত নামৰ লোকজনক বিশেষভাৱে সন্মানিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI-এ আজি উৎকোচ লোৱাৰ গোচৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ শিলচৰ সংমণ্ডলৰ এজন জ্যেষ্ঠ ছেকচন অভিযন্তাক গ্ৰেপ্তাৰ কৰে। বিষয়াজনৰ বিৰুদ্ধে কালি গোচৰ ৰুজু হৈছিল। গোচৰ অনুসৰি বিষয়াগৰাকীয়ে দীৰ্ঘদিন ধৰি অনুমোদনৰ অপেক্ষাত থকা ঠিকাদাৰ এজনৰ এখন বিল নিষ্পত্তি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল। এই অভিযোগৰ ভিত্তিত তদন্তকাৰী সংস্থাই পৰিকল্পনা কৰি বিষয়াজনক হাতেলোতে ধৰা পেলায়। অভিযুক্ত বিষয়াজনক আজি গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱাৰ কথা। ইয়াৰ লগতে লোকজনৰ বাসগৃহতো তালাচী অভিযান চলোৱা হয়। ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্ৰম 4 বছৰীয়া হোৱাৰ পাছত শিক্ষাৰ্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 4 বছৰীয়া পাঠ্যক্ৰমক লৈ অহেতুক চিন্তাৰ প্ৰয়োজন নাই আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সুস্থ পৰিকল্পনা মতে আৰু শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰম ৰূপায়ণ কৰা হ'ব। এই অনুসৰি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম কৰাসকলে পোনপটীয়াকৈ গৱেষণাত জড়িত হ'ব পাৰিব, নাইবা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। কোনো শিক্ষাৰ্থী ইচ্ছুক নহলে চতুৰ্থ বৰ্ষ সম্পূৰ্ণ নকৰাকৈও ডিগ্ৰী লাভ কৰিব পাৰিব বুলি তেওঁ কয়।
2: আমি NEP-ৰ অধীনত যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ, সি এতিয়া চতুৰ্থ বৰ্ষত ভৰি দিছে। আৰু ইয়াক লৈ থকা কিছু কনফিউজনৰ বিষয়ে আমি যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই টীম আৰু অসম মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদ তেওঁলোকৰ লগত আমি যৌথভাৱে বিষয়টো আলোচনা কৰোঁ। অতি সাধাৰণ কথা যে যিটো 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, ইয়াত NEP-এ সুন্দৰভাৱে ব্যাখ্যা কৰিছে, যিসকলে 3 বছৰত 6টা ছেমিষ্টাৰ সম্পূৰ্ণ কৰিব, যাক কেৱল ডিগ্ৰীটো লাগে, গ্ৰেজুৱেশ্যন লাগে, তেওঁলোকৰ গ্ৰেজুৱেশ্যন 3rd year-ত কমপ্লিট হৈ যায়। আৰু 3rd year-ত তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হলে বিশ্ববিদ্যালয়েও তেওঁলোকক গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট দিব। চতুৰ্থ বছৰটো হ'ল ডিগ্ৰী উইথ অনাৰ্চ বা ডিগ্ৰী উইথ ৰিচাৰ্চৰ কাৰণে। এতিয়া অনাৰ্চ ৰিচাৰ্চৰ কাৰণে কেনেকুৱা ফেকাল্টিৰ অৰ্হতা থাকিব লাগিব, এইটোক লৈ কনফিউজন হৈছিলে। ইয়াত যিটো আণ্ডাৰ গ্ৰেজুৱেট পৰ্যায়ৰ গৱেষণা, সেই গৱেষণা PhD পৰ্যায়ৰ গৱেষণা নহয়। গতিকে UGC-য়ে যিটো PhD পৰ্যায়ৰ গৱেষণাত যেনেকুৱা ফেকাল্টিৰ অৰ্হতাৰ কথা কৈছে বা গাইডৰ অৰ্হতাৰ কথা কৈছে, সেই অৰ্হতা ইয়াত প্ৰযোজ্য নহয়। কিন্তু এইটো ইয়াত 4 বছৰীয়া যিটো অনাৰ্চ বা ৰিচাৰ্চ, এইটো কৰাৰ পাছত যিসকলে মাষ্টাৰ্চ বিচাৰে তেওঁলোকে আকৌ এবছৰ মাষ্টাৰ্চ কৰিব পাৰিব।
1: সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ উদ্যোগত আৰু ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ সাহায্যত গোৱালপাৰা জিলাৰ কুৰুৱা ভাষা ৰাজহুৱা ভৱনত আয়োজিত ফাৰকান্তি আৰু হামজাৰ নৃত্যৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভা মুখ্য অতিথি হিচাপে

0: উপস্থিত থাকে। বিধায়কগৰাকীয়ে নিজৰ ভাগনত সংস্কৃতি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে বুলি উল্লেখ কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি সংৰক্ষণৰ লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। এনে প্ৰশিক্ষণৰ জৰিয়তে লোক কৃষ্টিসমূহ জীয়াই ৰাখিব পাৰি আৰু নৱপ্ৰজন্মই বিশ্ব দৰবাৰত নিজৰ সংস্কৃতিক পৰিচয় কৰাই দিবলৈ সুযোগ লাভ কৰিব পাৰিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। আনাৰস কৃষকসকলৰ বাবে বজাৰৰ উন্নত সুবিধা নিশ্চিত কৰাৰ লগতে খেতি চপোৱাৰ পিছৰ লোকচান হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰশাসনে আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি আৰু শীতলীকৰণৰ সুবিধা সুলভ কৰি তোলাৰ ব্যৱস্থা লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু উৎকোচ লোৱাৰ গোচৰত চি বি আইৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ এজন জ্যেষ্ঠ ছেকচন অভিযন্তাক গ্ৰেপ্তাৰ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মেডিয়মিভোৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বিন্দুৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আমাৰ এতিয়াৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মধু কৃষ্ণ বৰঠাকুৰ, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পপি চান্দ, শেখ আব্দুল্লা আহমেদ, অমলেশ কলিতা, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত কৌস্তুভ দাস আৰু ষ্টুডিঅত মই জলি ভট্টাচাৰ্য। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহ গছৰ মাজে মাজে।

0: সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। শ্ৰোতাসকল, ৰক্তদান, জীৱনদান বা মহান দান বুলি আমি সকলোৱে জানো। বিশ্ব ৰক্তদান দিৱস প্ৰতি বছৰে 14 জুন তাৰিখে পালন কৰি অহা হৈছে। এই দিনটো স্বেচ্ছাসেৱী ৰক্তদাতাসকলক সন্মান জনোৱা আৰু নিৰাপদ ৰক্তদানৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাই এই দিৱসৰ মূল উদ্দেশ্য। বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি আজি অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছো ৰক্তদান জীৱনদান, এই সম্পৰ্কে ডাক্তৰ চৰ্দাৰ হিৰণজ্যোতি বেচেৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিছে নিপা গোৱালাই। ডাক্তৰ বেচেৰা, আপোনাক আমাৰ স্বাগতৰ মাজে মাজে অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: নমস্কাৰ, মোৰ নাম ডক্টৰ চৰ্দাৰ হিৰণজ্যোতি বেচেৰা। মই লংকা ব্লক PHCত কৰ্মৰত অৱস্থাত আছো আৰু মোক আজি এই সুবিধা আৰু সুযোগ দিয়াৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।
0: ধন্যবাদ ডাক্তৰ বেচেৰা। আজি বিশ্ব ৰক্তদান দিৱস, এই সম্পৰ্কে পোন প্ৰথমে আপুনি কি ক'ব বিচাৰিব?
1: প্ৰতি বছৰে 14 জুনত ৱৰ্ল্ড ব্লাড ডোনাৰ ডে পালন কৰাৰ উদ্দেশ্য হ'ল এইদিনা কাৰ্ল লেনষ্টেইনাৰ নামৰ বৈজ্ঞানিকজনৰ জন্মদিন। তেওঁ ABO ৰক্ত গোট ব্লাড গ্ৰুপিং চিষ্টেম আৱিষ্কাৰ কৰিছিল।
0: হয়, ৰক্তদান কৰোঁতে বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, সেই দিশসমূহৰ বিষয়ে আপুনি কিছু কথা কওকচোন।
1: ৰক্তদানৰ ক্ৰাইটেৰিয়া বা নিয়ম কেইটামান আছে। বয়স 18 বছৰৰ পৰা 65 বছৰলৈকে দিব পাৰে।
0: 18 বছৰৰ পৰা 65 বছৰলৈকে দিব পাৰে নহয় জানো?
1: আৰু মানুহজনে যদি প্ৰথমবাৰৰ বাবে ৰক্তদান দি আছে তেনেহলে তেওঁ 60 ইয়াৰ্ছলৈকে দিব পাৰে।

0: পাৰি, তাৰ কাৰণসমূহৰ বিষয়ে কওকচোন।
1: জ্বৰ চৰ্দি কাহ থাকিলে ব্লাড ডনেশ্যন বা ৰক্তদান কৰিব নোৱাৰি, কিবা ঔষধ বা এণ্টিবায়'টিক খাই থাকিলে দিব নোৱাৰি, বা খাই থাকিলে 7 দিনৰ পিছতহে দিব পাৰি।
0: হয়,
1: টেটু বা কাণ ফুটা কৰা হোৱা পিছত 6 মাহ ধৰি ব্লাড দিব নোৱাৰি।
0: হয়,
1: বেমাৰ যেনে মেলেৰিয়া, জণ্ডিচ, HIV, হেপাটাইটিছ ৰোগ থাকিলে ব্লাড দিব নোৱাৰি, ৰক্তদান কৰা নিষেধ। গৰ্ভাৱস্থা বা সন্তান জন্মৰ 1 বছৰলৈ ব্লাড ডনেশ্যন ৰক্তদান কৰিব নোৱাৰি।
0: হয়, বিশেষভাৱে মহিলাসকলে ৰক্তদান কৰোঁতে কোনবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগে?
1: মহিলাসকলে ৰক্তদান কৰিলে কিছুমান লক্ষ্য ৰাখিবলগীয়া দিশ। হিমগ্ল'বিন, মাহেকীয়াৰ বাবে মহিলাৰ হিমগ্ল'বিনত আইৰণ কম হয়, 12.5 গ্ৰাম/dL থকাই কম হ'লে দিব নালাগে। মাহেকীয়া চলি থাকিলে ৰক্তদান ব্লাড ডনেশ্যন কৰিব নোৱাৰি, মাহেকীয়া শেষ হোৱাৰ কমেও 5 দিনলৈ দিব নালাগে। গৰ্ভাৱস্থা আৰু সন্তান জন্মৰ 1 বছৰলৈ দিব নোৱাৰে, কেঁচুৱাই গাখীৰ খুৱাই থাকিলে দিব নালাগে।
0: হয়,
1: সময়ৰ ব্যৱধান পুৰুষতকৈ বেছি কমেও 4 মাহৰ মূৰে মূৰে দিব লাগে।
0: হয়,
1: মহিলাৰ কমেও ওজন 39 কেজি হ'ব লাগে।
0: হয়, আমাৰ বহুতে হয়তো ৰক্তদান কৰিবলৈ ভয় কৰে, কিন্তু ৰক্তদানৰ বিভিন্ন উপকাৰিতাও আছে, এই বিষয়ে কিছু কথা কওকচোন।
1: ৰক্তদানৰ কেইটামান উপকাৰিতা আছে। দাতাৰ বাবে ফ্ৰী হেল্থ চেকআপ, প্ৰতিবাৰে BP, হিমগ্ল'বিন, ওজন ইত্যাদি চেকআপ হয়।
0: হয়,
1: আৰু কেইটামান বেমাৰ যেনে HIV, হেপাটাইটিছ, মেলেৰিয়া, চিফিলিছ আদিৰ স্ক্ৰিনিং টেষ্ট হয়।
0: হয়,
1: নিয়মীয়া দানে তেজত আইৰণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে আৰু হাৰ্ট এটেক যেনে ৰোগৰ সম্ভাৱনা কমেও 44% কমায়।
0: হয়,
1: দানৰ পিছত বোন মেৰোত যি নতুন ৰক্তকোষ তৈয়াৰ কৰে শৰীৰ সতেজ হৈ যায়। এবাৰ ৰক্তদান কৰিলে পাৰ ইউনিট ব্লাডত কমেও 650 কেলৰি খৰচ হয়।
0: হয়, আমাৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত ৰক্তদানৰ বিষয়ে সজাগ সচেতন কৰাৰ বাবে কেনেধৰণৰ প্ৰচেষ্টা হাতত ল'লে ভাল হয় বুলি ভাবে আপুনি?
1: ৰক্তদান বা ব্লাড ডনেশ্যন কৰিব কাৰণে ৰাইজক সজাগ কৰাৰ উপায় যেনে স্কুল কলেজত কেম্প পাতি পোষ্টাৰ কম্পিটিশ্যন কৰিব পাৰি, ছ'চিয়েল মিডিয়াত ৰিলচ বা পোষ্ট দি ৰক্তদানৰ ইম্পৰ্টেঞ্চ আৰু নেচেচিটি কথা আমি ব্যাখ্যা কৰিব পাৰি।
0: হয়,
1: ধৰ্মীয় স্থান যেনে নামঘৰ, মছজিদ, গীৰ্জাঘৰত আমি ঘোষণা কৰিব পাৰি। চেলিব্ৰিটি ৰোল মডেল হিচাপে ডনৰজনক আমি এটা ছ'চাইটি বা আমাৰ স্থানীয় জেগাত উত্থাপন কৰিব পাৰি। ব্লাড ডনেশ্যন কেম্প পাতি আমি মানুহৰ মাজত সজাগতাও আনিব পাৰি।
0: হয়,
1: শেষত এটাই কথা ক'ব বিচাৰোঁ, তেজৰ কোনো কাৰখানা নাই, কেৱল মানুহে মানুহক দিব পাৰে। আৰু চব বছৰে ৱৰ্ল্ড ব্লাড ডনাৰ ডে'ৰ একোটা থিম থাকে। এইবাৰৰ থিম হ'ল ওৱান ড্ৰপ অফ হিউমেনিটি, গিভ ব্লাড, ছেভ লাইভছ।
0: হয়, আপুনি ঠিকেই কৈছে, এই বছৰৰ মূল মন্ত্ৰই হৈছে ৰক্তদান মহান দান, আপোনাৰ অলপ সহায়ে আনৰ জীৱন বচাব পাৰে। ধন্যবাদ ডাক্টৰ বেচৰা, ৰক্তদান সম্পৰ্কে আপুনি বহু মূল্যৱান কথা ক'লে, ইয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আজি আপোনাৰ পৰা বিদায় লৈছো, নমস্কাৰ,
1: ধন্যবাদ।
0: শ্ৰোতাসকলে, ইমান পৰে ৰক্তদান জীৱন দান, এই সম্পৰ্কে ডাক্তৰ চৰ্দাৰ হিৰণজ্যোতি বেচৰাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে নিপা গোৱালাই। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনোৱা হওক শংকৰ কিষাণ আৰু সংগীসকলে পৰিৱেশন কৰা এটি ঝুমইৰ।

0: শ্ৰোতাসকলে ইমান পৰে শংকৰ কিষাণ আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে। শ্ৰোতাসকল, বাগিচা অঞ্চলত যোগ সাধনাৰ সচেতনতা সম্পৰ্কে আলোচনা কৰ্মীয়ে কি কয় শুনোৱাহকচোন।
1: অসমৰ চাহ জনগোষ্ঠীৰ লোকসকল শাৰীৰিক বল শক্তি সামৰ্থ্যৰে ভৰপূৰ। সংখ্যাগত হিচাপত 1,28,00,000, যিখন ৰাজ্যৰ কাঁচা চোনা উৎপাদন কৰা বাসিন্দা হিচাপে দেশখনৰ আৰ্থসামাজিক দিশত বিশেষভাৱে অৰিহণা যোগাই আহিছে। সেইখন দেশৰ চাহ জনগোষ্ঠীৰ স্বাস্থ্যগত অৱস্থা হতাশজনক আৰু চিন্তনীয়। ইয়াৰ মূলতে হ'ল জনগোষ্ঠীটোৰ স্বাস্থ্যৰ প্ৰতি আওকাণ। স্বাস্থ্যৰ প্ৰতি একো চিন্তা ভাৱনা নকৰা চাহ জনগোষ্ঠীটোৰ কৰ্মঠ দেহৰ ৰোগ লাবণ্য আৰু সুশ্ৰী ম্লান পৰি ৰক্ষতা দেখা যায়। স্বাস্থ্য সম্পৰ্কে জ্ঞানৰ অভাৱ আৰু ইচ্ছাৰ অভাৱ, এই দুয়োটা কাৰক চাহ জনগোষ্ঠীত দেখা যায়। বিজ্ঞ লোকে কয়, ভোক চৰি যোৱাৰ পাছত মাছে মঙহে এগাল খালেও তাৰ গুণ নধৰে। সেই আহাৰ আভোক হৈ অজীৰ্ণ হয়, তাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। খালী পেটত থকা আৰু উপবাসে থকা একেবাৰেই নিষেধ। খালী পেট বেমাৰৰ বাহ বুলি কোৱা হয়। কিছুমান ক্ষেত্ৰ বিশেষে দেখা যায়, হাতত দুটা পইচা পৰিলে কু অভ্যাস গঢ়ি তোলে। তেতিয়া মানুহে সুষম আহাৰৰ পৰিৱৰ্তে বিষম আহাৰ খাবলৈ ধৰে। আহাৰ গ্ৰহণৰ উদ্দেশ্য হ'ল ভোক নিবাৰণৰ জৰিয়তে শৰীৰৰ পুষ্টি সাধন কৰা। সেইবাবে আহাৰ গ্ৰহণত সাৱধানতা অৱলম্বন কৰিব লাগে। প্ৰয়োজনত আহাৰ গ্ৰহণ আদৰণীয়, অতিৰিক্ত আহাৰ গ্ৰহণ বৰ্জনীয়, লোভত আহাৰ গ্ৰহণ বৰ্জনীয়, অহংকাৰত আহাৰ গ্ৰহণ বৰ্জনীয়, নভবা নিচিন্তাকৈ আহাৰ গ্ৰহণ বিষতুল্য। সেইবাবে কনিষ্ঠই হওক বা জ্যেষ্ঠই হওক, কোনেও বেমাৰৰ পৰা হাত সাৰি যাব নোৱাৰে। মানৱ শৰীৰটো যিহেতুকে এবাৰেই পোৱা যায়, সেইবাবে শৰীৰটোক নিৰোগীকৈ ৰখাত মানুহে গুৰুত্ব দিব লাগে। উল্লেখনীয়, ধন টকা পইচা সা সম্পত্তি হেৰালে পুনৰ গোটাই ল'ব পাৰি, কিন্তু স্বাস্থ্য হেৰুৱালে পুনৰাই গঢ়ি তুলিব নোৱাৰিবও পাৰে। এটা নিশকতীয়া শৰীৰ বৰ বেদনাদায়ক। জীৱনৰ মধ্যাহ্ন বেলাত স্বাস্থ্যক লৈ মানুহে বৰ বেছি চিন্তা ভাৱনা নকৰে, যাৰ ফলত স্বাস্থ্য হানিকৰ দ্ৰব্য সেৱন কৰা দেখা যায়। অজ্ঞানবশত আমাৰ অৰ্ধেক যুৱশক্তি কু অভ্যাস গঢ়ি ভাবিব নোৱাৰাকৈ স্বাস্থ্যৰ অৱনতি ঘটায়। সেই কু অভ্যাসৰ পাতনি মেলে ক'ব নোৱাৰাকৈ, উদাহৰণস্বৰূপে ক'ব পাৰি, স্মকিং বা হুপি খোৱা দ্ৰব্য, বিড়ি চিগাৰেট, হোকা, চিলিম, গুড়গুড়ি আদি, স্মকলেছ বা নুসুপাকৈ খোৱা তামোল পাণ, জৰ্দা পাণ, মিঠাপতি, গোটখা, ত্ৰিফুল আদি, ড্ৰিংকছ বা হুপি খোৱা দ্ৰব্য, লাও পানী, সাজ পানী, ভটকা, ব্ৰাণ্ডি, হুইস্কি, বিয়েৰ, ৰম আদি, এই নিচাজাতীয় দ্ৰব্যৰ বাদেও ইনজেক্টেবল বা বেজীৰে সেৱন কৰা আৰু কিছুমান ইনহেল শুঙি লোৱা নিচাজাতীয় দ্ৰব্যও আছে। অসৎ লোকৰ প্ৰলোভনত অকালতে অকামিলা কৰি মৃত্যুৰ দুৱাৰ দলি পৰ্যন্ত লৈ যায়। চকুৰ আগত এনেবোৰ ঘটনা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত সমাজখনে আৰু পিতৃ মাতৃয়ে বিশেষভাৱে সচেতন হোৱা প্ৰয়োজন। সমাজৰ প্ৰতিজনেই সতৰ্ক হৈ উঠি অহা নৱপ্ৰজন্মক সঠিক পথৰ সন্ধান দি তেওঁলোকৰ গাত থকা অসীম শক্তি আৰু সম্ভাৱনাপূৰ্ণ প্ৰতিভাক জাগৰণত গুৰুত্ব দিব লাগে। সচেতন মহলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান শিবিৰ পাতি যোগবিদ্যা অনুশীলনৰ জৰিয়তে বিপথগামী লোকক আৰু উঠি অহা নৱপ্ৰজন্মক কল্যাণ সাধন কৰিব ধৰিছে। যোগবিদ্যা হি পৰম বিদ্যা, চা বিদ্যা বিমোক্ষয়েত, এই আত্মবাক্যই শাৰীৰিক, মানসিক, নৈতিক, শৈক্ষিক, আধ্যাত্মিক, ৰাজনৈতিক

0: ইজিপ্তি নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই মহে জমা হৈ থকা পৰিষ্কাৰ পানীত কণী পাৰে। সাধাৰণতে ইহঁতে পানীৰ ড্ৰাম, ৰেফ্ৰিজাৰেটৰৰ তলৰ পানী, কুলাৰৰ পানী, ফুলদানি, ফুলৰ টাব, লেট্ৰিনৰ চিষ্টাৰ্ণ, পুৰণা টায়াৰ আদিৰ ভিতৰত পানী জমা হৈ থাকিলে কণী পাৰে। ডেংগু ৰোগক চিনাক্ত কৰিব পৰা লক্ষণসমূহ হ'ল অতিপাত জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, চকুৰ পিছফালৰ বিষ, শৰীৰত ঘামচিৰ দৰে দেখা দিয়া ইত্যাদি। সন্ধিয়া সময়ত নিতৌ ঘৰৰ ভিতৰত ধোঁৱা দিব লাগে, তেতিয়াহে মহৰ পৰা আঁতৰি থাকিব পাৰি।
1: শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হ'লহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহ গছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

শুনোতে শুনক মহাবাহুযোগে আজি প্ৰচাৰ হ'বলগীয়া পৰৱৰ্তী অনুষ্ঠান সম্পৰ্কে। নিশা 9:30 বজাত আছে ফোন ইন সমিধান। ইয়াত উপস্থিত থাকিব প্ৰবাল কুমাৰ শৰ্মা আৰু সীমান্ত বৰ্মা। 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি সম্পৰ্কে হোৱা এটি আলোচনাত ভাগ ল'ব ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাই, আগ ধৰিব মানুহজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত ফুলবায়ন শিলৰ কণ্ঠত বৰগীত। 7:20 বজাত শৰৎ দাস আৰু লগৰীয়াসকলৰ কণ্ঠত নাম। 7:30 বজাৰ পৰা ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:32 বজাত সংবাদ চলন্তিকা। 8:02 বজাত এই মাহৰ গীত অনুষ্ঠানৰ শিল্পী ৰাণু বৈশ্য। 8:10 বজাত গজালৰ অনুষ্ঠান। 8:30 বজাত আধুনিক গীত। 9:00 বজাত চিত্ৰগীত। 10:00 বজাত ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈ নিশা 9:30 বজাৰ নাট্যানুষ্ঠানৰ নিবেদন চিলনী চোৰ। ইন্নি ফাউণ্ডেশ্যনৰ সদস্যসকলৰ দ্বাৰা পৰিৱেশিত নাটখনিৰ ৰচনা শুভেশ্বৰ দাসৰ, পৰিচালনা মঞ্জিত ৰাজখোৱাৰ, নাটখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত আধুনিক গীতৰ অনুষ্ঠান। কাইলৈ অনুষ্ঠানৰ শিল্পী অংকিতা দাস, পুৱা 8:30 বজাত গীতিমালিকা। কাইলৈ অনুষ্ঠানৰ শিল্পী কুইন দাস, অনিমা ভট্টাচাৰ্য, বিজয় মহন্ত, শিখা বৰা। ফিফা বিশ্বকাপ 2026ৰ বতৰা সন্ধিয়া 7:30 বজাত। অনুষ্ঠানটি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:55 বজাত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শুনিবলৈ পাব গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ তৃতীয় খণ্ড। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 বজাত জিলা ৰেহৰূপ। 9:20 বজাত চিত্ৰগীত। 10:00 বজাত শুনিবলৈ পাব হাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 বজাত পৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা। কাইলৈৰ অনুষ্ঠানত দিগন্ত মাধৱ গোস্বামীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত গীত আৰু গজালৰ অনুষ্ঠান। 12:30 বজাত শুনিবলৈ পাব সুৰৰ কৰণী। 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অলক চেটাৰ্জীৰ কণ্ঠত খয়াল। 1:50 বজাত মেনেজা বেগমৰ কণ্ঠত লোকগীত শুনিবলৈ পাব। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত অসুখ

ডেকাৰ কণ্ঠত আধুনিক গীত, 3:15 নেপালী, 3:45 কাৰ্বি আৰু 4:30 বড়ো অনুষ্ঠান, 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত বিজুলীঘাটত থিতাতে বাণীবদ্ধ হোৱা অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত ইংৰাজী বিষয়ৰ পাঠ আগবঢ়াব অৰুণিমা দেৱীয়ে, 6:10 কৃষি জগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহৱস্থালয় বিষয়ত এটি আলোচনাত অংশগ্ৰহণ কৰিব প্ৰিয়ংকা হাতীমতা আৰু সুশ্ৰী পাটোৱাৰীয়ে, আগ ধৰিছে মানসজ্যোতি বৰাই প্ৰযোজনা উৎপল বৰাৰ। সন্ধ্যা 7:00 নিয়োগ বাতৰি, 7:05 বৃন্দগান, ৰচনা নিৰ্মল প্ৰভা বৰদলৈ, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত মিত্ৰদেৱ তেৰণ আৰু লগৰীয়াসকলৰ কণ্ঠত কাৰ্বি গীত, নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগ আৰু সজাগতা সম্পৰ্কত ডক্টৰ হেমেন দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনাবলৈ লৈছো এটি বৃন্দগান, গীতৰ কথা নবীন চন্দ্ৰ বৰদলৈৰ।

0: টি শুনিলে।
1: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খণ্ডে পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক আৰু বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। অহা আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তদুপৰি সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰা জনসাধাৰণে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
4: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনী বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম, সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱিচ্ছিন্নভাৱে পাই থাকিব।
3: গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজত 18,000 কোটি টকা ব্যয় সাপেক্ষ সুৰংগ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া অহা মাহৰ ভিতৰত আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে পথছোৱা 4টা লেনযুক্ত কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনা কৰিছে বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালগৰাকীক সকলো ক্ষেত্ৰতে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই শ্ৰী আচাৰ্যৰ সৈতে ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে লোকভৱনৰ সৈতে সমন্বয় বৰ্তাই ৰাখি আগবাঢ়ি যোৱাৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি কৰ্ম আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্রধানমন্ত্রী কৃষক সন্মান নিধিকে ধরে কেন্দ্রীয় আর রাজ্য সরকারও কৃষিখণ্ডর সহ জড়িত প্রতিখন জনকল্যাণমূলক আসনি সফল রূপায়।

0: উন্নয়নৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষি মন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ফল মূলৰ খেতি আৰু ৰবি শস্যৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব লাগিব। এমাহৰ ভিতৰত ৰাজ্যৰ লাখ লাখ খেতিয়কক আনাৰস, বগৰী আৰু কঁঠালৰ পুলি দিয়া হ'ব বুলিও তেওঁ কয়। অনাগত সময়ত কৃষকৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ লগতে কৃষক উৎপাদক সংস্থাৰ সংখ্যাও বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকক সহায় কৰিব লাগিব বুলিও শ্ৰীহাজৰিকাই উল্লেখ কৰে। অসমৰ কমেও 50% খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰী সকলে সহযোগ কৰে। দৰঙতো আজি মংগলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্ৰা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত ৰক্তদান শিবিৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে। শ্ৰীমাৰ্ঘেৰিটাই ৰক্তদান কৰা স্বেচ্ছাসেৱকসকলক নিস্বাৰ্থ সেৱাৰ প্ৰশংসা কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিয়াল আৰু ৰুদ্ৰাক্ষী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে 56 বাৰকৈ ৰক্তদান কৰা জিলাখনৰ বসন্ত দত্ত নামৰ লোকজনক বিশেষভাৱে সন্মানিত কৰে। নগাঁও জিলাৰ শ্বহীদ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ তথা মাৰোৱাৰী সন্মিলনৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে ৰক্তদান সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে চিকিৎসালয়খনৰ সভাগৃহত এখন সভাৰো আয়োজন কৰা হয়। এই শিবিৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে ৰক্তদান কৰে। অনুষ্ঠানত অংশ লৈ নগাঁও বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই ৰক্তদান জীৱনদান আৰু মানৱতাৰ সেৱা বুলি উল্লেখ কৰে। ৰক্তদান সন্দৰ্ভত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্ৰম 4 বছৰীয়া হোৱাৰ পাছত শিক্ষাৰ্থীসকল কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 4 বছৰীয়া পাঠ্যক্ৰমক লৈ অহেতুক চিন্তাৰ প্ৰয়োজন নাই আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সুস্থ পৰিকল্পনামতে আৰু শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰম ৰূপায়ণ কৰা হ'ব। এই অনুসৰি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম কৰাসকলে পোনপটীয়াকৈ গৱেষণাত জড়িত হ'ব পাৰিব নাইবা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। কোনো শিক্ষাৰ্থী ইচ্ছুক নহলে চতুৰ্থ বৰ্ষ সম্পূৰণ নকৰাকৈও ডিগ্ৰী লাভ কৰিব পাৰিব বুলি তেওঁ কয়।
1: আমি এনইপিৰ অধীনত যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ, সি এতিয়া চতুৰ্থ বৰ্ষত ভৰি দিছে। আৰু ইয়াক লৈ থকা কিছু কনফিউজনৰ বিষয়ে আমি যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই টীম আৰু অসম মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদ তেওঁলোকৰ লগত আমি যৌথভাৱে বিষয়টো আলোচনা কৰোঁ। অতি সাধাৰণ কথা যে যিটো 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, ইয়াত এনইপিয়ে সুন্দৰভাৱে ব্যাখ্যা কৰিছে, যিসকলে 3 বছৰত 6টা ছেমিষ্টাৰ সম্পূৰ্ণ কৰিব, যাক কেৱল ডিগ্ৰীটো লাগে, গ্ৰেজুৱেশ্যন লাগে, তেওঁলোকৰ গ্ৰেজুৱেশ্যন 3rd year কমপ্লিট হৈ যায়। আৰু 3rd year তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হলে বিশ্ববিদ্যালয়েও তেওঁলোকক গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট দিব। চতুৰ্থ বছৰটো হ'ল ডিগ্ৰী উইথ অনাৰ্ছ বা ডিগ্ৰী উইথ ৰিচাৰ্ছৰ কাৰণে। এতিয়া অনাৰ্ছ ৰিচাৰ্ছৰ কাৰণে কেনেকুৱা ফেকাল্টিৰ অৰ্হতা থাকিব লাগিব, এইটোক লৈ কনফিউজন হৈছিলে। ইয়াত যিটো আণ্ডাৰ গ্ৰেজুৱেট পৰ্যায়ৰ গৱেষণা, সেই গৱেষণা PhD পৰ্যায়ৰ গৱেষণা নহয়। গতিকে UGCয়ে যিটো PhD পৰ্যায়ৰ গৱেষণাত যেনেকুৱা ফেকাল্টিৰ অৰ্হতাৰ কথা কৈছে বা গাইডৰ অৰ্হতাৰ কথা কৈছে, সেই অৰ্হতা ইয়াত প্ৰযোজ্য নহয়। কিন্তু এইটো ইয়াত 4 বছৰীয়া যিটো অনাৰ্ছ বা ৰিচাৰ্ছ, এইটো কৰাৰ পাছত যিসকলে মাষ্টাৰ্ছ বিচাৰে তেওঁলোকে আকৌ 1 বছৰ মাষ্টাৰ্ছ কৰিব পাৰিব।
0: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী ক্ৰোৱেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আমেৰিকাৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। ডালাছত হ'বলগীয়া আন এখন খেলত

আজি নিশা ডেৰ বজাত নেডাৰলেণ্ড জাপানৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক আৰু বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ কৃষি জগত অনুষ্ঠানটি মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি, এই বিষয়ে এটি আলোচনা।
1: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুষ্ঠানটি। শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছো। বিষয়টি হৈছে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে ডক্টৰ পত্ৰিকা শৰ্মা বাইদেউ। বাইদেউ CSS আত্মাৰ উপ প্ৰকল্প সঞ্চালক। বাইদেউ, আপোনাক স্বাগতম জনাইছো।
2: নমস্কাৰ।
1: আমাৰ মাজত উপস্থিত আছে বিশ্বপ্ৰতিম হাজৰিকা, তেখেত এজন গৱেষক ছাত্ৰ, উদ্যান শস্য বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়। আপোনাক স্বাগতম জনাইছো।
3: নমস্কাৰ।
1: আমি যিহেতু অসমৰ জলবায়ুৰ বিষয়ে আলোচনা কৰিম, গতিকে পোনপ্ৰথমে আমি জানিব বিচাৰিছো যে অসমৰ জলবায়ুৰ আচলতে এটা সাম্যক অৱধাৰণানো কি হয়। আমি পত্ৰিকা বাইদেউৰ ওচৰলৈ প্ৰথমতে আহিব বিচাৰিছো। বাইদেউ, আপুনি জনাওকচোন।
2: হয়, ধন্যবাদ। প্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰক ধন্যবাদ জনাব বিচাৰিছোঁ যে আজি মোক এই অনুষ্ঠানটিলৈ আমন্ত্ৰিত কৰি আনিলে। অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি এটা খুবেই স্পৰ্শকাতৰ বিষয়। অসমৰ জলবায়ু মূলতঃ উপ উষ্ণমণ্ডলীয় আৰু আৰ্দ্ৰতা বহুত বেছি আছে। আমাৰ অসমত আচলতে গোটেই বছৰজুৰি তাপমাত্ৰা 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী চেণ্টিগ্ৰেডৰ মাজত থাকে আৰু বিভিন্ন সময়ত আমি বৰষুণো ইয়াত দেখা পাওঁ। বছৰজুৰি আপোনাৰ বৰষুণ হয় 2000-3000 মিলিমিটাৰ। গতিকে এটা খুব সুন্দৰ পৰিৱেশ হয় ফুল খেতিৰ বাবে। যদি বাণিজ্যিকভাৱে ফুল খেতি কৰে, তাৰ কাৰণে আপোনাৰ উচ্চ তাপমাত্ৰাৰ লগতে বৰষুণৰ পৰিমাণ আৰু আৰ্দ্ৰতা ভৰা পৰিৱেশে এক নতুন মাত্ৰা প্ৰদান কৰে। আৰু অসমৰ জলবায়ু আচলতে আমাৰ মাটি অনুযায়ী 6 ভাগত আচলতে ভাগ কৰা যায়। 6টা আমাৰ ভাগ আছে। প্ৰথমটো হ'ল উত্তৰ পাৰৰ সমভূমি অঞ্চল, আৰু দ্বিতীয়তে আছে আপোনাৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, তৃতীয়তে আছে আপোনাৰ মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, চতুৰ্থতে আপোনাৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, পঞ্চমতে বৰাক উপত্যকা অঞ্চল আৰু আমাৰ পাহাৰীয়া অঞ্চল। গতিকে এই অঞ্চলসমূহত বিভিন্ন সময়ত ফুল খেতি কৰিব পৰা যায়।
1: হয়, খুব সুন্দৰকৈ আপুনি আচলতে অসমৰ জলবায়ুৰ বিষয়ে অৱতাৰণা কৰিলে। এতিয়া মই বিশ্বপ্ৰতিম হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ দৃষ্টিত অসমৰ জলবায়ু ফুল খেতিৰ বাবে উপযোগী হয়, কিন্তু অসমৰ কৃষকসকল কেনেধৰণে আগবাঢ়িব, আপুনি তাৰ বিষয়ে অলপমান কওকচোন।
3: হয়, পোনপ্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাব বিচাৰিছোঁ। মই আজি খুবেই সুখী যে মোৰ বিষয়টোক লৈ মই আজি আমি এটি গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ একগোট হৈছোঁ। আশা কৰিছোঁ এই আলোচনাৰ জৰিয়তে আমাৰ কৃষক বন্ধুসকলে লাভান্বিত হ'ব। ফুলৰ খেতি কৰাটো বৰ্তমান সময়ত বহুত লাভদায়ক, বিশেষকৈ যিও অলপ পৰিশ্ৰমী আৰু খেতি বাতিত ৰুচি ৰখা তেওঁলোকৰ কাৰণে এয়া এটি সোণৰূপৰ খোজ। আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি আমি চাবলৈ যাওঁ, প্ৰতিদিনে ফুল খেতিৰ আপোনাৰ চাহিদাটো বাঢ়ি গৈ আছে। আজিৰ দিনত যদি আমি চাওঁ, আন্তঃৰাষ্ট্ৰীয় বজাৰখন প্ৰায় 50-60 বিলিয়ন ডলাৰৰ ফুলৰ খেতি হয়। বিশেষকৈ ভেলেণ্টাইনছ ডে, খ্ৰীষ্টমাছ ডে বা অন্য উৎসৱবিলাকত বিদেশত ফুল খুব ভাল দামত পোৱা যায়। ভাৰতেও আজিকালি আমি UAE, জাপান বা ইউৰোপলৈ কৃষি সামগ্ৰী এক্সপৰ্ট কৰিব ধৰিছোঁ। যেনেকৈ আমি কাজি নেমু এক্সপৰ্ট কৰোঁ, সেই হিচাপে আমি আমাৰ খেতিয়কে যদি অৰ্কিডসমূহ এক্সপৰ্ট কৰিব বিচাৰোঁ, সেইটো কৰিলে আমাৰ খেতিয়কসকল খুবেই লাভান্বিত।

0: হ'ব। অসমৰ কথা যদি মই ক'বলৈ যাওঁ, আমি দেখোঁ যে বিয়া বাৰু, পূজা পাঠ বা সামাজিক অনুষ্ঠানবোৰত আমাৰ নানান ধৰণৰ ফুল বহুত প্ৰয়োজন হয়। ফুলৰ খেতিত কম মাটিতে বেছি উৎপাদন কৰি বেছি লাভ পোৱা যাব পাৰে। সেই আমি যদি পৰম্পৰাগত খেতিৰ লগতে ফুলৰ খেতিও কৰোঁ, তেনেকৈ আমাৰ খেতিয়কসকলৰ অৰ্থনৈতিকভাৱে আৰু উন্নত হ'ব।
1: হয়, খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি দাঙি ধৰিছে। এতিয়া আমি জানিব বিচাৰিছোঁ যে অসমত আপুনি বিভিন্ন ধৰণৰ ফুলৰ খেতিৰ বাবে অসমৰ মাটিসমূহ সুচল বা অসমৰ জলবায়ু সুচল বুলি ক'লে, এতিয়া অসমত কেনেকুৱা ধৰণৰ ফুলৰ খেতিনো আচলতে কৰিব পৰা যায়, কোন কেইবিধ ফুল আমাৰ ইয়াত বেছি ভালকৈ ইয়াত উৎপাদন হ'ব পাৰে, তাৰ বিষয়ে জনাওকচোন।
0: হয়, এই প্ৰশ্নটো মোক বাৰু আগতেও বহুসকলে কৰিছে। আমাৰ অসমৰ জলবায়ু আৰু মাটি খুবেই উপযুক্ত ফুল খেতিৰ বাবে, যিহেতু আমাৰ অসমখন খুবেই জৈৱ বৈচিত্ৰ্যপূৰ্ণ।
1: হয়,
0: ইয়াত নানান ধৰণৰ গছ গছনি, ফুল আদি সহজতে ডাঙৰ হয়। আমি অসমখন জলবায়ু আৰু মাটিৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, নাৰ্জী ফুল, তাৰপিছত ৰজনীগন্ধা, জাৰবেৰা, ইন্দ্ৰমালতী, বগেনবেলিয়া, অৰ্কিড আদি বহু ফুল বাণিজ্যিকভাৱে বা ব্যক্তিগতভাৱে ৰুব পাৰোঁ। আৰু অতি গুৰুত্বপূৰ্ণ কথা যে আমাৰ শীতকালখিনি যেতিয়া নিয়ৰ আৰু ঠাণ্ডা খুব ভাল পৰিমাণত পৰে, ৰ'দটো কম হয় আৰু দিনবোৰ ছুটি হয়, সেই সময়খিনি ফুলপুলিবোৰৰ বাবে খুবেই লাভদায়ক। সেই সময়খিনিত ফুলপুলিবোৰে বাঢ়িবলৈ বহু সুবিধা পায়, যিহেতু সেই সময়খিনিত হিউমিডিটি অথবা আৰ্দ্ৰতাটো কম হয়, বেমাৰ আদিও কমকৈ লাগে।
1: হয়,
0: অসমত বৰ্তমান প্ৰায় 5000 হেক্টেৰত ফুলৰ খেতি কৰা হয়। আমি বছৰি প্ৰায় 8-10 কোটি টকাৰ ফুল বাহিৰৰ পৰা, বিশেষকৈ কলিকতাৰ পৰা আনিবলগীয়া হয়। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচন ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বজাৰতসমূহ ফুল পঠিয়াব পাৰোঁ। চমুকে ক'বলৈ গ'লে, হয়, আমাৰ অসমখনৰ জলবায়ু, মাটি আৰু পৰিবহণ খুবেই উপযোগী ফুল খেতি কৰাৰ বাবে।
1: হয়, খুব সুন্দৰকৈ কথাখিনি কৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসমত অৰ্কিড খেতি কৰিবৰ কাৰণে, অৰ্কিড যিখিনি ফুল আছে সেইখিনি কৰিবৰ কাৰণে যথেষ্ট সুচল। তাতে আমাৰ ৰাজ্যিক ফুলো, আমি কপৌফুল যাক আমি ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কওঁ, সেয়াও এক প্ৰকাৰৰ অৰ্কিড। গতিকে অৰ্কিডৰ ক্ষেত্ৰখনত অসমৰ কৃষকসকলে আগবাঢ়ি যাবৰ কাৰণে আচলতে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে বা কেনেকুৱা ধৰণৰ অৰ্কিডসমূহ আমাৰ ইয়াত হয়, তাৰ বিষয়ে জনাওকচোন।
0: হয়, নিশ্চয়। অসমখনৰ জৈৱ বৈচিত্ৰ্য অৰ্কিডৰ বাণিজ্যিক খেতিৰ বাবে খুবেই উপযোগী। প্ৰাকৃতিকভাৱে অসম হ'ল অৰ্কিডৰ এখন পাবলগীয়া জেগা। ভাৰতবৰ্ষত পোৱা 1300 ধৰণৰ অৰ্কিডৰ ভিতৰত কেৱল অসমতে প্ৰায় 190ৰো অধিক ধৰণৰ অৰ্কিড পোৱা যায়।
1: হয়,
0: ইয়াৰ অৰ্থ হ'ল ইয়াৰ জলবায়ুত অৰ্কিড নিজস্বভাৱে প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হ'ব পাৰে। অৰ্কিডক যিহেতু হিউমিডিটি অথবা আৰ্দ্ৰতা আৰু তাপমানটো বেছিকৈ লাগে, সেইটো আমাৰ অসম আৰু উত্তৰ পূৰ্ব বাকী কেইখন ৰাজ্যতো ভালকেই আছে। বিশেষকৈ আমি আপুনি যেনেকৈ ক'লে কপৌ ফুল অথবা ৰিংকো ষ্টাইলিছ ৰেটিউচা, সেই অৰ্কিডপাহ আমি ইয়াত কৰিব পাৰোঁ। লগতে আমি ডেণ্ড্ৰোবিয়াম আৰু ভেণ্ডাৰ দৰে অৰ্কিডবিলাক ইয়াত বহুত সোনকালে ডাঙৰ কৰিব পাৰোঁ। বিদেশৰ দৰে ইয়াত বহুত দামী ষ্ট্ৰাকচাৰ নালাগে আমাক, যিহেতু আমাৰ ইয়াত গোটেই পৰিৱেশখিনি প্ৰাকৃতিকভাৱে উপলব্ধ হয়। সেই অসমৰ এই প্ৰাকৃতিক সম্পদক আমি যদি বাণিজ্যিক ৰূপ এটা দিওঁ, তেতিয়াহ'লে খেতিয়কে বহুত লাভ পাব। এতিয়া যিহেতু আমি গম পাইছোঁ কি আমি অসমত অৰ্কিড কৰিব পাৰোঁ, এতিয়া কৰিব পৰাৰ পিছত আমি কোনটো অৰ্কিড কৰিব লাগে সেইটোলৈ আমি আগবাঢ়িব লাগিব। আমি অসমত যদি প্ৰথমে চাবলৈ যাওঁ বাণিজ্যিকভাৱে কৰিবলৈ, ডেণ্ড্ৰোবিয়ামটো কৰিবলৈ ভাল, যিহেতু তাৰ চাহিদাটো বেছি অথবা ডিমাণ্ডটো বেছি আৰু সহজতেও কৰিব পাৰি। কিন্তু যদি ঠাণ্ডা অঞ্চল হয়, তাত আমি চিম্বিডিয়াম বুলি এটা অৰ্কিড আছে, সেইটো আমি কৰিব পাৰোঁ। যিহেতু এতিয়া আমি গম পালোঁ কোনটো অৰ্কিড আমি কৰিব পাৰোঁ, আমি সেইটো ক'ত কৰিম আৰু কি হিচাপে কৰিম, ক'ত কৰিম মানে আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিডজাতীয় ফুলটোক বেছি ৰ'দ নালাগে। তো সেইকাৰণে আমি শ্বেড নেট বা এটা ঠাই য'ত ছাঁ পৰি থাকে, 50-75% আমি ছাঁ পোৱা জেগাত অৰ্কিড পাত হ'ব লাগিব। এতিয়া আমি অৰ্কিডটো ৰুম কিহত, আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিড মাটিত আমি কৰিব দৰকাৰ নাই। সেই ৰোপণ প্ৰণালীটো কৰিবলৈ আমি চাৰকোল অথবা কয়লা, তাৰপিছত ইটাৰ টুকুৰা অথবা ভঙা ইটা আৰু কোকোনাট হাস্ক বা নাৰিকলৰ বাকলি দি আমি এটা পটিং মিডিয়া বনাম, তাত আমি অৰ্কিডসমূহ ৰুম। আৰু অৰ্কিডত আমি পানীটো খুব মিহিকৈ দিব লাগিব। পানীটো দিওঁতে আমি স্প্ৰেয়াৰ যোনবিলাক থাকে সেই হেণ্ড স্প্ৰেয়াৰেদি আমি স্প্ৰে' কৰিব লাগিব। আৰু সেই পানীটোতে আমি সাৰ যদি দিব বিচাৰোঁ, আৰু 19K নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, আমি NPK বুলি কওঁ, সেইটো থাকে, সেইটো আমি সপ্তাহটোত এবাৰ স্প্ৰে কৰিলে যথেষ্ট।
1: কৃষকে ইউৰিয়া, SSP, MOP হিচাপে
0: তেওঁলোকে মিক্স কৰি ল'ব পাৰিব।
1: ঠিক আছে, আপুনি খুব সুন্দৰকৈ আচলতে অৰ্কিডৰ বিষয়ে কেনেধৰণে আমি কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে আমাৰ কৃষকসকলৰ উদ্দেশ্যে গোটেই কথাখিনি আগবঢ়ালে। এতিয়া মই পত্ৰিকা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। অসমত বাণিজ্যিক

0: শিল্পত ফুল খেতি কৰিবৰ বাবে অসমৰ এজন কৃষকে কেনেধৰণে আগবাঢ়িব? আমি ইতিমধ্যে সম্ভাৱনীয়তাৰখিনি কথা গম পালোঁ, আমি ইতিমধ্যে অসমত হ'ব পৰা বিভিন্ন ধৰণৰ ফুলৰ খেতিসমূহৰ বিষয়ে গম পালোঁ, এতিয়া বাণিজ্যিক দিশত আগবাঢ়িবৰ কাৰণে কৃষকজনে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব?
1: হয়, বাণিজ্যিক দিশত আচলতে যদি কৰে, বাণিজ্যিকভাৱে যদি কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমতেই তেওঁৰ এটা সুন্দৰ পৰিকল্পনা কৰি ল'ব লাগিব, কিয়নো এক সুন্দৰ পৰিকল্পনাই আপোনাক সুন্দৰ ফলাফল দিব। গতিকে আমাৰ কৃষক বন্ধুসকলে যদি প্ৰণালীবদ্ধভাৱে ফুল খেতি কৰে, তেতিয়াহ'লে তেওঁলোক নিশ্চয় লাভান্বিত হ'ব। আৰু প্ৰথমতে মই কওঁ যে ফুল বাছনিৰ কথা, সুন্দৰ ফুলৰ কৰিবলৈ গ'লে আপুনি বজাৰৰ চাহিদা অনুসৰি আচলতে ফুলৰ বাছনি কৰা প্ৰয়োজন। যিহেতু আমাৰ বজাৰখন এনেকুৱা হয় যে কেতিয়াবা আপোনাৰ উৎসৱ পাৰ্বণ বা বিভিন্ন অনুষ্ঠান, এই অনুযায়ী আমাৰ বজাৰত চাহিদাবিলাক বেলেগ বেলেগ। গতিকে আমাৰ কৃষক বন্ধুসকলে এই কথা লক্ষ্য ৰখা উচিত যে বজাৰত কোনবিধ ফুলৰ এতিয়া চাহিদাটো বেছি। যিহেতু আমাৰ বজাৰত বহুতেই চাহিদা বেছি, আমাৰ বছৰি প্ৰায় 135 কোটি টকাৰ ফুল বিক্ৰী হয়। ইয়াৰে কিন্তু উৎপাদন আমাৰ অসমত খুব কমেই হয়। আমি মাথো 15 কোটিমান টকাৰহে আমি আচলতে উৎপাদন কৰিব পাৰোঁ, বাকী 120 কোটিমান টকাৰ মূল্যৰ ফুল আমি বাহিৰৰ দেশৰ পৰা, মানে বাহিৰৰ ৰাজ্যৰ পৰা আচলতে ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ চাহিদা অনুসৰি তেওঁলোকে ফুলৰ খেতি কৰাৰ প্ৰয়োজন। দ্বিতীয়তে উন্নত জাত আৰু গুণগত পুলিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন, কিয়নো এক উন্নত জাত আৰু গুণগত পুলিয়ে আপোনাৰ উৎপাদন ভাল দিব, তাত সময় কম লাগিব, আপোনাৰ তাতে খৰচ কম লাগিব, এই সকলোখিনি চাই পেলাই তাত আপোনাৰ লাভটো বেছি হ'ব। তৃতীয়তে আমি যদি কওঁ যে মাটি পৰীক্ষা কৰাই লোৱাটো খুবেই প্ৰয়োজন, কাৰণ ইতিমধ্যে কৈছে যে মাটিৰ প্ৰয়োজন অনুসৰি আপোনাৰ সাৰ দিয়াৰ প্ৰয়োজন। গতিকে মাটি পৰীক্ষা কৰাই ল'লে আমি গম পাওঁ যে তাত কিমান সাৰৰ প্ৰয়োজন হ'ব, আৰু সেই প্ৰয়োজন অনুসৰিহে আচলতে সাৰ দিয়াটো প্ৰয়োজন, নহ'লে বা মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ
0: সম্ভাৱনাটো
1: থাকে। গতিকে চতুৰ্থতে আমি চাব লাগিব যে পানীৰ ব্যৱস্থা। ইতিমধ্যে কৈছে যে পানীৰ ব্যৱস্থা কৰিব লাগে, ড্ৰিপ ইৰিগেশ্যন বা অন্যান্য যিখিনি সুবিধা আছে সেই সুবিধা অনুযায়ী যদি পানীৰ মানে ব্যৱস্থাটো থাকে, তেতিয়াহ'লে ফুলখিনি সময়মতে গঠন ল'বলৈ সুবিধা পায়। ইয়াৰ পিছতে আৰু প্ৰয়োজন হয় আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, যদিও আমাৰ বহুত বেছি প্ৰয়োজন নাই, তথাপিও মই ভাবোঁ যে বাণিজ্যিক ক্ষেত্ৰত যেতিয়া মই কৰোঁ, তেতিয়াহ'লে আমি পলি হাউচ, শ্বেডনেট হাউচ আৰু গ্ৰীণ হাউচ, এইখিনি যদি আমি ব্যৱস্থা কৰোঁ, তেতিয়াহ'লে শীততাপ নিয়ন্ত্ৰণ কৰাত সুবিধা হয়। শেষত আৰু এটা কথা কওঁ যে যেতিয়া কৃষকসকলে ফুল খেতি কৰিব, তেওঁলোকে যিটো বজাৰৰ চাহিদা অনুসৰি কৰিব, তেওঁলোকে বজাৰখনৰ লগত সংযোগ ব্যৱস্থাপনা কৰা খুব প্ৰয়োজন। এক সুন্দৰ সংযোগ বা তেওঁলোকৰ সেই সুবিধাটো লোৱাৰ এইকাৰণে প্ৰয়োজন, কাৰণ যাতে ফুলখিনি উৎপাদন হোৱাৰ পিছত যাতে তেওঁলোক ৰৈ থাকিব নালাগে, সোনকালে তেওঁলোকে বজাৰখনত মানে উলিয়াই দিব পাৰে।
0: খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। এতিয়া মই অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। আমাৰ বহুসকল কৃষক ফুল খেতি কৰিবৰ বাবে আগ্ৰহী, কিন্তু তেওঁলোকে তাৰ বাবে সঠিক প্ৰশিক্ষণ হয়তো বিভিন্ন সময়ত পাব নোৱাৰে বা পাবলৈ উপলব্ধ নহয় বা তেওঁলোকে নাজানে আচলতে। গতিকে এই ক্ষেত্ৰত অসমত আমি জানো যে অসম কৃষি বিশ্ববিদ্যালয় আছে, অসমত আমাৰ কৃষি সঞ্চালকালয় আছে, কৃষি বিভাগ আছে, অসমত কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ আছে। এই প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ফুলৰ খেতিৰ লগত জড়িত প্ৰশিক্ষণসমূহ আমাৰ কৃষক ৰাইজে কেনেধৰণে গ্ৰহণ কৰিব পাৰে, তাৰ বিষয়ে অলপ জনাওকচোন।
1: আমাৰ অসমৰ যিখন আমাৰ বিশ্ববিদ্যালয়, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন সময়ত প্ৰশিক্ষণ বা এনেকৈ প্ৰদান কৰি আহিছে কৃষক ৰাইজৰ মাজত, লগতে আমাৰ কৃষি সঞ্চালকালয় আৰু উদ্যান শস্য সঞ্চালকালয়েও বহু সময়ত প্ৰশিক্ষণ দি আহিছে কৃষকসকলৰ মাজত, লগতে আমাৰ যিখিনি কৃষি বিজ্ঞান কেন্দ্ৰ, প্ৰতিখন জিলাই জিলাই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বিভিন্ন সময়ত কৃষক ৰাইজৰ মাজত প্ৰশিক্ষণ দি আহিছে। ইয়াৰ লগতে আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠান আছে যিসকলে প্ৰশিক্ষণ দিয়ে, যেনে আমাৰ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান, আমাৰ ৰাজ্যিক কৃষি বিভাগৰ অন্তৰ্গত হয়, লগতে এক্সটেনশ্যন এডুকেশ্যন ইনষ্টিটিউট ফৰ নৰ্থ ইষ্ট ৰিজন, তেওঁলোকেও
0: বিভিন্ন
1: সময়ত প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকে স্কিল প্ৰশিক্ষণ ট্ৰেইনিং দিয়ে, যিটো আমি দক্ষতা প্ৰশিক্ষণ বুলি কওঁ। গতিকে ফুল খেতিৰ ক্ষেত্ৰত

0: আমাৰ কৃষক বন্ধুসকলে এওঁলোকৰ লগত যোগাযোগ কৰিলেও বিভিন্ন সময়ত প্ৰশিক্ষণ পাব আৰু স্কিল ট্ৰেইনিং ল'ব পাৰিব। স্কিল ট্ৰেইনিংসমূহ তেওঁলোকে বিভিন্ন সময়ত দি আহে, তাৰ বাবে ভাবক সঠিক সময়ত যোগাযোগ কৰিলে তেওঁলোকে এইখিনি ল'ব পাৰিব,
1: নিশ্চয়কৈ তাৰ পৰা আমাৰ কৃষক বন্ধুসকল লাভান্বিত হ'ব। এতিয়া আমি সচৰাচৰ এটা বিষয় আমি শুনিবলৈ পাওঁ যে জৈৱিক কৃষি, ফুল খেতিৰ দিশত আমি জৈৱিক কৃষিৰ কথাটোনো কেনেধৰণে আনিব পাৰোঁ, বা আমাৰ কৃষকসকলে যদি জৈৱিকভাৱে ফুলৰ খেতি কৰে তেওঁলোক কেনেধৰণে লাভান্বিত হ'ব, তাৰ বিষয়ে আপুনি জনাওকচোন।
2: হয়, আমি যদি জৈৱিক ফুল খেতি কৰিব বিচাৰোঁ আমি প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব। প্ৰথমটো হ'ল আমি যেতিয়া মাটিখিনি আমি ফুল খেতিৰ বাবে প্ৰিপেয়াৰ কৰিম, সেই মাটিখিনিত আমি সাৰ দিয়াত জেগাত আমি তাত দিলোঁ গোবৰ, কেঁচু সাৰ অথবা ভাৰ্মি কম্প'ষ্ট, সেইখিনি দিলোঁ। সেইখিনি দিয়াৰ পিছত আমি যেতিয়া আমি ফুলখিনি আনিলোঁ, অনাৰ পিছত আমি ফুল আনোঁ অথবা গুটিখিনি আনোঁ, সেইখিনি আমি পুলিবোৰ ৰোপণ কৰাৰ আগত ভালকৈ শোধন কৰিব লাগিব। আৰু সেই শোধনৰ জেগাত আমি বীজামৃত দিলোঁ বা অন্য জৈৱিক পদ্ধতিৰে গুটিবোৰ শোধন কৰিলোঁ। পুলিবোৰ শক্তিশালী হয় আৰু বেমাৰো কমকৈ থাকে। তাৰপিছত যেতিয়া আমি জৈৱিক পুষ্টি কৰিম বা গছ বৃদ্ধি কৰিবলৈ আমি জীৱামৃত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ বনাব বহুত আছে, গোবৰ, গৌমূত্ৰ, সেইখিনি আমি মিক্স কৰি আমি জীৱামৃত বনাওঁ। লগতে আমি গছত যাতে বেমাৰ নালাগে সেইকাৰণে আমি পঞ্চগব্য বুলি এটা বস্তু আছে, সেইটো আমি বনাব পাৰোঁ। তাত আমাৰ গৰু গোবৰ, তাৰপিছত পঞ্চগব্য বুলি এটা বস্তু আছে, সেইটো আমি গোবৰ অথবা গৌমূত্ৰ, দৈ, তাৰপিছত আমাৰ নাৰিকলৰ পানী, তেনেকৈ আমি মিক্স কৰি সেই বস্তুটো বনোৱা হয়। সেইটো যেতিয়া আমি 15-20 দিন ৰাখি গছত স্প্ৰে কৰোঁ তাত কীট পতংগবিলাক কমকৈ আহে। লগতে আমি যেতিয়া তাত দেখিছোঁ পোক আহিছে, সেই পোকটো আমি কণ্ট্ৰল কৰিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ আমি জৈৱিক খেতিত বিষাক্ত কীটনাশক ব্যৱহাৰ নকৰি আমি নিম অইল স্প্ৰে কৰিব পাৰোঁ। সেইটো দি আমাৰ পোকবিলাক কমকৈ আহে। অথবা এফিডজাতীয় পোক যদি আমি আঁতৰাব বিচাৰোঁ, তাতো আমি নহৰু পানীটো, যোন নহৰু আমি গুড়ি কৰি নহৰু পানীটো স্প্ৰে কৰিলেও বহুত সময় পোক নাহে। আৰু আমি যিহেতু আমি দেখোঁ আমাৰ সবতকৈ ডাঙৰ অসুবিধাটো হ'ল খেতিয়কসকলৰ কাৰণে ঘাঁহ বনবিলাক যোনবিলাক আহে, সেইটো আমি আঁতৰাবলৈ আমি কিবা হাৰ্বিচাইড মাৰাতছে আমি তাত কৰিব পাৰোঁ অৰ্গেনিক মালচিং, অথবা আমি যোৱা বছৰৰ যোনখিনি ফুলৰ খেতি আছে সেই ফুলৰ খেতিখিনি কাটাৰ পিছত আমি সেইখিনিকে মাটিৰ ওপৰত মালচিং হিচাপে আমি কভাৰ কৰি দিব পাৰোঁ। তেতিয়া কি হ'ব, আমাৰ মাটিটো সাৰখিনিও থাকিব, লগতে মাটিটো আমি শুকায়ো নাযায় ফটককৈ, আৰু ঘাঁহ বনবিলাকো বাঢ়িবলৈ কম সুবিধা পায়। আৰু লগতে মই এটা কথা ক'ব বিচাৰিম, আমি যদি জৈৱিকভাৱে খেতি কৰোঁ সেইটোৱে আমাৰ কৃষকসকলক ভাল লাভ দিব পাৰে। জৈৱিকভাৱে কৰাভাৱেই নহয়, আৰু এটি মাৰ্কেটিং ষ্ট্ৰেটেজি হিচাপেও এটি ভাল লাভ হ'ব। যিহেতু এটা প্ৰডাক্ট যেতিয়া আমি বজাৰত উলিয়াওঁ, সেই প্ৰডাক্টটোৰ লগত যদি কিবা কাহিনী এটা জড়িত হৈ থাকে, সেই প্ৰডাক্টটোৰ ভেলুটো নিজে নিজে বাঢ়িবলৈ ধৰে। সেই অৰ্কিড হটস্পটটো আমি তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। হয়, এখন গাঁৱত যদি অৰ্কিডৰ খেতি কৰি আছে অৰ্গেনিকেলি বা জৈৱিকভাৱে, সেই গাঁওখন এগ্ৰ' টুৰিজিম ছাইট হিচাপেও আগবাঢ়ি উঠিব পাৰে। আৰু যেতিয়া আমি অৰ্গেনিকেলি বা জৈৱিকভাৱে ফুল খেতি কৰি আছোঁ, আমি অৰ্কিডলৈ যদি আগবাঢ়োঁ তেতিয়া কি হ'ব, আমি ধৰি লওক আমাৰ যেতিয়া বিদেশী টুৰিষ্টসকলো ইয়াত আহে, আমি তেওঁলোকক ফুলাম গামোচা এখন আদৰোঁ, তাৰ লগতে যদি আমি গোলাপ বা জাৰবেৰা দিয়াৰ জেগাত আমি অৰ্কিড এপাহ দিওঁ, তেওঁলোকে যেতিয়া অৰ্কিড মিউজিয়াম যাব সেই অৰ্কিড পাহ তেওঁলোকে পাব, সেই আমাৰ ৰাজ্যখনৰ এটি ভাল নাম আগবাঢ়ি তুলিব।
1: হয় হয়, খুব সুন্দৰকৈ আপুনি ক'লে। এতিয়া আমি সচৰাচৰ শুনিবলৈ পাওঁ যে ফুল খেতিৰ ক্ষেত্ৰত এটা প্ৰধান সমস্যা হৈছে আমাৰ ফুলসমূহ প্ৰধানতঃ পেৰিচেবল, অৰ্থাৎ সহজতে গেলি নষ্ট হৈ যোৱা প্ৰকৃতিৰ এক প্ৰকাৰৰ দ্ৰব্য। গতিকে এই ফুল খেতিৰ আমি ভেলু এডিশ্যন অৰ্থাৎ মূল্য সংযোজন কৰিব পাৰোঁ নেকি, আমি অধিক দিনৰ কাৰণে ফুল আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ নেকি, আৰু তাৰ মূল্যটো নষ্ট হৈ নোযোৱাকৈ আমি কেনেধৰণে তাৰ পৰা অধিক লাভান্বিত হ'ব পাৰোঁ, সেই ক্ষেত্ৰত আপুনি আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে কিবা জনাব নেকি?
2: হয়, এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আপুনি। আমাৰ ফুল খেতিত চবতকৈ ডাঙৰ অসুবিধাটোৱে হৈছে ফুলসমূহ বহুত জলদি বেয়া হৈ যায়। সেইটোপা বাচিবলৈ হ'লে আমি প্ৰথমতে প্ৰতিপাহ ফুলৰে এটা এটা ষ্টেজ থাকে য'ত আমি ফুলপাহ ছিঙিব পাৰোঁ। আৰু আমি এইটো চাব লাগিব আমাৰ মাৰ্কেট আমি কোনখন চাই আছোঁ, আমাৰ বোলে দূৰৰ মাৰ্কেট হৈছে, সেই হিচাপে আমি ফুলপাহ বহুত আগতেই ছিঙিব লাগিব, ডাঙৰ হোৱা বা বেছিকৈ ফুলাৰ আগতেই ছিঙিব লাগিব। আৰু যদি আমাৰ ওচৰৰ

0: লগত খাওঁ, গুলকান বুলি এপা এটা বস্তু আছে, ৰঙাকৈ যোনটো মিঠা বস্তু, সেই গুলকানটো বনায়, তাত চেনি মাত্ৰাটো দি আৰু ফুলৰ পাহি দি গুলকানটো বনায়। লগতে আমি গোলাপ জাল বনাব পাৰোঁ, অথবা আমি গোলাপৰ তেল বনাব পাৰোঁ। সেই তেলটোৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খুবেই ভাল দাম, তেনেকৈ আগবাঢ়িব পাৰি। লগতে আমি গোলাপ ফুলৰ পাহিখিনি শুকুৱাই আমি তাৰে চাহ বনাব পাৰোঁ বা মাউথ ফ্ৰেছনাৰ দিব পাৰোঁ।
1: হয়, খুব সুন্দৰকৈ আপুনি ক'লে।
2: হয়, লগতে আমি ফুলৰ বুকে বনায়ো আমি বজাৰত দিব পাৰোঁ। আৰু ভাল পেকেজিং ব্ৰেণ্ডিং যেতিয়া কৰা যায়, কিয়নো আজিকালি ফুলৰ বুকে বহুত চাহিদা বেছি, বিভিন্ন অনুষ্ঠানত আমাৰ বুকে দি আমি সম্ভাষণ জনোৱা যায়।
1: হয় হয়। এতিয়া অসমৰ কৃষক ৰাইজে ফুলৰ খেতি কৰি সচৰাচৰ আমাৰ কেনেকুৱা বজাৰসমূহত উলিয়াই দিব পাৰে? অসমৰ ক্ষেত্ৰত বজাৰ আমাৰ কেনেকুৱা ধৰণৰ আছে? ধৰি লওক গুৱাহাটীৰ আশে পাশে থকা কৃষকসকলে গুৱাহাটীত কেনেকুৱা ধৰণৰ বজাৰ পাব, বা অসমৰ বিভিন্ন আমাৰ যিসমূহ এগ্ৰ'ক্লাইমেটিক জ'ন আছে, তো তাৰ ক্ষেত্ৰত কৃষকসকলৰ বাবে পাব পৰা বজাৰৰ বিষয়ে অলপমান কওকচোন।
2: হয়, অসমৰ বজাৰখন আচলতে বহুত সোনকালে এতিয়া দ্ৰুতগতিত আগবাঢ়িছে ফুলৰ ক্ষেত্ৰত। আমাৰ মূলতঃ গুৱাহাটী আৰু ডিব্ৰুগড়ত ফুলৰ চাহিদা খুবেই বেছি। গুৱাহাটীত শুক্লেশ্বৰ ঘাটত আমাৰ কৃষকসকলে তাতে মানে সৰহকৈ তাতে বিক্ৰীৰ কাৰণে আহিব পাৰে, বিক্ৰী কৰিব পাৰে। লগতে আমাৰ উলুবাৰীটো বজাৰখন আছে, উলুবাৰী বজাৰখনতো তেওঁলোকে দিব পাৰে। পাণবজাৰৰ বজাৰখন গুৱাহাটীৰ সকলোৱে জানে, তাতে অলপ সৰহকৈ যিসকলে কৰে পাণবজাৰ বজাৰখনকো লক্ষ্য ৰাখি পেলাই তেওঁলোকে ফুল খেতি কৰিব পাৰে। আৰু ডিব্ৰুগড়তো আছে, আমাৰ ডিব্ৰুগড়ৰ ফুলৰ বজাৰখনৰো যথেষ্ট মানে চাহিদা আছে। লগতে ৰপ্তানি আমাৰ যিখিনি কৰিবলৈ চেষ্টা কৰিব পাৰে, যিহেতু আমাৰ বৰ্তমান মই কৈছোঁ যে আমাৰ প্ৰয়োজন বহুত আছে কিন্তু উৎপাদন কম, সেইকাৰণে আমি মানে ইতিমধ্যে আমি বহুতখিনি মানে বাহিৰা ৰাজ্যৰ পৰা আমি ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ কাৰণে আচলতে আমাৰ কৃষকসকলে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, বজাৰখন আছে যথেষ্ট। গতিকে এই ক্ষেত্ৰত মই কওঁ যে বজাৰৰ চাহিদা সম্পূৰ্ণ আছে, তেওঁলোকে আগবাঢ়িব পাৰে।
0: হয়, ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। কৃষকসকলে আজিকালি আমাৰ ছ'চিয়েল মিডিয়া যিহেতু খুবেই প্ৰচলিত হৈছে, সেই ছ'চিয়েল মিডিয়াত নিজৰ খেতিসমূহ ভিডিঅ' বনায় বা ভালকৈ দেখায়, এটি সাধু কথাৰ জৰিয়তে তেওঁলোকে যদি উলিয়াব পাৰে, তেনেহ'লে আমাৰ ওচৰ পাজৰ অঞ্চলত থকা যোনসমূহ ইভেণ্ট অৰ্গেনাইজাৰ্ছ আছে, তেওঁলোকে কম দামতে কৃষকসকলৰ পৰা সেই ফুলখিনি আদায় কৰিব পাৰিব।
1: হয়,
0: তাৰ লগতে যদি আমি বিচাৰোঁ, কৃষকসকলে FPO যেনেকৈ বনাই লৈ ফুল খেতি কৰিব পাৰে। এটি উদাহৰণস্বৰূপে আমি যদি চাওঁ, তিনিচুকীয়াখনি গাঁৱত 26 কৃষকে ফুল খেতি কৰা আৰম্ভ কৰিছে, তাতে নাৰ্জী ফুল কৰা আৰম্ভ কৰিছে। সেইসকলে এতিয়া এনেকুৱা এখন বজাৰ গঢ়ি তুলিছে যে কলিকতাৰ গোৱালপাৰা সেই জেগাৰ পৰা তেওঁলোকলৈ ফুলৰ ডিমাণ্ডটো আগতেই আহি যায়।
1: হয়, ঠিক তেনেধৰণেও আমাৰ কৃষকসকলে ফুলৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশত অগ্ৰসৰ হ'ব পাৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আমি অসমত উৎপাদিত বিভিন্ন ধৰণৰ ফুলৰ পৰা, বিশেষকৈ আপুনি গোলাপৰ কথাটো উল্লেখ কৰিলে, তাৰ পৰা আমি বিভিন্ন ধৰণৰ গোলাপ জল বা আমি গোলাপৰ পৰা তেল তৈয়াৰ কৰা আদি ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰোঁ। এতিয়া যদি অসমৰ কোনোবা এগৰাকী কৃষকে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব বিচাৰে, এই ক্ষেত্ৰত তেওঁ কেনেধৰণে আগবাঢ়িব, বা তেওঁ কেনেকুৱা ধৰণৰ যাৱতীয় আচবাবৰ প্ৰয়োজন হ'ব, আৰু তেওঁ কেনেধৰণে বস্তুখিনি আগবাঢ়িব পাৰিব, অলপমান কৃষকৰ উদ্দেশ্যে জনাওকচোন।
0: হয়, গোলাপ তেল বা ৰোজ অইল উৎপাদন কৰাটো আমাৰ কৃষকৰ বাবে খুবেই লাভদায়ক হ'ব। ইয়াৰ আগতে আমি জানিব লাগিব ইয়াৰ প্ৰচেছটো কেনেকুৱা হয়। আমি গোলাপৰ পাহিৰ পৰা তেলটো কেনেকৈ উলিয়াম, সেই প্ৰচেছটো আমি ইংৰাজীত কওঁ ষ্টীম ডিষ্টিলেশ্যন প্ৰচেছ। তাৰ প্ৰথম ষ্টেপটো হ'ল আমি ছেলেকশ্যন অথবা ফুলৰ বাছনি কৰিব লাগিব। প্ৰথমতে আমি তাজা আৰু সুগন্ধি গোলাপ ফুলবোৰ ৰাতিপুৱা আমি ছিঙি আনিম। ছিঙি আনি তেওঁক সেই গোলাপ ফুলকেইপাহক আমি অলপ মেলি থৈ দিম যাতে শুকাই ফুল পাওঁ। শুকাই মানে অলপ তাত যদি কিবা লেতেৰা আছে সেইখিনি আঁতৰি যাব, পোক চোক থাকিলে। তাৰপিছত আমি ফুলসমূহ ডিষ্টিলেশ্যন ইউনিটত আমি থ'ব লাগিব। ফুলৰ পাহিবোৰ এটা ডাঙৰ ডিষ্টিলেশ্যন টেংকত পানীৰ লগতে মিলাই দিয়া হয়। ইয়াৰ পাছত টেংকটো গৰম কৰা হয় যাতে পানীখিনি উতলিব ধৰে। সেই যেতিয়া পানীখিনি উতলিব, কনডেনচেশ্যন হ'ব, যাত য'ত কি হয়, আমাৰ গোলাপৰ পৰা তেলখিনি পানীৰ লগতে ভাপ বনি ওপৰলৈ যাব। এই ভাপখিনি কনডেনচাৰ বা ঠাণ্ডা হৈ কুলিং পাইপ এডাল থাকে, আমাৰ যোনটো ডিষ্টিলেশ্যন ইউনিট থাকে,

0: ফুলবায়ন শিলৰ কণ্ঠত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: কৈ ভাগৰি গলো। কি হল, নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
5: কৰেক্ট,
4: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিট বেগ। RBI কয়
6: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন আৰু টি20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তদুপৰি সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰা জনসাধাৰণে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেইধৰণে আমি যিটো কম দামত চেনী বা দাইল দি আছিলো, সেই আঁচনি খনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম, সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱ বিচ্ছিন্নভাৱে পাই থাকিব।
0: গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজৰ 18,000 কোটি টকা ব্যয় সাপেক্ষ সুৰংগ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে পথছোৱা 4টা লেনযুক্ত কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনা কৰিছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। এই সাক্ষাৎকালত গুৱাহাটী বিমান বন্দৰৰ পৰা গৰল থাৰাপুৰ চাৰিআলিলৈকে পথছোৱাত এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ বিষয়েও আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱেৰ প্ৰথম পৰ্যায়ত 25,000 কোটি টকা ব্যয় সাপেক্ষে শিলচৰৰ পৰা বৰাপানীলৈ এই পথ নিৰ্মাণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল। দ্বিতীয় পৰ্যায়ত এই আঁচনিৰ বৰাপানীৰ পৰা গুৱাহাটীলৈ, তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বিষয়েও চিন্তা চৰ্চা কৰা হৈছে বুলি তেওঁ কয়। উন্নয়নমূলক সকলো কাম কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালগৰাকীক সকলো ক্ষেত্ৰতে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই শ্ৰীআচাৰ্যৰ সৈতে ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে লোকভৱনৰ সৈতে সমন্বয় বৰ্তাই ৰাখি আগবাঢ়ি যোৱাৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি কৰ্ম আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়াই কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষিখণ্ডৰ সৈতে জড়িত

0: প্ৰতিখন জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ কয় যে ফল মূলৰ খেতি আৰু ৰবি শস্যৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব লাগিব। এমাহৰ ভিতৰত ৰাজ্যৰ লাখ লাখ খেতিয়কক আনাৰস, বগৰী আৰু কঁঠালৰ পুলি দিয়া হ'ব বুলিও তেওঁ কয়। অনাগত সময়ত কৃষকৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ লগতে কৃষক উৎপাদক সংস্থাৰ সংখ্যাও বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকক সহায় কৰিব লাগিব বুলিও শ্ৰীহাজৰিকাই উল্লেখ কৰে। অসমৰ কমেও 50% খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
1: খেতিয়কক যদি আমি সহায় কৰিব নোৱাৰোঁ, খেতিয়কৰ যদি আমি উৎকৰ্ষ সাধন কৰিব নোৱাৰোঁ, খেতিয়কৰ ইনকাম যদি আমি ডাবল বা ট্ৰিপল কৰিব নোৱাৰোঁ, অসম আগুৱাই যাব নোৱাৰে। যোৱা 10 বছৰত কৃষি বিভাগে যথেষ্ট কাম কৰিছে, সেইটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আৰু কাম কৰিবলৈকে নিশ্চয়কৈ যত্ন কৰিব লাগিব। নতুন টেকনলজি আনিবলৈ চেষ্টা কৰিব লাগিব, বীজ সময়মতে যোগান ধৰিবলৈকে চেষ্টা কৰিব লাগিব, জলসিঞ্চনৰ সুবিধা কৰি দিবলৈকে চেষ্টা কৰিব লাগিব, আৰু হৰ্টিকালচাৰ আৰু ৰবি শস্যক আমি সকলোতকৈ প্ৰায়োৰিটি দিব লাগিব। মানে ধানৰ ক্ষেত্ৰত যদি আমি কওঁ, যিটো খাৰিফ বুলি কয়, আমাৰ সাধাৰণতে খাৰিফত ধান খেতিয়ে কৰে, ধান খেতিত বহুত প্ৰফিট নহয়। কিন্তু যদি আমি ৰবি খেতি কৰোঁ, মানে যদি চব্জিৰ খেতি কৰোঁ, তেতিয়া যথেষ্ট লাভান্বিত হয় কৃষক। যদি আমি অলপ ডিটেইলছত যাওঁ, ধান খেতি কৰিলে এবিঘা মাটিত এগৰাকী কৃষকে 15,000 টকা লাভ পাব পাৰে, খুব ভাল ধান হলে। কিন্তু যদি আমি যদি ৰবি খেতি কৰোঁ, শাক পাচলিৰ খেতি কৰোঁ, সেই একেজন কৃষকে এবিঘা মাটিত 70-80 হাজাৰৰ পৰা 1,00,000 টকা পৰ্যন্ত লাভ কৰিব পাৰে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে সহযোগ কৰে। দৰঙতো আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্ৰা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত ৰক্তদান শিবিৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ দাসা, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে। শ্ৰীমাৰ্ঘেৰিটাই ৰক্তদান কৰা স্বেচ্ছাসেৱকসকলৰ নিস্বাৰ্থ সেৱাৰ প্ৰশংসা কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰিয়াল আৰু ৰুদ্ৰাক্ষী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে 56 বাৰকৈ ৰক্তদান কৰা জিলাখনৰ বসন্ত দত্ত নামৰ লোকজনক বিশেষভাৱে সন্মানিত কৰে। নগাঁও জিলাৰ শ্বহীদ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ তথা মাৰোৱাৰী সন্মিলনৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্ৰম 4 বছৰীয়া হোৱাৰ পাছত শিক্ষাৰ্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 4 বছৰীয়া পাঠ্যক্ৰমক লৈ অহেতুক চিন্তাৰ প্ৰয়োজন নাই আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সুস্থ পৰিকল্পনামতে আৰু শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰম ৰূপায়ণ কৰা হ'ব। এই অনুসৰি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম কৰা সকলে পোনপটীয়াকৈ গৱেষণা জড়িত হ'ব পাৰিব, নাইবা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। কোনো শিক্ষাৰ্থী ইচ্ছুক নহ'লে চতুৰ্থ বৰ্ষ সম্পূৰ্ণ নকৰাকৈও ডিগ্ৰী লাভ কৰিব পাৰিব বুলি তেওঁ কয়।
3: আমি NEPৰ অধীনত যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ, সি এতিয়া চতুৰ্থ বৰ্ষত ভৰি দিছে। আৰু ইয়াক লৈ থকা কিছু কনফিউজনৰ বিষয়ে আমি যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই টীম আৰু অসম মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদ তেওঁলোকৰ লগত আমি যৌথভাৱে বিষয়টো আলোচনা কৰোঁ। অতি সাধাৰণ কথা যে যিটো 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, ইয়াত NEPয়ে সুন্দৰভাৱে ব্যাখ্যা কৰিছে, যিসকলে 3 বছৰত 6টা ছেমিষ্টাৰ সম্পূৰ্ণ কৰিব, যাক কেৱল ডিগ্ৰীটো লাগে, গ্ৰেজুৱেশ্যন লাগে, তেওঁলোকৰ গ্ৰেজুৱেশ্যন 3rd year কমপ্লিট হৈ যায়। আৰু 3rd year বিশ্ববিদ্যালয়ও তেওঁলোকৰ গ্ৰেজুয়েচন কমপ্লিট হলে বিশ্ববিদ্যালয়ও তেওঁলোকক গ্ৰেজুয়েচনৰ চাৰ্টিফিকেট দিব। চতুৰ্থ বছৰটো হল ডিগ্ৰী উইথ অনাৰ্চ বা ডিগ্ৰী উইথ ৰিচাৰ্চৰ কাৰণে। এতিয়া অনাৰ্চ ৰিচাৰ্চৰ কাৰণে কেনেকুৱা ফেকাল্টিৰ অৰ্হতা থাকিব।

0: লাগিব, এইটোক লৈ কনফিউজন হৈছিলে। ইয়াত যিটো আণ্ডাৰ গ্ৰেজুৱেট পৰ্যায়ৰ গৱেষণা, সেই গৱেষণা PhD পৰ্যায়ৰ গৱেষণা নহয়। গতিকে UGCয়ে যিটো PhD পৰ্যায়ৰ গৱেষণাত যেনেকুৱা ফেকাল্টিৰ অৰ্হতাৰ কথা কৈছে বা গাইডৰ অৰ্হতাৰ কথা কৈছে, সেই অৰ্হতা ইয়াত প্ৰযোজ্য নহয়। কিন্তু এইটো ইয়াত 4 বছৰীয়া যিটো অনাৰ্চ বা ৰিচাৰ্চ, এইটো কৰাৰ পাছত যিসকলে মাষ্টাৰ্চ বিচাৰে তেওঁলোকে আকৌ এবছৰ মাষ্টাৰ্চ কৰিব পাৰিব।
1: দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰ'লেণ্ডত বিগত প্ৰায় 14 ঘণ্টা ধৰি 9 জন বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে। তেওঁলোকৰ মাজত 2গৰাকী মহিলা আৰু 2টি শিশু আছে বুলি আমাৰ মানকাছৰ সংবাদদাতাই জনাইছে। বাংলাদেশী নাগৰিককেইজন যোৱা 10 জুনত দালালৰ সহযোগত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছতে আৰক্ষীৰ ওচৰত ধৰা পৰে। ইয়াৰ পাছতে আজি পুৱতি নিশা মানকাছৰ চাহাপাৰা BSF শিবিৰৰ এলেকাৰে 3জন আৰু চালুৰচৰ সীমান্তৰে 6জন বাংলাদেশী নাগৰিকক বিতৰণ কৰা হয়। এই সন্দৰ্ভত দিনৰ 11 বজাত BSF আৰু BGBৰ মাজত বৈঠক হয়, যদিও ইয়াত কোনো সিদ্ধান্ত নোহোৱাত লোককেইজন সীমান্ততে আবদ্ধ হৈ থাকিবলগীয়া হয়। BGBয়ে সম্প্ৰতি অবৈধ নাগৰিককেইজনক চমজি নোলোৱাত তেওঁলোক সীমান্তৰ জিৰ'লেণ্ডতে আবদ্ধ হৈ আছে। NDA চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি ৰূপায়িত হৈ থকা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে অসমতো ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলাৰ ঘুগুহা দৌল প্ৰাংগণত বিজেপিৰ মাছখোৱা মণ্ডলৰ উদ্যোগত আজি এই উপলক্ষে স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ, জিলা বিজেপিৰ সম্পাদক প্ৰণৱ দাসকে ধৰি অন্যান্য কৰ্মীসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মাজুলী জিলাত বিজেপিৰ কৰ্মকৰ্তাসকলে আজি প্ৰগতি পথ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। গড়মূৰ তিনিআলিৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ চৌহদলৈ উলিওৱা এই যাত্ৰাত বিজেপিৰ জিলা সভাপতিকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। দেশজোৰা এই অভিযানৰ অংশ হিচাপে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই শিলচৰ বিধানসভা সমষ্টিৰ বিভিন্ন মণ্ডলৰ জ্যেষ্ঠ নাগৰিক, সমাজৰ বিশিষ্ট ব্যক্তি আৰু শুভাকাংক্ষীসকলক সাক্ষাৎ কৰে। যোৰহাট জিলাতো সংখ্যালঘু মৰ্চাৰ উদ্যোগত NDA চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি স্বচ্ছতা অভিযান চলোৱা হয়।
2: গুৱাহাটীৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৌজন্যত অহা 5 জুলাইৰ পৰা 12 জুলাইলৈ সদৌ অসম ভিত্তিত 1ষ বাৰ্ষিক গ্ৰীষ্মকালীন অভিনয়, নৃত্য আৰু সাহিত্য চৰ্চা কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়া, গুণাকৰ দেৱগোস্বামী, সত্যেন শৰ্মা, মৃণাল হালৈ, মনীষা শৰ্মা, ৰাজু ৰয়, হেৰম্ব শৰ্মা আৰু জিন্তু নেৱাৰ প্ৰশিক্ষক হিচাপে থাকিব। কামাখ্যা গেট দুৰ্গা সৰোবৰ বিদ্যাপীঠ প্ৰাংগণত হ'বলগীয়া এই কৰ্মশালা পুৱা 10:30 বজাৰ পৰা আবেলি 4:30 বজালৈ অনুষ্ঠিত হ'ব। প্ৰশিক্ষণ শিবিৰত মঞ্চ, চলচ্চিত্ৰ, নৃত্য আৰু সাহিত্য বিষয়ত প্ৰশিক্ষণ দিয়া হ'ব। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে ইণ্টাৰ্ণশ্বিপৰ সুবিধাও আছে। আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ 3 জুলাই। কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে 2খন নাট মঞ্চস্থ কৰা হ'ব আৰু পঞ্জীয়নভুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। বেংগালুৰুত অনুষ্ঠিত 6ষ্ঠ BCAI ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত কস্তুৰী শৰ্মাই 2টা সোণৰ পদক জয়েৰে ইতিহাস ৰচনা কৰিছে। কস্তুৰীয়ে 70 কিলোগ্ৰাম শাখাত বাওঁ আৰু সৌ দুয়োখন হাতৰ পাঞ্জাতে সোণৰ পদক অৰ্জন কৰে। এই জয়ৰ সুবাদত কস্তুৰী একেৰাহে 3য়বাৰৰ বাবে ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ জয় কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাচাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আমেৰিকাৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। ডালাছত হ'বলগীয়া আন এখন খেলত আজি নিশা 1:30 বজাত নেডাৰলেণ্ডছ আৰু জাপান মুখামুখি হ'ব। ইয়াৰ পূৰ্বে আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰ্কীক 2-0 গলত পৰাস্ত কৰি বিশ্বকাপত নিজৰ যাত্ৰা আৰম্ভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন আৰু T20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।
3: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলা

0: মাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট? অঁ, 5,000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
0: নলওঁ,
1: যোৱা মাহত সেইটো লৈছিলোঁ। আৰু এযোৰ?
0: নলওঁ।
1: প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তুধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
2: আৰবিআইয়ে কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: আকাশবাণী গুৱাহাটী কথিকা অনুষ্ঠানত এতিয়া শুনক ডক্টৰ স্মৃতিৰেখা ভূঞাৰ কথিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকাৰ গীত কবিতাত জনগোষ্ঠীয় চিন্তা।
4: জনগোষ্ঠীয় গাঁথনিৰ দিশৰ পৰা উত্তৰ পূব ভাৰত নিঃসন্দেহে এক বিচিত্ৰ আৰু গুৰুত্বপূৰ্ণ ভূখণ্ড। ৰাজনৈতিক চাকনয়াই ইয়াত পৃথক পৃথক 7 ৰাজ্যৰ সৃষ্টি কৰিলেও অসমৰ সংহতিকামী আৰু সুসংস্কৃত মানুহৰ মাজত পূৰ্বৰে পৰা পাৰস্পৰিক সম্পৰ্কৰ আদৰ্শ বিৰাজমান। অৱশ্যে ৰজাৰ শাসনৰ যুগত ৰাজ্য বিস্তাৰৰ হাবিয়াসে জনগোষ্ঠীসমূহৰ মাজত বাদ বিবাদৰ সূচনা কৰিলেও পৰৱৰ্তী কালত শংকৰদেৱৰ সমভাৱাপন্ন আদৰ্শই এই ক্ষেত্ৰত এক বিৰাট পৰিৱৰ্তনৰ সূচনা কৰি থৈ গল। পাহাৰ ভৈয়ামৰ জনজাতিসকলক বাদ দি অসমীয়া জাতি পৰিপূৰ্ণ নহয় বুলি ভাবি শংকৰদেৱে যিদৰে তেওঁৰ জীৱন আৰু সাহিত্যৰ মাধ্যমেৰে তাৰ আদৰ্শ দাঙি ধৰিলে, তেওঁৰ সেই আদৰ্শক পিছৰ কালত জ্যোতিপ্ৰসাদে আৰু বেছি গজগজীয়া কৰি তুলিলে। সেয়েহে তেওঁৰ জীৱনৰ অন্যতম সফল সৃষ্টি গীত আৰু কবিতাসমূহত অসমৰ সাধাৰণ জনতাৰ জীৱন আৰু চিন্তাৰ ছবি যিদৰে জিলিকি উঠিল, ঠিক একেদৰে জনজাতিসকলৰ জীৱনচৰ্যাৰ বিভিন্ন দিশৰ লগতে সেই সম্পৰ্কীয় তেওঁৰ চিন্তা আৰু দৰ্শনৰো প্ৰতিফলন ঘটিল। তেওঁৰ বহুতো গীত কবিতাৰ মাজত এনে ছবি অতি স্পষ্ট আৰু মোহনীয়। জনজাতি লোকসকলৰ জীৱন সাধাৰণতে দুৰ্দশাগ্ৰস্ত। কৃষি নিৰ্ভৰ লোকসকল স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন নাছিল। একোটা মহামাৰীয়ে একোটা বৃহৎ অঞ্চল নিঃশেষ কৰিছিল। হাইজাত উচন যোৱা দফলা পৰিয়াল এটাৰ দুখৰ সাৰথি কৰি লৈ খেজেনা সধাত এটা দফলাৰ খং নামৰ কবিতাটোত জ্যোতিপ্ৰসাদে দেখুৱাইছে কেনেকৈ ৰজাঘৰীয়া মানুহে সেই জনজাতীয় সমাজখনক শোষণ কৰিছিল। বৃহত্তৰ অসমীয়া জাতিৰ ক্ষমতা আৰু শক্তিৰ ওপৰত জ্যোতিপ্ৰসাদৰ আছিল গভীৰ আস্থা। বড়োৰ ৰাভা চিংফুক অকা আবৰ কাকো এৰি কোনো সম্পূৰ্ণ নহয়। আৰ্যসকলৰ সৈতে জনজাতীয় লোকসকল যদি একত্ৰিত হৈ থাকে, সমন্বিত আদৰ্শৰে যদি পৰিচালিত হয়, তেন্তে বৃহত্তৰ অসম আৰু অসমীয়াৰ গতি অপ্ৰতিৰোধ্য হ'ব। জ্যোতিপ্ৰসাদে এই কথা অনুভৱ কৰিছিল বাবেই তেওঁৰ গীতত সেই আদৰ্শ তেওঁ দাঙি ধৰিছিল। ডেকাসকলৰ সমানে নাৰী শক্তি জাগ্ৰত হোৱাটো জ্যোতিপ্ৰসাদে মনে প্ৰাণে কামনা কৰিছিল। সাধাৰণতে ঘৰৰ পৰিসীমাৰ কৃষিকৰ্মৰ মাজতে আবদ্ধ জনজাতীয় নাৰীসকলক জ্যোতিপ্ৰসাদে নতুন চিন্তাৰে সঞ্জীৱিত কৰি সমাজ পৰিৱৰ্তনত অৰিহণা যোগাবলৈ চেষ্টা কৰা দেখা যায়। নাৰীৰ মৰম আকলোৱা কোমলমতী স্বভাৱ অন্তৰ্নিহিত কৰি ৰাখিও বীৰাংগনা জনজাতীয় নাৰীসকলক আদৰ্শ ৰূপত তুলি ধৰি পিছপৰা এই নাৰী সমাজক তেওঁ নতুন চেতনা দিব বিচাৰিছিল। দেশ ৰক্ষা কৰি সমাজৰ প্ৰগতি আনিব পৰাকৈ এই অৱহেলিত নাৰীসকলে যাতে শক্তি অৰ্জন কৰে, মনত প্ৰেৰণা লাভ কৰে, তেনে আশা তেওঁৰ কবিতাত বিৰাজমান। জনজাতীয় নাৰীক মূল আৰ্যগোষ্ঠীয় নাৰীৰ সৈতে একেলগে বিপ্লৱী ৰূপে প্ৰত্যক্ষ কৰাৰ জ্যোতিপ্ৰসাদৰ এই সপোন যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ব্যতিক্ৰম। জাগ অ শৈলমালা, জাগ পৰ্বতীয়া বালা, জাগ ভৈয়ামৰ সন্ধান, জগত তীৰ্থলৈ যাম, কৰি সমদল জ্ঞানৰ বাহিনীলৈ প্ৰতাপী প্ৰবল। ভাৰতবৰ্ষৰ দৰে অসমৰ আদৰ্শও ঐক্য সম্প্ৰীতি আৰু সমন্বয়ৰ আদৰ্শ। একতাৰ বাণী সকলোৰে কৰে মনৰ কথা। জ্যোতিপ্ৰসাদে কিন্তু লক্ষ্য কৰিছিল যে ৰাজনৈতিক অশুভ শক্তিৰ প্ৰভাৱত সেই জনগোষ্ঠীয় ঐক্যত ঘূণে ধৰিছিল। সেইবাবেই তেওঁ আহ্বান জনাইছিল, এনেকুৱা নোহোৱা নোপোজা সমন্বয় মুখৰ কথাৰে চিঙি ভাঙি দি কৰিব মিছাৰে জয়, বুকু পাতি তই আহ অসমীয়া, পৰ্বতীয়া ভৈয়ামীয়া তই অসমীয়া। জ্যোতিপ্ৰসাদে এইটোও অনুভৱ কৰিছিল যে অসমীয়া ভাষাও মূলতঃ আৰ্যমূলীয় হলেও ইয়াত বৰ্তমানৰ ৰূপত জনগোষ্ঠীয় ভাষাৰ সমন্বয়ৰ আৰ্হি বিৰাজমান। সেইবাবেই তেওঁ কৈছিল, নানা ধৰণৰ, নানা কৰমৰ, নানা বৰণৰ জাতি উপজাতি গোট খাই ৰচিলি সুৱদি।

0: ভাষা অসমীয়া। জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ শিল্প সাধনাৰ সুযোগ্য উত্তৰসূৰী ভূপেন হাজৰিকাৰ গীততো জনজাতি কেন্দ্ৰিক নিজস্ব চিন্তা স্পষ্ট ৰূপত বিদ্যমান। তেওঁ লিখিছিল, অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাহিম, এই যে সমাজখনত আমাৰ পূৰ্বতে থকা শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত যি একতাৰ আদৰ্শ তাক পৰৱৰ্তী কালত ধৰি ৰাখিব নোৱাৰি যি এক অস্পৃশ্যতা বিয়পিছিল তাৰ প্ৰতিবাদ ভূপেন হাজৰিকাৰ গীতত আছিল। অসমৰ জনজাতিসকলৰ দৰিদ্ৰ জীৱন দেখি যি তেওঁৰ মনত ব্যথা সৃষ্টি হৈছিল, সেই তেওঁ ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰীৰ পানেই চৰিত্ৰটোক তেওঁ প্ৰতীক হিচাপে লৈ সেই পানেইৰ সমাজখনৰ মৰ্মস্পৰ্শী চিত্ৰ তুলি ধৰি তেওঁ দেখুৱাইছিল। সেইৰে এখনি নৈৰে পাৰতে এটি ভগা প্ৰজাতে জাতি জনজাতি যিয়েই নহওক তেওঁলোকৰ কষ্ট সুখ দুখবোৰ একেধৰণৰ, শ্ৰম নিৰ্ভৰ দৈনন্দিন সময়ৰ মাজত লুকাই থাকে তেওঁলোকৰ জীৱনৰ আনন্দ একতা। প্ৰকৃতাৰ্থত তেওঁলোক কোনো কাৰো অহিত চিন্তক নহয়, হাজৰিকাৰ গীতত সেই চিন্তা আছিল। ৰঙা পাহাৰৰে সেই মাটি কাটি খাচী কৃষকে খাটে দিনে ৰাতি, ভৈয়ামৰে খেতিত হেজাৰ ৰং মনে আকোৱালি ধৰিছে একেই কৃষকক। খাচী জয়ন্তীয়া টাংচানক তেৱানচুৱাদি আজিৰ অসমৰ পৰা আঁতৰি গৈ সুকীয়া ৰাজ্য গঠন কৰা জনজাতিসকলৰ প্ৰতিও হাজৰিকাৰ আছিল বহল আৰু উদাৰ দৃষ্টিভংগী। তেওঁ বিশ্বাস কৰে এই সকলোবোৰ জাতি জনজাতিৰ মানুহৰেই মনবোৰ বিশাল আৰু মৰমপূৰ্ণ, তেওঁলোকৰ মততপৰ আৰু শ্ৰম সহিষ্ণু। সেইবাবে তেওঁ তিৰাপ সীমান্তৰ নক্তে, ৱানচু, য়ুগলি, মিজো পাহাৰৰ মিজোসকল, কহিমাৰ নগাসকল, অসমৰ বিভিন্ন জনজাতি সকলোৰে মাজত স্থাপন কৰিব বিচাৰিছিল এক অভিন্ন সম্পৰ্ক। তেওঁ লিখিছিল, অ মিচিং ডেকাটি, দীফু হল তোমাৰ নাম, এই সকলোবোৰ গীতৰ মাজত সেই সমন্বয়ৰ আদৰ্শ বিৰাজমান। কিন্তু পৰৱৰ্তী সময়ত গঢ় লোৱা বিভেদকামী শক্তিৰ প্ৰভাৱ দেখি জ্যোতিপ্ৰসাদৰ মনত যিদৰে আক্ষেপ সৃষ্টি হৈছিল, একে দুখ ভূপেন হাজৰিকাৰ মনতো সৃষ্টি হৈছিল। দুখ আক্ষেপ গভীৰ চিন্তাৰ বাবেই, জাতিগত সন্দেহ সংশয়ৰ বাবেই তেওঁ লিখিছিল, জ্যোতি ককাইদেৱে প্ৰমাণ দিব লগা হৈছে তেওঁ কোন। বিষ্ণু ককাইদেউক কোনোবাই সুধিছে, বিষ্ণুৰাভা বৰদোনে? জ্যোতিপ্ৰসাদ আৰু ভূপেন হাজৰিকাৰ গীত কবিতাত প্ৰকাশিত জনগোষ্ঠীয় চিন্তা চেতনাৰ এনে আলোচনাৰ অন্তত এটা কথা আমি ক'ব পাৰোঁ যে দুয়ো ধৰণৰে দৃষ্টিভংগী আছিল মূলতঃ সমধৰ্মী। জ্যোতিপ্ৰসাদৰ দৰেই হাজৰিকায়ো বিচাৰিছিল এখন একতাৰ ভিত্তিত গঠন হোৱা সমাজ। জ্যোতিপ্ৰসাদে ৰাজনৈতিক অশুভ শক্তিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি সকলোকে বৃহত্তৰ অসমীয়া জাতি গঠনৰ অংশীদাৰ হ'বলৈ আহ্বান জনোৱাৰ বিপৰীতে ভূপেন হাজৰিকাই সামাজিক অস্পৃশ্যতাৰ ওপৰত কিছু বেছিকৈ গুৰুত্ব আৰোপ কৰিছে। হয়তো ব্যক্তিগত জীৱনৰ পৰা পোৱা অভিজ্ঞতাই তেওঁক অস্পৃশ্যতাৰ প্ৰতি জেহাদ ঘোষণাত যথেষ্টভাৱে অৰিহণা যোগালে। আনহাতে জ্যোতিপ্ৰসাদৰ বৃহৎ অসমীয়া জাতি গঢ়াৰ আগ্ৰহটো যিমান প্ৰবল, সবল অসমীয়াক লৈ নতুন ভাৰত গঢ়াৰ ভূপেন হাজৰিকাৰ সপোনটো সমানেই প্ৰবল। তদুপৰি চুবুৰীয়া ৰাজ্যকে ধৰি অসমৰ ভিতৰৰ বিভিন্ন জাতি জনজাতিৰ মাজত গা কৰি উঠা বিভেদ, সন্দেহ আৰু সংশয়ৰ ছবিখন ভূপেন হাজৰিকাৰ গীতত জ্যোতিপ্ৰসাদতকৈ বেছি স্পষ্ট, বেছি উজ্জ্বল। হয়তো জ্যোতিপ্ৰসাদৰ সময়ত ইমানখিনি অবিশ্বাস, ইমানখিনি সংশয় সন্দেহে গা কৰি উঠা নাছিল। এনে দুই এটা সূক্ষ্ম পাৰ্থক্যক বাদ দি মূলতঃ দুইজনৰ গীত কবিতাত জনজাতি সম্পৰ্কত প্ৰকাশিত হৈছে একে ভাৱ, একে আদৰ্শ। সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক অধিকাৰ আৰু প্ৰাপ্য বিচাৰি জনজাতিসকলৰ মাজত সৃষ্টি হোৱা সচেতনতাৰ সমানে পাৰস্পৰিক সংযম আৰু বিশ্বাসৰ অৱক্ষয় ঘটিছে। কিন্তু সমাজৰ ওপৰৰ স্তৰৰ মানুহৰ মাজত যিয়ে নঘটিলেও সাধাৰণ হালোৱা হজোৱা মানুহৰ বাবে এইবোৰ সংঘাতৰ একো মূল্য নাই। খোৱা পিন্ধাৰ যুদ্ধত অহৰ্নিশে ব্যস্ত এইসকল লোকৰ বাবে কোনো কাৰো শত্ৰু নহয়।
1: ইমান পৰে শ্ৰোতাসকলে ডক্টৰ স্মৃতিৰেখা ভূঞাৰ কথিকা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকাৰ গীত কবিতাত জনগোষ্ঠীয় চিন্তা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই অসমীয়াত বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী।

বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় ফ্ৰান্সৰ নাইচত ঐতিহাসিক ভিলা কেৰিলাছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে সমাজ আৰু বিজ্ঞানৰ মাজত সম্পৰ্ক উন্নীত হোৱাটো শেহতীয়া বছৰসমূহত হোৱা আটাইতকৈ উল্লেখযোগ্য অগ্ৰগতি বুলি মন্তব্য কৰে। আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত নিৰ্মূলৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজিৰ চুক্তি সন্দৰ্ভত ইৰাণে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে। মহিলাৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পাকিস্তানৰ বিৰুদ্ধে হোৱা এখন খেলত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাত গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাকাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় ফ্ৰান্সৰ নাইচত ঐতিহাসিক ভিলা কেৰিলাছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য, প্ৰযুক্তি, প্ৰতিৰক্ষাকে ধৰি বিশেষ গোলকীয় কৌশলগত মিত্ৰতা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই যুটীয়াভাৱে আজি ফ্ৰান্সৰ নাইচত পালাইছ ডেছ এক্সপজিশ্যনছত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰে। এই উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ আৰু অন্বেষণ সম্প্ৰসাৰণ কৰাত ভাৰতৰ ক্ষিপ্ৰ অগ্ৰগতি প্ৰতিফলিত হৈছে। ভাৰত ফ্ৰান্স উদ্ভাৱনী বৰ্ষৰ অধীনত আয়োজিত এই ধ্বজাবাহী কাৰ্যসূচীৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰতিষ্ঠান, প্ৰযুক্তি আৰু বিনিয়োগ খণ্ডৰ কৰ্ণধাৰ তথা শতাধিক ষ্টাৰ্টআপক একেখন মঞ্চত মত বিনিময় কৰাৰ সুযোগ দিয়া হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কাৰ্যসূচীত 120টা বিশেষ ষ্টাৰ্টআপ তথা আন্তৰ্জাতিক গুৰুত্ব থকা 13টা গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত 20টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উজলি উঠে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ 350টাতকৈও অধিক শীৰ্ষস্থানৰ বিনিয়োগকাৰী সংস্থাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত জৈৱ প্ৰযুক্তি, স্বচ্ছ শক্তি, মহাকাশ প্ৰযুক্তি, কোৱাণ্টাম প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, কম্পিউটাৰ খণ্ডৰ শেহতীয়া অগ্ৰগতিকে ধৰি 13টা খণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ উদ্ভাৱনক আলোকপাত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত ইনোভেটছ কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰতিভা আৰু ইউৰোপীয় মূলধনৰ মাজৰ অন্তৰায় আঁতৰ হৈছে। তদুপৰি এই কাৰ্যসূচীয়ে যুৱ উদ্ভাৱকসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰি তেওঁলোকক আন্তৰ্জাতিক পৰ্যায়ৰ সংস্পৰ্শলৈ অনাৰ সুবিধা দিছে। দেশৰ ষ্টাৰ্টআপ বিপ্লৱৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা আৰম্ভ কৰি মহাকাশ প্ৰযুক্তিলৈ তথা সেউজ শক্তিৰ পৰা আৰম্ভ কৰি নিৰ্মাণ খণ্ডৰ শেহতীয়া অগ্ৰগতিলৈ বিভিন্ন ক্ষেত্ৰৰ অন্তৰায়সমূহ আঁতৰ কৰাৰ বাবে দেশৰ যুৱ শক্তিয়ে প্ৰয়াস অব্যাহত ৰাখিছে। দেশত 2 লক্ষাধিক ষ্টাৰ্টআপ থকাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মানৱতাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰি মানৱকেন্দ্ৰিক উদ্ভাৱনৰ আদৰ্শ বিকশাই তোলাত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত আৰু ফ্ৰান্সৰ মিত্ৰতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিভিন্ন দেশৰ মাজত বাণিজ্য আৰু কৌশলগত সহযোগিতা থকাৰ বিপৰীতে অতি কম সংখ্যক দেশৰ মিত্ৰতাহে উমৈহতীয়া স্বাৰ্থ আৰু দৃষ্টিভংগীৰ আদৰ্শেৰে ত্বৰান্বিত হয়। তেওঁ ফ্ৰান্স আৰু ভাৰতৰ মিত্ৰতাকো এনে মিত্ৰতা বুলি অভিহিত কৰি কয় যে এই মিত্ৰতা উমৈহতীয়া বিশ্বাস, প্ৰমূল্য আৰু ভৱিষ্যমুখী দৃষ্টিভংগীৰ জৰিয়তে দৃঢ় হৈ আছে। তেওঁ কয় যে ভৱিষ্যত গঢ়ি তোলাৰ লগতে দেশৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাত উদ্ভাৱন, প্ৰযুক্তিৰ আৰু দেশৰ যুৱচামৰ অভিলাষে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অনুষ্ঠানত ভাষণ দি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰয়ে আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনী কেন্দ্ৰ হিচাপে ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ ভাৰতৰ অভিযান্ত্ৰিক খণ্ডৰ প্ৰতিভাৰ ওপৰত আলোকপাত কৰি চন্দ্ৰযান অভিযানৰ প্ৰশংসা কৰে। ভাৰত ইনোভেটছ কাৰ্যসূচীয়ে ভাৰতৰ উদ্ভাৱনী পৰিৱেশতন্ত্ৰ আৰু ফ্ৰান্সৰ অগ্ৰগামী প্ৰযুক্তিৰ প্ৰেক্ষাপটৰ মাজৰ সমন্বয় ৰক্ষা কৰা বুলি তেওঁ প্ৰকাশ কৰে। ভাৰতৰ বাহিৰত এই কাৰ্যসূচীৰ প্ৰথম সংস্কৰণ আয়োজন কৰিবলৈ পাই ফ্ৰান্স সন্মানিত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, মুখ্য বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ইনফোসিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কয় যে দেশৰ মহাকাশ অৰ্থনীতি পৰৱৰ্তী দশকত বৰ্তমানৰ 800-900 কোটি আমেৰিকান ডলাৰৰ পৰা 4,000-4,500 কোটি আমেৰিকান ডলাৰলৈ উন্নীত হোৱাৰ বাবে সাজু হৈছে। নতুন দিল্লীত এখন সংবাদমেলত সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নীতি সংস্কাৰ, বৰ্ধিত ব্যক্তিগত অংশগ্ৰহণ তথা দ্ৰুতভাৱে সম্প্ৰসাৰিত উদ্ভাৱনী পৰিৱেশতন্ত্ৰৰ জৰিয়তে এই অগ্ৰগতি সম্ভৱ হৈ উঠিছে। ডঃ সিঙে কয় যে দেশৰ মহাকাশ খণ্ডৰ এই প্ৰগতিয়ে দেশজুৰি হোৱা বৃহৎ পৰিৱৰ্তন প্ৰতিফলিত কৰে। বিজ্ঞান আৰু প্ৰযুক্তিয়ে গৱেষণাগাৰৰ পৰিধি নেওচি ৰাষ্ট্ৰীয় সচেতনতাৰ অংশ হৈ পৰা বুলিও তেওঁ মন্তব্য কৰে। সমাজ আৰু বিজ্ঞানৰ মাজত সম্পৰ্ক উন্নীত হোৱাটো শেহতীয়া বছৰসমূহ

0: সময়ত হোৱা আটাইতকৈ উল্লেখযোগ্য অগ্ৰগতি বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত এই পৰিৱৰ্তন সাধিত হোৱা বুলি তেওঁ মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
1: আজি মই আপোনালোক
0: শ্ৰম আৰু নিয়োগ ৰাজ্যমন্ত্ৰী শোভা কৰণদালাজে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগুৱাই নিছে। অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা শ্ৰী ভেংকটেশ্বৰ মন্দিৰত পূজা অৰ্চনা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেওঁ এই মন্দিৰ ভ্ৰমণ কৰিছে। ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত নিৰ্মূলৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজিৰ চুক্তি সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে। ইৰাণৰ সংবাদ মাধ্যমে জনোৱা মতে প্ৰস্তাৱিত চুক্তিখনৰ ওপৰত ৰাজনৈতিক, আইনী আৰু কাৰিকৰী পৰ্যালোচনা এতিয়াও চলি আছে। ইফালে কাটাৰৰ এটা প্ৰতিনিধি দল ইৰাণৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ইৰাণ আৰু আমেৰিকাৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ বাবে তেহৰাণত উপস্থিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইতিমধ্যে অতি সোনকালে শান্তি চুক্তিত উপনীত হ'ব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে। অৱশ্যে প্ৰস্তাৱিত চুক্তিক লৈ ইৰাণৰ মাজহাটত প্ৰতিবাদৰ খবৰ পোৱা গৈছে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী লেপটপ 2026ৰ অধীনত বিনামূলীয়া লেপটপ বিতৰণৰ বাবে আবেদন পত্ৰ গ্ৰহণ কৰা বুলি ভুৱা প্ৰচাৰ চলোৱা এটা হোৱাটছএপ বাৰ্তাৰ সত্যতা চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' PIB সত্যাসত্য নিৰূপণকাৰী গোটে স্পষ্ট কৰি দিয়ে যে চৰকাৰে এনেধৰণৰ কোনো আঁচনি ঘোষণা কৰা নাই। এনেধৰণৰ বাৰ্তাসমূহ সাধাৰণতে ব্যৱহাৰকাৰীৰ বিত্তীয় তথা ব্যক্তিগত তথ্য আহৰণ কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হয়। চৰকাৰে নাগৰিকসকলক এনেধৰণৰ অপৰিচিত লিংকত ক্লিক নকৰিবলৈ পৰামৰ্শ দি এনেধৰণৰ বাৰ্তা আনলৈ পঠিওৱাৰ আগতে চৰকাৰী উৎসৰ পৰা সঠিক তথ্য আহৰণ কৰিবলৈ আহ্বান জনাইছে। INS সাৰদা জাহাজখনে শ্ৰীলংকাৰ কলম্বোলৈ ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ইয়াৰ জৰিয়তে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সামুদ্ৰিক সহযোগিতা তথা মিত্ৰতা অধিক শক্তিশালী হ'ব। এই ভ্ৰমণৰ সৈতে সংগতি ৰাখি শ্ৰীলংকা নৌবাহিনীৰ সৈতে বৃত্তিমূলক, অনুশীলনমূলক তথা ক্ৰিয়ামূলক আলোচনাও সম্পন্ন হয়। শ্ৰীলংকাৰ নৌবাহিনীৰ পশ্চিম নৌ অঞ্চলৰ কমাণ্ডাৰ ৰাদম জগত কুমাৰাই এই জাহাজখন পৰিদৰ্শন কৰি কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে দেশ দুখনৰ মাজৰ শক্তিশালী সামুদ্ৰিক মিত্ৰতা পুনৰনিশ্চিত কৰে। ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এজবেষ্টনত হোৱা এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি ভাৰতীয় দলটোৱে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। ইপিনে বিশ্বকাপৰ গ্ৰুপ বিৰ এখন খেলত কালি স্কটলেণ্ডে আয়াৰলেণ্ডক 40 ৰাণত পৰাস্ত কৰে। স্কটলেণ্ডে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত এখন খেলত প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 161 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে 19 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই 121 ৰাণে সমৰ্থ হয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাত গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাকৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত অনুষ্ঠিত হ'ব। ইয়াৰ পাছত ডাল্লাছ ষ্টেডিয়ামত গ্ৰুপ এফৰ আন এখন খেলত নেডাৰলেণ্ডছ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰস্কক 2-0 গলত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ হৈ নেষ্টৰী ইৰাণ কুণ্ডা আৰু কনৰ মেটকাফে 1টাকৈ গ'ল দিয়ে। ইয়াৰ পূৰ্বে স্কটলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজাৰ্চিত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ চিৰ এখন খেলত হাইটিক 1-0 গলত পৰাস্ত কৰে। ইয়াৰ লগে লগে স্কটলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ 28 বছৰীয়া অপেক্ষাৰ অন্ত পৰে। তুৰ্কীৰ এণ্টালিয়াত চলি থকা আৰ্চাৰী বিশ্বকাপ তৃতীয় যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাৰ ৰিকাৰ্ভ মিক্স শাখাত আজি ভাৰতৰ ধীৰাজ বোম্মা দেৱাৰা আৰু কুমকুম মহদে সোণৰ পদক লাভ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ভাৰতীয় যুটীটোৱে দক্ষিণ কোৰিয়াৰ অহ ইয়ে জিন আৰু কিম জে ডেকক 5-1 ব্যৱধানত পৰাস্ত কৰে। মিক্স টীম শাখাত সেয়া হৈছে ধীৰাজ আৰু কুমকুমৰ প্ৰথমটো বিশ্বকাপ সোণৰ মেডেল। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় ফ্ৰান্সৰ নাইচত ঐতিহাসিক ভিলা কেৰিয়াছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে সমাজ আৰু বিজ্ঞানৰ মাজত সম্পৰ্ক উন্নীত হোৱাটো শেহতীয়া বছৰসমূহত হোৱা আটাইতকৈ উল্লেখযোগ্য অগ্ৰগতি বুলি মন্তব্য কৰে। আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত নিৰ্মূলৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজিৰ চুক্তি সন্দৰ্ভত ইৰাণে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে। মহিলাৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পাকিস্তানৰ বিৰুদ্ধে হোৱা এখন খেলত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাত গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিডবেক লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
5: কৰেক্ট, গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিডবেক।
6: RBI কয়
7: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডচমেন।
8: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
9: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
8: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
9: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
8: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
9: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
8: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
10: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: এতিয়া শুনাবলৈ লৈছো শৰৎ দাস আৰু লগৰীয়াসকলৰ কণ্ঠত নাম।

0: ইমান পৰে শ্ৰোতাসকলে শৰত দাস আৰু লগৰীয়াসকলৰ কণ্ঠত নাম শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই অৰ্থাৎ 7:30 বজাত সংবাদ চলন্তিকা নিউজ অন AIRৰ মোবাইল এপযোগে শুনিবলৈ পাব। এতিয়া 7:30 বজাৰ পৰা 7:32 মিনিটলৈ ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এই বতৰা আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে শুনিবলৈ পাব।
1: সংবাদ চলন্তিকা।

নমস্কাৰ প্ৰিয় শ্ৰোতা, বিশেষ চলন্তিকা অনুষ্ঠানলৈ মই জিন্তী ৰাণী ডেকাই আপোনালোকক আদৰিছো। কেন্দ্ৰত এন ডি এ চৰকাৰে শাসনৰ 12 বছৰ পূৰ্ণ কৰিলে। এন ডি এ চৰকাৰে 12 বছৰীয়া শাসনকালত বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিৰ সুফলসমূহ আমাৰ জনসাধাৰণে কিদৰে লাভ কৰিছে সেই বিষয়ে জনাবলৈ আমি বিভিন্ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছো আৰু আজিৰ বিশেষ চলন্তিকা সেই অনুষ্ঠানৰে অংশবিশেষ। আজিৰ বিষয় হৈছে ডিজিটেল ভাৰত, ভূমিৰ অধিকাৰৰ পৰা দুৱাৰমুখত শাসন ব্যৱস্থা, গ্ৰাম্য অসমত এক নতুন অধ্যায়। স্বাধীনতাৰ পিছত আমাৰ দেশত এন ডি এ চৰকাৰে একেৰাহে শাসনৰ 12 বছৰ পূৰ্ণ কৰিলে। চৰকাৰৰ লক্ষ্যসমূহৰ ভিতৰত অন্যতম আছিল ডিজিটেল ভাৰত মিছন। এই অভিযানৰ জৰিয়তে

0: অসমতে এক নতুন অধ্যায়। স্বাধীনতাৰ পিছত আমাৰ দেশত NDA চৰকাৰে একেৰাহে শাসনৰ 12 বছৰ পূৰ্ণ কৰিলে। চৰকাৰৰ লক্ষ্যসমূহৰ ভিতৰত অন্যতম আছিল ডিজিটেল ভাৰত মিছন। এই অভিযানৰ জৰিয়তে প্ৰযুক্তিৰ সহায়ত চৰকাৰে সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা লৈছিল। গ্ৰাম্য অঞ্চলসমূহতো এই অভিযানৰ জৰিয়তে চৰকাৰী সেৱা অধিক দ্ৰুত, স্বচ্ছ আৰু সহজলভ্য হৈ পৰিছে। ডিজিটেল প্ৰযুক্তিয়ে চৰকাৰ আৰু নাগৰিকৰ মাজত দূৰত্ব কমাই কিদৰে এখন অগ্ৰগামী সমাজ গঢ়ি তুলিছে সেই বিষয়ে জানিবলৈ আৰু আমাৰ শ্ৰোতাকো জনাবলৈ এই দিশত কাম কৰি থকা বিভিন্ন ব্যক্তি, অংশীদাৰী আদিৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছো। ডিজিটেল ভাৰত মিছনৰ অন্যতম উপহাৰ হ'ল থলুৱা লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা। ৰাজ্যৰ বহু অঞ্চলত থলুৱা লোকসকল ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। যিসকলৰ ভূমি নিজৰ নামত আছে তেওঁলোকৰো বৰ বিশেষ নথি পত্ৰ নাই, কিয়নো কাগজ ভিত্তিক এই নথি পত্ৰসমূহৰ স্থায়িত্বৰ ক্ষেত্ৰত সদায়ে এটা প্ৰশ্ন থাকি যায়, যাৰ ফলত ভূমিৰ সংৰক্ষণ আৰু মালিকানাৰ প্ৰমাণ দাখিল কৰাটো দীৰ্ঘদিনীয়া এটা জটিল সমস্যা হৈ আহিছে। ডিজিটেল ভাৰতে এই সমস্যা কিদৰে সমাধান কৰিছে সেই বিষয়ে জানিবলৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছো নলবাৰী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কৌস্তুভ ৰয়ৰ সৈতে। ৰয় ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। আপুনি জানেই যে আমাৰ কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ভাৰত ব্যৱস্থা বা ডিজিটেল ভাৰত অভিযানৰ যি পদক্ষেপ লৈছে সেই পদক্ষেপৰ জৰিয়তে অসমৰ জনসাধাৰণক, বিশেষকৈ গ্ৰাম্য জনসাধাৰণক তেওঁলোকে সহায় কৰিব বিচাৰিছে, আগুৱাই নিব বিচাৰিছে আৰু বহু পৰিমাণে সফলো হৈছে। আপুনি যিহেতু এই ক্ষেত্ৰত জড়িত হৈ আছে আৰু গ্ৰাম্য জনসাধাৰণক বৰ ওচৰৰ পৰা পাইছে, আপুনি প্ৰথমে কওকচোন আমাক ডিজিটেল ভাৰত আচলতেনো কি।
1: ডিজিটেল ভাৰত যদি সংক্ষেপে কবলৈ যোৱা যায়, সি আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য সমূহৰ দ্বাৰা কাৰ্যকৰী কৰা এটা পদক্ষেপ বুলি কব পাৰি। এই আঁচনিৰ জৰিয়তে মুখ্যতঃ ভূমি বিষয়ক বিভিন্ন ধৰণৰ বিবাদসমূহ বা বিভিন্ন ধৰণৰ যিসমূহ আমাৰ বিষয় নিষ্পত্তি কৰাৰ প্ৰয়োজন আছে তাক এটা একাধিকত্বভাৱে তাক এটা ষ্ট্ৰিমলাইন কৰি পেলাই সেই ক্ষেত্ৰত আমাৰ সেই নিষ্পত্তিসমূহ, সেই বিবাদসমূহ বা ভূমি সংক্ৰান্ত বিভিন্ন কাম কাজসমূহ ডিজিটেল মাধ্যমৰ জৰিয়তে ঘৰত বহি কৰিব পৰা এটা ব্যৱস্থাৰ ইয়াত সূচনা কৰা হৈছে। ইয়াৰ জৰিয়তে যিসমূহ ভূমিৰ ক্ষেত্ৰত বহু বছৰ ধৰি দিবলগীয়া খাজানা থাকে বা কৰ কাতল থাকে সেইসমূহ ডিজিটেল মাধ্যমৰ জৰিয়তে মোবাইলেৰে ঘৰত বহি দিয়াৰ এটা ব্যৱস্থা, যাক কোৱা হয় ই খাজানা, তেনেধৰণৰ ব্যৱস্থাসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ ভূমিত যিসমূহ নামজাৰি থাকিব পাৰে বা যিসমূহ বাটৰা থাকিব পাৰে বা বিভিন্ন ভূমিৰ কাম কাজসমূহ যিসমূহ প্ৰয়োজন সততে হৈ থাকে তেনেধৰণৰ কাম কাজসমূহকো এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিষ্পত্তি কৰাৰ এটা ব্যৱস্থাৰ এই ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে সূচনা কৰা হৈছে।
0: হয়, এতিয়া এই ব্যৱস্থা হোৱাৰ পৰা গ্ৰাম্য জনসাধাৰণৰ, অকল গ্ৰাম্য জনসাধাৰণ এইকাৰণেই কৈছো কাৰণ গাঁৱৰ জনতাই প্ৰশাসনক ঢুকি পোৱাটো আচলতে পূৰ্বৰ সময়ত বৰ এটা দুৰূহ কাৰবাৰ আছিল। এতিয়া ডিজিটেল ভাৰত আঁচনিৰ জৰিয়তে চৰকাৰে প্ৰশাসনক মানুহৰ পদূলিলৈ লৈ গৈছে আৰু গ্ৰাম্য জনসাধাৰণে তেওঁলোকৰ যি কৃষিভূমি বা বাসভূমি তাৰ মালিকানাৰ যি স্বত্ব সেই তথ্যসমূহ ঘৰতে বহি লাভ কৰাৰ এটা ব্যৱস্থা হৈছে। এতিয়া চৰকাৰে বাৰু এই প্ৰয়াস কৰিছে, কিন্তু জনসাধাৰণ এই বিষয়ে সচেতন হৈছেনে, তেওঁলোকে যে এনেদৰে ঘৰতে বহি মাটিৰ যিখিনি কাগজ পত্ৰ, সেই পত্ৰখিনি বা নামজাৰি, খতিয়ান এইবোৰ তেওঁলোকে ল'ব পাৰে, সেই কথা তেওঁলোকে জানেনে বা তেওঁলোকক এই বিষয়ে অৱগত কৰোৱাৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা কিবা ব্যৱস্থা লোৱা হয় নেকি।
1: স্বাধীনতাৰ বহু বছৰ পিছলৈকে এই ক্ষেত্ৰসমূহত, এই সেৱাসমূহৰ ক্ষেত্ৰত যি আমাৰ গ্ৰাম্য জনসাধাৰণ বা গ্ৰাম্য ৰাইজ তেওঁলোকৰ মাজত এক বিৰাট ব্যৱধানৰ সৃষ্টি ইতিমধ্যে হৈ আহিছিল, কিন্তু ডিজিটেল ইণ্ডিয়া যি মাধ্যমৰ জৰিয়তে সেই যি আপোনাৰ পাৰ্থক্য, সেই পাৰ্থক্যখিনি ইতিমধ্যে যথেষ্টখিনি হ্ৰাস পাইছে তথা ইয়াৰ লগতে বিভিন্ন মাধ্যমৰ জৰিয়তে সময়ে সময়ে আমাৰ গ্ৰাম্য ৰাইজক এই বিষয়ে সজাগ কৰা যায়। তদুপৰি বিভিন্ন সময়ত আমাৰ চৰকাৰী বিভিন্ন বিভাগ যেনে ভূমি ৰাজহ বিভাগ, চক্ৰ বিষয়াৰ কাৰ্যালয়, উপায়ুক্তৰ কাৰ্যালয় ইত্যাদিৰ জৰিয়তে সজাগতামূলক গাঁও সভা তথা তেনেধৰণৰ সমান্তৰাল ব্যৱস্থা ইতিমধ্যে সূচনা কৰা হৈছে, যাৰ জৰিয়তে এক বৃহৎ পৰিমাণৰ তেনে বিবাদ নিষ্পত্তি ইতিমধ্যে হৈ সম্পন্ন হৈ আহিছে। আৰু ইয়াৰ ফলত বহু বছৰ ধৰি ইতিমধ্যে যিসমূহ বিবাদ নিষ্পত্তি হোৱা নাছিল তাৎক্ষণিকভাৱে তথা এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তাৰ ইতিমধ্যে যথেষ্টখিনি সুফল আমাৰ গাঁৱলীয়া ৰাইজে লাভ কৰিছে তথা বিভিন্ন সময়ত আয়োজিত এই গাঁও সভাসমূহৰ জৰিয়তে তেওঁলোকে

0: নিজৰ বিভিন্ন ধৰণৰ আকোৱাসমূহ সেই সভাসমূহত তেওঁলোকে উপস্থাপন কৰে আৰু সেই স্থানতে যথাবিধি তেওঁলোকে সমাধান সূত্ৰ লাভ কৰিবলৈ সক্ষম হয়।
1: হয় হয়, আপুনি ভাবেনে যে গাঁৱৰ জনসাধাৰণ ই ব্যৱস্থা গ্ৰহণ কৰিব পৰাকে ডিজিটেলি সাক্ষৰ হৈছে?
0: প্ৰাৰম্ভিক পৰ্যায়ত এই ক্ষেত্ৰত কিছু কিছু অসুবিধাৰ সৃষ্টি নোহোৱাকৈ থকা নাছিল, কিন্তু সময়ৰ লগে লগে আপোনাক যিদৰে কলো আমি যে বিভিন্ন ডিজিটেল মাধ্যম বা তাৰ উপৰিও সময়ে সময়ে গাঁও সভাসমূহ স্থানীয়ভাৱে তাত সম্পন্ন কৰা হয়। সেই গাঁও সভাসমূহত আপোনাৰ ভূমি ক্ষেত্ৰত বিভিন্ন ধৰণৰ অভিজ্ঞ ব্যক্তিসকল, চক্ৰ বিষয়া হ'ব পাৰে বা ৰাজহৰ অতিৰিক্ত জিলা আয়ুক্ত পৰ্যায়ৰ বিভিন্ন বিষয়াসমূহে, ইনফেক্ট আমাৰ জিলা আয়ুক্তসমূহেও তাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু এই সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে তেনে গাঁও সভাসমূহৰ জৰিয়তে গাঁৱৰ যিসমূহ ৰাইজ যাৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ সুধিবলগীয়া কথা বতৰা বা মনত থকা আকোৱাসমূহ দূৰ কৰা হয়। গতিকে ডিজিটেল মাধ্যমটোৰ জৰিয়তে তেওঁলোকে কেনেধৰণে কাম কৰিব লাগিব বা কেনেধৰণে আগবঢ়াব লাগিব সেই বিষয়ে দিশত তেওঁলোকক আভাস এই গাঁওসমূহৰ জৰিয়তে প্ৰদান কৰা হয়। তদুপৰি বিভিন্ন ধৰণৰ ভূমি ৰাজহ সম্পৰ্কীয় কাৰ্যালয়সমূহো ইতিমধ্যে সক্ৰিয় হৈছে আৰু তাত সেই কাৰ্যালয়সমূহত এনে ডিজিটেল সেৱাসমূহ কেনেদৰে উচিত গ্ৰহণ কৰা উচিত বা ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ মানে চৰকাৰী প্ৰাধিকৃত CSC চেণ্টাৰসমূহতো এই ডিজিটেল সেৱাৰ লাভালাভ কেনেদৰে গ্ৰহণ কৰিব পাৰিব সেই সম্পৰ্কে পুস্তিকা বিতৰণ বা বিভিন্ন ধৰণৰ হোৰ্ডিং বা বাৰ্তালাপৰ জৰিয়তে তেওঁলোকক যথেষ্টখিনি আগুৱাই নিবলৈ সক্ষম হৈছে।
1: হয়, এতিয়া যিহেতু ডিজিটেল ভাৰতৰ জৰিয়তে বা বসুন্ধৰা আঁচনি তেনেকুৱা বিভিন্ন আঁচনিৰ জৰিয়তে ভূমিৰ যিবিলাক নথি পত্ৰ গৰাকীক খুব সহজতে দিয়া হৈছে আৰু আমাৰ কৃষকসকলে ভূমিৰ নথি পত্ৰৰ জৰিয়তে বেংকৰ ঋণ বা চৰকাৰী অনুদান বা বিভিন্ন কৃষি আঁচনি এইবোৰ সুবিধা লাভ কৰিব পাৰিছেনে বাৰু?
0: হয়, নিঃসন্দেহে পাৰিছে। ইতিমধ্যে আমাৰ মিছন বসুন্ধৰা তিনিটা পৰ্যায়ৰ তেনেধৰণৰ আমাৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াত অসমৰ খিলঞ্জীয়া ভূমিহীন লোকসকলে যিয়ে স্বাধীনতাৰ পিছত বছৰ বছৰ ধৰি নিজস্ব দখলত থকা ভূমিৰ চৰ্ত ইতিমধ্যে তেওঁলোকে ভোগ কৰিব পৰা নাছিল, ইতিমধ্যে তেনেধৰণৰ বিবাদসমূহ নিষ্পত্তি পূৰ্ণগতিত বহুখিনি সম্পন্ন হৈছে আৰু ইয়াৰ জৰিয়তে চাহ বাগিচাত আমাৰ বসবাস কৰা আমাৰ আদিবাসী ভাই বন্ধুসকল বা আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বিভিন্ন স্থানত ইতিমধ্যে য'ত য'ত বহু বছৰ ধৰি পেলাই নিজস্ব ভূমিসমূহ তেওঁলোকৰ দখলত আছিল আৰু ভোগ দখল কৰি আছিল আৰু তাৰ বিপৰীতে কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা নিজৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত যিসমূহ ঋণৰ ব্যৱস্থা আছে সেই ঋণৰ সুফলসমূহ ল'ব পৰা নাছিল, আমাৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আৰু মিছন বসুন্ধৰাৰ জৰিয়তে তেনে ব্যক্তিসকলে আজি সেই সুবিধাসমূহ লোৱাৰ বাবে তেওঁলোক ইতিমধ্যে উপযুক্ত হৈছে। তদুপৰি ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ আমাৰ সভ্যতা আৰু সংস্কৃতি আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত নামঘৰ বা ধৰ্মীয় উপাসনা স্থলসমূহ বা যিসমূহ আমাৰ শিক্ষানুষ্ঠান আছে য'ত চৰকাৰীভাৱে চলি আছে বহু বছৰ ধৰি পাঠদান, তেনেধৰণৰ অনুষ্ঠানসমূহৰ ক্ষেত্ৰতো এই ভূমি স্বত্ব প্ৰদানৰ কাম ইতিমধ্যে যথেষ্টখিনি সম্পন্ন হৈছে আৰু এই সকলোবিলাকক জৰিয়তে এটা কথা ক'ব পাৰি যে অৰ্থনৈতিক দিশটো ৰাজ্যখনৰ বিভিন্ন অঞ্চল সেয়া গ্ৰাম্যাঞ্চল হ'ব পাৰে বা চহৰাঞ্চল হ'ব পাৰে সকলোতে অৰ্থনৈতিক দিশসমূহ ব্যক্তি আৰু প্ৰতিষ্ঠান বিশেষে ইতিমধ্যে ত্বৰান্বিত হৈছে বুলি এক দৃঢ় বিশ্বাস আহিছে।
1: হয়, ডিজিটেল ভাৰতৰ জৰিয়তে আমাৰ যি ভূমি ব্যৱস্থা নীতি নিয়মসমূহ সৰল কৰি তোলাৰ চৰকাৰৰ যি প্ৰয়াস আৰু জনসাধাৰণক সহজতে তাক উপলব্ধ কৰোৱাৰ যি প্ৰয়াস আপোনাৰ কথা বাৰ্তাৰ যোগেৰে বুজিছো যে বহুখিনি আমাৰ চৰকাৰ সফল হৈছে। আপুনি ডিজিটেল ভাৰতৰ জৰিয়তে গ্ৰাম্য জনসাধাৰণে সুফল লাভ কৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিষয়ে কিবা ক'ব খোজে নেকি?
0: তাক যথেষ্ট প্ৰকাৰে সৰলীকৃত কৰা হৈছে। ইতিমধ্যে গাঁৱত যিসমূহ অৰ্থনৈতিকভাৱে কিছু দুৰ্বল শ্ৰেণী তেনেধৰণৰ ব্যক্তিসকলক যি চৰকাৰে ৰেচন প্ৰদান কৰে সেই ৰেচন প্ৰক্ৰিয়াৰ জৰিয়তে তাৰ লগত সংযুক্ত কৰি পেলাই চিকিৎসা খণ্ডত তেওঁলোকে যি সকাহ লাভ কৰে এই সকলোকে সামৰি প্ৰত্যেকখন আঁচনিক ইটো সিটোৰ লগত সামঞ্জস্যতা ৰাখি যি সংযোগ কৰা গৈছে তাৰ জৰিয়তে আমাৰ থলুৱা আমাৰ প্ৰজা ৰাইজে বিভিন্ন ধৰণে তেওঁলোকে সুফল লাভ কৰিছে। কাৰণ যেতিয়া এটা প্ৰক্ৰিয়া তেওঁলোকৰ বাবে সৰলীকৃত হ'ব তেতিয়া তাৰ দ্বাৰা তেওঁলোক অধিক উপকৃত হয়। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে সুলভ মূল্যত কেৱল খাদ্য বস্তু পোৱাই নহয় তাৰ জৰিয়তে সেই একেখন নথিৰে তেওঁলোকে গৈ পেলাই চৰকাৰী চিকিৎসালয়ত নিজৰ বাবে সুলভ মূল্যত বা উপযুক্ত বা বিনামূলীয়া সেৱাসমূহ লাভ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সুবিধা লাভ কৰিছে। সেই গতিকে ইয়াত ক'ব পাৰি যে আঁচনিসমূহৰ ইটোৰ সিটোৰ লগত যি সংযোগ সেই সংযোগটো বিভিন্ন ধৰণে ব্যৱহাৰ কৰাৰ জৰিয়তে ইতিমধ্যে আমাৰ ৰাইজ যথেষ্ট উপকৃত হৈছে।
1: ডিজিটেল শাসন ব্যৱস্থাই গ্ৰামাঞ্চলৰ নাগৰিকসকলক চৰকাৰী কাৰ্যালয়লৈ বাৰে বাৰে যাবলগীয়া হোৱা সমস্যাৰ পৰা সকাহ দিছে। অনলাইন পৰ্টেল, কমন ছাৰ্ভিচ চেণ্টাৰ আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে এতিয়া বিভিন্ন চৰকাৰী সেৱা ঘৰৰ কাষতে

0: লাভ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ ফলত মানুহৰ সময়, ধন আৰু পৰিশ্ৰম দুয়োটাই ৰাহি হৈছে। ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে ঘৰৰ ওচৰতে পোৱা সেৱাসমূহ সাধাৰণ জনতাই কিদৰে লাভ কৰিছে এই বিষয়ে জানিবলৈ এয়া আমি কথা পাতিছো কামৰূপ জিলাৰ আমাৰ সংবাদদাতা কৌশিক দাসৰ সৈতে। আপুনি কওকচোন, কামৰূপ জিলাৰ জনসাধাৰণ কিদৰে উপকৃত হৈছে?
1: যেতিয়াৰ পৰা এই ডিজিটেল মাধ্যমৰে বসুন্ধৰা ব্যৱস্থাটো অসম চৰকাৰে আনিলে, তাৰ সমান্তৰালভাৱে কামৰূপ জিলাটো এই ব্যৱস্থাপনাই যথেষ্টভাৱে উপকৃত কৰিছে সৰ্বসাধাৰণ ৰাইজক। বিশেষকৈ কামৰূপ জিলাত প্ৰায় 18 লক্ষ জনসংখ্যাৰ এইখন এখন বৃহৎ জিলা, আৰু এই জিলাখনত ব্ৰহ্মপুত্ৰৰ দুই পাৰে আছে, কামৰূপ জিলাৰ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছে আৰু দক্ষিণ পাৰে আছে। কামৰূপ জিলাৰ প্ৰায় 18 লক্ষ জনসংখ্যাৰ অধিকাংশ লোক গ্ৰাম্য অঞ্চলত বসবাস কৰে। আৰু যেতিয়াৰ পৰা ডিজিটেল মাধ্যমৰে বসুন্ধৰা এপ নামেৰে যি এটা এপ অসম চৰকাৰে আনিলে, সেই এপটোৰ জৰিয়তে অন্য জিলাৰ লগতে কামৰূপ জিলাৰ যথেষ্টভাৱে উপকৃত হৈছে। বিশেষকৈ পূৰ্বতে সাধাৰণ লোকসকলৰ তেওঁলোকৰ যি নিজৰ ভূমিৰ ক্ষেত্ৰতে হওক বা অন্য কোনো ক্ষেত্ৰতে বেচা কিনাৰ ক্ষেত্ৰতে হওক, পূৰ্বতে তেওঁলোকে কোৰ্ট কাছাৰীলৈ আহিব লাগিছিল, আৰু যি ধৰণে পূৰ্বৰ হাতে লিখা পদ্ধতি ব্যৱস্থা আছিল সেই ব্যৱস্থাখনৰ সময়ত সাধাৰণ ৰাইজৰ যথেষ্ট অসুবিধা হৈছিল। বিশেষকৈ কাৰোবাৰ যদি পিতৃ মাতৃ তেওঁলোকৰ শুকাই যায়, তাৰপিছত তেওঁলোকে তেওঁলোকৰ পৰিয়াল বা সতি সন্তানীৰ নাম উঠাবৰ কাৰণে যথেষ্ট ধৰণৰ বিসংগতি দেখায়। বিশেষকৈ গাঁওবুঢ়া ৰিপৰ্ট বা এনেধৰণৰ তেওঁলোকৰ এই ব্যৱস্থাপনা লাগি থাকোঁতে তেওঁলোকৰ বহুত দিন লাগি যায়, আৰু কিছু ক্ষেত্ৰত কেতিয়াবা দেখা যায় যে তেওঁলোকৰ আহি আহি তেওঁলোকে পিছত নহয় হৈ যায়। কিয়নো? কাৰণ তেওঁলোকৰ কামৰূপ জিলাৰ অধিকাংশ লোক দিন হাজিৰা বা কৃষি কৰ্মৰ লগত জড়িত। তেওঁলোকে যদি নিজৰ এই ভূমিৰ নিজৰ অধিকাৰৰ কাৰণে নিজৰ ভূমি নিজে নাম উঠাব হৈছে, যি ধৰণে গাঁৱে গাঁৱে চি এছ চি চেণ্টাৰ সমূহ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিলে, তেতিয়া এই চি এছ চি চেণ্টাৰৰ জৰিয়তে প্ৰতিগৰাকী গাঁৱৰ জনসাধাৰণে তেওঁলোকৰ গাঁৱৰ চুবুৰীয়ে থকা এই চি এছ চি চেণ্টাৰৰ জৰিয়তে তেওঁলোকৰ নামজাৰীয়ে হওক বা তেওঁলোকে ভূমি কিনা বেচা কৰাই হওক বা অন্য কোনো যি ধৰণৰ ভূমিৰ ব্যৱস্থাপনা থাকে, তেওঁলোকে গাঁৱতে তেওঁলোকৰ এটা চুবুৰীত থকা চি এছ চি চেণ্টাৰটোতে এপ্লাই কৰিব, আৰু তেওঁলোকে সেই কাগজসমূহ যেতিয়া কিছুদিনৰ পিছত তেওঁলোকৰ যি জাননী আহিব সেই জাননীৰ ক্ষেত্ৰত যোৱাৰ পাছতে কোনো ধৰণৰ পূৰ্বৰ ডিজিটেল মাধ্যম নোহোৱাৰ আগমুহূৰ্তত যি ধৰণে বিভিন্ন ধৰণৰ কথা ওলাইছিল যে বিভিন্ন ধৰণৰ পইচা দিব লাগে বা ঘোচ দিব লাগে, কিন্তু যেতিয়াৰ পৰা এই ডিজিটেল মাধ্যমটো আহিল তেতিয়াৰ পৰা মানুহৰ দুৱাৰ মুখতে পদূলি মুখতে ভূমিৰ অধিকাৰ লাভ কৰিলে। আৰু কামৰূপ জিলাত মই ক'লোৱে যে প্ৰায় 18 লক্ষ জনসংখ্যা আছে, আৰু এই 18 লক্ষ জনসংখ্যাৰ অধিকাংশ লোকে এই যি ডিজিটেল পদ্ধতিৰে বসুন্ধৰা পদ্ধতিৰে আহি যে ভূমিৰ অধিকাৰ নিজৰ পদূলিতে, তাৰ ফলত যথেষ্ট উপকৃত হৈছে।
0: আপুনি আৰু চি এছ চিৰ জৰিয়তে কি কি সুবিধা লাভ কৰিছে সেইটো ক'ব নেকি?
1: চি এছ চি চেণ্টাৰ সমূহৰ জৰিয়তে প্ৰতিগৰাকী লোকে অকল বসুন্ধৰা বুলি নহয়, তেওঁলোকৰ যদি জাতিৰ প্ৰমাণ পত্ৰ লাগে তেওঁলোকে পূৰ্বতে তেওঁলোকৰ অফিচলৈ যাব লাগে, এতিয়া এই চি এছ চি চেণ্টাৰৰ জৰিয়তে নিজৰ গাঁৱৰ বা চুবুৰীটোৰ কোনাতে থকা চি এছ চি চেণ্টাৰৰ জৰিয়তে নিজৰ জাতিৰ প্ৰমাণ পত্ৰ বা তেওঁলোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ বা তেওঁলোকৰ উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ বা তেওঁলোকৰ উপাৰ্জনৰ যি প্ৰমাণ পত্ৰ, এই প্ৰমাণ পত্ৰ আগতে ডিজিটেল পদ্ধতিৰে নাছিল, কিন্তু যেতিয়াৰ পৰা এই চি এছ চি চেণ্টাৰ প্ৰৱৰ্তন কৰা হ'ল তেতিয়াৰ পৰা সৰ্বসাধাৰণ ৰাইজে কিন্তু এই যিসমূহ প্ৰমাণ পত্ৰ তেওঁলোকে কোৰ্ট কাছাৰীলৈ নোযোৱাকৈ নিজৰ পদূলিতে এই সুবিধাসমূহ লাভ কৰে। আৰু বৰ্তমানে চি এছ চি চেণ্টাৰসমূহৰ জৰিয়তে বিশেষকৈ জাতিৰ প্ৰমাণ পত্ৰ, তেওঁলোকৰ ইনকাম প্ৰমাণ পত্ৰ বা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ বা তেওঁলোকৰ যিসমূহ ডিজিটেল মাধ্যমেৰে কৰা ব্যৱস্থাপনাৰ যদি পূৰ্বৰ প্ৰৱৰ্তন কৰা কাগজসমূহ, বিশেষকৈ পূৰ্বতে স্বাক্ষৰ থকা যি প্ৰমাণ পত্ৰসমূহ আছিল, এতিয়া এই চি এছ চি চেণ্টাৰৰ জৰিয়তে তেওঁলোকে নিজৰ গাঁৱৰে বা চুবুৰীতে থকা চি এছ চি চেণ্টাৰতে এপ্লাই কৰিলে তেওঁলোকে খুব বেছি 15 দিনৰ ভিতৰতে ঘৰতে পাব পাৰে।
0: ডিজিটেল ইণ্ডিয়া অভিযানে সকলো পৰ্যায়ৰ লোকক উপকৃত কৰিবলৈ চেষ্টা কৰিছে, ইয়াৰ ভিতৰত কৃষকসকল অন্যতম। বিভিন্ন ডিজিটেল মঞ্চৰ জৰিয়তে বতৰৰ আগজাননী, বজাৰৰ শস্য মূল্য, কৃষি পৰামৰ্শ, অনলাইন বেংকিং আৰু ডিজিটেল লেনদেন সম্ভৱ হৈ উঠিছে। কৃষি ক্ষেত্ৰত ডিজিটেল ভাৰতে কিদৰে সহায় কৰিছে

0: লগত আমাৰ যিহেতু এতিয়া বতৰটো খুব পৰিৱৰ্তন হৈ গৈ আছে, বতৰৰ লগত খাপ খোৱাকৈ তেওঁ শস্য নিৰ্বাচন কৰিব পাৰিব, ভেৰাইটি নিৰ্বাচন কৰিব পাৰিব আৰু তেওঁ কৃষি ক্ষেত্ৰত আগুৱাই যাব পাৰিব। এই পৰ্যায়খিনি সম্পূৰ্ণৰূপে হবলৈ আমাক কিছু সময় লাগিব, কিন্তু আমি আগবাঢ়ি গৈ আছো আৰু বহুখিনি আমি আগবাঢ়িছো আৰু ভাবিছো যে খুব কম দিনৰ ভিতৰতে আমি কৃষকক এনেকুৱা এটা ব্যৱস্থা লৈ যাব পাৰিম যে কৃষকে নিজৰ মোবাইলতে চাই পেলাই গোটেই তথ্যখিনি পাব, তেওঁৰ মাটিৰ গুণাগুণো পাব, তেওঁ কি কি আঁচনি এপ্লাই কৰিব বিচাৰিছে সেইখিনিও কৰিব পাৰিব আৰু সেই আঁচনি উপভোক্তা হিচাপে নিজকে মানে ৰেজিষ্টাৰো কৰিব পাৰিব।
1: হয়, আপোনালোকৰ বিভাগৰ তৰফৰ পৰা ডিজিটেল ইণ্ডিয়া অভিযানৰ জৰিয়তে কৃষকসকলক কিবা সাহায্য বা তেওঁলোকক অনুদান এই ধৰণৰ কিবা দিয়া গৈছে নেকি আৰু সেইবোৰ অনলাইন বেংকিং পদ্ধতিৰে বা ডিজিটেল লেনদেনৰ দ্বাৰা সম্ভৱ হৈছেনে?
0: হয় হয় হয়, আজিকালিতো যিমানবিলাক আমি ডিবিটি পদ্ধতি আমি যিটো ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ সকলো বস্তু তেনেকে ধৰণে ট্ৰেন্সফাৰ হয় আৰু আমি কৃষকক যিভাৱে এটা সুবিধা দিবলগীয়া হলে কৃষকক যদি ফাণ্ড কিবা ট্ৰেন্সফাৰ কৰোঁ সেই গোটেইখিনি বস্তু অনলাইন পদ্ধতিৰ দ্বাৰাই আজিকালি হয় আৰু কৃষকক আমি ভৱিষ্যতে এনেকুৱা হ'ব, আগতে আপোনাক কৈছো যে কৃষকে লোন ল'ব বিচাৰিলে কৃষি লোন ল'ব বিচাৰিলেও তেওঁলোকে অনলাইন পদ্ধতিৰে এই বস্তুবিলাক আবেদন কৰিব পাৰিব আৰু পৰ্যায়ক্ৰমে গোটেই বস্তুটো এটা ডিজিটেল প্ৰক্ৰিয়ালৈ হৈ আছে আৰু কৃষকে ঘৰতে বহিয়ে যিকোনো আঁচনিৰ সুবিধা ল'ব পাৰিব, ঘৰতে বহিয়ে তেওঁ এখন পাৱাৰ টিলাৰৰ কাৰণে, ট্ৰেক্টৰৰ কাৰণে, কৃষি সঁজুলিৰ কাৰণে বা যিকোনো এটা স্কিমৰ তেওঁ বেনিফিট ল'বৰ কাৰণে তেওঁ এপ্লাই কৰিব পাৰিব। আমি কিন্তু এতিয়ালৈকে সিমান দূৰ আগবাঢ়ি যাব পৰা নাই, সেইটো আমি ফাৰ্টিলাইজাৰলৈ গৈ আছো, পৰ্যায়ক্ৰমে অন্যান্য যিমানবিলাক কৃষি সামগ্ৰী আছে সেইবিলাকৰ চৰকাৰৰ যিটো বিতৰণ ব্যৱস্থা এইবিলাক গোটেই অনলাইন প্লেটফৰ্মলৈ অনাৰ এটা ব্যৱস্থালৈ আমি গৈ আছো।
1: মহন্ত ডাঙৰীয়া, আমাৰ শ্ৰোতাসকলে এইখিনিতে জানিব বিচাৰিব যে ডিজিটেল ইণ্ডিয়া অভিযানৰ জৰিয়তে আমাৰ কৃষকসকলক যদিও সামৰি ল'বলৈ বিচৰা হৈছে এই ক্ষেত্ৰত কিমান দূৰ সফল হৈছে বা কিবা প্ৰত্যাহ্বান আছে নেকি ইয়াৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত?
0: আমাৰ মানে মেইন কথাটো হৈছে আমাৰ যিটো ভূমি নথি সেইটো ডিজিটাইজ হবলৈ এতিয়াও বহুত বাকী আছে। মই আপোনাক মই নিজৰ ক্ষেত্ৰতে কওঁ, মোৰ ভূমি মোৰ দেউতাৰ নামত আছে, মোৰ ককাৰ নামত আছে, এতিয়াও মই হস্তান্তৰ কৰা নাই, কিন্তু হস্তান্তৰ কৰা পদ্ধতিটো চৰকাৰে খুব সহজ কৰি দিছে। সেইকাৰণে মই এই মানে আপোনাৰ প্ৰগ্ৰেমটোৰ জৰিয়তে সমূহ কৃষক ৰাজ্যকো মই অনুৰোধ জনাওঁ যে আপোনালোকে আপোনাৰ কৃষকসকলে নিজৰ নিজৰ ভূমিখিনি নিজৰ নামলৈ হস্তান্তৰ কৰাৰ যিটো প্ৰক্ৰিয়া অনলাইন প্ৰক্ৰিয়া বিভিন্ন আঁচনি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ বিভিন্ন পৰ্টেল আছে তাত এপ্লাই কৰিব লাগে আৰু নিজৰ নামলৈ হস্তান্তৰ কৰিব লাগে, সেইখিনি কৰিলেহে আমি বাকীখিনি কামত আগুৱাই যাব পাৰিম। আৰু কিছুমান জিলাত বিশেষ প্ৰব্লেম আছে যিবিলাকত এতিয়ালৈকে ডিজিটাইজ লেণ্ড ৰেকৰ্ড নাই, যেনেকে বিটিআৰ ডিষ্ট্ৰিক্টত হৈ আছে কিন্তু কম, কিন্তু কিছুমান তিনিখন ডিষ্ট্ৰিক্ট যেনেকে আমাৰ কাউন্সিল ডিষ্ট্ৰিক্ট আছে ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং, কাৰ্বি আংলং, তাতে ইভেন কেডেষ্ট্ৰিয়েল মেপো তেওঁলোকৰ নাই, কিন্তু সেইখিনিতো আমি এনিচেক মানে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ লগত আমাৰ মিটিং এখন কৰিছে, সেই মিটিঙত আমি এটা সিদ্ধান্ত লৈছো যে তেওঁলোকৰ যিটো ছেটেলাইট ইমেজ সেই ইমেজ দি পেলাই এটা ভিলেজ বাউণ্ডেৰী মেপিঙৰ কামটো কৰা হব আৰু পৰ্যায়ক্ৰমে সেই জিলাকো আমি এই ডিজিটেল পদ্ধতিৰে আমি সামৰি লোৱা হব।
1: হয়, পৰ্যায়ক্ৰমে আমি আমাৰ যি ঘোষিত লক্ষ্য চৰকাৰৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ জৰিয়তে সেই লক্ষ্য প্ৰাপ্তিত নিশ্চয় আমি আগবাঢ়িব পাৰিম বা সেই খুব শীঘ্ৰে সেই লক্ষ্য প্ৰাপ্তি হব। আপোনাক ধন্যবাদ, বহুখিনি কথা জানিলো, কৃষকৰ সুবিধা অসুবিধা বা আপোনালোকে কি কাম কৰি আছে ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে আপুনি আমাৰ শ্ৰোতাক বহুখিনি তথ্য জনালে, তাৰ বাবে ধন্যবাদ। ডিজিটেল ভাৰত অভিযানৰ সুফল লাভ কৰা এগৰাকী উপভোক্তাৰ সৈতে এই মুহূৰ্তত আমি কথা পাতিবলৈ লৈছো। এয়া আমাৰ সৈতে সংযুক্ত হৈছে উত্তৰ গুৱাহাটীৰ এগৰাকী যুৱক জয়ন্ত কুমাৰ নাথ। আপুনি কওকচোন, আপুনি জন্ম মৃত্যুৰ পঞ্জীয়ন কৰিবলৈ বা আপোনাৰ লাইটৰ বিল দিবলৈ আপুনি আগৰ দৰে এতিয়া অফিচে অফিচে ঘূৰি ফুৰিবলগীয়া হয়নে?
2: নাই, নালাগে, এতিয়া আপোনাৰ ঘৰত বহি আপোনাৰ এইবিলাক কাম কৰিব পাৰি, লাইটৰ বিল দিয়াই হওক, বেংকত এপ্লাই কৰাই হওক, আধাৰ কাৰ্ডৰ নতুনকে এপ্লাই কৰাই হওক, পেন কাৰ্ড এপ্লাই কৰাই হওক, মইতো মোৰ ল'ৰা ঘৰত বহি পেন কাৰ্ড এপ্লাই কৰিলো আৰু ঘৰলৈ ইতিমধ্যে পাই গলো, সকলোখিনি কাম ঘৰৰ পৰাই আমি আজিকালি কৰিব পৰা সক্ষম হৈছো আৰু তাৰ কাৰণে ভাৰত চৰকাৰৰ একান্ত প্ৰচেষ্টাত আজি ঘৰত বহিয়ে ডিজিটেল ইণ্ডিয়াই আমাৰ বিশ্বত আমি নাম কৰিবলৈ সক্ষম হৈছো।
1: হয়, ঘৰত বহিয়ে সকলো ধৰণৰ সা সুবিধা পোৱা গৈছে। আপুনি এতিয়া লাইটৰ বিল দিবলৈ অফিচলৈ যাব নালাগে, শাৰী পাতিব নালাগে, জমা আছে কিমান টকা জমা আছে, আপুনি কিমান টকা উলিয়ালে, আপোনাক কোনোবাই যদি টকা ধাৰলৈ দিছে বা আপোনালৈ কৰবাৰ পৰা টকা আহিছে, এই সকলোবোৰ আপুনি বেংকলৈ নোযোৱাকৈ হৈছে নহয়, আপুনি ঘৰত বহি গম পাই আছেনে?
2: আমাৰ মোৰ বেংক অফ ইণ্ডিয়া আৰু এছ বি আই একাউণ্ট আছে, তেওঁলোকৰ বেংক অফ ইণ্ডিয়া নিজস্ব এপ আছে, এপত বহি এপৰ পৰা টকা আদান কৰিব পাৰি আৰু এছ বি আই ইন এপৰ জৰিয়তে আমি টকা আদান কৰিব পাৰোঁ, ঘৰতে গৈ চাব পাৰোঁ মোৰ টকা কিমান আছে, কলৈ গৈছে, কাক দিছো, মই ঘৰৰ পৰা এইবিলাক কৰিব পৰা সক্ষম হৈছো মই এতিয়া।
1: হয়, এই ডিজিটেল ভাৰত অভিযানৰ চৰকাৰৰ যি লক্ষ্য যে সকলোকে সামৰি ল'ব আৰু প্ৰশাসন মানুহৰ দুৱাৰ মুখলৈ যাব, সেই আচলতে অভিযানটোৰ বৰ বেছি বছৰ হোৱা নাই, বহুত পুৰণি নহয় যে

0: চৰকাৰৰ দায়িত্ব আমাৰ ল'বলৈ 12 বছৰ হ'ল NDA চৰকাৰৰ আৰু তেওঁলোকে যিমান পাৰে কৰিছে। আপুনি যিহেতু এতিয়াৰ এই পৰিৱৰ্তন আৰু আগৰ সেই সময়খিনি দুয়োটাই দেখিছে, আগতকৈ উজু হৈছেনে বাৰু?
1: মই আপোনাক ক'লোৱে ঘৰত বুজাই যদি মই আগতে আমি লাটি বিল দিবলৈ মোৰ ঘৰত উত্তৰ গুৱাহাটীৰ পৰা আমি গ'লে যাব 3 কিলোমিটাৰ যাব লাগে, 6000-6 কিলোমিটাৰ তাতে আপোনাৰ গ'লে আপোনাৰ আগত আমি গৈ পাওঁতে 1টা মানুহ খাৰা হৈ থাকে, ৰখি ৰখি দিয়ক কেতিয়াবা নেট চাই অমুক যায় যথেষ্ট প্ৰব্লেম হয়। এতিয়া সেইটো কাম মই ঘৰত বুজিয়েই মই আপোনাৰ 2 মিনিটত মই মোৰ লাটি বুজি দিব পাৰোঁ আৰু বেংকত গৈ পেলাই লাইন পাতি আপোনাৰ পাছবুক আপডেট কৰিব দৰকাৰ নাই, এপটোৰ জৰিয়তে মই চাব যে মোৰ পইচা আছে নে নাই, গতিকে মই লগে লগে যদি আছে টকা তেনেহ'লে উলিয়াব পাৰোঁ। বহুত সহজ পইচা আৰু কাম কাজ কৰাৰ সুবিধা হৈছে, সময় পইচা আৰু বিশেষকৈ অফিচ কেচাৰীত গৈ আপোনাৰ ফাইলৰ যিটো মেপ এক মেপেকৰ পৰা আমাৰ জনসাধাৰণবিলাক সহায় পাইছে। আপোনাৰ বসুন্ধৰা এপৰ জৰিয়তে আপোনাৰ মাটি বাৰী নিজলামত হৈছে, এইটো বৰ সুন্দৰ কথা হৈছে। মণ্ডল অফিচলৈ গ'লে কত আগতে অসুবিধা আছিল, টেবুলে টেবুলে দৌৰি থাকিব লাগে, এতিয়া সেই ব্যৱস্থা নাই, নিজাকে কামবিলাক হৈ যায়,
0: আৰু আগতে
1: নামত পঞ্জীয়ন হৈ গৈছে।
0: হয়, আৰু মাটিৰ ক্ষেত্ৰত কি আছিল, আগতে ঢেৰ কাগজ পত্ৰ এইবোৰ সংৰক্ষণ কৰি ৰখাটো ভাল মতে দীৰ্ঘ দিনৰ কাৰণে এইটো বৰ জামেলাৰ কথা নহয়, বিভিন্ন
1: সমস্যাৰ কথা আছিলে, অফিচলৈ যোৱাটো সমস্যাৰ কথা। আজি বোলে মণ্ডল জন বাহিৰলৈ গ'ল, মাটি লিখিবলৈ গ'ল, কালি বোলে ইলেকশ্যনৰ কামত গ'ল, কালি বোলে অমুকৰ কামত গ'ল, আপোনাৰ কামটো নহয়। এতিয়া আপুনি ঘৰত বহিয়ে যেতিয়া চৰকাৰে আপোনাৰ বসুন্ধৰাটো খুলি দিয়াৰ লগে লগে আপুনি ঘৰত বহি এপ্লাই কৰিলে, এদিনৰ বা এঘণ্টাৰ কাম আপুনি নিজে নহ'লে কেফেত গৈ কৰিলে, লগে লগে কামবিলাক আপোনাৰ হৈ গ'ল, তাৰপৰা আপোনাৰ ধৰক দুমাহ পিছত আপোনাৰ তালৈ মাটি খৰচ পত্ৰ আহি গ'ল।
0: এই সেৱাসমূহ যদি আমি ঘৰতে বহি পাইছো, নিশ্চয় এই ডিজিটেল ভাৰতৰ যি অভিযান, যি লক্ষ্য, সেই লক্ষ্যত চৰকাৰ উপনীত হ'ব আৰু আমাৰ দেশ আগুৱাই যাব, আপুনি কি কয়?
1: আমি সফল হৈছো, আমি আৰু সফল আৰু কিছু যিখিনি বাকী আছে সেইখিনি সফলতাৰে কৰিলে আমি আৰু সফল হ'ব পাৰিম আৰু আমি বিশ্বত ফেৰ মাৰি আমি আগবাঢ়ি যাব পাৰিম।
0: প্ৰিয় শ্ৰোতা বন্ধু, এই কথাত সন্দেহ নাই যে ডিজিটেল ভাৰতে গ্ৰাম্য অসমৰ শাসন ব্যৱস্থাক অধিক স্বচ্ছ, দ্ৰুত আৰু জনমুখী কৰি তুলিছে। ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱাসমূহ নাগৰিকৰ দুৱাৰমুখলৈ লৈ যোৱালৈকে ডিজিটেল প্ৰযুক্তিয়ে এটা নতুন পৰিৱৰ্তনৰ সূচনা কৰিছে। সংযোগ ব্যৱস্থা, ডিজিটেল সাক্ষৰতা আৰু আন্তঃগাঁথনিৰ অধিক উন্নয়নৰ জৰিয়তে অসমে ডিজিটেল বিপ্লৱৰ সুফল লাভ কৰিব আৰু ইয়াৰ জৰিয়তে আমাৰ সমাজে, আমাৰ ৰাজ্যখনে যথেষ্ট প্ৰগতি লাভ কৰিব। NDA চৰকাৰৰ শাসনৰ 12 বছৰ পূৰ্তি উপলক্ষে চৰকাৰে গ্ৰহণ কৰা ধ্বজাবাহী আঁচনিসমূহৰ সুফল ৰাইজে কিমান দূৰ লাভ কৰিবলৈ সমৰ্থ হৈছে সেই বিষয়ে আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কেইবাটাও অনুষ্ঠান প্ৰচাৰ কৰি আহিছো। ডিজিটেল ভাৰত, ভূমিৰ অধিকাৰৰ পৰা দুৱাৰমুখত শাসন ব্যৱস্থা, গ্ৰাম্য অসমত এক নতুন অধ্যায় শীৰ্ষক অনুষ্ঠানটি তাৰেই অংশবিশেষ। সকলোৱে ডিজিটেল ভাৰত অভিযানৰ সুফল লাভ কৰক, সেই আশাৰে আমাৰ আজিৰ বিশেষ চলন্তিকা সামৰিছো। বিশেষ চলন্তিকা শুনিলে এই অনুষ্ঠানৰ পৰিকল্পনা আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী অংকুৰজ্যোতি লাহতী আৰু সংবাদদাতা ৰাকেশ তলেৰ, প্ৰযোজনা জিন্দিৰাণী ডেকাৰ, প্ৰযোজনা সহযোগী অপূৰ্ব মালী। প্ৰিয় শ্ৰোতা, চলন্তিকাৰ অন্য এটা খণ্ডত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই অনুষ্ঠানৰ পৰা মই জিন্তিৰাণী ডেকাই বিদায় লৈছো। নমস্কাৰ।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰ, নুমলীগড় আৰু গহপুৰৰ মাজৰ সুৰংগ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ডঃ শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰি ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। ৰাজ্যৰ কৃষিখণ্ডক

0: অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্ৰম 4 বছৰীয়া হোৱাৰ পাছত শিক্ষাৰ্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। বেংগালুৰুত অনুষ্ঠিত ষষ্ঠ বি চি এ আই ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত কস্তুৰী শৰ্মাই 2টাকৈ সোণৰ পদক জয়েৰে ইতিহাস ৰচনা কৰিছে। আমেৰিকাৰ হিউষ্টনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাচাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমালৈ বাতৰি অহা পৰলৈ ভাৰতে 12 অভাৰত 2টা উইকেট হেৰুৱাই 85 ৰাণ কৰি খেলি আছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
3: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
2: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
3: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
2: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী
1: কৰিছো এই মাহৰ গীত। আজিৰ অনুষ্ঠানৰ শিল্পী ৰাণু বৈশ্য, সুৰ সংৰচনা ৰমেন বৰুৱাৰ। পুনতে শুনক কেশৱ মহন্তৰ ৰচিত এটি গীত।

এই মাহৰ গীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানৰ শিল্পী আছিল ৰাণু বৈশ্য, সংগীত সংৰচনা ৰমেন বৰুৱাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছো গজলৰ অনুষ্ঠান, পুনতে এয়া জগজিৎ সিং।

ৰাজালা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। পুনতে এয়া দিলীপ দাস।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ এইবাৰৰ শিল্পী তৰালী শৰ্মা।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: আধুনিক গীতৰ অনুষ্ঠানৰ শেষতীয়া দেৱজিৎ সাহা।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: শ্ৰোতাসকলে চিত্ৰগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক হৃদয়ৰ প্ৰয়োজন ছবিৰ এটি গীত, শিল্পী দীপেন বৰুৱা আৰু নীলিমা খাতুন।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পলাশৰ ৰং ছবিৰ এটি গীত শিল্পী ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰ

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বোৱাৰী ছবিৰ এটি গীত, শিল্পী মহানন্দ মজিন্দাৰ বৰুৱা আৰু মালবিকা বৰা।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে ছুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতটি লৈছোঁ দূৰণিৰ ৰং ছবিৰ পৰা।

0: চিত্ৰগীত অনুষ্ঠানৰ শেষত সেয়া আছিল উপপথ ছবিত সমৰ হাজৰিকা আৰু মনীষা হাজৰিকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তদুপৰি সুলভ মূল্যত চেনি, দাইল আদিও আগষ্টৰ পৰা জনসাধাৰণে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেইধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম, সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব।
0: ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজৰ 18,000 কোটি টকা ব্যয় সাপেক্ষ সুৰংগ

0: নির্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া অহা মাহৰ ভিতৰত আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উন্নয়নমূলক সকলো কাম কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰে। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বেচ্ছাসেৱী সংস্থাসমূহৰ উদ্যোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। শ্ৰীভূমি জিলাৰ নীলাম বজাৰত ৰুদ্ৰাক্ষ সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত ৰক্তদান শিবিৰ সফলভাৱে অনুষ্ঠিত হয়। এই শিবিৰত অঞ্চলটোৰ বহু যুৱক যুৱতী আৰু সমাজসেৱীয়ে স্বেচ্ছাই ৰক্তদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট ব্যক্তিসকলে যুৱক যুৱতীসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকক নিয়মীয়াকৈ ৰক্তদান কৰি বিভিন্ন লোকৰ জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলাতো আজি নাহৰণি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা স্বাস্থ্য সমিতি তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সহযোগত এটা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চি আই এছ এফ, আৰক্ষী, স্থানীয় যুৱক তথা চিকিৎসালয়ৰ কৰ্মচাৰীসকলে ৰক্তদান কৰে। গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ মূল প্ৰেক্ষাগৃহত আজি গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। গণশিল্পী দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মূল কাৰ্যসূচীৰ পূৰ্বে দিলীপ শৰ্মাৰ জীৱন আৰু কৰ্মৰ ভিত্তিত ৰজিত দাসে পৰিচালনা আৰু কবিন খাওদে প্ৰযোজনা কৰা এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। বছৰজোৰাকৈ আয়োজিত এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত কীৰ্তি কমল ভূঞাই ৰচনা কৰা আৰু ঘনকান্ত ডেকাই সুৰ দিয়া শীৰ্ষ গীতটি প্ৰায় 75গৰাকী শিল্পীয়ে সমবেত কণ্ঠত পৰিৱেশন কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভণিতে গণশিল্পী দিলীপ শৰ্মাৰ ৰচনাৱলী আৰু শতবৰ্ষ উপলক্ষে যুগুতোৱা এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা সাংস্কৃতিক সংগঠনৰ উপৰি গুৱাহাটীৰ ভালেকেইটা অনুষ্ঠানেও নৃত্য গীত পৰিৱেশন কৰে। গণশিল্পীগৰাকীৰ নিৰ্বাচিত গীতক লৈ ডঃ পৰমানন্দ মজুমদাৰৰ ৰচনাৰে অনুপম চৌধুৰীৰ পৰিকল্পনা আৰু পৰিচালনাত লুইতৰে পানী জাবি অবৈ শীৰ্ষক এখনি আলেখ্য পৰিৱেশন কৰা হয়। ভ্ৰাম্যমান নাট্যদল আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক তথা ৰাজ্য চৰকাৰৰ অসম সৌৰ বঁটাপ্ৰাপক কৃষ্ণ ৰয়ৰ 86 সংখ্যক জন্মদিন আৰু সমাগত আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি আজি পাঠশালাত বজালী জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আধুনিক ব্যস্ততাপূৰ্ণ জীৱনশৈলীত মানুহক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰি ৰখাত যোগৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আবাসন শৈক্ষিক প্ৰতিষ্ঠানৰ উদ্যোগত এই যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অহা 21 জুনত হ'বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগতো জিলা যোগ কেন্দ্ৰত জিলাভিত্তিক যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত 10ৰ পৰা 35 বছৰ ঊৰ্ধৰ 4টা শাখাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আইচিচি টি20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত এখন খেলত ভাৰতে পাকিস্তানক জয়ৰ বাবে 171 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ বাতৰি অহা পৰলৈ পাকিস্তানে 5 অভাৰত 1টা উইকেট হেৰুৱাই 39 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 170 ৰাণ সংগ্ৰহ কৰে। স্মৃতি মান্ধানাই সৰ্বাধিক 68 আৰু দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে 36 ৰাণ কৰে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আৰম্ভ কৰিছো ফোন ইন সমিধান। আজি অনুষ্ঠানত উপস্থিত আছে প্ৰবাল কুমাৰ শৰ্মা আৰু সীমান্ত বাৰ্মা। অনুষ্ঠানটিত পোনপটীয়াকৈ সংযুক্ত হবলৈ শ্ৰোতাসকলে ফোন কৰিব পাৰিব 03612662325 আৰু 9435405222 নম্বৰটি পুনৰ কৈ দিছো 03612662325 আৰু 9435405222 এতিয়া মাইক্ৰফোনটি আগবঢ়াই দিছো সীমন্ত বৰ্মালৈ।
2: নমস্কাৰ আদৰ শ্ৰোতা, ফোন ইন সমিধানৰ আজিৰ এই খণ্ডটিলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰ শ্ৰোতা, আপোনাসবৰ মনত যিবিলাক প্ৰশ্ন, খুদনি বা যি আমালৈ আপোনাৰ আগ্ৰহ কৰি পঠিয়াই কিবা নতুন অনুষ্ঠানৰ কথা, সেয়া আমাক অৱগত কৰাব পাৰে আৰু এই বিষয়ে আপোনালোকৰ সমূহ প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ আজি ষ্টুডিঅ'ত উপস্থিত আছে সমন্বয় শাখাৰ বিষয়া প্ৰবাল কুমাৰ শৰ্মা।
3: ধন্যবাদ সীমান্ত। নমস্কাৰ শ্ৰোতাসকল, আমি জানো যে প্ৰতি মাহৰ দ্বিতীয়টো দেওবাৰে আমি এই অনুষ্ঠানটি কৰোঁ আৰু এই

দ্বিতীয়লৈকে বহু শ্ৰোতাই বাট চাই ৰয়, কাৰণ তেওঁলোকৰ আমাৰ অনুষ্ঠান সম্পৰ্কে ক'ব লগা বহুখিনি থাকে, আমিও তেওঁলোকৰ পৰা বিভিন্ন পৰামৰ্শ আমি পাওঁ, গতিকে আমিও বাট চাই ৰওঁ যে আমি এই অনুষ্ঠানটো কেতিয়ালৈ আমাৰ আহে আৰু আমি কৰোঁ। গতিকে আশা কৰিছোঁ আজিও শ্ৰোতাসকলে বিভিন্ন পৰামৰ্শ আমাৰ অনুষ্ঠান সম্পৰ্কে তেওঁলোকৰ কেনে ভাল পাইছে বেয়া পাইছে এই বিষয়ে তেওঁলোকে আমাক জনাব, তেওঁলোকৰ মতামত তাকে আশা কৰিছোঁ। গতিকে প্ৰথমতে আমি কিছু কথা আমাৰ নতুন নতুন অনুষ্ঠানসমূহৰ বিষয়ে পাতি লওঁ। ইতিমধ্যে আমি আপোনালোকক আগতেও জনাইছোঁ যে আমি বিভিন্ন নাটৰ নতুন নাট আমি প্ৰযোজনা কৰিছোঁ, এইসমূহ আপোনালোকে সময়ে সময়ে শুনি আছে নিশ্চয়, আৰু লগতে কেইবাটাও আমি আধুনিক গীত

0: এখন নাটকৰ কথা মই ক'ব বিচাৰিছোঁ আজি, যে আপোনাৰ এই নাটকখন আচলতে পৰিৱেশন কৰিছে ইনলি ফাউণ্ডেশ্যনৰ শিল্পীসকলে। নিশ্চয় শ্ৰোতাসকলে এই বিষয়ে আমাৰ অনুষ্ঠানৰ ঘোষণাসমূহৰ পৰা জানিছে, আমাৰ ফেচবুক পেজত ইয়াৰ ডিটেইলছ দিয়া আছে। এই নাটখনৰ যিখন নাটৰ বিষয়ে মই কৈ আছোঁ, নাটখনৰ পৰিচালনা মঞ্জিত ৰাজকোঁৱৰ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, আৰু নাটখন হ'ল চিলনীৰ চুৰ। গতিকে এইখন অতি অতি ভাল লগা এখন নাট ইতিমধ্যে প্ৰযোজনা হৈ আছে। আমাৰ 15 জুন তাৰিখে এই নাটখন প্ৰচাৰ হ'ব, শ্ৰোতাসকলে শুনিব আশা কৰিছোঁ। আমি আটাই এই নাটকখন খুব আদৰি ৰ'ব, খুব ভাল নাটক এখন হৈছে বুলি আমি আপোনালোকক ক'ব পাৰোঁ, আৰু নাটকখন শুনি আপোনালোকৰ মতামত আমাক আগবঢ়াব। ইতিমধ্যে এটি ফোন আহিছে, সিমানটো
1: ফোন কলটি আমি লৈ লৈছোঁ। হয় হয়, আপোনাক স্বাগতম জনাইছোঁ ফোন ইন সমিধান অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
2: হয় নমস্কাৰ।
1: নমস্কাৰ,
2: হয় মই মঙ্গলবাৰ সমষ্টি অন্তৰ্গত চালখোৱা পঞ্চায়তৰ পৰা ক'লো, নগেন ডেকাই।
1: হয় ডেকা ডাঙৰীয়া, কওক।
2: হয় এই আপোনালোকৰ বাতৰিটো যি আহে, বাতৰিবিলাক আহিলে এটা এই চাউণ্ড এটা পাওঁ, শুনিবলৈ অসুবিধা হয়, চাউণ্ডটো নোহোৱা কৰিব নোৱাৰে নে আপোনালোকে?
1: গোটেই বাতৰিটো থাকে নে শব্দনে আৰম্ভণি হেডলাইনৰ সময়ৰ বা যিটো চিগনেচাৰ টিউন বুলি কওঁ সেইটো বাজি থকা কথাটো কৈছে নেকি?
0: এইটো আচলতে আমাৰ যদি আমাৰ ৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ যিবিলাক বাতৰি আছে সেইবিলাকো যদি শুনে, আমাৰ আঞ্চলিক আমাৰ যিখিনি বাতৰি সেইখিনিও আপুনি শুনি আছে, প্ৰত্যেকতে যিটো আমাৰ চিগনেচাৰ টিউন বুলি কওঁ না, মানে প্ৰতিটো অনুষ্ঠানত এটা চিগনেচাৰ টিউন থাকে, ঠিক বাতৰিৰো এটা চিগনেচাৰ টিউন থাকে। এই চিগনেচাৰ টিউনটো গোটেই সমগ্ৰ ভাৰততে একেটাই, আৰু এই চিগনেচাৰ টিউনটো আৰম্ভ কৰি এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব বুলি কয়, চিগনেচাৰ টিউনটো আৰম্ভ যি হয় একেবাৰে হেডলাইন কোৱালৈকে এই চিগনেচাৰ টিউনটো তলত বাজি থাকে। কেতিয়াবা হয়তো অলপ বেছি হ'ব পাৰে, আপোনাক অসুবিধা দিব পাৰে, কিন্তু আমি চেষ্টা চলাওঁ যাতে চিগনেচাৰ টিউনটো কমকৈ থাকে, কিন্তু আপোনাৰ হেডলাইন যিখিনি মুখ্য বাতৰি যিখিনি সেই বাতৰিখিনি তলত কিন্তু চিগনেচাৰ টিউনটো বাজি থাকে। এইটো আমাৰ ইয়াতে নহয়, সমগ্ৰ ভাৰততে একেধৰণৰ নিয়ম এটা চলি আছে।
1: হয়তো কেতিয়াবা কোনোবা প্ৰবল এনেকুৱা হ'ব পাৰে, আমাৰ কোনোবা নিউজ দিওঁতে অকণমান
0: বেছি দিয়া হয়, এই কথাটো আমি জানো, গতিকে সেইটো কৰিব পৰা যাব, অলপ কমাই পেলাই বজাব পৰা যাব। হয়,
1: আমাৰ আন এটি ফোন কল অহাৰ ইংগিত দিছে আমাক জোৱালী ভট্টাচাৰ্যই, আমি ফোন কলটি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ফোন ইন সমিধান অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
3: হয়, ময়ো আপোনালোকক দুগৰাকী দাদাকে মই নমস্কাৰ জনাইছো। মই বংশৰ পৰা মানসে ক'লো।
1: হয়
3: মই ক'ব বিচাৰিছো, যিটো বিবিধ ভাৰতী সেৱা, হয় তাত যিটো আপোনাৰ শুক্ৰধ্বনি অনুষ্ঠান প্ৰচাৰ হয়, তাত আমি প্ৰায় সঘনাই বুলি ক'লে ভুল নহয়, কিছুমান যিবিলাক বিষয় লৈ কথা পতা
1: হয়
3: সেইবিলাক মানে পুনৰ প্ৰচলন হয়, মানে বিষয়বিলাক পুনৰ হেৰি কৰা হয়, মানে একেটা বিষয়ে ধৰক এসপ্তাহৰ পিছত আকৌ কৰে, তেনেকে কথা পাতে। শিল্পীৰ বিষয়ে মই অলপ ভাবি চাবচোন, মানে ধৰক সেই বিষয়বিলাক এবাৰ প্ৰচাৰ হৈ যোৱা বা এবাৰ বিষয়টো লোৱাৰ পিছত সেইটো বিষয় যদি বাৰে বাৰে লয় তেনেকে ভাল নালাগে, আৰু নতুন নতুন তথ্য বা বিষয় দিলে আমি ভাল পাওঁ। আৰু দ্বিতীয় কথাটো হৈছে, যিখন বিবিধ ভাৰতী সেৱা যদি উপন্যাস পাঠত মহা অৰণ্য বুলি উপন্যাসখন এতিয়া বৰ্তমান আকৌ প্ৰচাৰ কৰিছে, আমিও আছে সীমান্ত দাদাৰো, সেইখন পুনৰ প্ৰচাৰণ কৰাৰ কাৰণে বহুত ভাল লাগিছে, দুবাৰমান প্ৰচাৰ হৈছে কিন্তু বহুত ভাল লাগিছে, আৰু মানে মই শুনি থাকিলেও হেঁপাহ নপলে।
1: হয়, ধন্যবাদ আপোনাক,
0: ধন্যবাদ। আৰু সেই তেখেতে যিটো কথা ক'লে যে এই অনুষ্ঠানটো ৰিপিট কৰা হয়, আৰু ৰিপিটটো আমাৰ অনুষ্ঠানসমূহ ৰিপিট কৰা হয়, নকৰা নহয়, সময়ে সময়ে কৰা হয়, কিন্তু খুব সোনকালে ৰিপিট হোৱাটো অৱশ্যে যুগুত নহয়,
1: তেখেতে বিষয়টো একে বিষয়ে পৰি যায়,
0: পৰি যায়, যদি বেলেগ বেলেগ ঘোষকে কৰিছে তেতিয়াহ'লে কথাটো সুকীয়া, কিন্তু একেগৰাকী ঘোষকে কৰা অনুষ্ঠানটোৱে যদি প্ৰচাৰ হৈছে পুনৰাই বাৰে বাৰে, তেতিয়াহ'লে এইটো হোৱাটো অনুচিত। আমি নিশ্চয় এই বিষয়ে আমি আলোচনা কৰি কি হৈছে আচলতে আলোচনা কৰি আমি এই কামটো আমি নকৰোঁ, কৰাটো উচিত, আমি এইটো বন্ধ কৰিম।
1: আন এটি ফোন কল আছে, আমি ফোন কলটি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ফোন ইন সমিধান অনুষ্ঠানলৈ, আপুনি কোনে কৈছে আৰু নমস্কাৰ, হয় কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
4: মই বৰপেটা জনিয়াৰ পৰা বুবুল কাকতি কৈছোঁ, মই নিয়মীয়া শ্ৰোতা।
1: হয় হয় কাকত ডাঙৰীয়া, কওক
4: আপোনালোকে।

0: অংশরাত হুক পছার করান ন পড়িলে দেখুন মই আপনাক আগতে একবার কৈছিল
1: হয় ল অংশর বিষয় কৈছিল আপনি ঠিকই
0: এগেইন পছার করিলে ভাল হয়
1: ৰংচৰে আপোনাৰ আচলতে ৰংচৰে বহুখিনি কৰা হৈছিল তো যেতিয়া আমি এইটো কৰিছিলোঁ কৌস্তুভমণি শইকীয়াই ৰচনা কৰিছিলে বন্তি বৰপূজাৰী দিনেশ চন্দ্ৰ দাসে অভিনয় কৰিছিলে কৌস্তুভদাই নিজেও কৰিছিলে এইটো অনুষ্ঠানত খুব ভাল এটা অনুষ্ঠান আছিল আমি গোটেইখিনি অনুষ্ঠান আমি কৰিলে বেলেগ এটা অনুষ্ঠান আমি বন্ধ কৰিব লাগিব আৰু আমাৰ যিসকল নতুন প্ৰযোজক আহিছে আজি আপোনালোকে জানে সীমান্ত বৰ্মা আছে ইন্দ্ৰজিৎ দাস আছে নহয় জানো ঋতুপৰ্ণ দাস আছে তেওঁলোকে নতুন নতুন ধৰণেৰে এই ধৰণৰ অনুষ্ঠান কৰিব গতিকে কিছু আমি এইখিনি আমি কিন্তু আমাৰ যিটো আৰ্কাইভ আৰ্কাইভত আমাৰ অনুষ্ঠানখিনি আছে কিন্তু আমি যদি কৰোঁ জনাম আগতীয়াকে দেই কাকতি নিশ্চয় আপুনি কথাটো উপলব্ধি কৰিব পাৰিছে গতিকে অঞ্চলতে আমি কৰিব পাৰোঁ এইখিনি কৰিলে বৰ দীঘলীয়াকে আমি বুজাব
2: দীঘলীয়া হয় আৰু ধৰক সদায় তেনেকুৱা ধৰণৰ স্ক্ৰিপ্ট পাবলৈও চাগে অকণমান অসুবিধা যি ধৰণৰ আমি কৰা কৈছিলে কেতিয়াবা
1: আৰু কিছুমান ৰসতে সামৰিব লাগে নহয় জানো ধৰণৰ কথা এটা আছে গতিকে সেইটো তদুপৰি আমি অন্য অন্য অনুষ্ঠান আমি কৰি আছো উপন্যাস পাঠ আমি কৰিছো দিলীপ ফুকনৰ জল পদুমৰ পাঞ্চয় নিশ্চয় আপোনালোকে শুনিছে ঋতুপৰ্ণ দাসে প্ৰযোজনা কৰা তেওঁ নিজে পাঠো কৰিছে গতিকে এইও এটা এইখন উপন্যাস শুনিও বহুতে ভাল পাইছে বুলি আমাক ইতিমধ্যে জনাইছে গতিকে আমি আমাৰ অনুষ্ঠান আমি নতুনকৈ প্ৰযোজনা কৰি আছো আৰু অৱশ্যে এটা কথা সীমান্ত যদি সম্ভৱ হয় এই চৌ ৰংচোৰা এটা 5 মিনিটৰ অনুষ্ঠান যিটো আমাৰ আগতে আছে নোকোৱাই ভাল যি আছিল গতিকে নোকোৱাই ভাল যেতিয়া তেখেতসকল গ'ল দুৰ্গেশ্বৰ বৰঠাকুৰৰ এইটো অনুষ্ঠান আছিল তেখেতৰ অনুষ্ঠানটো তেখেতে যেতিয়া অৱসৰ ল'লে তেতিয়া আমি এবাৰ দুবাৰ আমি বজাইছোঁ নুবজোৱা নহয় ৰিপিট কৰি বজাইছোঁ কিন্তু তাতে আমি সামৰি ৰাখিছোঁ আৰু এই অনুষ্ঠানটো তেনেকেই থাকক যিটো ৰস আছে তাৰ ৰস তাতেই থাকক বাৰে বাৰে বজালে ৰসটো নোহোৱা হয় ঠিক তেনেকৈ ৰংচোৰাটো যদি আমি বাৰে বাৰে ৰিপিট কৰি বজাওঁ তেতিয়া তাৰ ৰস যিটো ৰস শুনি শুনি মানুহে হয়তো
2: ৰসনি
1: পাব পাৰে গতিকে আমি নতুন অনুষ্ঠান
2: কৰিব লাগিব আৰু নতুনকৈ যে তেনেকুৱা ধৰণৰ অনুষ্ঠান লিখি তাক প্ৰযোজনা কৰিব পৰা যায় কাৰণ তেখেতসকলে যিটো ধৰণৰ ৰস দি থৈ গৈছে
1: শ্ৰোতাৰ
2: হ'ব লাগিব সেইটো এটা আমাৰ সদায় থাকে
1: চেলেঞ্জ এটা
2: ফোন কল এতিয়া আহিছে আমি লৈ লৈছো হয় আপোনাক স্বাগতম জনাইছো ফোন ইন সংবিধান অনুষ্ঠানলৈ আপোনাৰ পৰিচয়টো দিব হয় ডেকা ডাঙৰীয়া কওক আপোনাৰ কি প্ৰশ্ন আছে হয় ডেকা ডাঙৰীয়া
1: ইয়াৰিংগমখন আমি ইতিমধ্যে পাঠ কৰিছোঁ আমাৰ অনুষ্ঠান উপন্যাস পাঠত আমি এইখন প্ৰচাৰ কৰিছোঁ ইয়াৰিংগম এতিয়া সেইখন যদি সম্ভৱ হয় আমি বজাম কিন্তু আমি চাব লাগিব আৰ্কাইভত আটাইকেইটা খণ্ড আছেনে নাই কিন্তু সেই সময়ত যেতিয়া আমি ইয়াৰিংগমখন প্ৰযোজনা কৰিছিলোঁ সীমান্ত তেতিয়া আমি স্কুলত কৰিছিলোঁ তেতিয়া আমাৰ কম্পিউটাৰৰ ব্যৱস্থাটো নাছিলে গতিকে আটাইখিনি খণ্ড আমি যে সংগ্ৰহ কৰি ৰাখিব পাৰিম তাৰ ব্যৱস্থাটো মানে সম্ভৱ নাছিলে আচলতে স্কুলো নিৰ্দিষ্ট পৰিমাণৰ স্কুল থাকে গতিকে কিছু উপন্যাস পাঠ আমি মুচি দিব লগা হৈছিলে কাৰণ সেইবিলাক আমাৰ নিজৰ প্ৰযোজনা উপন্যাসখনটো আছেই যদি প্ৰয়োজন হয় আকৌ নতুন ধৰণে প্ৰযোজনা কৰিম ভৱিষ্যত প্ৰজন্মে আকৌ নতুন ধৰণে প্ৰযোজনা কৰিব ঠিক তেনেকুৱা কথা এতিয়া ইয়াৰিংগমৰ যদি আটাইকেইটা খণ্ড আমাৰ আৰ্কাইভত সংৰক্ষিত হৈ আছে আমি এইখন পুনৰ প্ৰচাৰ কৰিব পাৰিম
2: সদ্যহতে আমাৰ এইখিনি ফোন কল আহে আৰু এটি ফোন কল আহিছে আমাক ইংগিত দিছে হয় আপোনাৰ পৰিচয়টো দিব স্বাগতম জনাইছো ফোন ইন সংবিধান অনুষ্ঠানলৈ
3: নমস্কাৰ ছাৰ
2: নমস্কাৰ
3: মই চৰাইদেউ জিলাৰ সোণাৰী চফাই ৰঙাপথাৰ গাঁৱৰ পৰা ক'লো ভাইকন মুণ্ডাই
2: হয়
3: ছাৰ মই সুধিবলগীয়া আছিলে মানে এই কল্পতৰু অনুষ্ঠানত যে আপোনালোকে দুটাকৈ নম্বৰ ব্যৱহাৰ কৰে মানে বিশেষকে মোৰ অন্যান্য শ্ৰোতাসকলৰ কথা গম নাপাওঁ কিন্তু মই অসুবিধা কোনটো নম্বৰ লৈছে কোনটোতে অলপ অসুবিধা হৈছে তাত যদি এটাই নম্বৰ ব্যৱহাৰ কৰি তেতিয়া ভাল হয় নেকি মই ভাবোঁ আৰু কিয়নো আমাৰ উত্তৰ পূৰ্বাঞ্চলে শ্বিলং

0: মুন্দা
1: আৰু নহয়, এতিয়া কথাটো হৈছে আপুনি দুটাৰ পৰা এটালৈকে আনিব দিছে, বহুতে আকৌ কয় বোলে দুটাৰ পৰা চাৰিটা কৰক, কাৰণ বহুতে ফোন কৰি থাকে, ফোন নম্বৰ মানে তেওঁলোকে নাপায়, বিজি থাকে, দুটা নম্বৰ কিয় চাৰিটা নম্বৰ দিলেও বিজিয়ে থাকিব, কাৰণ আমাৰ শ্ৰোতা ইমানেই বেছি আৰু এই অনুষ্ঠানটোত ইমানেই তেওঁলোকে ভাল পায় প্ৰতিটো মুহূৰ্ততে। এটা সময়ত এনেকুৱা এটা অৱস্থা হৈছিল আমাৰ গুৱাহাটীৰ আটাইকেইটা ফোন, যেতিয়া আমাৰ আটাইবিলাক লেণ্ডলাইন আছিল, আটাইকেইটা মানে ডিউটি ৰুমৰ ফোনো বাজিব আৰম্ভ কৰে, কণ্ট্ৰল ৰুমৰ ফোনো বাজিব আৰম্ভ কৰে, আনকি আপোনাৰ অফিচাৰসকলৰ ফোনো বাজিব আৰম্ভ
2: কৰে।
1: যেতিয়া আপোনাৰ ষ্টুডিঅ'ত থকা ফোন নম্বৰ দুটা নাপায়, এংগেজ পায়,
2: এইবিলাকত
1: তেতিয়া এইবিলাকত ফোন আহে। গতিকে ফোন যদি আমি এটা কৰি দিওঁ, বহু শ্ৰোতাই হয়তো আপত্তি কৰিব পাৰে, গতিকে আমি এটা নকৰোঁ, দুটা ফোন নম্বৰ থাকক, প্ৰয়োজন হ'লে আমি বঢ়াম বাৰু, কিন্তু সেই আপুনি চেষ্টা কৰিবচোন বাৰু, আপুনি বহুতেতো ফোন কৰি আছে, ফোন পায়।
2: হয় মুন্দা ডাঙৰী, আচলতে দুটা ফোন নম্বৰ থাকিলে আপোনাৰ সুবিধা হ'ব লাগে, যদি এটাত আপুনি পোৱা নাই, এংগেজ পাই আছে, আনটোত পাবৰ কাৰণে আমি দিওঁ। এগৰাকী শ্ৰোতাৰ সৈতে আমাৰ যিগৰাকী ঘোষক ঘোষিকা থাকে, তেখেতে কথা পাতি থাকে, আনগৰাকীৰ সৈতে আমি তেখেতক ৰখাই থৈ তেওঁৰ কথা শুনি বা কেনেকুৱা ধৰণৰ গান শুনিব তেওঁক এটা সুবিধা দিয়া হয় যে পৰৱৰ্তী কলটো তেখেতৰ হ'ব। সেইকাৰণে আমি দুটা লাইন সুবিধাৰ কাৰণে কৰিছোঁ, আপোনালোকৰ শ্ৰোতাৰ সুবিধাৰ জ্ঞাতাৰ্থে কৰা হৈছে। নিশ্চয় আপুনি যি দুটা নম্বৰ ক'ব দুইটাতে আপুনি চেষ্টা কৰি চাব, এটাত নাপালে আনটোত নিশ্চয় পাব আপুনি। আনটি কল আহিছে প্ৰগলদা, আমি লৈ লৈছোঁ কলটো। হয়, স্বাগতম জনাইছোঁ আপোনাক ফোন ইন সংবিধান অনুষ্ঠানলৈ, পৰিচয়টো দিব আপোনাৰ।
3: আজিকালি বাতৰি পঢ়াৰ অলপ ধৰণটো অলপ সলনি কৰিছে, ভাল লাগিছে, কিন্তু কোনো কোনো লোকে ধৰক দুই এজন আছে, উদাহৰণ হিচাপে ক'লো সমুজ্জ্বল ভট্টাচ আৰু এগৰাকী বাতৰি পঢ়োতে কয়, প্ৰথমতে কয় বাতৰি পঢ়িছো আমুকে, কিন্তু বাতৰি কৈছো বুলি কয়, তাৰপিছত শেষত কয় শেষত প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো, সেইটো বুজি পাইছে নেকি? প্ৰথমতে কয় কৈছো বুলি কয়,
2: তাৰপিছত
3: শেষত কয় বাতৰিকেইটা প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো, গোটেইটো মিলিব
1: জানো? দুই ধৰণে কৈছে আৰু কথাটো, এনেকুৱা ধৰণৰ
3: কি ক'লে
1: তেওঁ মানে দুধৰণে কয়, এবাৰ যদি কৈছো বুলি কয় এবাৰ আকৌ পঢ়ি দিছো
3: বুলি মিলিব, কৈছো বুলি কোৱাৰ পিছত আকৌ পঢ়িছো বুলি ক'লে মিলিব জানো, কথাটো মিলা এটা হ'ব লাগিব।
1: আৰু আৰু কিবা আছিলে নি বাৰু?
3: আৰু দ্বিতীয়তে হ'ল আপোনাৰ ধৰক আজিকালি বুলেটিন শব্দটো ইউজ কৰা কৰিছে, বুলেটিন বাতৰি বুলেটিন, মই তেতিয়া আগৰ যিজন আছিলে বাতৰি বিভাগৰ মুৰব্বী তেখেত ৰাজীৱ ভূষণ বৰঠাকুৰ, তেখেতলৈ মই ফোন কৰিছিলো যে তেখেতে কৈছিলে যে বুলেটিন শব্দটো ধৰক আমাৰ এনেকে মুখ্য বাতৰি বুলি কয়, আঞ্চলিক বাতৰি কয়, আৰু এটা যিটো চেণ্ট্ৰেল বাতৰি সেইটো বুলেটিন বাতৰি বুলি কওক, এনেকে আমি ধৰক নাম এটা দি লৈছো, এনেকে কৈছে তেতিয়া কৈছে যে বুলেটিন শব্দটো অসমীয়া শব্দ নাই নেকি, তেতিয়া তেখেতে তেতিয়া এতিয়া কিন্তু শুনা পাওঁ কোনোবাই আঞ্চলিক বাতৰি আগতো বুলেটিন বুলি কয়, কিন্তু তেখেতে মোক তেনেকে কৈছিলে কথাটো, বুজি পাইছে মই কি
2: কৈছো,
3: বাতৰি আগতো বুলেটিন বুলি কয়, কিন্তু তেখেতে কৈছিলে আমি নাম দি লৈছো যে মুখ্য বাতৰি, আঞ্চলিক বাতৰি আৰু বাকীটো যিটো চেণ্ট্ৰেলৰ
1: আমি বুজি পালো বাৰু, এই কথাখিনি আমি বাতৰি বিভাগক জনাম, তেওঁলোকে আচলতে কি ধৰণে এই কথাটো লৈছে, কেতিয়া বুলেটিন কয় কেতিয়া বাতৰি কয়, আমি কথাটো জনাব পাৰিম তেওঁলোকক। আৰু সমুদ্ৰ ভৰদ্বাজৰ কথাও আপুনি কৈছে, কওঁতে আৰম্ভণি কৰে বেলেগ ধৰণে, শেষ কৰে বেলেগ ধৰণে,
3: আৰু এগৰাকী নতুন কিবা অংকুৰজ্যোতি শৰ্মা নে কিবা, তেওঁ অংকুৰজ্যোতি এনেকুৱা অংকুৰজ্যোতি হ'ব,
1: ধন্যবাদ বৰুৱা ডাঙৰী, আপুনি এই যিখিনি কথা ক'লে, আপোনাৰ যিটো মতামত, এই কথাখিনি আমি আমাৰ বাতৰি বিভাগৰ যি মুৰব্বী আছে তেওঁক জনাম, তেওঁ নিশ্চয় ইয়াৰ উচিত সিদ্ধান্ত এটা ল'ব। আৰু আৰু এটি ফোন আহিছে, ফোনটো আমি তুলি লওঁ, এই কথাটো কৈছে, আমি বাতৰি বিভাগ জনাব পাৰিম
2: নিশ্চয়। আচলতে তেখেত ঠিকে কৈছে, একেধৰণৰ ক'লে আমাৰ শ্ৰোতাৰ কাণত ঠিকে থাকে আৰু তেওঁলোকে ভাল পায়, আৰু বিভিন্নজনে বিভিন্ন ধৰণে কোৱাটো আচলতে আমাৰ আগতে নাছিলে পৰম্পৰাটো,
1: এইটো পৰম্পৰা নাছিলে, আমি একেধৰণে কওঁ গোটেইখিনি।
2: আমাৰ ফোন কল এতিয়া আহিছে বৰ্তমান, আমি ফোন কলটি লৈ লৈছো। হয়, স্বাগতম জনাইছো আপোনাক ফোন ইন সংবিধান অনুষ্ঠানলৈ, কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
4: হয় নমস্কাৰ,
2: হয়

0: নমস্কাৰ,
1: মই নলবাৰী জিলাৰ হৰিভাঙাৰ পৰা কৈছো, অতুল কলিতাই।
0: হয়
1: হয়, নমস্কাৰ আপোনালোক দুইজনলৈ। মই আকাশবাণীৰ এজন নিয়মীয়া শ্ৰোতা। মই তিনিটামান কথা মই আপোনালোকৰ আগত মানে ভগাই ল'ম বুলি ভাবিছো, কথাখিনি আপোনালোকে বিবেচনা কৰি চাব। প্ৰথমতে ক'ব বিচাৰিছো যে আপোনাৰ বাবে এই গীত অনুষ্ঠানটি খুবেই মহান, আৰু আপোনাৰ বাবে এই গীতৰ পৰা ৰেডিঅ'ৰ যিটো মূল মন্ত্ৰ, বহুজনৰ হিতায় বহুজনৰ সুখায়, এই কথাষাৰ আমি ভাল ধৰণে উপলব্ধি কৰিব পাৰিছিলো আপোনাৰ বাবে এই গীত অনুষ্ঠানটিৰ জৰিয়তে। কিছু উপকৃত হৈছো নোহোৱা নহয়, যদি পাৰে যেনেকে আজি পোৱা অনুষ্ঠানটি আগতে অসীম গাজীদেৱে পৰিচালনা কৰিছিল, প্ৰযোজনা কৰিছিল, আৰু এতিয়া কাৰ্তিক সূত্ৰধৰ নেকি তেখেতৰ প্ৰযোজনাত হয়, ঠিক তেনেকে আপোনাৰ বাবে এই গীত অনুষ্ঠানটিও তেনেকে কৰি ল'ব পাৰি, এতিয়াৰ যিসকল কাৰ্যকৰী বিষয়া আছে তেওঁলোকৰ দ্বাৰাও পাৰি, যদি পাৰে বিবেচনা কৰি চাবচোন। আৰু বেলেগ এটি প্ৰশ্ন মোৰ এনেধৰণৰ, উপন্যাসৰ এগৰাকী উপন্যাসিক ৰংবং তেৰাং, ৰংবং তেৰাঙৰ ৰংবিলিৰ হাঁহি উপন্যাসখন যদি পাৰি এবাৰ পুনৰ প্ৰচাৰৰ ওপৰত বিবেচনা
2: কৰিবলৈ আশা ৰাখিলোঁ।
1: সাক্ষাৎকাৰবিলাক এতিয়া বাৰু প্ৰভাতী তৰংগৰ আমি বিভিন্ন ধৰণৰ সাক্ষাৎকাৰ পাই থাকো, ভালো লাগে, কিন্তু এটা বস্তু মই বুজি নাপাওঁ। মই আগতেও অনুৰোধ কৰিছিলো এই বিষয়ে যে সাক্ষাৎকাৰ অনুষ্ঠানটিৰ যিগৰাকী বিষয়া বা যিগৰাকী আদৰ্তাগৰাকী নহয় বাৰু, যিগৰাকী মানে বাছনি কৰি অনা
2: হয়,
1: সমল ব্যক্তি হয়, সমল ব্যক্তিগৰাকী কিছুমান চৰকাৰী যিবিলাক আঁচনি ঘোষণা কৰি আছে, ইয়াত মই এটা বিচাৰি পাইছো, ইয়াত কিবা এটা কৃত্ৰিমতা লুকাই থকা যেন লাগে। কাৰণ আকাশবাণীৰ আগৰ যিখিনি আছিলে অসীম গাজীদেৱে যিখিনি পৰিচালনা কৰিছিল, আজিও সেয়া মনত আমাৰ মগজুত বাজি থাকে যে ডাইৰেক্ট, আৰু তাৰ বাবে কিন্তু বহুত উপকৃত হৈছো দিয়ক। এইখিনি তাৰমানে মই বহুত সাক্ষাৎকাৰত তেনেকে ফোন ইন কৰি বা তেনেকুৱা কিছুমান ঠাই বা তেনেকুৱা ঘটনা মই দাঙি ধৰিছিলো, আৰু সেইবিলাক বিষয়ে সমাধানো হৈছিল সেই অনুষ্ঠানৰ জৰিয়তে। গতিকে এই সমল ব্যক্তিগৰাকীৰ লগত ডাইৰেক্ট মানে শ্ৰোতাৰ সাক্ষাৎকাৰ যদি দিব পাৰে, বিভিন্ন আঁচনি আৰু আঁচনিবিলাক সফল ৰূপায়ণ হৈছেনে হোৱা নাই, তেতিয়াহে মানে শ্ৰোতাই মনোভূত হ'লেহে গম পোৱা যাব যে গোটেই অসমৰ মানুহে গম পাব যে আঁচনিখন সঠিক ৰূপায়ণ হৈছে।
2: নহয়, আপুনি ঠিক কথাই কৈছে কলিতা ডাঙৰীয়া, যিটো কথা আপুনি ৰংবুলিৰ হাঁহিৰ কথাটো পুনৰ প্ৰচাৰ কৰিব বিচাৰিছে, আমি এইটো চাম বাৰু যদি সম্ভৱ হয়। আৰু আপোনাৰ বাবে এই গীত, এই ধৰণৰ এটি অনুষ্ঠান আপুনি পুনৰ বিচাৰিছে নহয় জানো?
0: হয়,
2: লগতে আপুনি যিটো মতামতৰ কথাটো ক'লে, আমাৰ এটা অনুষ্ঠান আছিলে অভিমত বুলি, সেইটো নিশ্চয় আপুনি শুনিছে আগতে, অভিমত বুলি এইটো লাইভ প্ৰগ্ৰেম আছিলে পোনপটীয়া, আমাৰ তেখেত তেওঁ ফোন লাইনত নাই কিমান, এটা অভিমত অনুষ্ঠানটোত আমি আমাৰ মন্ত্ৰীসকলো আহিছিলে, কেবিনেট পৰ্যায়ৰ মন্ত্ৰীসকল আহিছিলে, ছেক্ৰেটেৰী আহিছিলে, যেতিয়াৰ পৰা নিউজ ছেকশ্যনে আমাৰ বাতৰি বিভাগে যেতিয়াৰ পৰা দৃষ্টিবাদ অনুষ্ঠানটি পোনপটীয়াভাৱে কৰিব ধৰিলে, একেধৰণৰ অনুষ্ঠান এটা একেটা কেন্দ্ৰৰ পৰা মানে বেলেগে পৃথকে পৃথকে প্ৰচাৰ কৰা যিহেতু কৰাটো উচিতো নহয়, সম্ভৱো নহয়, একেধৰণৰ অনুষ্ঠান একেসকলৰ বাতৰি বিভাগৰ একেধৰণৰ মানুহ মতে, গতিকে আমাৰ সেই অভিমত অনুষ্ঠানটি আমি বন্ধ কৰিছিলোঁ। গতিকে দৃষ্টিপাতৰ জেগাত, অভিমতৰ জেগাত যিহেতু দৃষ্টিপাত বাজি আছে, গতিকে তাতে এই ধৰণৰ মানুহ আহে, আৰু আমি ক'ব পাৰোঁ কেৱল বাতৰি বিভাগ যাতে সম্ভৱ হয় কেতিয়াবা মন্ত্ৰীক যদি মাতে এই অনুষ্ঠানলৈকে, তেতিয়া মন্ত্ৰীসকলেও পোনপটীয়াভাৱে তেওঁ শ্ৰোতাসকলৰ সৈতে কথা পাতিব পাৰিব।
0: আৰু এটা ফোন কল আহিছে, ফোন কলটি লৈ লৈছো। হয়, নমস্কাৰ জনাইছো, আপোনাক স্বাগতম জনাইছো ফোন ইন সংবিধান অনুষ্ঠানলৈ। আপোনাৰ পৰিচয়টো দিব।
3: হয়, মই দৰং জিলাৰ চিপাৰচাৰৰ মাৰৰ পৰা ইমৰাণ হুছেইনে কৈ আছো।
0: হয় ইমৰাণ হুছেইন, কওক।
3: মোৰ প্ৰশ্ন এটা আছিলে, এতিয়া ফিফা ৱৰ্ল্ড কাপ হৈ আছেতো মেক্সিকো, আমেৰিকা আৰু কানাডা, তেনে ক্ষেত্ৰত আপুনি অলপতে এটা অনুষ্ঠান কৰিছে প্ৰভাতী তৰংগত, খুব ভাল লাগিছে।
0: হয়, ধন্যবাদ।
3: পূৰ্বৰ যি ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাসমূহ হয়, আপোনালোকে খুব সুন্দৰকৈ ৰাতিপুৱাৰ ভাগত 15 মিনিট বা 10 মিনিটৰ সমীক্ষাসমূহ আগবঢ়ায়, কিন্তু এইবাৰ তেনেধৰণৰ সমীক্ষা শুনিবলৈ পোৱা নাই, কিবা ব্যৱস্থা হ'ব নেকি বাৰু?
2: মই এইবাৰ ব্যৱস্থা কৰা হোৱা নাই যিহেতু

0: আপুনি জানে যে এইটো ৰাতি ভাগত এই অনুষ্ঠান আমাৰ যিখিনি খেল একেবাৰে ৰাতি হয়, 12:30 প্ৰথমখন খেল আৰম্ভ হয়, গতিকে 12:30 গোটেই খেলখন শেষ হয় 1:30 আমি যদি পুৱা বজাব লাগে 7:00 বা 7:30 তেতিয়াহ'লে আমাৰ এখন লিখি পেলাই স্ক্ৰিপ্ট এখন লিখি এগৰাকী স্পৰ্টছ জাৰ্ণেলিষ্টে বা ক্ৰীড়া সাংবাদিকে দিব লাগিব। সেইটো আচলতে প্ৰেক্টিকেলি সম্ভৱ নহয়। ইয়াৰ আগতে আমি খুব চেষ্টা সহকাৰে এবাৰ কৰিছিলোঁ, বহুদিন আগতে যিটো কথা ইমৰাণ হুছেইনে কৈছে, বহুত বছৰ আগৰ, এইটো আজি প্ৰায় 4টামান বিশ্বকাপৰ আগৰ, তেতিয়া আমি এই ব্যৱস্থাটো কৰিছিলোঁ। খুব কষ্ট হৈছিলে, মানে সাংবাদিকসকলৰ, আমাৰ কষ্ট নহয়, সাংবাদিকসকলৰ কষ্ট হৈছিলে, মানে টোপনি ক্ষতি কৰি আমাৰ কাৰণে স্ক্ৰিপ্টখন লিখে আৰু প্ৰায় 7টামান বজাত আহি পেলাই ইয়াতে দি থৈ যায়হি। যিহেতু আগতীয়াকৈ চুক্তিবদ্ধ কৰা হৈছিলে, গতিকে গোটেই ফিফা ৱৰ্ল্ড কাপটো সেইবাৰ কৰা হ'ল, কিন্তু তাৰপিছত এই ধৰণৰ আমি ব্যৱস্থা কৰিব পৰা নাই। সেইকাৰণে আমি ইতিমধ্যে দেলহী কেন্দ্ৰৰ পৰা এটা অনুষ্ঠান আমাৰ বাজে প্ৰতি সন্ধিয়া 7:30 এটা ফিফা ৱৰ্ল্ড কাপৰ এটা ৰিপৰ্ট বাজে দেলহী কেন্দ্ৰৰ পৰা। গতিকে সেই অনুষ্ঠানটো শ্ৰোতাসকলে শুনিলে নিশ্চয় একেবাৰে যিবিলাক ইণ্টাৰভিউ আছে, যি প্লেয়াৰ আছে প্লেয়াৰৰ ইণ্টাৰভিউ তাতে দি আছে, চমুকে হ'লেও বিভিন্ন প্লেয়াৰৰ ইণ্টাৰভিউ তাতে দি আছে, গতিকে শ্ৰোতাসকলে শুনি নিশ্চয় ভাল পাব। কিন্তু অনুষ্ঠানটো ইংৰাজীত আছে।
1: আৰু এটি ফোন কল আহিছে, আমি লৈ লৈছোঁ। আপোনাক স্বাগতম জনাইছোঁ ফোন ইন সমিধান অনুষ্ঠানলৈ। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
2: মই নিতানন্দ ডেকাই ক'লো, দৰং জিলাৰ পৰা।
1: হয় ডেকা ডাঙৰীয়া, কওক।
2: হয়, মানে আগতে আপোনালোকে এই চৰকাৰী যিবিলাক আঁচনি আছিলে, আঁচনিবিলাকৰ বিষয়াবিলাকক সমল ব্যক্তি হিচাপে আনি আমাৰ ৰাইজৰ মাজত দিছিলে, আৰু আমাৰ ৰাইজৰ যিবিলাক অভাৱ অভিযোগ, মানে সেইবোৰ বৰ সুন্দৰকৈ আমি মানে কৰিব পাৰিছিলোঁ বা চৰকাৰে পাইছিলে। এই ব্যৱস্থাটো ছাৰ আকৌ পুনৰ কৰিব নোৱাৰে নেকি বাৰু? আমাৰ ৰাইজৰ বহুত উপকাৰ হ'লেহেঁতেন।
0: নিতানন্দ ডেকা, ধন্যবাদ আপোনাৰ প্ৰশ্নৰ বাবে। এই কথাটো ইতিমধ্যে অলপ আগতে আপোনাৰ অতুল কলিতাই কৰিছিলে, নহয় জানো, নলবাৰীৰ, তেখেতেও একেধৰণৰ প্ৰশ্ন এটা কৰিছিলে। আমি চৰকাৰী মানুহ মাতো একেবাৰে নমতা নহয়, আমাৰ বিভিন্ন অনুষ্ঠানত মতা হয়। ধৰক এতিয়া কৃষি জগত অনুষ্ঠানত সঞ্চালকসকল আহি থাকে, কৃষি জগত অনুষ্ঠানৰ এটা লাইভ প্ৰগ্ৰেম এটা থাকে, কৃষি বিভাগৰ যিসকল উচ্চ পদস্থ বিষয়া, মানে সঞ্চালক বা সচিব, সেই পৰ্যায়ৰ বিষয়াসকল সেই অনুষ্ঠানটিত আহে। সেইটো এটা পোনপটীয়া অনুষ্ঠান, আপোনাৰ 6:10 পৰা 6:35 এইটো অনুষ্ঠান প্ৰচাৰ হয় প্ৰতি শেষৰটো বৃহস্পতিবাৰে, সেই এটা অনুষ্ঠান আছে। ঠিক তেনেকৈ আমি আমাৰ কেতিয়াবা কেতিয়াবা এই ধৰণৰ কথা আমি সেই লগতো পাতোঁ। আমাৰ যিটো পোনপটীয়া অনুষ্ঠান প্ৰভাতী তৰংগ, তাতো আমি কিছু কথা এই ধৰণে পোনপটীয়াভাৱে পাতোঁ। গতিকে সেই
1: ধৰণৰ
0: কিন্তু এই নিউজে যিহেতু দৃষ্টিপাত অনুষ্ঠানটো কৰি আছে, পোনপটীয়া অনুষ্ঠান এটা, গতিকে আমাৰ এই ধৰণৰ পোনপটীয়া অনুষ্ঠান একেটা ফৰ্মেট, একেটা বিষয় ধৰণৰ অনুষ্ঠানত আমি কৰিব বিচৰা নাই, সেইটোৱেই।
1: হয়, আন এটি ফোন কল আহিছে, আমি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ফোন ইন সমিধান অনুষ্ঠানলৈ।
3: হয়, ধন্যবাদ। মই চিপাজাৰ হাতীমিয়াৰ পৰা মাধৱী নাথে ক'লোঁ।
1: হয় মাধৱী নাথ, কওক।
3: হয়, আপোনালোকৰ অনুষ্ঠানৰ মই এগৰাকী নিয়মীয়া শ্ৰোতা।
1: হয়,
3: মই ক'ব বিচাৰিছোঁ, পোনপ্ৰথমে আপোনাৰে অনুষ্ঠান এটাৰ কথা কওঁ। আপোনাৰ জীৱনালী যুগলবন্দী অনুষ্ঠানটিত শুভ্ৰগিংকৰ গোস্বামী আৰু বিজুলী গোস্বামীৰ কথোপকথনটিয়ে বৰ আমোদ দিলে তেখেতসকলক। আগতেও বহুবাৰ লগ পাইছোঁ ডক্টৰ হিচাপত, কিন্তু এইবাৰ ঘৰুৱাভাৱে লগ পাই বহুত ভাল লাগিল। জীৱন সুৰভী অনুষ্ঠানটিত কোনোবা ডাঙৰীয়াৰ কথোপকথনটি শুনি আপ্লুত হ'লোঁ, আৰু নতুন ব্যক্তিক আপোনালোকে এই অনুষ্ঠানটোৰ জৰিয়তে আনিলে আমি নথৈ আনন্দিত হ'ম। লগতে চন্দ্ৰ কলংকমুক্ত নাটকখনি মই আগতেও বহুবাৰ অনুৰোধ কৰিছোঁ, সেই নাটকখনি আপোনালোকৰ অভিলেখাগাৰত আছে। কাৰণ কি নাম দি মাতিম অনুষ্ঠানটিত প্ৰশ্ন উত্তৰ শিতানত নাটকখনৰ কিয় অংশ বজাইছিলে, গতিকে আপোনালোকে পাৰিলে সেই নাটকখন বজাবলৈ চেষ্টা কৰিব। আৰু অলপ আগতে শ্ৰোতা এগৰাকীয়ে ক'লে যে ইয়াৰিংগম উপন্যাসখনি প্ৰচাৰ কৰিবলৈ আপোনালোকৰ অভিলেখাগাৰত নাই বুলি কৈছে।
0: ধন্যবাদ। আপোনালোকে আমাৰ অনুষ্ঠান শুনি আছে কাৰণে আমি আচলতে আমিও উৎসাহিত হৈছো। আমি ভাল ভাল প্ৰগ্ৰেম, যিমান দূৰ সম্ভৱ ভাল ভাল প্ৰগ্ৰেম কৰিবলৈ আমি চেষ্টা কৰোঁ। যদি আপোনালোকে আৰু এই ধৰণে কথা আমাক কৈ থাকে, আপোনালোকৰ মতামতবিলাক দি থাকে, সুন্দৰ সুন্দৰ মতামতবিলাক, আমি নিশ্চয় আমি উৎসাহিত হ'ম। মাধৱী নাথ, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা, অনুষ্ঠান শুনি থাকিব।

0: আৰু আপুনি যি কথা ক'লে যে চন্দ্ৰ কলংকৰ সেইটো মুক্তি, সেইখন আমি নাটক আপুনি আগতে এবাৰ কৈছিলে, নোকোৱা নহয়, সেইখন আমি পুনৰ প্ৰচাৰ কৰাৰ ব্যৱস্থা এটা কৰিম, আপুনি শুনিব। ইয়াৰ লগতে আমাৰ যিসকল শ্ৰোতাই আজি আমাক ফোন কৰি আমাক শুনালে, বিভিন্ন কথা আমাক তেওঁলোকৰ মতামত আমাৰ সন্মুখত দাঙি ধৰিলে, এইখিনিৰ বাবে আমি নথৈ আমি আনন্দিত হৈছোঁ, তেওঁলোকক ধন্যবাদ জনাইছোঁ।
1: এই যে ফোন ইন বিলাকত অনুষ্ঠান বিলাকত মানে এই নিৰ্দিষ্ট কেইজনমান শ্ৰোতাই হেৰি কৰে, নতুন শ্ৰোতা অলপমান হেৰি দিলে ভাল হয় নেকি?
0: এই কথাটো আপুনিও এবাৰ আপুনিও ইয়াৰ আগতে এবাৰ কৈছে এটা অনুষ্ঠানত, আমাৰ এই সংবিধানৰ অনুষ্ঠানত আমি তেতিয়া আমি শ্ৰোতা
1: শুনকচোন
0: কওক,
1: যেনেকে মুম্বাই মুম্বাই ভাৰতীৰ পৰা লাষ্টত যেনেকে কয় যে প্ৰত্যেক আপোনালোকে দুমাহ নহয় কম চে কম
0: এমাহত
1: কৈ দিব পাৰে নেকি?
0: নহয় কৈ দিব পাৰো ন, কমে ৰাইডামৰীয়া ধন্যবাদ আপোনাৰ আপোনাৰ যি পৰামৰ্শ এইটো আমি কৰি লৈছোঁ। আমি শ্ৰোতাসকলক আমি অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ এগৰাকী শ্ৰোতা সুবোধ কুমাৰ ৰায়ে আমাক কৈছে যে যি মানে প্ৰায় কেতিয়াবা দেখা যায় যে একেগৰাকী শ্ৰোতাৰ ফোন আমি পাই থাকোঁ, আমাৰ এইখিনিত আমাৰ কৰিব লগা নাই, এতিয়া আমি ৰায় ফোনটো আছে, আমি ৰায় ফোনটো তুলি লৈছোঁ, ইয়াৰ আগৰবাৰ মাধৱী নাথৰ ফোনটো আছিলে, মাধৱী নাথৰ ফোনটো তুলি লৈছিলোঁ, যেতিয়ালৈকে ফোনটো তুলি নলওঁ তেতিয়ালৈকে কিন্তু লাইনটো আপোনাৰ লাগি থাকে যিজনে কৰে। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যিসকল শ্ৰোতাই ফোন কৰে আমালৈকে, যে আমালৈ ফোন কৰিলে এমাহত এবাৰ কৰক, কেৱল এটা সপ্তাহত কৰক,
2: হয়
0: দ্বিতীয়টো সপ্তাহ, তাৰ পিছৰ মাহটোত আপোনালোকে নকৰিব, তাৰ পিছৰ মাহত কৰিলেও কোনো আপত্তি নাই, এবাৰ কৰি তাৰ পিছৰ মাহটোত আপোনালোকে যদি ফোন লাইনটো পায় আপোনালোকে দ্বিতীয় মাহটোত নকৰিব, যাতে তেতিয়া আপুনি যদি নকৰে অন্য এগৰাকী নতুন শ্ৰোতাই আমাৰ সৈতে কথা পাতিব পাৰিব, আমিও আনন্দিত হ'ম নতুন শ্ৰোতাগৰীৰ সৈতে কথা পাতি। এইখিনি আমাৰ অনুৰোধ আপোনালোকক, বাকীখিনি আপোনালোকৰ নিজৰ নিজৰ কথা, যদি এই কামটো কৰে নতুন নতুন শ্ৰোতা আপোনালোকেও শ্ৰোতাসকলৰ সৈতে চা পৰিচয় হ'ব ফোনৰ মাজেৰে আমাৰ অনুষ্ঠানৰ মাজেৰে, গতিকে এইটো এটা অনুৰোধ আপোনালোকক ৰাখিলোঁ। আৰু যিখিনি অনুৰোধ আপোনালোকে আজি আমালৈকে আমালৈ এৰিছে সেইখিনি আমি যিমান দূৰ সম্ভৱ আমি কৰিবলৈ চেষ্টা কৰিম।
2: হয় হয়, আমাৰ নিৰ্ধাৰিত যে সময়ৰ পৰ্দা শেষ হৈ আহিছে, গতিকে আজি আমি ফোন ইন সংবিধান অনুষ্ঠান আদৰৰ শ্ৰোতা ইমানতে সামৰিব লাগিব, কিন্তু সময়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আকাশবাণীৰ সমন্বয় শাখাৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া প্ৰবাল কুমাৰ শৰ্মাক এই প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ বাবে। আৰু তেখেতৰ সৈতে মই সীমান্ত বৰ্মাই আজিৰ এই ফোন ইন সংবিধান অনুষ্ঠানৰ পৰা ইমানতে বিদায় মাগিলোঁ। নমস্কাৰ।
3: ফোন ইন সংবিধান অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

শ্ৰোতাক মই মনদীপ মহন্তই স্বাগতম জনাইছোঁ আজিৰ ৰামধেনুলৈ। প্ৰকৃতি আমাৰ মা, প্ৰকৃতিৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, এই পৃথিৱীখনো জীয়াই থাকিব নোৱাৰে। কিন্তু প্ৰিয় শ্ৰোতা, প্ৰায়ে আমি জীৱনৰ ধামখুমীয়াত, ব্যস্ততাত এই সহজ সৰল তথা চিৰন্তন সত্যটোক

পৰি যাওঁ। কিন্তু এই কথা আমি মনত ৰখা উচিত যে প্ৰকৃতিয়ে আমাৰ আদি, আমাৰ অন্ত। পিছে এয়া যে গানৰ সময়, গতিকে প্ৰিয় শ্ৰোতা, আমি বেছি গভীৰতালৈ নগৈ আহক আমাৰ চৌপাশে থকা এই সুন্দৰ প্ৰকৃতিৰূপী আই মাতৃৰ কোলাত এখন্তেক জিৰণি লওঁ গানৰ মাজেৰে, আৰু অনুভৱ কৰোঁ প্ৰকৃতিৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা।

প্ৰকৃতিৰ ৰূপ লাৱণ্যক মুকুতাৰ দৰে জিলিকাই তুলিবলৈ আৰু তৃষ্ণাটোৰ ধৰাৰ তৃষ্ণা আঁতৰ কৰিবলৈ আকাশৰ পৰা নামি আহিছে এজাক বৰষুণ। প্ৰিয় শ্ৰোতা, এই কিম কিম বৰষুণৰ সেমেকা আৰু মিঠা আভাস আমিনো নলওঁ কিয়, কিন্তু এই আভাস আমি লওঁ কিদৰে? গানৰ মাজেৰে। হয় প্ৰিয় শ্ৰোতা, সেইকাৰণেই আমি আপোনালোকলৈ লৈ আহোঁ ৰামধেনুৰ মাজেৰে ভিন ভিন সোৱাদৰ, ভিন ভিন সুৰৰ সুমধুৰ

প্ৰিয় শ্ৰোতা, এয়া মই আগবঢ়ালো মোৰ অৰ্থাৎ মনদীপ মহন্ত আৰু মোৰ ভাতৃ মনমিত মহন্তৰ দ্বৈতকণ্ঠৰ এটি গীত আমাৰ এলবাম কিনো এই যাত্ৰাৰ পৰা। শীতৰ আগমনীৰ লগে লগে প্ৰকৃতিয়েও আমাৰ দৰে উমাল চাদৰেৰে নিজক সজাই তোলে, মনবোৰ ভাল লগা হয়। ৰাতিপুৱাৰ কোমল ৰ'দে মন চুই যায়, গাত গৰমৰ পৰশ দিয়ে, পৃথিৱীখন অপূৰ্ব সৌন্দৰ্যৰ ৰাণী হৈ উঠে। ধেমালিত মগ্ন নানাবিধ চৰাই, দহি কতৰা, পাতশিয়া, বগলী আৰু ডাউক চৰাইৰ মাত শুনি মন প্ৰাণ উঠলি উঠে। প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ কেৱল প্ৰত্যক্ষভাৱে উশাহেই নিদিয়ে, প্ৰকৃতিয়ে নিজৰ বিতুপন সুশোভিত আৱৰণেৰে আমাক জীয়াই থকাৰ মানসিকভাৱেও সমল প্ৰদান কৰে। এই উদাৰ প্ৰকৃতিক চিৰস্থায়ী কৰাৰ দায়িত্ব আমাৰো নহয়নে প্ৰিয় শ্ৰোতা?

প্ৰিয় শ্ৰোতা, আপোনালোকে এয়া ৰামধেনু শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা, আৰু আপোনালোকৰ সৈতে আছো মই মনদীপ মহন্ত। আজি আমি প্ৰকৃতিৰ কোমল দলিচাত উমলি ফুৰিছোঁ ৰামধেনুৰ আমাৰ ভাল লগা গানৰ মাজেৰে। প্ৰকৃতিৰ অস্তিত্ব, প্ৰকৃতিৰ প্ৰয়োজনীয়তাৰ কথা আমি সকলোৱে জানো, সকলোৱে বুজোঁ, কিন্তু তথাপিও মাজে মাজে আমাৰ পাৰ্থিৱ চিন্তাধাৰাৰ মাজত আমি হয়তো পাহৰি যাওঁ। আৰু সেই প্ৰকৃতিয়ে মাজে মাজে নিজৰ শক্তিৰ, নিজৰ অস্তিত্বৰ চানেকি আমাৰ আগত দাঙি ধৰে। প্ৰলয়ংকাৰী বান অথবা ধুমুহা অথবা ভূমিকম্পৰ ত্ৰাসত আমি কম্পমান হৈ পৰোঁ, কিন্তু প্ৰকৃতিয়ে নিজৰ ভাৰসাম্যতা ৰক্ষা কৰে এনেবোৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ মাজেৰে, যি ভাৰসাম্যতা আমি নষ্ট কৰোঁ আমাৰ স্বাৰ্থ অন্বেষণৰ মাজেৰে। আহকচোন প্ৰিয় শ্ৰোতা, আমিও আদৰ কৰিবলৈ শিকোঁ প্ৰকৃতিস্বৰূপ আইমাতৃক।

প্ৰিয় শ্ৰোতা, আহকচোন আমি প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ হ'বলৈ শিকোঁ, প্ৰকৃতিকো আদৰ কৰিবলৈ শিকোঁ। আমি আমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত কিছুমান সৰু সৰু অভ্যাস গঢ়ি তুলিব পাৰোঁ, যাৰ মাজেৰে আমি প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰিব পাৰোঁ। যেনে আমি আমাৰ দৈনন্দিন জীৱনত যিবোৰ ফল মূল খাওঁ, সেই ফল মূলৰ গুটি বা বীজবোৰ আমি ডাষ্টবিনত নেপেলাই সেইবোৰ যদি আমি পুনৰবাৰ প্ৰকৃতিলৈ উভতাই দিব পাৰোঁ, আমি তাৰ বীজবোৰ যদি মাটিত পেলাই দিব পাৰোঁ, যিকোনো ঠাইৰ মাটিত পেলাই দিব পাৰোঁ, তেতিয়া সেই বীজৰ পৰা পুনৰ হয়তো নতুন পুলি অংকুৰিত হ'ব, নতুবা সেই বীজ পচি সেই মাটিখিনি সাৰুৱা হ'ব। কেৱল বীজেই নহয়, আমি দৈনন্দিন যিবোৰ শাক পাচলি খাওঁ তাৰ ৰৈ যোৱা বাকলিসমূহো আমি যদি ডাষ্টবিনত পেকেটত বান্ধি নেপেলাই আমি যদি মাটিলৈ, আমি যদি প্ৰকৃতিলৈ উভতাই দিব পাৰোঁ, তেতিয়াহ'লে তাৰ পৰাও প্ৰকৃতি যথেষ্ট লাভান্বিত হয়। আৰু লগতে আমি ডাষ্টবিনত পেলোৱা জাবৰৰ পৰিমাণো যথেষ্ট হ্ৰাস হয়। প্ৰিয় শ্ৰোতা, আন এটি অতিশয় গুৰুত্বপূৰ্ণ দিশ যাক আমি অতিকৈ অৱহেলা কৰোঁ, সেয়া হৈছে পলিথিনৰ ব্যৱহাৰ। আমি যদি অতীতলৈ ঘূৰি যাওঁ, আমাৰ মনত আছে যে আমাৰ মা দেউতা বা ককা আইতাহঁতে বজাৰলৈ গ'লে সদায় হাতত মোনা লৈ গৈছিল, কিন্তু আজিৰ যুগত তেনেবোৰ অভ্যাস তেনে কম হোৱা দেখা গৈছে। বৰঞ্চ আজিৰ যুগতহে আমি বেছিকৈ সচেতন হোৱাৰ প্ৰয়োজন আছিল। আহকচোন আমি পুনৰ অভ্যাস কৰোঁ যে আমি যেতিয়াই ঘৰৰ পৰা ওলাই যাওঁ, হাতত কাপোৰৰ অথবা যিকোনো স্থায়ী এটি মোনা লৈ যোৱাৰ অভ্যাস কৰোঁ, যাৰ দ্বাৰা পলিথিনৰ ব্যৱহাৰ কমিব আৰু এই পৃথিৱীখনে দৈনন্দিন উৎপন্ন হোৱা প্লাষ্টিকৰ অপৰিসীম জাবৰৰ দমৰ পৰা পৰিত্ৰাণ পাব। আহক আমি সকলোৱে মিলি এই সেউজীয়া ধৰণীক সেউজীয়া কৰি ৰাখোঁ। প্ৰিয় শ্ৰোতা, এনে এটি নৱ অৱলোকনেৰে সামৰিছোঁ আজিৰ ৰামধেনু। আশা কৰোঁ শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি ভাল পালে। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ষ্টুডিঅ'ত চাৰে দহ বাজি যোৱাৰ লগে লগে সামৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা চাৰে পাঁচ বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।